1948 শকাব্দৰ আহাৰ মাহৰ 26 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ 17 তাৰিখ। এতিয়া সময় পুৱা 5:33 37 গৈছে। আমাৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR মোবাইল এপতো শুনিবলৈ পাব।

এইয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া ষ্টুডিঅ'ত আছোঁ মই সুশান্ত দত্ত। আৰু আমাৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত ব্ৰজমোহন প্ৰসাদ, নিয়ন্ত্ৰণ কক্ষত আতিকুৰ ৰহমান, ফটিক চন্দ্ৰ বৰ্মন, অমৰেশ কলিতা, FM ট্ৰেন্সমিটাৰত বিজয় দাস, ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন আৰু বিপুল কলিতা। ডিউটি ৰুমৰ সহায়কাৰী হিচাপে আছে ৰমেন চন্দ্ৰ বৰুৱা। এতিয়া আগবঢ়াইছো বন্দনা।

গ্ৰন্থত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত, ৰুদ্ৰ বৰুৱা আৰু সংগীসকলৰ কণ্ঠত নাম, প্ৰণীতা বৈশ্যমেধিৰ কণ্ঠত লোকগীত, ৰুকছানা আখতাৰ খানম আৰু সংগীসকলৰ কণ্ঠত জিকিৰ, আৰু শেষত কীৰ্তাঞ্জলি গোস্বামীৰ কণ্ঠৰ ভজন।

0: weapons in connection with its probe into a terror module of the Pakistan-based Jaish-e-Mohammed JEM outfit. The arrested persons were identified as Bilal Abid Bhai Shira, Muhammad Ayub Kadiwala, Muhammad Palanpuri alias Khali Ayub Sansara, Shafia Raiz Mukti and Muhammad Hassan Kardia. They were apprehended from Khariyal village in Siddhpur Taluka. In men's cricket, host England defeated India by 4 wickets in the second ODI of 3-match series at Sophia Gardens in Cardiff last night to level the series 1-1. After being invited to bat first, Shubman Gill led men in blue got bundled out for just 233 runs in 44 overs. Both the teams will now face each other in the series decided on Sunday at the iconic Lord's Cricket Ground. And that is the end of this news bulletin.
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ 730 কিলোহাৰ্টজ আৰু এফএম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু মুকুতামালা।
2: ভাৰতীয় সুকুমাৰ কলাৰ বিষয়ে ভূপেন হাজৰিকাই কৈছিল, এটা বিশেষ মন কৰিবলগীয়া কথা হৈছে সময়ৰ গতি আৰু তাৰ লগত কলাৰ খোজ মিলোৱা। সময়ৰ লগে লগে ভাৰতৰ সুকুমাৰ কলাত ভাৰতৰ বাহিৰৰ প্ৰভাৱ পৰা দেখা গৈছে। কি সংগীতত, কি চিত্ৰকলাত প্ৰায় সকলোতে পাশ্চাত্য নিয়ম প্ৰণালী ব্যৱহাৰ হ'বলৈ ধৰিছে। সংগীতত স্পেনিছ ইংৰাজ প্ৰভাৱ, চিত্ৰকলাত কিউবিজিম আদি নানা ধৰণৰ বস্তু সোমাইছে। কিছুমানে এনে সংমিশ্ৰণত বুৎপত্তিও দেখুৱাইছে। ভাৰতীয় শিল্পীয়ে কিউবিজিমৰ পৰা আৰম্ভ কৰি জাভানিজ ছায়া ক্ৰীড়া, মেক্সিকোৰ প্ৰভাৱ, পেৰু বা তিব্বতৰ কলাৰ বা আৰু আন কিবাৰ মিশ্ৰণ কৰিবৰ সময়ত এটা কথা মনত ৰাখিব লাগিব যে শেষত গোটেই বস্তুটোৱেই যেন ভাৰতীয় সাঁচ লয়। ভাৰতৰ সুকুমাৰ কলা সময়ৰ ধুমুহাই উৰাব পৰা বিধৰ দুৰ্বল নহয়। কি সংগীত, কি নৃত্য, কি চিত্ৰ, সকলোতে এটি ডাঙৰ শক্তি আছে যাক আমি বাদ দিব নোৱাৰোঁ। রবীন্দ্রনাথে কৈছিল, অতীতক একেবাৰে এৰি ভৱিষ্যৎ হ'ব নোৱাৰে। অতীতৰ ভাৰতীয় সুকুমাৰ কলাই কি হোৱা উচিত তাৰ আদৰ্শ দাঙি ধৰে। কিন্তু এই কথাৰ পৰা আমি বুজা ভুল হ'ব যে কি হৈছে তালৈ চকুকে নিদিয়ে। ভাৰতীয় কলাকাৰসকলে সৌন্দৰ্যৰ চিৰন্তন সত্যবোৰৰ গৱেষণা কৰি আহিছে। গতিকে তেওঁলোকৰ পক্ষে তেওঁলোকৰ সময়ৰ অসুন্দৰ সত্যবোৰ বাছি উলিয়াই পেলাব পাৰিছে। এই শক্তি এক মহান শক্তি। কলাশিল্পীৰ কৰ্তব্য হ'ল কলাৰ মহান শক্তিৰে সমাজৰ অসুন্দৰতালৈ আঙুলিওৱা আৰু তাৰ দ্বাৰা জনসাধাৰণৰ মনক জগাই তোলা। সুকুমাৰ কলাৰ প্ৰভাৱ কোনেও কেতিয়াও অৱজ্ঞা কৰিব নোৱাৰে। কোনোৱে এখন চিত্ৰ সম্পূৰ্ণৰূপে নাপাব পাৰে, কিন্তু খিৰিকিয়েদি আকাশৰ ৰং বা ধুমুহাৰ আগজাননি দিয়া ক'লা মেঘবোৰ দেখি বেয়া পায়, খিৰিকি জপাই পেলাব পাৰে এনে মানুহ নাই। চিৰন্তন সৌন্দৰ্যৰ বস্তুবোৰ বাদ নিদিও কলাকাৰে বৰ্তমান সমাজ, দেশৰ পৰিস্থিতিৰ বাবে উপকাৰী বিষয়বোৰলৈ বেছিকৈ চকু দিয়া উচিত। পৃথিৱীৰ বেলেগ বেলেগ ৰাজনীতিজ্ঞসকলে অতীজৰে পৰা সুকুমাৰ কলাক উচ্চ স্থান দি আহিছে। গ্ৰীচত প্লেটোৱে তেওঁৰ দাৰ্শনিক ৰজা, ভাৰতত কৌটিল্যই অৰ্থশাস্ত্ৰত শাসনকৰ্তাজনক সুকুমাৰ কলাৰ বুৎপত্তি থকা বুলি দেখুৱাইছে আৰু হ'ব লাগে বুলি জোৰেৰে কৈছে। বাৰ্নাৰ্ড শ্ব'ই কৈছে, কলানুৰাগবিহীন বিশ্ৰাম ভয়ংকৰ। সুকুমাৰ কলাই পৃথিৱীৰ বেলেগ বেলেগ ঠাইত হোৱা বিদ্ৰোহ আৰু স্বাধীনতাৰ যুঁজত অসীম পৰিমাণে সহায় কৰি আহিছে। ফৰাচী বিদ্ৰোহত, আমেৰিকাৰ স্বাধীনতা যুদ্ধত আৰু ৰাছিয়াৰ জনতাৰ বিদ্ৰোহত কলাইহে আগতে নতুন ৰূপ ধৰি জনসাধাৰণৰ মনৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰি আহিছে। আধুনিক যুগৰ ভাৰতীয় শিল্পীসকলৰ মনত বহুতো মুখ্য উদ্দেশ্যৰ মাজতে তেওঁলোকৰ কলাৰ মাজেদিয়ে এই ৰাষ্ট্ৰক জাগ্ৰত কৰা উদ্দেশ্যটিকো সুমুৱাই ল'ব লাগিব। শিল্পীসকলৰ সাধাৰণ মানৱতাতকৈ অতিৰিক্ত শক্তি থকাটো সঁচা। সুন্দৰ

0: হোক শিবৰ বাহন উন্মত্তসাৰ। এই উন্মত্তসাৰ সেই অতিৰিক্ত শক্তিৰ প্ৰতিমূৰ্তি বুলি কোনো পণ্ডিতে কৈ আহিছে। পৃথিৱী কঁপাই তোলা তাণ্ডৱ সুন্দৰ শিল্পীৰেই সৃষ্টি। শিল্পীসমূহে কলাৰ মাজেদি এক বৃহৎ শক্তি গঢ়ি তুলিব পাৰে। দেশৰ যিকোনো সন্ধিক্ষণত ভাৰতীয় সুকুমাৰ কলাত ৰাপ থকা প্ৰত্যেক যুৱক যুৱতীয়ে এনেবোৰ কথা ভাবি কৰ্তব্যত আগ নাবাঢ়িলে আৰু কোনেই বা ভাবিব, কোনেই বা কৰিব।
1: আজিৰ মুকুতামালা ভূপেন হাজৰিকাৰ ৰচনাৰ পৰা লোৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো তাহেৰ আলী আৰু সংগীসকলৰ কণ্ঠত জিকিৰ।

0: এইয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: গান্ধী প্ৰসংগ।

0: এয়া মোৰ সত্য অন্বেষণৰ কাহিনী গ্ৰন্থৰ এটি অধ্যায়ৰ পাঠ।
1: দিনে দিনে নিৰামিষ আহাৰৰ ওপৰত মোৰ আস্থা বাঢ়িবলৈ ধৰিলে। সন্তৰ কিতাপখন পঢ়ি আহাৰ বিষয়ক কিতাপ পঢ়িবলৈ মোৰ স্পৃহা বাঢ়িল। মই এই বিষয়ৰ কিতাপ বিচাৰি পঢ়িবলৈ ধৰিলোঁ। হাৰ্ভাৰ্ড উইলিয়ামছে তেওঁৰ আহাৰ বিজ্ঞান নামৰ কিতাপখনত নানা সমাজৰ আদিম যুগৰে পৰা বৰ্তমান সময়লৈকে মানুহৰ আহাৰৰ বিষয়ে আলোচনা কৰি সকলো যুগৰ ধৰ্মবীৰ আৰু দাৰ্শনিকসকল যে নিৰামিষাহাৰী আছিল তাক দেখুৱাবলৈ চেষ্টা কৰিছে। ডক্টৰ মিছেছ এন কিংছফৰ্ডৰ কিতাপখনো মনোমোহা। ডক্টৰ এলিছনৰ স্বাস্থ্য বিষয়ক প্ৰবন্ধবোৰেও মোক বৰ সহায় কৰিছিল। তেওঁৰ মতে মানুহে আহাৰত নিয়মীয়া হৈ অসুখ বিসুখ কমাব পাৰে। তেওঁ নিজেও নিৰামিষাহাৰী। তেওঁৰ ৰোগীসকলকো নিৰামিষভোজী হ'বলৈ উপদেশ দিছিল। এই কিতাপবিলাক পঢ়াৰ ফলত মই নিজৰ ওপৰতে আহাৰৰ বিষয়ে নানা পৰীক্ষা আৰম্ভ কৰিলোঁ। আৰম্ভতে স্বাস্থ্যৰ ফালৰ পৰা মই এই পৰীক্ষাবিলাক কৰিছিলোঁ, কিন্তু শেষত সেইবিলাক মোৰ বাবে ধৰ্মৰ এটা অংগস্বৰূপ হৈ পৰিল। মোৰ বন্ধুগৰাকী কিন্তু সদায় মোৰ কাৰণে চিন্তিত আছিল। মোলৈ তেওঁৰ মৰমেই আশংকাৰ মূল কাৰণ আছিল। তেওঁ ভাবিছিল যে মাছ মাংস নাখালে মোৰ স্বাস্থ্য ভংগ হ'ব আৰু মোৰ শিক্ষাও একেবাৰেই নহ'ব, কাৰণ তেওঁ বিশ্বাস কৰিছিল যে বিলাতত নিৰামিষভোজী হ'লে ইংৰাজ সমাজত মই কেতিয়াও ভালকৈ চলা ফুৰা কৰিব নোৱাৰিম। মই নিৰামিষ আহাৰ বিষয়ক কিতাপত মনপুতি লগাৰ বাতৰি পাই তেওঁ ভয় খালে, কাৰণ তেওঁ ভাবিছিল যে এই কিতাপবিলাক পঢ়ি মোৰ মস্তিষ্ক বিকৃত হ'ব আৰু মই এইবিলাক কামত সময় নষ্ট কৰি নিজৰ লিখা পঢ়ালৈ মন দিবলৈ এৰি দিম। মোৰ মত পৰিৱৰ্তন কৰিবলৈ তেওঁ এটা শেষ চেষ্টা কৰিলে। তেওঁ এদিন মোক থিয়েটাৰ চাবলৈ মাতিলে। থিয়েটাৰ চাবলৈ যোৱাৰ আগতে তেওঁ হলবৰ্ণ ভোজনাগাৰো চাই যাবলৈ মোক নিমন্ত্ৰণ কৰিলে। এই ভোজনাগাৰটি মোৰ এটি প্ৰাসাদৰ দৰে লাগিছিল আৰু ভিক্টৰিয়া হোটেলৰ বাহিৰে এনে ডাঙৰ ভোজনাগাৰলৈ মই কেতিয়াও যোৱা নাছিলোঁ। ভিক্টৰিয়া হোটেল মোৰ বাবে সুখৰ নাছিল। তেতিয়া মোৰ মন বৰ বিশৃংখল আছিল। মই ভদ্ৰতাৰ খাতিৰত একো প্ৰতিবাদ নকৰিম বুলি ভাবি বন্ধুগৰাকীয়ে মোক এই ঠাইলৈ নিছিল। চাৰিওফালে বহুতো মানুহ খাবলৈ বহিছে। মাজৰ এখন মেজলৈ বন্ধুগৰাকী আৰু মই বহিলোঁ। প্ৰথমতে চুৰুহা আনি দিলে। এই বস্তুটি কিহেৰে তৈয়াৰী মই জনা নাছিলোঁ। লগৰীয়াজনকো সুধিবলৈ সাহ নহ'ল। মই পৰিৱেশন কৰোঁতা খানচামাটোক মতাই অনালোঁ। বন্ধুৱে মোৰ কথা বতৰা দেখি খংমুৱাকৈ কি হৈছে বুলি সুধিলে। মই ভয়ে ভয়ে উত্তৰ দিলোঁ, চুপটো নিৰামিষ হয়নে তাকেহে জানিব বিচাৰিছোঁ। তেওঁ খঙত জ্বলি পকি উত্তৰ দিলে, তুমি ভদ্ৰ সমাজৰ অযোগ্য। যদি ভালকৈ ব্যৱহাৰ কৰিব নাজানা তেন্তে তুমি উঠি যোৱা, অন্য কোনো ঠাইত খাই লৈ মোৰ কাৰণে বাহিৰত বাট চাব পাৰা। ওচৰতে নিৰামিষ ভোজনাগাৰ এটি আছিল, কিন্তু তেতিয়া সেইটো বন্ধ, গতিকে সেই ৰাতি মোৰ আৰু খোৱা নহ'ল। মই বন্ধুগৰাকীৰ লগত থিয়েটাৰলৈ গ'লোঁ, কিন্তু তেওঁ আৰু সেই ঘটনাৰ কথা উল্লেখকে নকৰিলে। মোৰ ফালৰ পৰা অৱশ্যে ক'বলগীয়া একো নাছিল। বন্ধুগৰাকীৰ লগত বিৰোধ হোৱা ঘটনা ইয়াতেই শেষ। কি কাৰণে তেওঁ এইদৰে যত্ন কৰিছিল মই জানিছিলোঁ। অন্তৰত তেওঁৰ উদ্দেশ্যৰ মই শলাগ লৈছিলোঁ। ভাব আৰু কামত আমাৰ মাজত অমিল হ'লেও তেওঁলৈ মোৰ শ্ৰদ্ধা নুটুটি বাঢ়িছিলহে। ইংৰাজ সমাজত চলা ফুৰা কৰিবলৈ নিৰামিষভোজীৰ যিবিলাক অসুবিধা আছিল সেইবিলাক গুচাবলৈ ভদ্ৰ সমাজৰ উপযোগী আন আন গুণবিলাক অভ্যাস কৰি ভৱিষ্যতলৈ এইদৰে অসভ্য নহওঁ বুলি আশ্বাস দি তেওঁক নিশ্চিত কৰিবলৈ মই স্থিৰ কৰিলোঁ। এইকাৰণে ইংৰাজ ভদ্ৰলোক হোৱাৰ দৰে মোৰ

0: বাবে অসম্ভৱ কামটোকো সম্ভৱ কৰাত লাগি গলো।
1: মোৰ সত্য অন্বেষণৰ কাহিনী গ্ৰন্থৰ এটি অধ্যায়ৰ পাঠ শুনিলে। এয়া গান্ধীজীৰ এটি প্ৰিয় ভজন।

মান্নাদীৰ কণ্ঠত ভজন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। অনুষ্ঠান পৰিস্থিতি।

আজি পুৱা 9:20 প্ৰভাতী তৰংগ আগবঢ়াব পৰিণীতা শইকীয়াই। আজিৰ বিষয় দক্ষতা বিকাশ আৰু স্বাৱলম্বনৰ পথ। ষ্টুডিঅ'ত উপস্থিত থাকিব দক্ষতা আৰু যোগাযোগ বিশেষজ্ঞ পিংকু চৌধুৰী। পুৱা 8:30 গীতিমালিকাৰ শিল্পী দেৱেন শৰ্মা, পাৰ্বিন চুলতানা, কুইন দাস, বিমল কুমাৰ দেৱ মেধি, বিউটি শৰ্মা বৰুৱা আৰু উৎপল ৰাজখোৱা। নিশা 10:00 ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। 9:30 জীৱনৰ দিশবাণী অনুষ্ঠানৰ অতিথি বিশিষ্ট লেখক তথা শিক্ষাবিদ উপেন্দ্ৰনাথ বৰকটকী। এই অনুষ্ঠানটিৰ প্ৰথম খণ্ড শুনিবলৈ পাব। তেখেতৰ সৈতে কথা পাতিছে চিদানন্দ দেৱগোস্বামীয়ে, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। নিশা 8:02 উপন্যাস পাঠ অনুষ্ঠানত দিলীপ ফুকন ৰচিত উপন্যাস জলপদুমৰ পাঞ্চৈৰ ধাৰাবাহিক পাঠৰ 9ম খণ্ড, পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। খন্তেক পাছতে পুৱা 6:55 জ্ঞান বিজ্ঞান, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ।

পুৱা আৰু সন্ধিয়া 7 বজাত নিয়োগ বাতৰি, পুৱা 7:15 আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ, 7:30 বজাত এলবামৰ গীত, আজি এই অনুষ্ঠানত শুনিবলৈ পাব লোকনাথ গোস্বামীৰ কণ্ঠৰ গীত, 10:30 বজাত ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত অনুষ্ঠান উমং, 11:05 পাৰাগমালা লাইভ, 11:30 বজাত আমাৰ যুৱবাণীৰ পৰা এই অনুষ্ঠানত এখনি আলেখ্য হাতে হাত ধৰি যুগুতাইছে প্ৰাণজিৎ প্ৰীতম কলিতা আৰু মেঘনা দেৱীয়ে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। দিনৰ 12:15 হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠান, 12:30 বজাৰ আইডল বুলনি অনুষ্ঠানত লগ পাওঁ আহক শিতানৰ অতিথি মহিলা উদ্যোগী তথা কণ্ঠশিল্পী মৈত্ৰী অধ্যাপক, সাক্ষাৎগ্ৰহণ নিভাৰাণী ৰয়ৰ।

দিনৰ 1:20 ধৰ্মেশ্বৰ নাথ আৰু সংগীতসকলে পৰিৱেশন কৰা ওজাপালি, 1:35 বাদ্য সংগীতৰ অনুষ্ঠানত বিমল চন্দ্ৰ দাসৰ।

লোক গীত বিয়লি আঢ়ৈ বজাত পাশ্চাত্য সংগীতৰ অনুষ্ঠান, 3:05 ইন্দ্ৰাণী পানীফুকনৰ কণ্ঠৰ আধুনিক গীত, 3:15 নেপালী অনুষ্ঠান, কাৰ্বি অনুষ্ঠান 3:45, 4:30 বড়ো অনুষ্ঠান, 5:25 সংস্কৃত শিক্ষাৰ পাঠ আগবঢ়াব নলিনী দেৱী মিশ্ৰই, 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত বীৰিঞ্চি কুমাৰ মেধিৰ ৰচিত এখনি আলেখ্য ফুল ফুলাৰ কথা। সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত শালি ধানৰ খেতি, এই বিষয়ে এটি আলোচনাত ভাগ ল'ব ডক্টৰ ৰঞ্জিতা বেজবৰুৱা আৰু মধুমিতা দেৱীয়ে, আঁত ধৰিব কৃতাঞ্জলি বৰ্মনে, প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 6:40 তাহেৰ আলী আৰু সংগীসকলে পৰিৱেশন কৰা জিকিৰ শুনিবলৈ পাব, 7:05 বৃন্দগান, 7:20 আকৌ শুনোৱা হওক, 7:30 ফিফা বিশ্বকাপ 2026ৰ বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। পুৱালীৰ সুৰ অনুষ্ঠানত নৰেন ৰাভা আৰু সংগীসকলে পৰিৱেশন কৰা ৰাভা গীত, 8:20 ইংৰাজী কথিকাৰ অনুষ্ঠানত ডক্টৰ অৰূপ শইকীয়াৰ কথিকা ভেনিচিং ৱাইটলেণ্ড চিন আছাম, 8:30 আধুনিক গীত, 9:00 চিত্ৰগীত। অনুষ্ঠান পৰিস্থিতি ইমানেই।

বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

0: কমিটিয়ে প্ৰতিবেদন দাখিল কৰে। কমিটিৰ ৰায় অনুসৰি সেই বছৰৰে জুলাই মাহৰ পৰা সমগ্ৰ ভাৰতবৰ্ষতে বাৰ্টিলনেছ পদ্ধতিৰ পৰিৱৰ্তে ফিংগাৰপ্ৰিণ্ট প্ৰচলন কৰিবলৈ গৱৰ্ণৰ জেনেৰেলে নিৰ্দেশ দিয়ে। 1897 চনত কলিকতা মহানগৰীত বিশ্বৰ প্ৰথম ফিংগাৰপ্ৰিণ্ট ব্যুৰো স্থাপন কৰা হয়। এনেদৰে হেনৰি ফিংগাৰপ্ৰিণ্টৰ জনক বুলি বিশ্ববিখ্যাত হৈ পৰে।
1: জ্ঞান বিজ্ঞান শুনিলে যুগুতাই আগবঢ়ালে প্ৰবাল কুমাৰ শৰ্মাই।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
3: ভাৰতীয় বায়ুসেনা বাহিনীত অগ্নিবীৰ বায়ু পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। নিযুক্তিৰ ম্যাদ 4 বছৰ। প্ৰাৰ্থী ফিজিক্স, মেথমেটিক্স আৰু ইংলিছ বিষয় লৈ। বিজ্ঞান শাখাত কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব, অথবা মেকানিকেল, ইলেক্ট্ৰিকেল, অটোমোবিল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ চায়েন্স, ইনষ্ট্ৰুমেণ্টেশ্যন টেকন'লজি বা ইনফৰ্মেশ্যন টেকন'লজি শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব, নাইবা 2 বছৰীয়া পাঠ্যক্ৰমৰ ভকেশ্যনেল পাঠ্যক্ৰম সম্পূৰ্ণ কৰা হ'ব লাগিব। আন শাখাৰ প্ৰাৰ্থী কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থী 2005 চনৰ 1 জুলাইৰ পৰা 2010 চনৰ 1 জানুৱাৰীৰ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 26 জুলাই। ৰেলৱে ৰিক্ৰুটমেণ্ট বোৰ্ডে 6,565টা টেকনিচিয়ান পদৰ বাবে আবেদন বিচাৰিছে। টেকনিচিয়ান গ্ৰেড 1 ছিগনেল পদৰ সংখ্যা 323। আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 29,200 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী ফিজিক্স, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ চায়েন্স, ইনফৰ্মেশ্যন টেকন'লজি বা ইনষ্ট্ৰুমেণ্টেশ্যন, ইয়াৰে যিকোনো বিষয় লৈ BSc ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইয়াৰ যিকোনো শাখাত BE অথবা ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব। টেকনিচিয়ান গ্ৰেড 3 পদৰ সংখ্যা 6,238। আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু ITIৰ চাৰ্টিফিকেট থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 29 জুলাই। নিয়োগ বাতৰি ইমানেই।
1: নিয়োগ বাতৰি শুনিলে যুগুতাই আগবঢ়ালে উৎপল বৰাই।
4: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
5: Our voice gets you heard everywhere.
4: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
5: 6900453528।
4: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপনার হইতে।
6: মন কি বাত হ্যা জন জন কি, সভি কি কুছ অপনি সি, অনকহি বিরাসত কি, উম্মীদে নয় ভারত কি। তো সুনিয়ে ইস মহিনে 26 জুলাই সুবহ 11 বজে মন কি বাত আকাশবাণী আর দূরদর্শন কে সভি চ্যানেলো আর প্রসার ভারতী কে OTT প্ল্যাটফর্ম ওয়েভস পর। आप भी माननीय प्रधानमंत्री के मन की बात का हिस्सा बन सकते हैं। इसके लिए आप अपने सुझाव 24 जुलाई तक टोल फ्री नंबर 1800117800 पर रिकॉर्ड कर सकते हैं, या फिर 1922 पर भी कॉल कर सकते हैं। नमो ऐप या माई गॉव के ओपन फोरम में पोस्ट कर सकते हैं, या पोस्ट बॉक्स नंबर 111 आकाशवाणी दिल्ली पर भेज सकते हैं।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশৰ প্ৰথমখন হাইড্ৰজেন চালিত ৰেলগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব। প্ৰধানমন্ত্ৰীয়ে আজি জলন্ধৰৰ পৰা ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে দেশৰ বিভিন্ন অংশত ন ৰূপত সজাই তোলা 75টা অমৃত ষ্টেচন মুকলি কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি পশ্চিমবংগৰ কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে অনুষ্ঠিত নীট UG 2026ৰ পুনৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে। আৰু ইংলেণ্ডে যোৱা নিশা ছফিয়া গাৰ্ডেনছত অনুষ্ঠিত দ্বিতীয়খন এদিনীয়াত ভাৰতক 4 উইকেটত পৰাস্ত কৰি 1-1 ফলাফলেৰে শৃংখলাত সমতা স্থাপন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দিনজোৰা ভ্ৰমণসূচীৰে হাৰিয়ানা, চণ্ডীগড় আৰু পাঞ্জাৱলৈ যাব। হাৰিয়ানা ভ্ৰমণকালত শ্ৰীমোদীয়ে জিন্দ ৰেলৱে ষ্টেচনৰ পৰা পতাকা জোকাৰি জিন্দ আৰু সোনিপতৰ মাজত চলাচল কৰিবলগীয়া দেশৰ প্ৰথমখন হাইড্ৰজেন চালিত ৰেলগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব। এই হাইড্ৰজেন ৰেলখন সম্পূৰ্ণভাৱে ভাৰতীয় প্ৰযুক্তিৰে নিৰ্মাণ কৰি উলিওৱা হৈছে। দেশৰ ৰেলপথৰ ক্ষেত্ৰত নতুনকৈ সংযোজন হোৱা এই ৰেলখনৰ সেৱাৰ আৰম্ভণিৰ লগে লগে ভাৰতে বিশ্বত বৰ্তমান এই সেৱা উপলব্ধ দেশসমূহৰ সৈতে নিজৰ নাম সংলগ্ন কৰিবলৈ সমৰ্থ হ'ব। উল্লেখযোগ্য যে জাৰ্মানী, জাপান, চীন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ পাছতে এতিয়াৰে পৰা ভাৰততো হাইড্ৰজেন ৰেলৰ সেৱা উপলব্ধ হ'ব। প্ৰতি ঘণ্টাত 110 কিলোমিটাৰ বেগেৰে চলিবলগীয়া এই ৰেলখনে এই বিশেষ ষ্টেচনৰ পৰা 75 কিলোমিটাৰ প্ৰতি ঘণ্টাৰ বেগেৰে যাত্ৰা অব্যাহত ৰাখিব। ভাৰতীয় প্ৰযুক্তিৰে ভাৰতীয় ৰেলখণ্ডত এক প্ৰকাৰৰ বিপ্লৱ আনিবলৈ সমৰ্থ হোৱাকে নিৰ্মিত এই ৰেলখনত মুঠ 10টা ডবা আছে বুলি জানিব পৰা গৈছে। বৰ্তমানলৈকে দীৰ্ঘতম যাত্ৰীবাহী হাইড্ৰজেন ৰেল হিচাপে বিবেচিত এই ৰেলখন 3200 অশ্ব ক্ষমতাৰ চালিকা শক্তিৰে চালিত ৰেলসমূহৰ ভিতৰত এখন শক্তিশালী ৰেল হিচাপে গণ্য কৰা হৈছে। উল্লেখযোগ্য যে এই ৰেল সেৱাৰ ফলত শূন্য কাৰ্বন নিৰ্গমন হোৱাৰ বিষয়ে জানিবলৈ দিয়া গৈছে। ইয়াৰ জৰিয়তে বায়ু প্ৰদূষণ বহুলাংশে কমিব আৰু হাইড্ৰজেনৰ জৰিয়তে উৎপন্ন হোৱা বিদ্যুতৰ জৰিয়তে এই ৰেলখন চলিব। জীৱাশ্মৰ জৰিয়তে উৎপন্ন হোৱা তাপবিদ্যুৎ শক্তিৰ ব্যৱহাৰৰ পৰিৱৰ্তে সেউজ হাইড্ৰজেনৰ ব্যৱহাৰে ভাৰতৰ যাতায়াত ব্যৱস্থা অধিক বহনক্ষম কৰি তুলিব। প্ৰধানমন্ত্ৰীয়ে লগতে জিন্দৰ একলব্য ষ্টেডিয়ামত 14,700 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব। তেওঁ লগতে এটা সমাৱেশতো ভাষণ দিব। জিন্দৰ পৰা প্ৰধানমন্ত্ৰী চণ্ডীগড়লৈ যাব। তাত তেওঁ 4,700 কোটি টকা ব্যয় সাপেক্ষ ভালেমান উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে এটা সমাৱেশতো ভাষণ দিব। প্ৰধানমন্ত্ৰী মোদী চণ্ডীগড়ৰ পৰা পাঞ্জাৱৰ জলন্ধৰলৈ যাব। জলন্ধৰত শ্ৰীমোদীয়ে 5,470 কোটিৰো অধিক টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জলন্ধৰৰ পৰা ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে দেশৰ বিভিন্ন অংশত ন ৰূপত সজাই তোলা 75টা অমৃত ষ্টেচন মুকলি কৰিব। ইয়াৰ ভিতৰত অসমৰ মাজবাট ষ্টেচনো আছে। অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱ, কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় বস্ত্ৰ আৰু বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, কেন্দ্ৰীয় ৰেল আৰু খাদ্য প্ৰসংস্কৰণ উদ্যোগ দপ্তৰৰ ৰাজ্যমন্ত্ৰী ৰৱনীত সিং, সাংসদ দিলীপ শইকীয়াই এই অনুষ্ঠানৰ ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে ভাগ ল'ব। ন ৰূপত সজাই তোলা এই ৰেল ষ্টেচনসমূহ অত্যাধুনিক প্লেটফৰ্ম, উন্নত ভৱন, অত্যাধুনিক জিৰণি কক্ষ আৰু যাত্ৰীৰ বাবে উন্নত সুবিধাৰে সুসজ্জিত কৰি তোলা হৈছে। যাত্ৰীসকলক অধিক আৰামদায়ক যাত্ৰাৰ সুবিধা প্ৰদানৰ উদ্দেশ্যে এই ষ্টেচনসমূহ ন ৰূপত সজাই তোলা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে তেওঁ ৰেল, স্বাস্থ্যসেৱা, সংস্কৃতি, যোগাযোগ, শিক্ষা আৰু আন আন দিশৰ সৈতে জড়িত কাৰ্যসূচীসমূহত হাৰিয়ানা, চণ্ডীগড় আৰু পাঞ্জাৱৰ লোকসকলৰ সৈতে সহযোগিতাৰে আগুৱাই যাব বিচাৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীমোদীয়ে কয় যে দেশৰ জনসাধাৰণ, বিশেষকৈ যুৱশক্তিৰ জীৱনত এই কাৰ্যসূচীসমূহে অত্যন্ত ইতিবাচক প্ৰভাৱ পেলাব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি কাটাৰৰ আমিৰ শ্বেখ তামিম বিন হামাদ অল থানিৰ সৈতে টেলিফোনযোগে কথা পাতে আৰু তেওঁৰ পিতৃ আমিৰ শ্বেখ হামাদ বিন খালিফা অল থানিৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে। শ্ৰীমোদীয়ে সামাজিক মাধ্যমযোগে কয় যে কাটাৰৰ আমিৰৰ ঐতিহ্যই দুয়োখন দেশক কৌশলগত সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ দিশত পথ প্ৰদৰ্শন কৰি যাব। শ্ৰীমোদীয়ে লগতে কাটাৰত বাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ প্ৰতি থকা স্নেহ আৰু ভাৰত কাটাৰ সম্পৰ্কৰ প্ৰতি থকা তেওঁৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা স্মৰণ কৰে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে পশ্চিমবংগ ভ্ৰমণ কৰিব। সূত্ৰসমূহে প্ৰকাশ কৰা অনুসৰি এই ভ্ৰমণৰ সময়ত তেওঁ সীমান্ত সুৰক্ষা, শাসন ব্যৱস্থা, আইন শৃংখলা আৰু উন্নয়নত আলোকপাত কৰি বিভিন্ন কাৰ্যসূচীত ভাগ ল'ব। কাইলৈ শ্ৰীশ্বাহে শিলিগুৰিৰ জুমাগছ সীমান্ত ছাউনীত পৰিদৰ্শন কৰি বি এছ এফৰ জোৱানসকলৰ সৈতে মত বিনিময় কৰিব। তেওঁ লগতে বি এছ এফৰ সৈতে জড়িত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। বিয়লি শ্ৰীশ্বাহে পশ্চিমবংগত সীমান্তৰ সৈতে জড়িত বিভিন্ন বিষয় সন্দৰ্ভত এখন বৈঠকৰ অধ্যক্ষতা কৰিব। এই ভ্ৰমণৰ সময়তে মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনত তিনিখন নতুন ফৌজদাৰী আইনৰ ৰূপায়ণ সন্দৰ্ভতো পৰ্যালোচনা কৰিব। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা এন টি এয়ে চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে অনুষ্ঠিত নীট ইউ জি 2026ৰ পুনৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে। 11 লাখৰো অধিক প্ৰাৰ্থীয়ে চিকিৎসা, দন্ত চিকিৎসা, আয়ুষ আৰু আনুষাংগিক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে এই পৰীক্ষাত উত্তীৰ্ণ হৈছে। সকলো পৰীক্ষাৰ্থীয়ে লাভ কৰা নম্বৰ ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ ৱেবছাইট neet.nta.nic.in যোগে প্ৰকাশ কৰা হৈছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই প্ৰকাশ কৰা মতে ফলাফল সময়মতে ঘোষণা কৰা হৈছে যাতে পৰীক্ষাৰ্থীসকলৰ বাবে চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তি আৰু পৰামৰ্শ প্ৰক্ৰিয়া সুচাৰুৰূপে সম্পন্ন কৰিব পৰা যায়। সংসদৰ বৰ্ষাকালীন অধিৱেশন অহা সোমবাৰে আৰম্ভ হ'ব। ইয়াৰ পূৰ্বে বিজেপি নেতৃত্বাধীন এন ডি এয়ে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত আজি হ'বলগীয়া মিত্ৰজোঁটৰ জ্যেষ্ঠ মন্ত্ৰীসকলৰ বৈঠকত সদনত গ্ৰহণ কৰিবলগীয়া ৰণনীতি চূড়ান্ত কৰিব। বৈঠকত এন ডি এৰ সংসদীয় কাৰ্যসূচী, মিত্ৰজোঁটৰ সহযোগী দলসমূহৰ মাজত সমন্বয় আৰু অধিৱেশনৰ সময়ত বিৰোধী পক্ষৰ আক্ৰমণ প্ৰতিহত কৰাৰ বাবে ঐক্যবদ্ধ ৰণনীতি যুগুতাই উলিওৱাত গুৰুত্ব আৰোপ কৰা হ'ব। উত্তৰ প্ৰদেশত আজি মাই ভাৰত ৰাষ্ট্ৰীয় যুৱ স্বেচ্ছাসেৱক সন্মিলনৰ আয়োজন কৰা হৈছে। ইয়াৰ পাছত কাইলৈ আৰু পৰহিলৈ দুদিনীয়া চিন্তন শিবিৰ অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মাণ্ডাভিয়াই এই সন্মিলন উদ্বোধন কৰিব। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া ৰাজ্যমন্ত্ৰী ৰক্ষা নিখিল খাৰ্চে আৰু মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকল এই অনুষ্ঠানত উপস্থিত থাকিব। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে মাই ভাৰত ৰাষ্ট্ৰীয় যুৱ স্বেচ্ছাসেৱক সন্মিলনত উত্তৰ প্ৰদেশ বিভিন্ন জিলাৰ 1500ৰো অধিক মাই ভাৰত স্বেচ্ছাসেৱকে অংশগ্ৰহণ কৰিব। ইংলেণ্ডে যোৱা নিশা কাৰ্ডিফৰ ছফিয়া গাৰ্ডেন্সত অনুষ্ঠিত তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতক 4 উইকেটত পৰাস্ত কৰি 1-1 ফলাফলেৰে শৃংখলাত সমতা স্থাপন কৰিছে। খেলখনত ভাৰতে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি 44 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই 233 ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ শ্ৰেয়াছ আয়াৰে সৰ্বাধিক 66 ৰাণ কৰে। বিৰাট কোহলীয়ে 65 ৰাণৰ বৰঙণি আগবঢ়ায়। ইংলেণ্ডৰ জফ্ৰা আৰ্চাৰ আৰু গছ এটকিংছে 3টাকৈ উইকেট লাভ কৰে। ছাকিব মহম্মদে 2টা উইকেট লাভ কৰে। প্ৰত্যুত্তৰত ইংলেণ্ডে 45 অভাৰত 6টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। ইংলেণ্ডৰ হৈ জো ৰুটে 99 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। ভাৰতৰ হৈ গুৰনুৰ ব্ৰাৰে 2টা উইকেট লাভ কৰে। জো ৰুটক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল পৰহিলৈ ঐতিহাসিক লৰ্ডছ ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হ'ব। দেশত হকীৰ প্ৰসাৰৰ বাবে অনুকূল ব্যৱস্থা গঢ়ি তোলাৰ উদ্দেশ্যে হকী ইণ্ডিয়াই কাইলৈৰ পৰা ৰাষ্ট্ৰজোৰা কোচিং এণ্ড অফিচিয়েটিং এডুকেশ্যন পাথৱে শীৰ্ষক কৰ্মশালাৰ আয়োজন কৰিছে। এই কৰ্মশালাসমূহৰ জৰিয়তে অংশগ্ৰহণকাৰীসকলক শেহতীয়া প্ৰশিক্ষণ পদ্ধতি, প্ৰযুক্তিগত জ্ঞান আৰু কাৰ্যনিৰ্বাহক তথা বিষয়ববীয়াসকলৰ মান আদি বিভিন্ন বিষয়ত উন্নত প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। সমগ্ৰ ভাৰতত পৰিকল্পিত হকী শিক্ষাৰ প্ৰসাৰৰ লগতে হকীৰ প্ৰশিক্ষক আৰু কাৰিকৰী বিষয়ববীয়াসকলৰ জ্ঞান আৰু দক্ষতা বৃদ্ধি কৰাই হৈছে এই উদ্যমৰ মূল উদ্দেশ্য। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশৰ প্ৰথমখন হাইড্ৰজেন চালিত ৰেলগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব। প্ৰধানমন্ত্ৰীয়ে আজি জলন্ধৰৰ পৰা ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে দেশৰ বিভিন্ন অংশত ন ৰূপত সজাই তোলা 75টা অমৃত ষ্টেচন মুকলি কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি পশ্চিমবংগৰ কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে অনুষ্ঠিত নীট ইউ জি 2026ৰ পুনৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে আৰু ইংলেণ্ডে যোৱা নিশা ছফিয়া গাৰ্ডেন্ছত অনুষ্ঠিত দ্বিতীয়খন এদিনীয়াত ভাৰতক 4 উইকেটত পৰাস্ত কৰি 1-1 ফলাফলেৰে শৃংখলাত সমতা স্থাপন কৰিছে।

0: 15 মিনিটত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী আজি পুৱা আগবঢ়াইছে লুচিনিয়া বৰচেতিয়াই, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

0: জন ৰাস্কিনে কৈছিল, প্ৰতিটো সূৰ্যোদয় জীৱনৰ আৰম্ভণি আৰু প্ৰতিটো সূৰ্যাস্ত জীৱনৰ শেষ বুলি ধৰি লৈ প্ৰতিজন ব্যক্তিয়ে নিজৰ বাবে জ্ঞান আৰু শক্তি আহৰণ কৰাৰ উপৰিও পৰোপকাৰী কামৰ খতিয়ান ৰাখি যাব লাগে। প্ৰিয় শ্ৰোতা, এগৰাকী স্কটিছ অৰ্থনীতিবিদ, দাৰ্শনিক আৰু লেখক আদাম স্মিথৰ আজি স্মৃতি দিৱস। তেওঁ ৰাজনৈতিক অৰ্থনীতিৰ গুৰি ধৰোঁতা আৰু স্কটিছ নৱজাগৰণৰ এগৰাকী মুখ্য ব্যক্তি আছিল। আদাম স্মিথক অৰ্থনীতিৰ জনক বুলিও জনা যায়। তেওঁৰ দুখন মূল গ্ৰন্থ হ'ল দ্য থিয়ৰী অৱ মৰেল ছেণ্টিমেণ্টছ আৰু এন এনকুৱেৰী ইনটু দ্য নেচাৰ এণ্ড কজেছ অৱ দ্য ৱেলথ অৱ নেশ্যনছ। দ্য ৱেলথ অৱ নেশ্যনছ তেওঁৰ আটাইতকৈ প্ৰভাৱ বিস্তাৰ কৰা গ্ৰন্থ। এই গ্ৰন্থক আধুনিক অৰ্থনীতিৰ প্ৰথম গ্ৰন্থ বুলি কোৱা হয়। স্মিথে গ্লাছগো বিশ্ববিদ্যালয়ত সামাজিক দৰ্শন অধ্যয়ন কৰিছিল আৰু ছাত্ৰবৃত্তিৰে অক্সফৰ্ডতো অধ্যয়ন কৰিবলৈ গৈছিল। পাছলৈ গ্লাছগো বিশ্ববিদ্যালয়ত তেওঁ অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। 1723 চনৰ 5 জুন তাৰিখে জন্ম লাভ কৰা এইগৰাকী অৰ্থনীতিবিদ দাৰ্শনিক আদাম স্মিথৰ মৃত্যু হয় 1790 চনৰ 17 জুলাই তাৰিখে। এগৰাকী ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া আন্না ৰাজম মালহোত্ৰাৰ আজি উপজা দিন। 1927 চনৰ 17 জুলাই তাৰিখে জন্ম লাভ কৰা আন্না ৰাজম মালহোত্ৰাই মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। 1950 চনত তেওঁ ভাৰতীয় অসামৰিক পৰীক্ষাত উত্তীৰ্ণ হয় আৰু ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া হিচাপে মাদ্ৰাজ কেডাৰত যোগদান কৰে। তেওঁৱেই হৈছে ভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰথমগৰাকী মহিলা। তেওঁ প্ৰায় 7 গৰাকী মুখ্যমন্ত্ৰী আৰু সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ লগত কাম কৰিছিল। ভাৰত চৰকাৰে তেওঁৰ অৱদানৰ স্বীকৃতিস্বৰূপে 1989 চনত পদ্মভূষণ বঁটাৰে সন্মানিত কৰে। কেন্দ্ৰীয় চৰকাৰৰ সচিব পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী মালায়ালম মহিলা আন্না ৰাজম মালহোত্ৰাৰ পৰলোক প্ৰাপ্তি হয় 2018 চনৰ 17 ছেপ্টেম্বৰ তাৰিখে। এগৰাকী ভাৰতীয় বাংলা অভিনেত্ৰী কানন দেৱী, আজি তেখেতৰ মৃত্যুদিন। অভিনয়ৰ সমান্তৰালকৈ নৃত্য আৰু সংগীততো পাৰদৰ্শী কানন দেৱীয়ে প্ৰায় 70খন ছবিত অভিনয় কৰিছে। 1916 চনত ব্ৰিটিছ ভাৰতৰ বংগৰ হাওৰাত জন্ম হৈছিল কানন দেৱীৰ। চলচ্চিত্ৰ জগতত তেওঁ কাননবালা নামেৰে পৰিচিত হয়। নিৰ্বাক ছবিৰ শিশুশিল্পীৰ অভিনয়ৰে অভিনয় জীৱন আৰম্ভ কৰি সফলতাৰে সবাক ছবিত অভিনয় কৰিবলৈ লয় কানন দেৱীয়ে। ভাৰত চৰকাৰে পদ্মশ্ৰী আৰু দাদাচাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা কানন দেৱীৰ দেহাৱসান হয় 1992 চনৰ 17 জুলাই তাৰিখে। প্ৰিয় শ্ৰোতা, আজি আন্তঃৰাষ্ট্ৰীয় ন্যায় দিৱস। এই দিৱসৰ তাৎপৰ্য সম্পৰ্কে আমাক আজি কিছু কথা কৈছে অধিবক্তা সুস্মিতা পাচনিয়ে।
1: আন্তঃৰাষ্ট্ৰীয় ন্যায় দিৱস এই সম্পৰ্কে কবলৈ যোৱাৰ আগতে আমি অকণমান ইতিহাসটো যদি চাওঁ, তেনেহ'লে আমি গম পাম যে দ্বিতীয় বিশ্বযুদ্ধৰ পাছত গণহত্যা, যুদ্ধজনিত অপৰাধ, মানৱতা বিৰোধী অপৰাধ, আগ্ৰাসন

0: অন ইত্যাদিৰ দৰে অপৰাধৰ বিচাৰৰ বাবে এখন স্থায়ী আন্তঃৰাষ্ট্ৰীয় আদালতৰ প্ৰয়োজন বোধ হৈছিল। সেই 1998 চনৰ 17 জুলাই ৰোমত এই ৰোম ষ্টেটিউট গৃহীত কৰা হয় আৰু তাৰ ফলশ্ৰুতিতে ইণ্টাৰনেশ্যনেল ক্ৰিমিনেল কোৰ্ট চমুকৈ ICC প্ৰতিষ্ঠা লাভ কৰে আৰু ইয়াৰ মুখ্যালয় বৰ্তমান নেডাৰলেণ্ডৰ হগ নামৰ ঠাইত আছে। 2010 চনৰ উগাণ্ডাৰ কাম্পালাত অনুষ্ঠিত ৰোম ষ্টেটিউটৰ পৰ্যালোচনা সন্মিলনী 17 জুলাই তাৰিখটো আন্তঃৰাষ্ট্ৰীয় ন্যায় দিৱস হিচাপে পালন কৰা হ'ব বুলি ঘোষণা কৰা হয়। এতিয়া আমি যদি এই দিৱসৰ তাৎপৰ্য সম্পৰ্কে ক'বলৈ যাওঁ তেনেহ'লে ৰাজনৈতিক সংঘাত, যুদ্ধ অপৰাধ আৰু অসংখ্য মানৱ অধিকাৰ লংঘনৰ যুগত এই দিৱসটোৱে বৰ্তমান সময়ত অত্যন্ত প্ৰাসংগিকতা ৰাখে। এই দিৱসটি গণহত্যা, যুদ্ধ অপৰাধ, মানৱতা বিৰোধী অপৰাধসমূহৰ দৰে গুৰুত্বৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধসমূহ বিচাৰ ব্যৱস্থাৰ আওতালৈ অনাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰাৰ লগতে সজাগতা অনাৰ চেষ্টা কৰে। এনে গুৰুতৰ অপৰাধৰ পীড়িতসকলৰ অধিকাৰ আৰু ক্ষতিপূৰণৰ প্ৰয়োজনীয়তা আমাক এই দিৱসৰ উদযাপনে মনত পেলাই দিয়ে। এই দিৱসে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত আইনৰ শাসনৰ গুৰুত্ব পুনৰ প্ৰতিপন্ন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় ন্যায় ব্যৱস্থাক সমৰ্থন কৰিবলৈ ৰাষ্ট্ৰসমূহক সহযোগিতা কৰাৰ বাবে উৎসাহিত কৰে। এই দিৱসটোৱে আন্তঃৰাষ্ট্ৰীয় ন্যায় ব্যৱস্থাৰ প্ৰতি জনসাধাৰণৰ সজাগতা বৃদ্ধি কৰাৰ লগতে বিশ্ব শান্তি আৰু সুৰক্ষাত ইণ্টাৰনেশ্যনেল ক্ৰিমিনেল কোৰ্টৰ ভূমিকা উপলব্ধি কৰাই সজাগতা বঢ়ায়। এই দিৱসটোৱে স্মৰণ কৰায় যে আন্তঃৰাষ্ট্ৰীয় আইন ব্যৱস্থা অধিক শক্তিশালী হ'ব লাগে যাতে গণহত্যা, যুদ্ধ অপৰাধ আৰু মানৱতা বিৰোধী অপৰাধত জড়িতসকল সাৰি নাযায়। আইনৰ শাসন যেতিয়া প্ৰত্যাহ্বানৰ সন্মুখীন হয় এই দিৱসটোৱে শান্তি, দায়বদ্ধতা আৰু পীড়িতসকলৰ অধিকাৰৰ প্ৰতি বিশ্বজনীন প্ৰতিশ্ৰুতি মনত পেলায়। গতিকে আন্তঃৰাষ্ট্ৰীয় ন্যায় দিৱস হৈছে ন্যায়, দায়বদ্ধতা আৰু মানৱ অধিকাৰৰ প্ৰতি বিশ্বজনীন আস্থাৰ প্ৰতীক। ই স্মৰণ কৰায় যে অতি গুৰুত্বপূৰ্ণ অপৰাধৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ আন্তঃৰাষ্ট্ৰীয় আইন এখন আছে যাৰ জৰিয়তে শান্তি, সুৰক্ষা আৰু মানৱ মৰ্যাদা ৰক্ষা পৰে। এতিয়া ইয়াৰ উদ্দেশ্য সম্পৰ্কে যদি আমি ক'বলৈ যাওঁ, বৰ্তমান বিশ্বজুৰি চলি থকা সংঘাত আৰু মানৱ অধিকাৰ সম্পৰ্কীয় সমস্যাসমূহ প্ৰেক্ষাপটত এই দিৱসটোৱে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ক একেলগে মিলি এক শক্তিশালী আন্তঃৰাষ্ট্ৰীয় আইনী ব্যৱস্থাৰ জৰিয়তে বিশ্বৰ নাগৰিকৰ সুৰক্ষাৰ বাবে অধিক ন্যায়সংগত আৰু ন্যায়পূৰ্ণ বিশ্ব গঢ়ি তোলাৰ বাবে একেলগে কাম কৰাৰ কথা মনত পেলায়। বিচাৰ ব্যৱস্থাৰ সন্মান আৰু ন্যায় প্ৰতিষ্ঠা তথা বিশ্বৰ সকলো ঠাইত ন্যায় সুনিশ্চিত কৰাটো এই দিৱসৰ মুখ্য উদ্দেশ্য। ইণ্টাৰনেশ্যনেল ক্ৰিমিনেল কোৰ্টৰ জৰিয়তে এজন ব্যক্তি বা অপৰাধী যি দেশৰেই নাগৰিক নহওক লাগিলে তেওঁক বিচাৰ ব্যৱস্থাৰ আওতালৈ আনিব পৰাটোৱে এটা বিশেষ বাৰ্তা বিশ্বলৈ প্ৰেৰণ কৰে। আন্তঃৰাষ্ট্ৰীয় ন্যায় দিৱস বিশ্বব্যাপী মানৱ অধিকাৰ সংৰক্ষণৰ বাবে এটা গুৰুত্বপূৰ্ণ প্লেটফৰ্ম হিচাপে কাম কৰে। এজন ব্যক্তিয়ে ন্যায় লাভ কৰাটো এটা মৌলিক অধিকাৰ। এই বিষয়টোলৈ বিশ্ববাসীয়ে মনোনিৱেশ কৰোৱাৰ বাবে এটা গুৰুত্বপূৰ্ণ দিৱস। ই ন্যায়, শান্তি আৰু গণতন্ত্ৰৰ সপক্ষে বিশ্বজনীন সমৰ্থনৰ প্ৰতীক। আন্তঃৰাষ্ট্ৰীয় ন্যায় দিৱস উদযাপনৰ লক্ষ্য লৈ বিভিন্ন কাৰ্যসূচী হাতত লয় চৰকাৰ বা NGOসমূহে। বিভিন্ন আলোচনা বা বৰ্তমান সময়ত সজাগতা বৃদ্ধিৰ বাবে বিভিন্ন কাৰ্যসূচী হাতত লয়, যেনে শিক্ষামূলক কাৰ্যসূচী, ৱেবিনাৰ অনুষ্ঠিত কৰে বা পেনেল ডিছকাশ্যন ইত্যাদিৰ দৰে বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈছে যাৰ জৰিয়তে এই দিৱসৰ প্ৰতি মানুহৰ সজাগতা বৃদ্ধি পাইছে। গতিকে আন্তঃৰাষ্ট্ৰীয় ন্যায় দিৱস আমি সকলোৱে তাৰ গুৰুত্ব, তাৎপৰ্য উপলব্ধি কৰি আমি সকলোৱে এই দিৱস উদযাপন কৰোঁ আহক। আমি জনসাধাৰণৰ মাজতো সজাগতা যিমান পাৰো বৃদ্ধি কৰোঁ আহক।
1: আমাৰ সৈতে সেয়া আছিল অধিবক্তা সুস্মিতা পাচনি। ইতিহাসৰ পাতত আজিৰ দিনটোৰ গুৰুত্ব বিচাৰিলে আমি আৰু পাওঁ 1889 চনত আমেৰিকাৰ ৰহস্য ঔপন্যাসিক আৰ্ল ষ্টেনলি গাৰ্ডনাৰৰ জন্ম হয়। 1969 চনত অভিনেতা, ৰাজনীতিবিদ ৰবি কিষাণৰ জন্ম হয়। 1996 চনত মাদ্ৰাজৰ নাম চেন্নাই কৰা হয়। অসমীয়া সাংবাদিকতা আৰু সাহিত্য জগতৰ অন্যতম এগৰাকী পুৰুধা ব্যক্তি কীৰ্তিনাথ হাজৰিকা। 1922 চনত গোলাঘাটত জন্মগ্ৰহণ কৰা কীৰ্তিনাথ হাজৰিকা আকাশবাণী গুৱাহাটীৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আছিল। 1948 চনত আৰম্ভ হোৱা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ বাতৰি সম্পাদনাৰ দায়িত্বত থকা প্ৰথমজন বিষয়া আছিল কীৰ্তিনাথ হাজৰিকা। 1948 চনৰ 1 জুলাইত অল ইণ্ডিয়া ৰেডিঅ' শ্বিলং গুৱাহাটী নামেৰে কাৰ্যসূচী আৰম্ভ হোৱাৰ পিছত অনাতাঁৰ কেন্দ্ৰটোৰ আঞ্চলিক বাতৰি সম্পাদনা আৰু প্ৰচাৰৰ গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰাৰ লগতে তেওঁ আকাশবাণীৰ জৰিয়তে অসমৰ সাহিত্য সংস্কৃতিৰ প্ৰচাৰৰ ক্ষেত্ৰত এক উল্লেখযোগ্য ভূমিকা পালন কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ ১৯৬৫ চনৰ পৰা দীৰ্ঘদিনৰ বাবে দৈনিক বাতৰি কাকত

0: দৈনিক অসমৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰে। তেখেতৰ সাহিত্যিক অৱদানসমূহৰ ভিতৰত কেইখনমান অনুবাদ গ্ৰন্থ হ'ল এহেজাৰ এনিশাৰ সাধু, দাপোনৰ দেশত এলিছ, ৰামধেনু, গৌতম বুদ্ধ, কিতাপৰ বিচিত্ৰ পৃথিৱী ইত্যাদি, শিশু সাহিত্য, ফুটুকাৰ ফেন, অলগুটি তলগুটি আদি। অন্যান্য গ্ৰন্থ নাৰদৰ ডায়েৰী, বিকৰ্ষণ আকৰ্ষণ, অসমীয়া সাংবাদিকতা, অসম আৰু নেতৃত্ব আদি। 1988 চনত অসম সাহিত্য সভাৰ হাইলাকান্দিত অনুষ্ঠিত হোৱা অধিৱেশনৰ সভাপতিৰ পদ অলংকৃত কৰা এগৰাকী কীৰ্তিনাথ হাজৰিকা আকাশবাণীৰ গৌৰৱ। তেখেতৰ দেহাৱসান হয় 2002 চনত।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: এক প্ৰকাৰ PM জয় অব গৰীবো কি জয় বন গই হ্যাঁ।

হৈছে ভাৰত চৰকাৰৰ পেটেণ্ট। খেলৰ পৃষ্ঠাত বিশ্বকাপৰ খিতাপ নিৰ্ধাৰণৰ মেচত দেওবাৰে মুখামুখি হ'ব আৰ্জেণ্টিনা স্পেইন। প্ৰথমবাৰ বিশ্বকাপৰ ফাইনেল খেলিব ইউৰোপ আৰু কোপা আমেৰিকাৰ দুই চেম্পিয়ন দলে। শিৱসাগৰ জিলা ক্ৰীড়া সন্থাৰ সৌজন্যত পিয়লি ফুকন ষ্টেডিয়ামত অনুষ্ঠিত আন্তঃজিলা ছাব জুনিয়ৰ ফুটবল প্ৰতিযোগিতাৰ ফাইনেল খেলত ঘৰুৱা দল শিৱসাগৰে সুন্দৰ খেলেৰে 5-1 গলত গোলাঘাটক পৰাজিত কৰি বিজনৰ পৰা চেম্পিয়ন হয়। অসমৰ ভাৰ্গৱ শইকীয়াই চমক সৃষ্টিৰে অইল আইটা জুনিয়ৰ ৰাষ্ট্ৰীয় ৰেংকিং ছুপাৰ ছিৰিজ টেনিছ প্ৰতিযোগিতাৰ ল'ৰাৰ 12 বছৰ অনুৰ্ধৰ একক শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰিয় শ্ৰোতা, আজি পুৱাৰ বাবে সময়ো শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ আৰু মংগলময় হওক এই কামনাৰে মই লিউচিন্যা বৰচেতিয়াই অনুষ্ঠান ইমানতে সামৰিছো। নমস্কাৰ।

আজি পুৱা আগবঢ়ালে লুইচিনিয়া বৰচেতিয়াই। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো লোকনাথ গোস্বামীৰ কণ্ঠৰ কীৰ্তিমান গীত। প্ৰথম গীতৰ কথা নগেন বৰাৰ, সুৰ শিল্পীৰ নিজা।

সলাহি সাতুরি কথা হাপ হই খুটিছে বেজ হই জারিছে হাপ হই খুটিছে।

লক্ষ্মীনাথ গোস্বামীৰ কণ্ঠৰ গীতটি শুনিলে। গীতটিৰ কথা আৰু সুৰ আছিল শিল্পীৰ নিজৰ। অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছো হীৰেণ ভট্টাচাৰ্যৰ কথাৰে লোকনাথ গোস্বামীৰ কণ্ঠৰ এই গীতটি।

0: ইমান পৰে শ্ৰোতাসকলে লোকনাথ গোস্বামীৰ কণ্ঠৰ কেইটিমান গীত শুনিলে। গীতৰ এলবাম আমূল মূল শেৱালিৰ গুণ।
1: হেল্ল', এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে

0: গোলাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰো কি কি সুবিধা পোৱা যায়?
0: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
0: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
5: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
4: পিছে এনে যত্ন ক'ত পালি?
5: গুৱাহাটী ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
4: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
5: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
4: অঁ, সঁচাকৈ বৰ ভাল কথা,
5: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
6: ভিডিও লাইক কৰিলে পইচা পাম, ইমান সহজ।
7: অচিনাকি লিংকত ক্লিক নকৰিব। RBIয়ে কয়,
8: জানি ৰক, সতৰ্ক হৈ ৰক।
9: এক প্ৰকাৰ সে PM জয় অব গৰীবৰ কি জয় বন গৈ হে।

আজি পুৱা 9:20 প্ৰভাতী তৰংগ আগবঢ়াব পৰিণীতা শইকীয়াই। আজিৰ বিষয় দক্ষতা বিকাশ আৰু স্বাৱলম্বনৰ পথ। ষ্টুডিঅ'ত উপস্থিত থাকিব দক্ষতা আৰু যোগাযোগ বিশেষজ্ঞ পিংকু চৌধুৰী।

0: 2024 চনতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কামৰ শিলান্যাস কৰিছিল যদিও আইনী বাধাৰ বাবে স্থবিৰ হৈ আছিল। সম্প্ৰতি এই বাধা আঁতৰি যোৱাত প্ৰায় 500 কোটি টকা ব্যয়েৰে এই প্ৰকল্প সম্পূৰ্ণ কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। ইফালে কোচবিহাৰত থকা মধুপুৰ সত্ৰক বটদ্ৰৱাৰ দৰে আটকধুনীয়াকৈ পুনৰ নিৰ্মাণ কৰাৰ কথা ব্যক্ত কৰি মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে এই বিষয়ে পশ্চিমবংগ চৰকাৰৰ লগত হোৱা ফলপ্ৰসূ আলোচনাৰ কথাও ৰাইজক অৱগত কৰে। কাৰেংঘৰৰ সৌন্দৰ্য বৰ্ধন প্ৰকল্পৰ বিষয়ে ব্যক্ত কৰি মুখ্যমন্ত্ৰীয়ে 2028 চনত যোৰহাট মাজুলী সংযোগী দলংখন মুকলি কৰাৰ কথাও ঘোষণা কৰে।
1: বটদ্ৰৱা সত্ৰখন সজাই পৰাই তোলাৰ পিছত এইবাৰ আমি মধুপুৰ সত্ৰখন, য'ত নেকি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অন্তিম সময়খিনিৰ সাক্ষী হৈ আছে, সেই মধুপুৰ সত্ৰখনকো আমি খুব ধুনীয়াকৈ সজাই পৰাই তুলিব খুজিছো। এই সত্ৰখন কোচবিহাৰত আছে, পশ্চিমবংগত আছে। পশ্চিমবংগ চৰকাৰৰ সৈতে কথা পাতি এই সত্ৰখন আমি সুন্দৰ কৰি সজাই তোলাৰ বাবে প্ৰয়াস আৰু প্ৰচেষ্টা হাতত লৈছো আৰু এইবাৰ বাজেটতো তাৰ বাবে আমি 35 কোটি টকাৰ অনুমোদন দিছো।
0: ধেমাজি আৰু লখিমপুৰৰ বানত ক্ষতিগ্ৰস্ত ৰাইজক ৰাজ্য চৰকাৰে সকলো সাহায্য আগবঢ়াব বুলি আশ্বাস দি মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড়ৰ খহনীয়াক লৈ চিন্তা ব্যক্ত কৰে। অৱশ্যে এইবাৰৰ প্ৰথমটো বানত জিলাখনৰ কোনো মথাউৰি নভঙাটো ইতিবাচক দিশ বুলি তেওঁ উল্লেখ কৰে। গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাল চলিত বৰ্ষৰ শেষভাগলৈ মুকলি হোৱাৰ সম্ভাৱনা আছে বুলি স্বাস্থ্যমন্ত্ৰী অশোক সিংঘলে প্ৰকাশ কৰিছে। কলাক্ষেত্ৰত কালি শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ এটা কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে এই কথা সদৰি কৰে। অনুষ্ঠানৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীসিংহলে কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যৰ স্বাস্থ্যখণ্ডলৈ বৈপ্লৱিক পৰিৱৰ্তন আহিছে। তেওঁ কয় যে যোৱা 10 বছৰত ৰাজ্যত চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সংখ্যা 14লৈ বৃদ্ধি পাইছে। অহা 5 বছৰত পুনৰ 10খন চিকিৎসা মহাবিদ্যালয় হাস্পতাল নিৰ্মাণ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। শ্ৰীসিংহলে কয় যে দেশৰ ভিতৰতে অন্যতম হিচাপে গঢ় দিয়াৰ লক্ষ্যৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালখনক অত্যাধুনিক ৰূপত নিৰ্মাণ কৰি থকা হৈছে। 3000 বিচনাযুক্ত এই চিকিৎসালয়খন নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ হোৱা বুলিও তেওঁ উল্লেখ কৰে। একাংশ চিকিৎসালয়ত চিকিৎসক নথকাৰ বিষয়টো সন্দৰ্ভত মন্তব্য কৰি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিখন চিকিৎসালয়ত চিকিৎসক থকাটো নিশ্চিত কৰা হৈছে বুলি স্পষ্ট কৰি দিয়ে। অসমৰ ভৌগোলিক স্বীকৃতিপ্ৰাপ্ত কাজিনেমুৰ সংৰক্ষণৰ ক্ষমতা আৰু সতেজতা দীৰ্ঘদিনলৈ অক্ষুণ্ণ ৰাখিব পৰা এটা অভিনৱ প্ৰযুক্তি উদ্ভাৱন কৰি অসম কৃষি বিশ্ববিদ্যালয়ে কেন্দ্ৰীয় চৰকাৰৰ পৰা পেটেণ্ট অৰ্থাৎ কৃতিস্বত্ব লাভ কৰিছে। যোৱা 3 জুলাইত পেটেণ্ট কাৰ্যালয়ে বিশ্ববিদ্যালয়খনৰ এই উদ্ভাৱনক স্বীকৃতি প্ৰদান কৰিছে। বিশ্ববিদ্যালয়খনৰ বিজ্ঞানীসকলে উদ্ভাৱন কৰা এই লা ৰেজিন ভিত্তিক খাব পৰা প্ৰলেপ কাজি নেমুৰ ওপৰত ব্যৱহাৰ কৰিলে ফলৰ পৰা পানীৰ বাষ্পীভৱন কম হয় আৰু শ্বসন প্ৰক্ৰিয়া নিয়ন্ত্ৰিত থাকে, ফলত কাজিনেমুৰ সতেজতা আৰু সংৰক্ষণ ক্ষমতা বৃদ্ধি পায়। এই প্ৰলেপ সম্পূৰ্ণ প্ৰাকৃতিক উপাদানেৰে প্ৰস্তুত হোৱাৰ বাবে ই খাদ্য সুৰক্ষাৰ ক্ষেত্ৰতো নিৰাপদ। ৰাজ্যৰ কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই সামাজিক মাধ্যমযোগে কালি বিশ্ববিদ্যালয়খনৰ এই গুৰুত্বপূৰ্ণ সফলতাৰ প্ৰশংসা কৰাৰ লগতে পেটেণ্ট লাভৰ সম্পূৰ্ণ প্ৰক্ৰিয়াটোৰ সৈতে জড়িত প্ৰতিগৰাকী বিজ্ঞানী তথা বিশেষজ্ঞলৈ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে বিশ্ববিদ্যালয়খনৰ এই সাফল্য ৰাজ্যখনৰ কৃষি গৱেষণা ক্ষেত্ৰৰ বাবে উল্লেখযোগ্য অগ্ৰগতি। এই উদ্ভাৱনে কাজিনেমুৰ বাণিজ্যিক দিশটোক নতুন গতি প্ৰদান কৰিব বুলি তেওঁ আশা ব্যক্ত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পঞ্জাৱৰ জলন্ধৰৰ পৰা ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে অসমৰ মাজবাটসহ দেশৰ বিভিন্ন প্ৰান্তৰ 75টা অমৃত ষ্টেচন মুকলি কৰিব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱ, কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় বস্ত্ৰ আৰু বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, ৰেল আৰু খাদ্য প্ৰসংস্কৰণ উদ্যোগ ৰাজ্যমন্ত্ৰী ৰৱনীত সিং আৰু সাংসদ দিলীপ শইকীয়াই ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে এই অনুষ্ঠানত ভাগ ল'ব। এই ৰেল ষ্টেচনসমূহ অত্যাধুনিক প্লেটফৰ্ম, উন্নত ভৱন, অত্যাধুনিক জিৰণি কক্ষ আৰু যাত্ৰীৰ বাবে উন্নত সুবিধাৰে ন ৰূপত সজাই তোলা হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।

0: এইয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া ক্ৰমে 7:55 আঞ্চলিক বাতৰি, 8:00 সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। মুখ্যমন্ত্রী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে অসমৰ উন্নয়নৰ ৰূপৰেখাৰ বিভিন্ন দিশ আলোকপাত কৰি কৃষিখণ্ডৰ সবলীকৰণ, জলসিঞ্চন ব্যৱস্থাৰ সম্প্ৰসাৰণ, সেউজ শক্তি, শক্তি উৎপাদন আদি দিশত ল'বলগীয়া চৰকাৰী পদক্ষেপৰ বিষয়ে জনসাধাৰণক অৱগত কৰে। ৰাজ্যৰ ঐতিহ্য আৰু পৰ্যটনৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কাশী বিশ্বনাথৰ দৰে গুৱাহাটীৰ কামাখ্যা মন্দিৰত কৰিডৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছে।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
5: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
4: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800420223 নম্বৰত।
6: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি।

বিমল কুমার দেব মেধিৰ কণ্ঠৰ গীতটি শুনিলে। গীতিমালিকাত এইবাৰ শুনোৱা হওক হীৰেণ ভট্টাচাৰ্যৰ ৰচনাৰে বিউটি শৰ্মা বৰুৱাৰ কণ্ঠৰ এটি গীত, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

0: পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
1: বুকিংৰ বাবে আজি ফোন কৰক 9957568450ত।
2: এপল' এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
3: এক প্ৰকাৰ সে পিএম জয় অব গৰীবৰ কি জয় বন গই হে।

শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো উৎপল ৰাজখোৱাৰ কণ্ঠৰ এটি গীত। গীতৰ কথা বেণুধৰ কলিতাৰ, প্ৰযোজনা পুষ্পকান্ত বৰাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। ৰাজ্যত সাময়িকভাৱে বন্ধ হৈ থকা চৰকাৰী জনকল্যাণমূলক আঁচনিসমূহ আগষ্টৰ পৰা পুনৰ আৰম্ভ হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। অহা 25 ডিচেম্বৰত মিছন বসুন্ধৰা চতুৰ্থ পৰ্যায় মুকলি। গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাল চলিত বৰ্ষৰ শেষভাগলৈ মুকলি হোৱাৰ সম্ভাৱনা। কাজি নেমুৰ সংৰক্ষণ প্ৰযুক্তিৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়লৈ কেন্দ্ৰীয় চৰকাৰৰ কৃতিত্ব আৰু তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতক পৰাস্ত কৰি ইংলেণ্ডৰ সমতা স্থাপন। নমস্কাৰ, বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ। এতিয়া শুনক মিটাং বাতৰি। ৰাজ্য চৰকাৰে সাময়িকভাৱে বন্ধ কৰি ৰখা কেইবাখনো জনকল্যাণমূলক আঁচনি আগষ্টৰ পৰা পুনৰ আৰম্ভ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে ঘোষণা কৰিছে। সেই অনুসৰি অহা 3 আগষ্টৰ পৰা অৰুণোদয় আঁচনি আৰম্ভ কৰা হ'ব। ৰাজ্যৰ প্ৰতিখন পঞ্চায়ততে ৰাজহুৱা সভা আয়োজন কৰি হিতাধিকাৰীসকলক সেইদিনা আনুষ্ঠানিকভাৱে এই আঁচনিৰ প্ৰথম কিস্তিৰ ধন বিতৰণ কৰা হ'ব। ইফালে ছাত্ৰ ছাত্ৰীসকলৰ নামভৰ্তিৰ প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পাছতে অহা 6 আৰু 7 আগষ্টৰ পৰা নিযুত মইনা আৰু নিযুত বাম্বু আঁচনিও আৰম্ভ কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। তেওঁ কয় যে মহাবিদ্যালয়সমূহত প্ৰমাণ পত্ৰ বিতৰণ কৰাৰ পাছতেই ছাত্ৰ ছাত্ৰীসকলে প্ৰয়োজনীয় আনুষ্ঠানিকতা সম্পন্ন কৰি প্ৰমাণ পত্ৰ ঘূৰাই দিব আৰু ৰাজ্য চৰকাৰে এমাহৰ ভিতৰতে যাৱতীয় কাৰ্য সম্পাদন কৰাৰ পাছত শিক্ষাৰ্থীসকলে নিয়মীয়াকৈ এই আঁচনিৰ সুবিধা লাভ কৰিব। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে আগষ্টৰ পৰাই চৰকাৰে ৰাজসাহায্যযুক্ত চাউল, চেনি আৰু দাইল বিতৰণৰ প্ৰক্ৰিয়াও আৰম্ভ কৰিব। ইপিনে স্নাতক ছাত্ৰ ছাত্ৰীসকলে অহা ছেপ্টেম্বৰৰ পৰা জীৱন প্ৰেৰণা আঁচনিৰ অধীনত সুবিধা লাভ কৰিব বুলিও তেওঁ কয়। তদুপৰি ৰাজ্য চৰকাৰে শীঘ্ৰেই 2 লাখ চৰকাৰী

0: নতুন নিযুক্তিৰ প্ৰক্ৰিয়াও আৰম্ভ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। আনহাতে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ জৰিয়তে পূৰ্বৰ হিতাধিকাৰীসকলক দ্বিতীয় কিস্তিৰ ধন প্ৰদানৰ লগতে নতুনকৈ 50,000 যুৱক যুৱতীক এই আঁচনিত অন্তৰ্ভুক্ত কৰাৰ কথাও তেওঁ জানিবলৈ দিয়ে।
1: 3 আগষ্টৰ পৰা অৰুণোদয় আঁচনিৰ প্ৰথমটো কিস্তি নতুন চৰকাৰৰ আমি প্ৰদান কৰিম। 6 আৰু 7 আগষ্ট তাৰিখে আমি কলেজসমূহত নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰপত্ৰ বিতৰণ কৰিম। ইয়াৰ লগতে আগষ্ট মাহৰ পৰাই আমি কম মূল্যত চাউলৰ লগত চেনি বা দালি যোগান ধৰিছিলো, সেই যোগানৰ প্ৰক্ৰিয়াও আমি আৰম্ভ কৰিম। ঠিক তেনেকৈ স্নাতক ডিগ্ৰী পাছ কৰাৰ পিছত এবছৰৰ বাবে আমি যি জীৱন প্ৰেৰণা আঁচনি দিয়াৰ প্ৰস্তাৱ কৰিছিলো, বাজেট নোহোৱাৰ কাৰণে বন্ধ হৈ আছিল, এই জীৱন প্ৰেৰণাও আমি পুনৰ ছেপ্টেম্বৰ মাহৰ পৰা দিয়া আৰম্ভ কৰিম।
0: ভূমি সংস্কাৰ তথা খিলঞ্জীয়া ভূমিৰ অধিকাৰ দিয়াৰ ক্ষেত্ৰত চৰকাৰৰ দায়বদ্ধতাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে মিছন বসুন্ধৰা 1, 2 আৰু 3ৰ অধীনত ইতিমধ্যে প্ৰায় 10 লাখ লোক উপকৃত হৈছে যদিও বহুলোক এতিয়াও এই সুবিধাৰ পৰা বঞ্চিত হৈ থকাত অহা 25 ডিচেম্বৰৰ পৰা বসুন্ধৰাৰ 4th পৰ্যায় মুকলি কৰা হ'ব। বঞ্চিত লোকসকলে বিশেষ অনলাইন পৰ্টেলযোগে ভূমি সম্পৰ্কীয় অভিযোগ দিয়াৰ লগতে প্ৰতিকাৰৰ বাবে আবেদন দাখিল কৰিব পাৰিব।
1: আমি 25 ডিচেম্বৰৰ পৰা বসুন্ধৰা 4 আৰম্ভ কৰিম। এইকেইটা দিনত আমাৰ যিসকলে বিভিন্ন ধৰণৰ ভূমিৰ সমস্যা ভোগ কৰি আছে, মই আপোনালোকক অনুৰোধ কৰিম এই সমস্যাসমূহ আপোনালোকে যেন চৰকাৰক অৱগত কৰে। আমি চৰকাৰে এটা বসুন্ধৰাৰ সম্পৰ্কত পৰামৰ্শ ল'বলৈ এটা পৰ্টেলৰ সৃষ্টি কৰিম। সেই পৰ্টেলত আপোনালোকে মাটিৰ ক্ষেত্ৰত ভোগ কৰি থকা বিভিন্ন সমস্যাৰ কথা উল্লেখ কৰিব পাৰিব আৰু এইবাৰ আমি সমস্যাসমূহ সমাধানৰ উত্তৰ দিম।
0: ডক্টৰ শৰ্মাই কালি নিজৰ পুথিভঁৰালৰ পৰা পোনপটীয়াকৈ ভাষণ দি ৰাইজৰ প্ৰতিটো পৰিয়ালকে ঘৰুৱা পুথিভঁৰাল বা কিতাপেৰে ভৰা আলমিৰা একোটা ঘৰত ৰাখি পঢ়াৰ সংস্কৃতি গঢ়ি তুলিবলৈ আহ্বান জনায়। ডক্টৰ শৰ্মাই অসমৰ উন্নয়নৰ ৰূপৰেখাৰ বিভিন্ন দিশ আলোকপাত কৰাৰ লগতে চাহ উদ্যোগক অধিক লাভজনক কৰি তুলিবলৈ অৰ্থডক্স আৰু মাছা চাহৰ উৎপাদন বৃদ্ধিৰ লগতে ৰপ্তানিৰ দিশটো ত্বৰান্বিত কৰাৰ কথা উল্লেখ কৰে। এই ক্ষেত্ৰত চৰকাৰৰ তৰফৰ পৰা চাহ খেতিয়কসকললৈ ৰাজসাহায্য আগবঢ়োৱাৰ কথা তেওঁ বিশেষভাৱে উনুকিয়ায়। ইয়াৰ লগতে তেওঁ কৃষিখণ্ডৰ সবলীকৰণ, জলসিঞ্চন ব্যৱস্থাৰ সম্প্ৰসাৰণ, সেউজ শক্তি, শক্তি উৎপাদন আদি দিশত ল'বলগীয়া চৰকাৰী পদক্ষেপৰ বিষয়েও জনসাধাৰণক অৱগত কৰে। ৰাজ্যৰ ঐতিহ্য আৰু পৰ্যটনৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কাশী বিশ্বনাথৰ দৰে গুৱাহাটীৰ কামাখ্যা মন্দিৰত কৰিডৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছে। 2024 চনতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কামৰ শিলান্যাস কৰিছিল যদিও আইনী বাধাৰ বাবে নিৰ্মাণ কাৰ্য স্থবিৰ হৈ আছিল। সম্প্ৰতি এই বাধা আঁতৰি যোৱাত প্ৰায় 500 কোটি টকা ব্যয়েৰে এই প্ৰকল্প সম্পূৰ্ণ কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। ইফালে কোচবিহাৰত থকা মধুপুৰ সত্ৰক বটদ্ৰৱাৰ দৰে আটক ধুনীয়াকৈ পুনৰ নিৰ্মাণ কৰাৰ কথা ব্যক্ত কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে এই বিষয়ে পশ্চিমবংগ চৰকাৰৰ লগত হোৱা ফলপ্ৰসূ আলোচনাৰ কথাও জানিবলৈ দিয়ে। ডঃ শৰ্মাই কাৰেংঘৰৰ সৌন্দৰ্যবৰ্ধন প্ৰকল্পৰ বিষয়েও উল্লেখ কৰে। ইয়াৰ লগতে 2028 চনত যোৰহাট মাজুলী সংযোগী দলংখন মুকলি কৰাৰ কথাও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড়ৰ খহনীয়াক লৈ চিন্তা ব্যক্ত কৰাৰ লগতে ধেমাজি আৰু লখিমপুৰৰ বানত ক্ষতিগ্ৰস্ত ৰাইজক ৰাজ্য চৰকাৰে সকলো সাহায্য আগবঢ়োৱাৰ আশ্বাস দিয়ে। অৱশ্যে এইবাৰৰ প্ৰথমটো বানত জিলাখনৰ কোনো এটা মথাউৰি নভঙাটো ইতিবাচক দিশ বুলিও তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে বীৰ লাচিত বৰফুকনৰ জীৱনক লৈ এখন ব্যয়বহুল বাজেটৰ ছবি নিৰ্মাণৰ কথাও উল্লেখ কৰে। তেওঁ কয় যে ইতিমধ্যে বলিউডৰ প্ৰখ্যাত পৰিচালক আদিত্য ধৰৰ লগত এই বিষয়ে আলোচনা কৰা হৈছে। গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাল চলিত বৰ্ষৰ শেষভাগলৈ মুকলি হোৱাৰ সম্ভাৱনা আছে বুলি স্বাস্থ্যমন্ত্ৰী অশোক সিংঘালে প্ৰকাশ কৰিছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কালি শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ এটা কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে এই কথা সদৰি কৰে। অনুষ্ঠানৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীসিংহলে কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যৰ স্বাস্থ্যখণ্ডলৈ বৈপ্লৱী পৰিৱৰ্তন আহিছে। তেওঁ কয় যে যোৱা 10 বছৰত ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালৰ সংখ্যা 14লৈ বৃদ্ধি পাইছে। অহা 5 বছৰত পুনৰ 10খন চিকিৎসা মহাবিদ্যালয় হাস্পতাল নিৰ্মাণ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। শ্ৰীসিংহলে কয় যে দেশৰ ভিতৰতে অন্যতম হিচাপে গঢ় দিয়াৰ লক্ষ্যৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালখনক অত্যাধুনিক ৰূপত নিৰ্মাণ কৰি থকা হৈছে। 3,000 বিচনাযুক্ত এই চিকিৎসালয়খন নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ হোৱা বুলিও তেওঁ উল্লেখ কৰে।
2: কাম কাজ চলি আছে, বহুত সময় নাই, এবছৰে হ'ব বুলি আপোনালোকে ধৰি চলক। যোৱা 10 বছৰ 6টা মেডিকেল আমাৰ চৰকাৰ হওঁতে আমি পাইছিলোঁ, আজি 14খন আছে। অহা 5 বছৰত আৰু 10খন আমি আৰম্ভ কৰিম। অতি শীঘ্রে বঙাইগাঁও আরম্ভ হব গৈ আছে, তাৰ পিছত বিশ্বনাথ গোলাঘাট।

0: ঘাট এটার পিছত এটা মেডিকেল কলেজ আমি আরম্ভ করে যাব। গুহাটী মেডিকেল কলেজ গোটেই ভারতবর্ষের ভিতর এনেকা একটা মেডিকেল কলেজ হব লাগে যাক লো সমগ্র ভারতবাসী গৌরব করবেন, অকল অসমবাসী নহয়। 3000 বিছনাযুক্ত হসপিটাল, অতি আধুনিক হসপিটাল নির্মাণের যে সপোন আহা দিনত বাস্তব হয়ে থাকাটা আপনাদের পাব। উই শুড প্রজেক্ট 99%। ডক্টরবিলাকে কাম যদি করা নাই, 4.5 কোটি OPD কেনেকে হয়ে আছে, স্বাস্থ্য ব্যবস্থা 99% ভাল আছে, 1% বেয়াটুক প্রজেক্ট করে 99% ভাল কাম করা ডক্টর আর স্বাস্থ্যকর্মীক আমি হত উৎসাহিত করব নালাগে বলে মানে আপনাদের আহ্বান জানাইছো।
1: একাংশ চিকিৎসালয়ত চিকিৎসক নথকা বিষয়টো সন্দৰ্ভত মন্তব্য কৰি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিখন চিকিৎসালয়ত চিকিৎসক থকাটো নিশ্চিত কৰা হৈছে বুলি স্পষ্ট কৰি দিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পাঞ্জাৱৰ জলন্ধৰৰ পৰা ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে অসমৰ মাজবাটসহ দেশৰ বিভিন্ন প্ৰান্তৰ 75টা অমৃত ষ্টেচন মুকলি কৰিব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱ, কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় বস্ত্ৰ আৰু বৈদেশিক পৰিক্ৰমা ডঃ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, ৰেল আৰু খাদ্য প্ৰসংস্কৰণ উদ্যোগ ৰাজ্যমন্ত্ৰী ৰৱনীত সিং আৰু সাংসদ দিলীপ শইকীয়াই ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে এই অনুষ্ঠানত ভাগ ল'ব। এই ৰেল ষ্টেচনসমূহ অত্যাধুনিক প্লেটফৰ্ম, উন্নত ভৱন, অত্যাধুনিক জিৰণি কক্ষ আৰু যাত্ৰীৰ বাবে উন্নত সুবিধাৰে ন ৰূপত সজাই তোলা হৈছে। অসমৰ ভৌগোলিক স্বীকৃতিপ্ৰাপ্ত কাজি নেমুৰ সংৰক্ষণ ক্ষমতা আৰু সতেজতা দীৰ্ঘদিনলৈ অক্ষুণ্ণ ৰাখিব পৰা এটা অভিনৱ প্ৰযুক্তি উদ্ভাৱন কৰি অসম কৃষি বিশ্ববিদ্যালয়ে কেন্দ্ৰীয় চৰকাৰৰ পৰা পেটেণ্ট অৰ্থাৎ কৃতিস্বত্ব লাভ কৰিছে। যোৱা 3 জুলাইত পেটেণ্ট কাৰ্যালয়ে বিশ্ববিদ্যালয়খনৰ এই উদ্ভাৱনক স্বীকৃতি প্ৰদান কৰে। বিশ্ববিদ্যালয়খনৰ বিজ্ঞানীসকলে উদ্ভাৱন কৰা এই লা ৰেজেন ভিত্তিক খাব পৰা প্ৰলেপ কাজি নেমুৰ ওপৰত ব্যৱহাৰ কৰিলে ফলৰ পৰা পানীৰ বাষ্পীভৱন কম হয় আৰু শ্বসন প্ৰক্ৰিয়া নিয়ন্ত্ৰিত থাকে, ফলত কাজি নেমুৰ সতেজতা আৰু সংৰক্ষণ ক্ষমতা বৃদ্ধি পায়। এই প্ৰলেপ সম্পূৰ্ণ প্ৰাকৃতিক উপাদানেৰে প্ৰস্তুত হোৱাৰ বাবে ই খাদ্য সুৰক্ষাৰ ক্ষেত্ৰতো নিৰাপদ। ৰাজ্যৰ কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই সামাজিক মাধ্যমযোগে কালি বিশ্ববিদ্যালয়খনৰ এই গুৰুত্বপূৰ্ণ সফলতা প্ৰশংসা কৰাৰ লগতে পেটেণ্ট লাভৰ সম্পূৰ্ণ প্ৰক্ৰিয়াটোৰ সৈতে জড়িত প্ৰতিগৰাকী বিজ্ঞানী তথা বিশেষজ্ঞলৈ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে বিশ্ববিদ্যালয়খনৰ এই সাফল্য ৰাজ্যখনৰ কৃষি গৱেষণা ক্ষেত্ৰৰ বাবে উল্লেখযোগ্য অগ্ৰগতি। এই উদ্ভাৱনে কাজি নেমুৰ বাণিজ্যিক দিশটোক নতুন গতি প্ৰদান কৰিব বুলি তেওঁ আশা ব্যক্ত কৰে। লোকপিয়লৰ দায়িত্বত নিয়োজিত কোনো বিষয়া কৰ্মচাৰীয়ে দায়িত্ব পালন নকৰিলে 3 বছৰ পৰ্যন্ত কাৰাবাস খাটিব আৰু জৰিমনা ভৰিব লাগিব। লোকপিয়ল সঞ্চালকালয়ৰ নিৰ্দেশনাৰ ভিত্তিত জিলা আয়ুক্তসকলে 1948 চনৰ লোকপিয়ল আইনৰ 11 নম্বৰ অনুচ্ছেদৰ অধীনত এই কঠোৰ নিৰ্দেশ জাৰি কৰিছে। নিৰ্দেশনাত জিলা আয়ুক্তসকলৰ অনুমতি অবিহনে লোকপিয়লৰ দায়িত্বত নিয়োজিত কোনো চৰকাৰী বিষয়া কৰ্মচাৰীয়ে নৈমিত্তিক ছুটী, শিশু পৰিচৰ্যা ছুটী, আৰ্জিত ছুটী আদি ল'ব নোৱাৰিব। লোকপিয়লৰ দায়িত্ব পালনত ব্যৰ্থ হলে বা লোকপিয়ল সন্দৰ্ভত নেতিবাচক প্ৰশ্ন সুধিলে বা লোকপিয়লৰ তথ্য হেৰফেৰ কৰিলে তেনে চৰকাৰী বিষয়া কৰ্মচাৰীৰ 3 বছৰ পৰ্যন্ত কাৰাবাস হোৱাৰ লগতে 1000 টকা জৰিমনা ভৰিব লাগিব। উল্লেখযোগ্য যে ৰাজ্যত অহা 2 আগষ্টত 2টা পৰ্যায়ত লোকপিয়ল আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব আৰু সমগ্ৰ প্ৰক্ৰিয়াটোৰ বাবে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। দেশৰ ষোড়শ আৰু স্বৰাজোত্তৰ ভাৰতৰ অষ্টম লোকপিয়লত এইবাৰ সামাজিক অৱস্থা আৰু জাতিগত গণনাকে ধৰি জনসংখ্যা আৰু গৃহ লোকপিয়ল অন্তৰ্ভুক্ত হ'ব। প্ৰথম পৰ্যায়ত ঘৰৰ তালিকা প্ৰস্তুত কৰা হ'ব আৰু দ্বিতীয় পৰ্যায়ত জনসংখ্যাৰ গণনা কৰা হ'ব। ইয়াৰ বাবে অহা বছৰৰ 1 এপ্ৰিলক ভিত্তি তাৰিখ হিচাপে নিৰ্ধাৰণ কৰা হৈছে। দেশত এইবাৰ প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়াৰে লোকপিয়ল হৈছে। এই প্ৰক্ৰিয়াত এণ্ড্ৰইড আৰু iOS উপলভ্য মোবাইল এপৰ জৰিয়তে তথ্যসমূহ সংগ্ৰহ কৰা হৈছে। এইবাৰ লোকপিয়লত স্বগণনাৰ বিকল্পৰো ব্যৱস্থা কৰা হৈছে। ঘৰৰ গণনাৰ সময়ত সকলো ভৱন আৰু পৰিকাঠামোৰ তালিকা প্ৰস্তুত কৰা হ'ব আৰু বাসগৃহৰ স্থিতি, সা সুবিধা তথা সম্পদৰ তথ্য সংগ্ৰহ কৰা হ'ব। বাসগৃহসমূহৰ জিঅ' টেগিং কৰা হ'ব আৰু প্ৰতিটো ঘৰক অনন্য পৰিচয়সূচক নম্বৰ প্ৰদান কৰা হ'ব। আপোনালোকে পুৱা আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰি চকু ফুৰাওঁ অৰূপ কুমাৰ শৰ্মাৰ সৈতে।
2: ইছৰোৰ শতাধিক বিজ্ঞানীৰ পদত্যাগ, 3 আগষ্টৰ পৰা অৰুণোদয় ধৰ বিতৰণ, ছেপ্টেম্বৰৰ পৰা নিযুত মইনা নিযুত বাবু আঁচনিৰ প্ৰৱৰ্তন আৰু বিশ্বৰ আটাইতকৈ ধুনীয়া বিমানবন্দৰৰ তালিকাত মৰ্জাৰ বিমানবন্দৰৰ স্থান লাভ আদি বা বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠা অধিকাৰ কৰিছে। গগনযান মানৱ অভিযানকে ধৰি দেশৰ একাধিক কৌশলগত মহাকাশ অভিযানৰ সৈতে জড়িত শতাধিক বিজ্ঞানীয়ে শেহতীয়াকৈ ইছৰোৰ পৰা পদত্যাগ কৰাত কেন্দ্ৰীয় মহাকাশ বিভাগ উদ্বিগ্ন হৈ পৰা বাতৰিত দৈনিক অসম কাকতে গগনযান অভিযানৰ মাজতে ইছৰোৰ শতাধিক বিজ্ঞানীৰ পদত্যাগ শিৰোনামেৰে প্ৰকাশ কৰিছে। একেটা বাতৰিক দৈনিক অগ্ৰদূত, দৈনিক জনমভূমিসহ আন কেইবাখনো কাকতে প্ৰথম পৃষ্ঠা

0: স্থান দিছে। প্ৰবল বৰষুণকো নেওচি পুৰীৰ ৰথযাত্ৰাত দহ লক্ষাধিকৰ সমাৱেশ শিৰোনামেৰে পুৰীৰ ঐতিহাসিক জগন্নাথ ৰথযাত্ৰাৰ এটা বাতৰি অসমে প্ৰতিদিন কাকতে আলোকচিত্ৰসহ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। নিয়মীয় বাৰ্তা কাকতে প্ৰয়োজনত অৰুণাচলী দুৰ্বৃত্তক গুলিওৱাৰ নিৰ্দেশ শীৰ্ষক এটা বাতৰিৰ লগতে 6-7 আগষ্টত নিযুত মইনা নিযুত বাবু আঁচনিৰ প্ৰপত্ৰ বিতৰণৰ বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। আমাৰ অসম কাকতে আৰ্জেণ্টিনাৰ অবিশ্বাস্য জয়ৰ কাৰিকৰ সেই বৃদ্ধ মেচি শিৰোনামেৰে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে আৰ্জেণ্টিনাৰ জয়লাভৰ বাতৰি বক্স বাতৰি হিচাপে প্ৰকাশ কৰিছে। 4.98 কোটি টকাৰে কামাখ্যা কৰিডৰ প্ৰকল্পৰ কাম আৰম্ভ হোৱাৰ বাতৰিক অসমীয়া খবৰ কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতে আমেৰিকা যুক্তৰাষ্ট্ৰই ইৰাণৰ বিৰুদ্ধে আক্ৰমণ তীব্ৰতৰ কৰি তোলাৰ এটা বাতৰি ইউ এছ এক্সপেন্স ষ্ট্ৰাইকছ ইণ্টু নৰ্ডাৰ্ণ ইৰাণ শিৰোনামেৰে প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰে স্পৰ্শকাতৰ এলেকাসমূহৰ সংৰক্ষিত বনাঞ্চলসমূহ সুৰক্ষিত কৰাৰ উদ্দেশ্যে অহৰহ নিৰীক্ষণ বৰ্তাই ৰখাৰ বাবে ঘনিষ্ঠ সহযোগিতাৰে কাম কৰিবলৈ আৰক্ষী বাহিনী আৰু বনৰক্ষী বেটেলিয়নসমূহৰ প্ৰতি আহ্বান জনোৱাৰ বাতৰিক দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে।
1: ইংলেণ্ডে যোৱা নিশা কাৰ্ডিফৰ ছফিয়া গাৰ্ডেন্সত অনুষ্ঠিত তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতক 4 উইকেটত পৰাস্ত কৰি 1-1 ফলাফলেৰে শৃংখলাত সমতা স্থাপন কৰিছে। খেলখনত ভাৰতে প্ৰথমে বেট ধৰা আমন্ত্ৰণ লাভ কৰি 44 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই 233 ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ শ্ৰেয়াছ আয়াৰে সৰ্বাধিক 66 ৰাণ কৰে। বিৰাট কোহলীয়ে 65 ৰাণৰ বৰঙণি আগবঢ়ায়। ইংলেণ্ডৰ জফৰা আৰ্চাৰ আৰু গছ এটকিংছে 3টাকৈ উইকেট লাভ কৰে। ছাকিব মহম্মদে 2টা উইকেট লাভ কৰে। প্ৰত্যুত্তৰত ইংলেণ্ডে 45 অভাৰত 6টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। ইংলেণ্ডৰ হৈ জ' ৰুটে 99 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। ভাৰতৰ হৈ গুৰনুৰ ব্ৰাৰে 2টা উইকেট লাভ কৰে। জ' ৰুটক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ধেৰেকণীৰে 2-3 বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 27 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। ৰাজ্যত সাময়িকভাৱে বন্ধ হৈ থকা চৰকাৰী জনকল্যাণমূলক আঁচনিসমূহ আগষ্টৰ পৰা পুনৰ আৰম্ভ হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। অহা 25 ডিচেম্বৰত মিছন বসুন্ধৰাৰ চতুৰ্থ পৰ্যায় মুকলি। গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাল চলিত বৰ্ষৰ শেষ ভাগলৈ মুকলি হোৱাৰ সম্ভাৱনা। কাজিনেমুৰ সংৰক্ষণ প্ৰযুক্তিৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়লৈ কেন্দ্ৰীয় চৰকাৰৰ কৃতিস্বত্ব আৰু 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতক পৰাস্ত কৰি ইংলেণ্ডৰ সমতা স্থাপন। পুৱাৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰূপ।
1: নমস্কাৰ শ্ৰোতাসকল, জিলাৰ ৰেহৰূপত আজি শুনক মাজুলী জিলাৰ ৰেহৰূপ। আমাৰ সৈতে আছে মাজুলীৰ পৰা আমাৰ সংবাদদাতা বিকাশ শইকীয়া। যোৱা 1 জুলাই তাৰিখে মাজুলী জিলা আয়ুক্তৰ সংহত কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত পিএম পোষণ আঁচনিৰ জিলা পৰ্যায়ৰ কমিটীৰ 2026-27 বিত্তীয় বৰ্ষৰ প্ৰথমখন বৈঠক সফলতাৰে সম্পন্ন হয়। এই বিষয়ে আমাক বিতংকৈ জনাইছে আমাৰ সংবাদদাতা বিকাশ শইকীয়াই।
2: জিলা আয়ুক্ত সৃষ্টি সিংহৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই গুৰুত্বপূৰ্ণ বৈঠকত আঁচনিখন জিলাখনত সুচাৰুৰূপে ৰূপায়ণ কৰাৰ লগতে শিক্ষাৰ্থীসকলৰ স্বাস্থ্য আৰু পুষ্টিৰ মানদণ্ড উন্নত কৰাৰ উদ্দেশ্যে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকত পিএম পোষণ আঁচনিৰ বিভিন্ন দিশৰ ওপৰত বিতং আলোচনা কৰাৰ লগতে সকলো বিদ্যালয়তে ছাত্ৰ ছাত্ৰীৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি পুষ্টিকৰ বাগিচা স্থাপনৰ ওপৰত বিশেষ মনোনিৱেশ কৰিবলৈ সিদ্ধান্ত লোৱা হয়। পৰিৱেশ সুৰক্ষা আৰু ধোঁৱামুক্ত পাকঘৰ নিশ্চিত কৰিবলৈ প্ৰতিখন বিদ্যালয়তে কৰিৰ সলনি গেছ চিলিণ্ডাৰ ব্যৱহাৰ কৰাটো বাধ্যতামূলক কৰাৰ সিদ্ধান্ত লোৱা হয়। ইয়াৰ উপৰিও ছাত্ৰ ছাত্ৰীক সম্পূৰ্ণ পৰিষ্কাৰ পৰিচ্ছন্ন পৰিৱেশত খাদ্য প্ৰস্তুত কৰি প্ৰদান কৰা, খাদ্য গ্ৰহণৰ সময়ত বহিবলৈ ধাৰি বা মেটৰ ব্যৱস্থা কৰা আৰু বিদ্যালয়সমূহত আইৰণ আৰু ফলিক এচিডৰ বড়ি সদায় উপলব্ধ ৰাখি সঠিকভাৱে বিতৰণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। অনুষ্ঠানটিত জিলা সহকাৰী আয়ুক্ত সীমান্ত বুঢ়াগোহাঁই, মাজুলী জিলা পৰিষদৰ সভানেত্ৰী, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ আৰু মাজুলী বিধানসভা সমষ্টিৰ বিধায়কৰ প্ৰতিনিধি উপস্থিত থাকে।
1: মাজুলী জিলা কৃষি বিভাগৰ অধীনৰ কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থাৰ উদ্যোগত গড়মূৰ কৃষিচক্ৰৰ অন্তৰ্গত ঢেকীয়াজুলি আৰু জেঙেৰা কৃষি

0: বিভাগৰ ফুলনিত যোৱা 2 আৰু 3 জুলাইত দুদিনীয়া কৃষক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। এই সন্দৰ্ভত আমাক জনাইছে আমাৰ সংবাদদাতা বিকাশ শইকীয়াই।
1: এই কৃষক প্ৰশিক্ষণ কাৰ্যসূচীত ফল মূল আৰু ৰোপণ শস্য উদ্ভিদৰ বংশ বিস্তাৰ আৰু নাৰ্চাৰী ব্যৱস্থাপনা আৰু অধিক আয় আৰু উৎপাদনৰ বাবে বৈজ্ঞানিকভাৱে পশুপালন বিষয় সন্দৰ্ভত কৃষক ৰাইজক প্ৰশিক্ষণ প্ৰদান কৰা হয়। আনহাতে গড়মূৰ কৃষি চকৰ অন্তৰ্গত বালিচাপৰি আৰু জেংৰাই কৃষি চকৰ অন্তৰ্গত ৰতনপুৰ মিৰিত 4 আৰু 5 জুলাইত অনুষ্ঠিত হয় অন্য এক কৃষক প্ৰশিক্ষণ কাৰ্যসূচী। কাৰ্যসূচীত কৃষি আৰু আনুষংগিক খণ্ডৰ উন্নত উদ্যান শস্য খেতি, পশুপালন, মৎস্য পালন আদি বিভিন্ন বিষয় সন্দৰ্ভত শতাধিক কৃষক ৰাইজক প্ৰশিক্ষণ প্ৰদান কৰা হয়। 2টা কাৰ্যসূচীতে প্ৰশিক্ষণ প্ৰদান কৰে যোৰহাট কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী কমে ডঃ জীৱনজ্যোতি ইন, ডঃ ভৈৰৱ গগৈ আৰু ডঃ প্ৰভাত বৰুৱাই। প্ৰশিক্ষণ কাৰ্যসূচীত উপস্থিত থাকে জিলা কৃষি বিষয়া নাছেৰ ইকবাল ৰেজা, জিলা পশুপালন বিষয়া ডঃ থানেশ্বৰ মুদৈ, কৃষি উন্নয়ন বিষয়া আত্মাৰ বিষয় ববিয়াৰ প্ৰমুখ্যে বিভাগৰ আন বিষয়া কৰ্মচাৰীসকল।
0: মাজুলীৰ বালিচহীয়া মাটিত 2 ভাতৃৰ সেউজ বিপ্লৱ। মাতৃৰ নামত গঢ়ি তুলিলে মাজুলীৰ প্ৰথমখন চাহ বাগিচা। এই সন্দৰ্ভত আমাক বিতংকৈ জনাইছে আমাৰ সংবাদদাতাই।
1: দ্বীপ জিলা মাজুলীৰ বুকুত এতিয়া সেউজীয়া চাহপাতৰ আভাই আনিছে আশাৰ বতৰা। ধান, মাহ, সৰিয়হ, কুঁহিয়াৰ আদি খেতিৰ লগতে মাজুলী এতিয়া পৰিচিত হ'ব চাহ উৎপাদনৰ বাবেও। উজনি মাজুলীৰ ফুটচাং গাঁৱৰ 2 ভাতৃক্ৰমে তিলক শইকীয়া আৰু দুলাল শইকীয়াই মাতৃৰ নামত গঢ়ি তুলিছে মাজুলীৰ প্ৰথমখন চাহ বাগান, চেনিমাই চাহ বাগান। নদীদ্বীপটোৰ বালিময় মাটিত চাহ খেতি নহয় বুলি থকা ধাৰণাক ভুল প্ৰমাণিত কৰি 2 ভাতৃয়ে 2021 চনত চাহ পুলি ৰোপণ কৰা বাগানখনে 2025 চনত লাভ কৰিলে টি বোৰ্ড অব ইণ্ডিয়াৰ আনুষ্ঠানিক স্বীকৃতি। ভৱিষ্যত দিনত বহল পৰিসৰত বাগান কৰিবলৈ ইতিমধ্যে প্ৰস্তুতি চলোৱা 2 ভাতৃৰ বৰ্তমানৰ সৰু বাগানখনৰ পৰা প্ৰতি সপ্তাহত 50ৰ পৰা 70 কিলোগ্ৰাম কেঁচা চাহপাত উৎপাদন কৰি ধেমাজিৰ হাবুং ফেক্টৰীলৈ প্ৰেৰণ কৰি আহিছে। কৰ্মসংস্থাপনৰ বাবে বহিৰাজ্যলৈ ঢাপলি মেলা নিবনুৱাসকলৰ বাবে এই 2 ভাতৃ এতিয়া এক আদৰ্শ। ইতিমধ্যে জিলাখনৰ বহুজন কৃষকে চাহ খেতিৰ বাবে চলাইছে প্ৰস্তুতি।
0: আজিলৈ সময় হ'ল জিলাৰ ৰেৰূপৰ পৰা বিদায় লোৱাৰ। কাইলৈ পুৱা পুনৰ 9:15 বজাত লৈ আহিম আন এখন জিলাৰ ৰেৰূপ। নমস্কাৰ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবে স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
5: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
4: পিছে এনে যত্ন ক'ত পালি?
5: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
4: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
5: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
4: অঁ, সঁচাকৈ বৰ ভাল কথা, কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
6: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
7: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মনমাপুৰ ফিনান্সিয়েলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
6: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মনমাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800420223 নম্বৰত।
8: এক প্ৰকাৰ PM জয় अब गरीबों की जय बन गई है।

0: ষাঠি কোটি লোকে পাঁচ লাখ টকালৈকে বিনামূলীয়া চিকিৎসার অধিকাৰ লাভ কৰিছে। এতিয়ালৈকে বাৰ কোটিৰো অধিক লোকক বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হৈছে, যাৰ ফলত দৰিদ্ৰ পৰিয়ালৰ চিকিৎসাৰ ব্যয় প্ৰায় দুই লাখ কোটি টকা ৰাহি হৈছে। আজিয়ে আয়ুষ্মান এপ ডাউনলোড কৰি আয়ুষ্মান কাৰ্ড এখন বনাওক। বিশদ বিৱৰণৰ বাবে 1455 নম্বৰত ফোন কৰক।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজিয়েই ফোন কৰক 9957568450ত।
0: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিবেদন কৰিছো প্ৰভাতীৰ তৰংগ। আগবঢ়াব পৰিণীতা শইকীয়াই। আজিৰ বিষয় বিকাশ আৰু স্বাৱলম্বনৰ পথ। ষ্টুডিঅ'ত উপস্থিত থাকিব দক্ষতা আৰু যোগাযোগ বিশেষজ্ঞ পিংকু চৌধুৰী।

0: নমস্কাৰ, প্ৰভাতী তৰংগ অনুষ্ঠানলৈ স্বাগতম। আজি আমাৰ শ্ৰোতাসকলে আৰু ফেচবুক যোগে আমাৰ অনুষ্ঠান চাই থকা দৰ্শকসকলে ইতিমধ্যে গম পাইছে যে আমাৰ বিষয়টো হৈছে দক্ষতা বিকাশ আৰু স্বাৱলম্বনৰ পথ, আৰু এই বিষয়ে আজি বিভিন্ন আলোকপাত কৰিব আমাৰ আজি ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত আছে আমাৰ অতিথি, অসম দক্ষতা বিকাশ অভিযানৰ দক্ষতা প্ৰকল্প প্ৰবন্ধক পিংকু চৌধুৰী। আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
1: ধন্যবাদ বাইদেউ। আকাশবাণী গুৱাহাটীৰ প্ৰভাতী তৰংগৰ সমূহ শ্ৰোতালৈ মোৰ তৰফৰ পৰা আৰু বিভাগৰ তৰফৰ পৰা আমি সকলোকে আজি শুভকামনা যাচিছোঁ আৰু আজিৰ অনুষ্ঠানলৈ সকলোকে স্বাগতম জনাইছোঁ।
0: শ্ৰোতাসকল, এটা কথা বৰ্তমান সময়ত স্পষ্ট হৈ পৰিছে যে কেৱল ডিগ্ৰীয়েই নহয়, স্বাৱলম্বনৰ বাবে বৰ্তমান প্ৰয়োজন দক্ষতাৰো। পিছে কিনো এই দক্ষতা? স্কিল ডেভেলপমেণ্ট বুলি আমি কৈয়ে থাকোঁ। আজি আমি এই বিষয়ে বিতংভাৱে কথা পাতিম। আমাৰ অতিথিগৰাকীয়ে এই বিষয়ে আজি আপোনালোকক ক'ব। আপোনালোকৰ মনতো নিশ্চয় বিভিন্ন প্ৰশ্নৰ উদ্ভৱ হ'ব পাৰে, উদয় হ'ব পাৰে। আপোনালোকে ফেচবুকৰ কমেণ্ট বক্সলৈ গৈ আমালৈ এই প্ৰশ্ন পঠিয়াব পাৰে। আমাৰ অতিথিগৰাকীয়ে আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ যত্ন কৰিব। যিহেতু আজি আমি বিষয়টো লৈছোৱেই যে স্কিল ডেভেলপমেণ্ট, দক্ষতা বিকাশ, আৰু বৰ্তমান সময়ত দেখা যায় যে সকলোৱে স্কিল ডেভেলপমেণ্টৰ কথা কৈয়ে থাকে। প্ৰথমতে আমি জানি লওঁ যে কিনো এই স্কিল ডেভেলপমেণ্ট।
1: ধন্যবাদ বাইদেউ, খুব ধুনীয়া প্ৰশ্ন। আচলতে আমি যদি আৰম্ভণি কৰোঁ দক্ষতা বিকাশৰ কথা, আমি আগৰ পৰাই, বহুদিন আগৰ পৰাই আমি এই দক্ষতা বোলা বস্তুটো একো নতুন বস্তু নহয়। আমি বহু আগৰ পৰাই আমি দক্ষতাৰ ওপৰত কাম কৰি আছোঁ, দক্ষতা কি আমি জানো। কিন্তু বৰ্তমানৰ পৰিপ্ৰেক্ষিতত আজিৰ যি সমাজ ব্যৱস্থা, আজিৰ যি অৰ্থনৈতিক ব্যৱস্থা আৰু বৰ্তমানৰ যিখন বজাৰ, এই বজাৰৰ যি চাহিদা, এই তাৰ ওপৰত আমি ভিত্তি কৰি ব্যৱহাৰিক জ্ঞান এগৰাকী ব্যক্তিৰ বাবে কিমান গুৰুত্বপূৰ্ণ হ'ব পাৰে, আৰু সেই ব্যৱহাৰিক জ্ঞানখিনি, তেওঁলোকৰ কাৰ্যক্ষমতাখিনি আৰু এই বৃত্তিমূলক জ্ঞানসমূহ কেনেদৰে তেখেতসকলে নিখুঁতভাৱে ব্যৱহাৰ কৰি তেওঁৰ যিকোনো এটা পেচা, সেইটো এটা চাকৰি হ'ব পাৰে বা সেইটো স্বাৱলম্বী হোৱাৰ পথো হ'ব পাৰে, যিটোত তেওঁলোকে নিজকে আত্মনিয়োগ কৰিব পাৰে আৰু তেখেতৰ যিজন

0: যিমান প্ৰতিভা আছে, তেখেতৰ নিজৰ যিখিনি সুযোগ সুবিধা আছে, সেইখিনি যাতে নিখুঁতভাৱে তেওঁলোকে আহৰণ কৰিব পাৰে, তাকে আমি দক্ষতা বিকাশ বুলি ক'ব পাৰোঁ।
1: আৰু এই দক্ষতা বিকাশৰ কথাটো আচলতে আমি বৰ্তমান সময়ত বিশেষকৈ কিছু আজি কিছু বছৰৰ পৰা বিশেষভাৱে শুনিছোঁ, কিয় বৰ্তমান প্ৰেক্ষাপটত দক্ষতা বিকাশৰ কথাটো আহিছে, কাৰণ আগতেওতো মানুহে চাকৰি কৰি আছিলে বা বিচাৰিছিলে, এটা ডিগ্ৰী কমপ্লিট কৰাৰ পিছত মানুহে এটা আত্মনিয়োগ কৰিছিলে নিজকে স্বনিয়োজনৰ বাবে, বিভিন্ন তেওঁলোকে পন্থা বাছি লৈছিলে, কিন্তু বৰ্তমান সময়ত কিয় বিশেষভাৱে দক্ষতা বিকাশৰ গুৰুত্ব দিছে?
0: ঠিকে কৈছে আপুনি। আমি মই যেনেকৈ আগতে ক'লোঁ যে আমি দক্ষতা বিকাশৰ কথা যেতিয়া পাতোঁ, আমি দক্ষতা বিকাশৰ কথা পাতিলে আমি এনেকুৱা ক'ব নোৱাৰোঁ যে এইটো এটা নতুন বস্তু। দক্ষতা বোলা বস্তুটো আমি মানুহৰ লগত সদায় জড়িত থকা এটি বস্তু। যেতিয়া আমি প্ৰতিটো ক্ষেত্ৰত আমি যেতিয়া কওঁ যে দক্ষতা বিকাশ হ'ব লাগে মানুহৰ, ছ' আমি এইটোৱে বুজাওঁ যে এজন মানুহে এই কামখিনি যিকোনো এটা কামত তেখেতে কেনেদৰে নিজৰ যিমানখিনি জ্ঞান আছে বা কিবা এটা বস্তু ব্যৱহাৰিকভাৱে তেখেতে কিমান ভালকৈ কৰিব পাৰে। যিকোনো এটা বস্তু আপুনি থিয়ৰি জানা আৰু প্ৰেক্টিকেলি সেই কামটো কৰাৰ মাজত অলপ পাৰ্থক্য থাকে। ছ' সেয়েহে আমি আজিৰ যিটো পৰিপ্ৰেক্ষিতত আমাৰ ব্যৱহাৰিক জ্ঞানৰ ওপৰত অধিক আমি অধিক নিৰ্ভৰশীল হ'ব লগা হৈছে। বিকজ বৰ্তমানৰ বজাৰখনৰ যি চাহিদা, মই আগতেও কৈছোঁ যে বজাৰৰ চাহিদা অনুসৰি আপুনি যদি নিজকে প্ৰতিষ্ঠিত কৰিব নোৱাৰে, আৰু বজাৰৰ চাহিদা বজাৰত আৰু যি উদ্যোগ প্ৰতিষ্ঠান আছে সেই উদ্যোগ প্ৰতিষ্ঠানসমূহৰ বাবে যদি নিজকে আপুনি সাজু কৰি তুলিব নোৱাৰে, তেতিয়াহ'লে আপুনি কিবা নহয় কিবা এটা ক্ষেত্ৰত যদিও আপোনাৰ পুথিগত অৰ্হতা থাকে, যদিও আপোনাৰ ডিগ্ৰী থাকে, তথাপি কোনোবা নহয় কোনোবা এটা ঠাইত আপুনি পিছ পৰি যাব পাৰে। বিকজ বৰ্তমান আমাৰ যিটো আমি বৰ্তমান যি শিক্ষা ব্যৱস্থা দি আপুনি মই পঢ়া শুনা কৰি আহিছোঁ, সেই শিক্ষা ব্যৱস্থাটোত লগতে দক্ষতা বিকাশটো এটা আনুষংগিক বুলি আপুনি ধৰিব পাৰে। মই এইটো ক'বলৈ যোৱা নাই যে আমি পঢ়ি অহা ব্যৱস্থাটো বেয়া বা পঢ়ি অহা ব্যৱস্থাটোত আমাক নালাগে, আমাক ডিগ্ৰী লাগে, কিন্তু আমাক ডিগ্ৰীৰ লগত দক্ষতাও লাগে, যাতে আমি যিকোনো কামেই ভালভাৱে নিখুঁতভাৱে কৰি সেই কামটোত আমি নিজকে পাৰদৰ্শিতা আগবঢ়াই আমি নিজক স্বাৱলম্বী কৰিব পাৰোঁ। চাকৰি বা নিজে কিবা এটা কৰা, দুটা বস্তুতে দক্ষতাৰ প্ৰয়োজন কিন্তু অধিক। আৰু এই দক্ষতাৰ আটাইতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ ভূমিকাটো এইটো হৈছে যে আপুনি যেতিয়াই নিজকে দক্ষ বুলি ভাবিব, নিজকে দক্ষতাপূৰ্ণ বুলি আপুনি নিজকে গঢ়ি তুলিব, আপোনাৰ নিয়োগৰ সৃষ্টি যিমান হ'ব লাগে তাতকৈ অধিক হ'ব। আপুনি স্বাৱলম্বী হ'বৰ কাৰণে আপোনাক যিমানখিনি পথ আছিল তাতকৈ দুটা নতুন পথ আৰু মুকলি হ'ব। চ' সেয়েহে আজিৰ যুগত আমি নতুন যি প্ৰজন্ম, নতুন প্ৰজন্মক আমি সেয়েহে দক্ষতা বিকাশৰ ওপৰত অধিক গুৰুত্ব দিবলৈ কওঁ। আৰু আপোনালোকে গমেই পায় যে যি নতুন শিক্ষানীতি আছে, এই নতুন শিক্ষানীতিটো কোৱা হৈছে যে দক্ষতা বিকাশৰ পাঠ্যক্ৰমসমূহ কলেজ স্কুলবিলাকতো আমি উপলব্ধ কৰাব লাগে, যাতে ছাত্ৰ ছাত্ৰীসকলে গতানুগতিক ডিগ্ৰী লাভ কৰাৰ লগতে দক্ষতা বিকাশৰ ক্ষেত্ৰত যিকোনো এটা ছেক্টৰত, যিটো ছেক্টৰত সেই ব্যক্তিজনৰ, সেই ছাত্ৰ বা ছাত্ৰীগৰাকীৰ নিজৰ ৰুচিবোধ থাকে, তাত যাতে তেওঁলোকে সম্যক জ্ঞান আহৰণ কৰিব পাৰে, আৰু এই জ্ঞানে যাতে তেওঁলোকক এটা নতুন কাৰ্যপন্থা ল'বলৈ, নতুন সুযোগ গ্ৰহণ কৰিবলৈ আৰু আগুৱাই লৈ যাব পাৰে।
1: হয়, আপুনি এটা খুব সুন্দৰ কথা ক'লে, বজাৰৰ চাহিদা অনুসৰি প্ৰতিষ্ঠা। আৰু আমি জানো যে আমি আচলতে প্ৰতিগৰাকী ব্যক্তিয়ে, আমাৰ সবৰে এটা কিবা নহয় কিবা এটা দক্ষতা থাকে, আৰু সেই দক্ষতাটোকে যদি ভিত্তি কৰি আমি আগুৱাই যাওঁ তেনেহ'লে আমাৰ স্বাৱলম্বনৰ পথ মুকলি হয়। তেনেহ'লে শ্ৰোতাসকল, আমাৰ অনুষ্ঠান শুনি থাকিব, ফেচবুকৰ দৰ্শকসকল আমাৰ অনুষ্ঠান চাই থাকিব, এটা সুন্দৰ বিষয় আজি আমি লৈছোঁ, আৰু আজি আমাৰ অতিথিগৰাকী অতি সুন্দৰভাৱে তেখেতৰ কথাখিনি আগবঢ়াই লৈ গৈছে। আৰু আমাৰ এটা এইখিনিতে এটা হোৱাটছএপ নাম্বাৰ এটা মই আপোনালোকক কৈ দিছোঁ, যিসকল শ্ৰোতাই ৰেডিঅ' ছেটত আমাৰ অনুষ্ঠান শুনি আছে, আপোনালোকেও আমালৈ আপোনালোকৰ মনত উদয় হোৱা এই সম্পৰ্কীয়, আমি আজি যিটো বিষয় কথা পাতিছোঁ, দক্ষতা বিকাশ আৰু স্বাৱলম্বনৰ পথ, এনেধৰণৰ প্ৰশ্ন আপোনালোকে আমালৈ পঠিয়াব পাৰে। লিখি ল'ব আপোনালোকে হোৱাটছএপ নাম্বাৰটো 6900453528, আকৌ কৈ দিছোঁ এবাৰ, 6900453528। গতিকে আপোনালোকে আমাৰ অনুষ্ঠান চাই থাকক আৰু শুনি থাকক ৰেডিঅ' ছেটত আমাৰ অনুষ্ঠান, আমি এনেধৰণে কথা পাতি গৈ থাকিম।

0: শিলংৰে মনালিছা লিংগ, শিলংৰে মনালিছা লিংগ, তোমাৰ হাতৰ গীতাৰ খনি হিলিবিলি মিউজিক বজাই যোৱা,
1: হিলিবিলি মিউজিক বজাই যোৱা, হিলিবিলি মিউজিক বজাই যোৱা,
0: শিলংৰে মনালিছা লিংগ, শিলংৰে মনালিছা লিংগ, তোমাৰ হাতৰ গীতাৰ খনি
1: হিলিবিলি মিউজিক বজাই যোৱা,
2: হিলিবিলি মিউজিক বজাই যোৱা, হিলিবিলি মিউজিক বজাই যোৱা,
1: মনালিছা মনালিছা মনালিছা,
0: তোমাক খুজিলে কোন লিওনাৰ্দোই
1: তেনেকেই হ'ব।

0: জয়ন্তী মাম যিমান ৰঙা মোৰ তোমাৰ শুৱনি সিমানে ৰঙা মনালিছা নং ফুলে এবাৰ আহানা ছুটি পালে নংকু লৈ মন্দিন মন্দিন গীতাৰৰ সুৰে সুৰে অধুৰ মধুৰ কোনোবা ৰাতি খোৱা শ্বিলঙৰ মনালিছা লিহিন্দ শ্বিলঙৰ মনালিছা লিহিন্দ তোমাৰ হাতৰ গীতাৰ খনিত হিলিবিলি মিউজিক বজাই যোৱা হিলিবিলি মিউজিক বজাই যোৱা হিলিবিলি মিউজিক বজাই যোৱা হিলিবিলি মিউজিক বজাই যোৱা হিলিবিলি
1: ফেচবুক যোগে কেইবাজনো দৰ্শকে আমালৈ মেছেজ পঠিয়াইছে, কমেণ্ট বক্সত তেওঁলোকৰ মেছেজ আমি দেখিছোঁ, মই পঢ়ি দিছোঁ। এইটো এটা মেছেজ লিখিছে ধ্ৰুৱজ্যোতি কলিতাই, বিশ্বায়নৰ জাল আৰু সামাজিক মাধ্যমৰ বিস্তাৰৰ লগে লগেই বিভিন্ন নতুন নতুন দ্ৰব্য আৰু প্ৰযুক্তি তথা বাণিজ্যিক কৌশলৰ সৈতে নৱপ্ৰজন্ম সহজতে পৰিচিত হোৱাৰ সুযোগ পাইছে। সেয়েহে আমি যাতে বাহিৰৰ পৰা অহা ঢৌ বা প্ৰলোভনত পৰি মূল্যৱান থলুৱা জ্ঞান ভাণ্ডাৰ প্ৰাকৃতিক পৰিৱেশ আৰু সাংস্কৃতিক ঐতিহ্য হেৰুৱাবলগীয়া নহয়, তাৰ বাবে পৰম্পৰাগত থলুৱা জ্ঞান প্ৰযুক্তিকেন্দ্ৰিক দক্ষতাৰে আমাৰ যুৱক যুৱতীসকলে স্বাৱলম্বী হৈ উঠিব পাৰে, তাৰ ওপৰত সংশ্লিষ্ট বিভাগবোৰে গুৰুত্ব দিয়া উচিত। সুন্দৰ কথা কৈছে তেখেতে। বংকিম দাসে লিখিছে, লাচিত নগৰ ৰঙীয়া তিনিআলিৰ, সুপ্ৰভাত জনাইছোঁ সকলো অসমবাসীলৈ, দিনটো যেন মংগল হয় তাৰে কামনা কৰিছে তেখেতে। আৰু জিন্তু কোচে ঢকুৱাখানাৰ পৰা শুনি আছোঁ বুলি কৈছে। ধীৰেন্দ্ৰয়ে লিখিছে, অনুষ্ঠান খুলিবলৈ পাই বৰ ভাল লাগিছে। মধুজন এছ বৈশ্যই লিখিছে, নমস্কাৰ, আজিৰ ষ্টুডিঅ'ত উপস্থিত থকা বাইদেউ আৰু অতিথিগৰাকীলৈ প্ৰণাম জনাইছোঁ, নমস্কাৰ জনাইছোঁ আপোনালোকলৈ, এটি অতি প্ৰাসংগিক বিষয়বস্তু গ্ৰহণ কৰাৰ বাবে ধন্যবাদ জনাইছোঁ। তাৰপাছত বিনীতা ডেকাৰ পৰা মেছেজ পাইছোঁ আমি, নিভাৰাণী হাজৰিকাৰ পৰা মেছেজ পাইছোঁ, অৰুণা চেতিয়া খনিকৰে লিখিছে, দক্ষতা বিকাশ আৰু স্বাৱলম্বনৰ পথ এই বিষয়ৰ সন্দৰ্ভত পিংকু চৌধুৰীয়ে সুন্দৰকৈ বুজাই দিছে, গ্ৰহণীয় কথাখিনি নতুনকৈ কাম হাতত ল'ব বিচৰা যুৱক যুৱতীসকলে, সম্পূৰ্ণকৈ মেছেজটো অহা নাই, এনেকৈ লিখিছে, নতুনকৈ কাম হাতত ল'ব বিচৰাসকলে এই জ্ঞান ব্যৱহাৰ কৰিব পাৰে। খুব সুন্দৰ বাৰ্তা আজি আমাৰ দৰ্শকসকলে আমালৈ প্ৰেৰণ কৰিছে। এইখিনিতে এটা প্ৰশ্ন মনত উদয় হৈছে যে আমি স্বাৱলম্বী হ'বৰ বাবে আমাক আচলতে কেনেধৰণৰ দক্ষতাৰ প্ৰয়োজন, বা

0: দক্ষতা বিকাশে স্বাবলম্বনত কিদৰে সহায় কৰিব পাৰে এই বিষয়ে অকণমান কওকচোন, কাৰণ আমাৰ কেইবাটাও মেছেজ আমি দেখিছোঁ কমেণ্ট বক্সত যাওঁতে এনেধৰণৰ তেওঁলোকে বিষয়বস্তু উত্থাপন কৰিছে।
1: সুন্দৰ প্ৰশ্ন আৰু খুব সময় উপযোগী প্ৰশ্ন। আচলতে আমি সদায় আমি এইটো কথা কওঁ, সদায় আমি জব ছিকাৰৰ পৰিৱৰ্তে জব ক্ৰিয়েটৰ হ'ব লাগে। আমি চাকৰিমুখী হোৱাৰ সদায় আমি চাকৰিৰ যিহেতু পথটো অলপ কিছু ক্ষেত্ৰত আমাৰ লিমিটেড থাকে, আমি বিচাৰোঁ বুলি আমি চাকৰি নাপাব পাৰোঁ। আমাৰ যোগ্যতা, আমাৰ অৰ্হতা, আমাৰ দক্ষতা গোটেইখিনি সাঙুৰি আমি চাকৰিৰ বাবে নিজকে সাজু কৰি তুলিব লাগিব যিকোনো এটা ক্ষেত্ৰত, চৰকাৰী হওক বা বেচৰকাৰীয়ে হওক। কিন্তু মই এইটো কথা খুব ভাল পাইছোঁ যে আপোনালোকে জানিব বিচাৰিছে বা আমাৰ শ্ৰোতাসকলেও জানিব বিচাৰিছে যে আত্মনিৰ্ভৰশীল হ'বলৈ বা এটা সফল ব্যৱসায় আৰম্ভ কৰিবলৈ, আমাক স্বাৱলম্বী হ'বলৈ আমি কি কি কৰিব লাগে। চ' মই যদি আপোনাক ক'বলৈ যাওঁ আৰম্ভণিতে, যে আমি সকলোৱে আগতেও কৈছোঁ যে আমি এটা ব্যৱসায় আৰম্ভ কৰিবলৈ আপোনাক আনুষ্ঠানিক বহু যে শিক্ষা থাকিব লাগিব তেনেকুৱা কথা নাই। আপোনালোকে নিজেও জানে পৃথিৱীৰ বৃহৎ বৃহৎ অনুষ্ঠান প্ৰতিষ্ঠানৰ যিসকল ডাঙৰ ডাঙৰ মুৰব্বী, যিখিনিয়ে ডাঙৰ ডাঙৰ প্ৰতিষ্ঠানৰ জন্ম দিছে, সকলোৱে শিক্ষাগত অৰ্হতাৰ ভিত্তিত তেওঁলোকে কেতিয়াও ডাঙৰ এটা প্ৰতিষ্ঠানৰ জন্ম দিয়া নাই। কিন্তু তেওঁলোকৰ নিজৰ যি দক্ষতা, তেওঁলোকৰ যি জ্ঞান, সেই জ্ঞান আৰু সেইখিনিকে মূলধন হিচাপে লৈ তেওঁলোকে আগবাঢ়িছিলে। আৰু আমাৰ ক্ষেত্ৰতো আমি এটা যদি নতুন ব্যৱসায় আৰম্ভ কৰিব লাগে, কেইটামান দুটা তিনিটা বস্তুৰ ওপৰত অধিক গুৰুত্ব দিব লাগে। সেইটো প্ৰথম কথাটো হৈছে এটা ধাৰণা, যিটো ধাৰণাক লৈ আমি আগবাঢ়িব খোজোঁ ব্যৱসায়টো, সেই ধাৰণাটো বৰ্তমান বজাৰৰ পৰিপ্ৰেক্ষিতত আৰু যিটো ঠাইত আপোনালোকে কোনোবা এজন ব্যক্তিয়ে সেই ব্যৱসায়টো কৰিব খুজিছে, সেই ঠাইডোখৰত বা সেই ঠাইডোখৰৰ ওচৰে পাঁজৰে এই বস্তুটোৰ চাহিদা কিমান, যিটো ব্যৱসায় আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ। আৰু আজিকালি এনেকুৱা নহয় যে আপুনি কিবা এটা ব্যৱসায় যদি আপুনি লখিমপুৰত কৰিছে বা আপুনি ধেমাজিত কৰিছে সেইটো তাতেই কৰিব লাগিব। বৰ্তমান অনলাইনৰ যুগ, সকলোৱে ফেচবুকৰ যোগেদি, ইনষ্টাগ্ৰামৰ যোগেদি নিজৰ নিজৰ ব্যৱসায় সম্প্ৰসাৰণ কৰে, মানে আনক নিজৰ নিজৰ যিখিনি চাহিদা থকা বস্তু তেওঁলোকে উৎপাদন কৰে, তেওঁলোকে সেইটোক আগলৈ লৈ যাবলৈ চেষ্টা কৰে। কিন্তু তাৰ লগতে আমি নিজেও এইটো কথা জানিব লাগিব যে এগৰাকী ব্যক্তিয়ে কোনোবা এটা ব্যৱসায় আৰম্ভ কৰাৰ আগতে তেওঁলোকে বিত্তীয় ব্যৱস্থাপনাটো কি হয় এইটো জানিব লাগিব। বিত্তীয় ব্যৱস্থাপনাৰ সম্যক জ্ঞান নাথাকিলে এই যি ব্যৱসায়টো আৰম্ভ কৰিব, এই ব্যৱসায়টো আগবঢ়াই লৈ যোৱাত তেখেতে অসুবিধা পাব। অৰ্থাৎ আমি কেনেকৈ তেখেতে বাজেট এটা প্ৰিপেয়াৰ কৰিব, প্ৰস্তুত কৰিব, তেওঁলোকে দৈনিক খৰচ পাতি কিমান হৈছে, নগদ পইচা কিমান আহিছে, তেখেতে বেংকৰ লগত লেনদেন কেনেকৈ কৰিছে, তেখেতৰ প্ৰপাৰ ডকুমেণ্টেশ্যন আছে নাই। আমাৰ এনেকুৱাও হয়, মই দেখিছোঁ বহুত ব্যৱসায় আৰম্ভ কৰে, দুবছৰ, তিনিবছৰ, চাৰিবছৰ, বহুত মানুহ মোৰ তালৈ আহে বা আমি কথা পাতোঁ ক'ৰবাত মেল মিটিঙত গ'লেও, যে তেওঁলোকে ব্যৱসায়টো আৰম্ভ কৰে কিন্তু তেওঁলোকে ৰেজিষ্টাৰ নকৰে। চ' এইটো এটা বৰ ডাঙৰ কথা। চ' আমি আৰম্ভ কৰোঁতে সৰুকৈ গাঁৱত আৰম্ভ কৰিছোঁ, সেইকাৰণে আমাকনো কিয় ৰেজিষ্ট্ৰেশ্যন লাগে, আমিনো কিয় ব্যৱসায়টো আমি পঞ্জীয়ন কৰিম, তেনেকুৱা প্ৰশ্ন আহে। কিন্তু আপুনি এইটো গম পাই ভাল পাব যে আমি যদি ব্যৱসায়টো ৰেজিষ্ট্ৰেশ্যন কৰোঁ, আপোনাৰ ব্যৱসায়টোৰ প্ৰসাৰ আৰু প্ৰচাৰ কৰাৰ যি সুযোগ সেইটো দুগুণ বাঢ়ি যায়। আপুনি যদি ব্যৱসায়িক প্ৰতিষ্ঠানটো আপুনি ৰেজিষ্টাৰ কৰে, ব্যৱসায়িক প্ৰতিষ্ঠানটো যেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰে, আপুনি প্ৰাইভেট লিমিটেড কোম্পানীয়ে কৰক এটা, বা আপুনি প্ৰপ্ৰাইটৰশ্বিপ ফাৰ্মে কৰক, নিজৰ স্বত্বাধিকাৰী ফাৰ্ম এখন কৰিব পাৰে, বা দুজন মানুহে লগ লাগি পাৰ্টনাৰশ্বিপ হিচাপতো এখন স্বত্বাধিকাৰী ফাৰ্ম কৰিব পাৰে। চ' এইবিলাক যদি ডকুমেণ্টছখিনি আপোনাৰ লগত থাকে, তাৰ লগত আপুনি অনুষ্ঠানটোৰ নামত এখন পেন কাৰ্ড থাকিব লাগিব, অনুষ্ঠানটোৰ নামত, ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ নামত আপোনাৰ এটা একাউণ্ট থাকিব লাগিব, এই গোটেইখিনি বস্তুৰ জ্ঞান থকাটো খুব এচেনচিয়েল।
0: প্ৰসাৰ কৰিবৰ কাৰণে বিজনেছটো আমি যেতিয়া এই যিখিনি প্ৰয়োজনীয় নথি পত্ৰ আমাক লাগিব,
1: মানে আপোনাৰ এনেকুৱা হয়, মই বহুত মানুহৰ ক্ষেত্ৰত দেখা পাইছোঁ তেওঁলোকে নগদ লেনদেনেৰে লাখ লাখ টকাৰ ব্যৱসায় কৰে, কিন্তু মই যদি তেওঁলোকক খোজোঁ বা কোনোবা এটা বেংকত যদি তেওঁলোকে যায়, নগদ লেনদেনৰ যিটো প্ৰক্ৰিয়া সেইটো বেংকে কেতিয়াও মানি নলয়। আপোনাক এটা বেংকে যদি আপোনাক বেংকটোৱে যদি আপোনাক বিত্তীয় সাহায্য বা লোন দিব লাগে, তেতিয়াহ'লে বেংকটোৱে বিচাৰিব যে আপুনি যোৱা দুটা বা তিনিটা বছৰত আপোনাৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোৱে কিমান পইচা একাউণ্টত থৈছে। আপুনি পইচাখিনি আপুনি জমা কৰি থৈ দিব নালাগে, আপুনি ওলাব পাৰিব। মই এইটো কৈছোঁ যে আপোনাৰ বিত্তীয় লেনদেন একাউণ্টটোত কিমান, চ' সেইটোৰ ওপৰত ভিত্তি কৰি আপোনাক বেংকটোৱে লোন প্ৰভাইড কৰিব। চ' ব্যৱসায়িক সম্প্ৰসাৰণৰ কাৰণে আপোনাৰ সেইটো এচেনচিয়েল। বহুত ক্ষেত্ৰত 8 লাখ 10 লাখ টকালৈকে মানুহে ব্যৱসায় কৰে, কিন্তু মই যদি চাবলৈ যাওঁ বা আপোনালোকেও যদি চায়,

0: সমাজত দেখা পাব বহুত মানুহে ব্যৱহাৰ নকৰে বিত্তীয় লেনদেনটো। ভাৱে তেওঁলোকে চাগে বহুতৰ এনেকুৱা কিছুমান মনত শংকাও আছে যে আমি বেছি লেনদেন যদি বিত্তীয় লেনদেন কৰোঁ আমি টেক্স দিব লাগিব গভৰ্ণমেণ্টক, চ' তেনেকুৱা কথা কিছুমান। কিন্তু আমি এই টেক্সৰ পৰিমাণটো কিমান, কিমান টকাৰ লেনদেন হ'লে আপুনি টেক্স দিব লাগিব, এই গোটেই কথাখিনিও বিত্তীয় লেনদেনৰ কথাখিনিও আপুনি জানিব লাগিব, সম্যক জ্ঞান এটা থাকিব লাগিব। সেয়েহে ব্যৱসায় কৰাৰ আগত আপুনি যে ক'লে দক্ষতা কিয় লাগে, এই দক্ষতা বিকাশৰ পাঠ্যক্ৰমসমূহে বা যিকোনো এটা বস্তুৰ সম্যক জ্ঞানে মানুহজনক পিছফালৰ এই কামখিনি কৰিবৰ বাবে তেখেতক সাজু কৰি তোলে। সেয়েহে দক্ষতা বিকাশে অকল চাকৰিমুখী নকৰি দক্ষতা বিকাশে এজন মানুহক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰতো বহুত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি মই ভাবোঁ।
1: মানে সেইটো চাকৰি নহয়, হয়তো ব্যৱসায়
0: হ'ব পাৰে। সকলোৱে চাকৰি কৰিবৰ কাৰণে আগ্ৰহী নহ'ব পাৰে, সকলোৰে আগ্ৰহটো বেলেগ। আপুনি কোনোবা এজন মানুহে চাকৰি কৰিব পাৰে, আৰু এনেকুৱা নহয় যে ব্যৱসায় বুলি ক'লে অকল আমি কিবা এটা বস্তু উৎপাদন কৰাই নুবুজায়। ব্যৱসায় বুলি ক'লে সেৱা, যিটো আমাৰ ছাৰ্ভিচ ছেক্টৰ বুলি কওঁ, সেইটো কিন্তু ব্যৱসায়। আপুনি নিজে একো নকৰাকে আপুনি চাৰি পাঁচজন মানুহৰ সেৱাটো গ্ৰহণ কৰি, সেৱাটো আপুনি নিজৰ তাত লৈ আপুনি আনক যদি সেই সেৱাটো প্ৰদান কৰি আহিছে, তেতিয়া আজিকালি এপবিলাকে কৰে, বিভিন্ন এপত আপুনি, তেওঁলোকে নিজে একো নকৰে। আপুনি চাওক অনলাইন প্লেটফৰ্মবিলাকত আমি যিবিলাক বস্তু, আমি সামগ্ৰীসমূহ আমি কিনো, সেই সামগ্ৰীসমূহ সেই অনলাইন প্লেটফৰ্মটোৱে নিকিনে, তেওঁলোকে নিজে নবনায়, তেওঁলোকে বেলেগ বেলেগ সুবিধাটো আমাক প্ৰদান কৰি আহিছে। ইটছ মানে এইখন এখন আমাৰ কাৰণে এখন প্লেটফৰ্মৰ বাহিৰে একো নহয়। ঠিক তেনেদৰে মই সেইটো ক'ব খোজোঁ, অসমৰ ক্ষেত্ৰত, অসমৰ পৰিপ্ৰেক্ষিতত আমাৰ ছাৰ্ভিচ ছেক্টৰত, সেৱা খণ্ডত যথেষ্ট চাহিদা আছে এতিয়া। আৰু সেইটো সংক্ৰান্তত আমি আৰু অলপ কথা পিছলে, আৰু যেতিয়া আপুনি আগুৱাই লৈ যাব আৰু আমি আৰু অলপ কথা পাতিম যে সেৱা খণ্ডই কেনেকৈ মানুহক ব্যৱসায়ীও কৰি তুলিব পাৰে।
1: হয় হয় হয়। এইখিনিতে আৰু এটা প্ৰশ্ন মনলৈ আহিছে যে বহু চৰকাৰী আঁচনি আছে দক্ষতা বিকাশৰ কাৰণে। এতিয়া আপুনি যিহেতু ক'লে যে বিত্তীয় ব্যৱস্থাপনাৰ কথা এটা আহি পৰে বা চাহিদাটো, সেইটো অঞ্চলত কেনেধৰণৰ এটা ব্যৱসায় কৰিলে মানুহজন লাভান্বিত হ'ব। কিন্তু যেতিয়া ব্যৱসায় এটা আৰম্ভ কৰে বা তেওঁ কিবা এটা যদি কৰিব বিচাৰে, তেওঁৰ কিন্তু বিত্তীয় যিটো মানে তেওঁৰ পইচা পাতিৰ কথাটো আহি পৰে, কাৰণ তেওঁ কিছুমান সেই ব্যৱসায়টো আৰম্ভ কৰিবৰ কাৰণে তেওঁ মূলধন হাতত লাগিব। এনে ক্ষেত্ৰত কিছুমান আঁচনিও থাকে,
0: ঠিকে কৈছে আপুনি। আৰু মানে এইটো সঁচা কথা, আমি সকলোৱে ভাবোঁ যে ব্যৱসায় আৰম্ভ কৰিলে মূলধন সঁচাকৈ লাগিব, কিন্তু প্ৰত্যেকটো ব্যৱসায়ৰ কাৰণে বহুত ডাঙৰ মূলধনৰ প্ৰয়োজন নহয়। আৰু এটা ক্ষেত্ৰত আপোনালোকে এইটো মন কৰিবলগীয়া কথা, যেতিয়া আমি বেংকসমূহৰ বা আঁচনিসমূহৰ ওচৰত আগবাঢ়ো, এইটো কথা সদায় আমি মনত ৰাখিব লাগে, যদি আমি আৰম্ভণিতে বেংক এটালৈ যাওঁ, আপোনাক যে বেংক এটাত গৈ আপুনি এটা প্ৰজেক্ট ৰিপৰ্ট জমা দিলে, তেওঁলোকৰ পৰা আপুনি কিছু লোন বিচাৰিলে, চ' এই বস্তুটো যিমান মানে যিমান দূৰ সম্ভৱ সেইখিনি কৰাৰ আগত আপুনি নিজে আচলতে নিজৰ সৰুকৈ হ'লেও নিজৰ বস্তুটো আৰম্ভ কৰাটো খুব এচেঞ্চিয়েল, মানে খুব দৰকাৰী। আৰু চৰকাৰৰ আঁচনি থাকে, এনেকুৱা নহয় চৰকাৰৰ আঁচনি নথকা নহয়, কিন্তু সেই আঁচনিসমূহৰ সুবিধা ল'ব লাগিব। ঋণ আৰু মানে স্বাৱলম্বনৰ কাৰণে বহুত চৰকাৰৰ, প্ৰধানমন্ত্ৰী আপোনালোকে জানে মুদ্ৰা যোজনা বুলি এটা আঁচনি থাকে, তাত 50,000ৰ পৰা 10,00,000 টকালৈকে তেওঁলোকক সুবিধা প্ৰদান কৰে। তাৰপিছত প্ৰধানমন্ত্ৰীৰ কৰ্মসংস্থাপন সৃষ্টি আঁচনি, প্ৰধানমন্ত্ৰী এমপ্লয়মেণ্ট গেৰেণ্টি প্ৰগ্ৰেম বুলি এটা আছে প্ৰাইম মিনিষ্টাৰ, সেইটোতো 15%ৰ পৰা 15%ৰ পৰা 35%লৈকে তেওঁলোকক ৰাজসাহাৰ্য অৰ্থাৎ ছাবচিডি দিয়া যায়। আৰু ইয়াৰ বাহিৰে বিভিন্ন আপোনালোকে যিসকল ব্যক্তিয়ে স্বাৱলম্বিতাৰ বাবে নিজে কিবা এটা কৰিবৰ বাবে মূলধনৰ কথা ভাবে বা তেওঁলোকে ভাবে যে চৰকাৰী আঁচনি সুযোগ ল'ব পাৰে, তেওঁলোকে জিলাভিত্তিত জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰসমূহ থাকে আমাৰ, এইটো উদ্যোগ আৰু বাণিজ্য বিভাগৰ অন্তৰ্গত, সেইবিলাকতো গৈ তেওঁলোকে বিভিন্ন ক্ষেত্ৰত কেনেদৰে তেওঁলোকে বিত্তীয় সাহাৰ্য লাভ কৰিব সেই কথাবিলাক তেওঁলোকে খবৰ ল'ব পাৰে। কিন্তু মই এইটো কথাত সদায় গুৰুত্ব দিওঁ যে আপুনি বেংক এটাত বা বিত্তীয় প্ৰতিষ্ঠান এটাত কিবা এটা কাম কৰাৰ আগতে, আপুনি কিবা এটা বিচাৰি যোৱাৰ আগতে নিজে যদি সৰুকৈ আৰম্ভ কৰে, সেই কামটোৰ প্ৰতি সেই বিত্তীয় অনুষ্ঠানটোৱে বা সেই বেংকটোৱে অধিক গুৰুত্ব দিয়ে। কাৰণটো এইটোৱে, বিকজ এজন এগৰাকী ব্যক্তিয়ে যদি নিজৰ সৰু মূলধন এটা দিওঁ কিবা এটা আৰম্ভ কৰিছে, আৰম্ভ কৰি যদি সামান্য হ'লেও তেওঁলোকে তাৰ পৰা লাভান্বিত হৈছে, তেতিয়াহ'লে তেখেতে বেংকটোৱে এইটো কথাত তেওঁলোকে পতিয়ন যায় যে অৰ্থাৎ এই মানুহগৰাকীয়ে বা এই ব্যক্তিগৰাকীয়ে তেখেতসকলে এটা ব্যৱসায় কৰিব পাৰিব। আৰু তেখেতক যদি সহায় কৰা যায় মানে লোন এটা দি বা বিত্তীয় সাহায্য দি

0: তেতিয়াহ'লে তেখেতে ব্যৱসায়টো সম্প্ৰসাৰণ কৰিব পাৰিব। সেয়েহে নিজে আৰম্ভ কৰাৰ ক্ষেত্ৰত নিজৰ উদ্যমিতা, নিজৰ যি উদ্যোগ, সেই উদ্যোগটো আৰম্ভ কৰাৰ ক্ষেত্ৰত সৰুকে হ'লেও নিজে কিবা এটা আৰম্ভ কৰাটো খুব গুৰুত্বপূৰ্ণ বুলি ভাবোঁ, আগতে বেংকত বা আগতে বিত্তীয় সাহায্য বিচাৰি যোৱাৰ আগত।
1: হয় হয়, মানে তেওঁ নিজৰ ফালৰ পৰা যেতিয়া অকণমান প্ৰথম খোজটো দিব,
0: তেতিয়াহ'লে আপোনাৰ বিভিন্ন পথ মুকলি হ'ব। আৰু আজিকালি আৰু এটা কথা কওঁ আপোনাক, বিত্তীয় সাহায্য বা স্কীম অকল চৰকাৰীভাৱেই যে পায় তেনেকুৱা নহয়, বিভিন্ন বেচৰকাৰী অনুষ্ঠানেও কৰ্মমুখী কৰিবলৈ দক্ষতা বিকাশৰ যোগেদি তেওঁলোকক প্ৰশিক্ষণৰ পিছত অন্তত তেওঁলোকক বিভিন্ন স্কীমত তেওঁলোকক নিয়োজিত কৰে, বা তেওঁলোকৰ বিভিন্ন ক্ষেত্ৰত বিভিন্ন চি এছ আৰ ফাণ্ড, যিবিলাক ডাঙৰ ডাঙৰ প্ৰতিষ্ঠান আছে তেওঁলোকৰ চি এছ আৰ ফাণ্ডবিলাকো এভেইলেবল থাকে। কিন্তু আপোনালোকে সেই বস্তুটোলৈকে আগবাঢ়িবৰ কাৰণে নিজকে যোগ্য কৰি তুলিব লাগিব। চৰকাৰী আঁচনিৰ বাহিৰেও মই এইখিনি কথা কৈছোঁ, য'ত কিছু কিছু ক্ষেত্ৰত বিভিন্ন আঁচনিয়ে আপোনাক হেল্প কৰিব পাৰে, সহায় কৰিব পাৰে।
2: হয় হয়, দিলীপ ডেকাই লিখিছে, আজি অনুষ্ঠান গুৰুত্বপূৰ্ণ, বিষয়টো দৰঙৰ ভেৰুৱাৰ পৰা শুনি আছোঁ, অতিথিগৰাকীয়ে সুন্দৰভাৱে বিষয়টিৰ ওপৰত পৰ্যালোচনা আগবঢ়াইছে, তেখেতক নমস্কাৰ জনাইছোঁ। অৰুণা চেতিয়া খাটনিয়াৰে লিখিছে, নমস্কাৰ অৰুণা চেতিয়া খাটনিয়াৰ, হে খনিকৰ নহয় দেই, ক্ষমা কৰিব, কওঁতে কিছু ভুল হৈ গ'ল। গড়গাঁও শিৱসাগৰ জিলাৰ পৰা শুনি আছোঁ আৰু কৈছোঁ যে সঁচাকৈয়ে প্ৰত্যেকৰে ঘৰত কিবা নহয় কিবা কামৰ নমুনা জনা মানুহ নিশ্চয় আছে, তাকেই এতিয়া মাত্ৰ ব্যৱহাৰিকভাৱে ভাবিব লাগিব। তেখেতে এইটো এটা কথা হৈছে যে আমি কিছু সময় পূৰ্বে আলোচনা কৰিছোঁ যে প্ৰতিগৰাকী ব্যক্তি আচলতে দক্ষ কিবা নহয় কিবা এটা বিষয়ত, সেইটো হয়তো কেতিয়াবা আমি নিজে ঠাউৰ কৰিব নোৱাৰোঁ বা দেখুৱাই নিদিয়ে। আৰু তাৰ বাবে
0: এই ক্ষেত্ৰত এনেকুৱাও হয় কেতিয়াবা আমি নিজৰ দক্ষতাটো কেতিয়াবা আমি আনে কিবা এটা কৰি থকা দেখিলে আমি নিজৰ ক্ষেত্ৰত কেতিয়াবা ভাবোঁ, এই মানুহজনে মানে এনেকুৱা হয় যে এই মানুহজনে যিহেতু এইটো কাম কৰি আছে, এনেকুৱা দেখোন কাম ময়ো জানো, ময়ো দেখোন কৰিব পাৰোঁ। এই বস্তুটো আমাৰ মনত আহোঁতে কিছু সময় লয় আচলতে। চ' আমি ভাবোঁ যে নাই, এইটো ঠিকে আছে, তেওঁলোকে কৰিছে, ভাল কথা। কিন্তু আৰু এই আগ্ৰহটো আৰু স্বাৱলম্বিতাৰ পথটো বৰ দুটা বেলেগ বস্তু। আৰু নিজৰ আগ্ৰহটোক স্বাৱলম্বিতাৰ ফালে লৈ যোৱাটো আৰু নিজৰ ৰুচিবোধটোক স্বাৱলম্বিতাৰ ফালে লৈ যোৱাটো খুব ভাল কথা। কিন্তু তাৰ বাবে আপুনি নিজকে সেই হিচাপে নিজৰ যি ৰুচিবোধ, নিজৰ যি জ্ঞান, নিজৰ যি দক্ষতা, সেইটোৰ লক্ষ্যতে নিজে আৱতেই আগতে আপুনি পৰিচয় হ'ব লাগিব।
2: হয়, জিন্তু কোচে লিখিছে, মূলধন হাতত নথকাকৈ চৰকাৰী কিবা ঋণ লোৱাৰ সুবিধা আছে নেকি? আমি এই বিষয়ে অলপ সময়ৰ আগতে কথা পাতিছিলোঁ, তথাপিও তেখেতে কিন্তু কৈছে যে একেবাৰে যদি মূলধন আমাৰ হাতত নাথাকে, নিশ্চয় সেইটোৱে তেখেতে বুজাইছে, তেনেহ'লে ঋণ ল'ব পাৰিব নেকি, কিবা সুবিধা আছে?
0: তেওঁলোকে, মই সেইকাৰণে কৈছোঁ যে আপোনাক বেংকৰ ক্ষেত্ৰত ঋণ লোৱাৰ ক্ষেত্ৰত মই আপোনাক আকৌ ক'লোঁ, বেংকে সদায় এগৰাকী ব্যক্তিৰ বিত্তীয় লেনদেনৰ ওপৰত সদায় গুৰুত্ব দিয়ে। আপোনালোকে জানে চাগে চিবিল স্ক'ৰ বুলি অপশ্যন এটা আছে, সদায় বেংকে লোন দিয়াৰ ক্ষেত্ৰত চিবিল স্ক'ৰ চায়। চ' এই চিবিল স্ক'ৰটো খুব গুৰুত্বপূৰ্ণ বস্তু। আৰু বেংকে আচলতে লোন কিয় দিয়ে চাব গ'লে, বেংকে লোন দিবৰ কাৰণে থাকিব লাগিব, বিকজ বেংকৰ লোনৰ পৰা যিটো ইণ্টাৰেষ্ট আহে সেইটো তেওঁলোকৰ ইনকাম। চ' বেংকে কেতিয়াও লোন নিদিয়ে বুলি নকয়, কিন্তু বেংকৰ পৰা লোন পাবৰ কাৰণে, মই অলপ আগতে আপোনাক ক'লোঁ যে আমি বহুত কাম কৰোঁ, বহুত ব্যৱসায় কৰোঁ, কিন্তু আমাৰ সেই ব্যৱসায়খিনি পঞ্জীয়ন নহয়। আমাৰ হাতত এগৰাকী ব্যক্তিয়ে গোটেইখিনি কাম যোৱা তিনি বছৰ ধৰক কৰিলে, কিন্তু তেখেতে কাম কৰিছে 10 লাখ টকাৰ ব্যৱসায়, কিন্তু বেংকৰ একাউণ্টত ট্ৰেঞ্জেকশ্যন তেখেতৰ 5,000 টকা হৈছে মাত্ৰ। তো এই বস্তুবিলাকৰ ক্ষেত্ৰত আমি কিছু ক্ষেত্ৰত পিছ পৰি থাকোঁ, বহুত ক্ষেত্ৰত এতিয়া আগবাঢ়িছে। কিন্তু মই এইটো কথা মই দেখা পাইছোঁ যে এতিয়া আমাৰ যুৱ প্ৰজন্ম কিন্তু এইবিলাক ক্ষেত্ৰত বহুত আগবঢ়া। আমি বহুত ক্ষেত্ৰত মই দেখা পাইছোঁ কলেজত পঢ়ি থকা, বিদ্যালয় মানে মহাবিদ্যালয়ত পঢ়ি থকা, বিশ্ববিদ্যালয়ত পঢ়ি থকা ল'ৰা ছোৱালী, যিখিনি ল'ৰা ছোৱালীয়ে ভাবিছে যে মই ভৱিষ্যতে চাকৰি নকৰোঁ, স্বাৱলম্বী হ'ম বা নিজে কিবা এটা কৰিম, তেওঁলোকে কিন্তু ডিগ্ৰী বা মাষ্টাৰ ডিগ্ৰী কৰি থাকোঁতেই, স্নাতক বা স্নাতকোত্তৰ পৰ্যায়তে তেওঁলোকে অনুষ্ঠান প্ৰতিষ্ঠান ৰেজিষ্ট্ৰেশ্যন কৰা মই দেখিছোঁ আজি। চ' এতিয়া সেই পৰিৱেশটো লাহে লাহে অসমতো আহিছে, আৰু কলেজ আৰু বিশ্ববিদ্যালয়বিলাকত এতিয়া সেই পৰিৱেশটো গঢ় দিয়া হৈছে। বহুত নতুন নতুন মানে গতানুগতিক শিক্ষাৰ বাহিৰে নতুন নতুন বহুত ৰিচোৰ্চ পাৰ্চন আহে, বহুত নতুন কথা কয়। চ' তেনেদৰে বহুত ল'ৰা ছোৱালী আগবাঢ়ি যায়। ইনষ্টিটিউশ্যনছ ইনোভেশ্যন কাউন্সিল বুলি কলেজবিলাকত কিছুমান অনুষ্ঠান আছে যিবিলাকে ইনোভেশ্যন, উদ্ভাৱনীমূলক শক্তি, ব্যৱসায় ভিত্তিক আলোচনা, এই

0: বিলাকক তেখেতসকলে গুরুত্ব দিয়ে সেবিলাকর উপর আলোচনা চক্র হয়, নতুন নতুন সমল ব্যক্তি করবারপরা তেওঁলোকে মাতি আনে, যিগৰাকী ব্যক্তিয়ে আমার স্বাবলম্বিতার পথৰ কথা, ব্যবসায় বাণিজ্যর কথা কব পাৰে, এই ব্যক্তিসকলের যি আলোচনা, এই আলোচনাত বহুত কথা ওলাই আহে আর ছাত্র ছাত্রীসকলে এটিয়ে নিজকে সাজু করে তুলিব পাৰে। সো মই এটো কব নোৱাৰো যে আমি সকলো এনেকুৱা হৈছে, কম হৈছে আমার ক্ষেত্র, কিন্তু আগবাড়িছে, এটো আমার কারণে একটা ধনাত্মক দিক।
1: আমি কথা পাতি থাকিম এই বিষয়ে, দক্ষতা বিকাশ আৰু স্বাবলম্বনৰ পথ। আৰু আমাৰ অনুষ্ঠান আজি যিসকলে ফেচবুক যোগে চাই আছে তেওঁলোকৰ মনত উদ্ভৱ হোৱা বিভিন্ন প্ৰশ্ন আমালৈ কমেণ্ট বক্সত লিখি পঠিয়াব পাৰে, আমাৰ অতিথিগৰাকীয়ে এই প্ৰশ্নৰ উত্তৰ দিবলৈ যত্ন কৰিব। তাৰোপৰি আমাৰ এটি হোৱাটছএপ নাম্বাৰো আছে, মই পুনৰ কৈ দিছোঁ, হোৱাটছএপ নাম্বাৰটো 6900453528। এই নাম্বাৰটো আপোনালোকে যদি আপোনালোকে ৰেডিঅ' চিটত আমাৰ অনুষ্ঠান আজি শুনি আছে তেনেহ'লে এই নাম্বাৰ

উত্তৰ দিবলৈ যত্ন কৰিব। তাৰোপৰি আমাৰ এটি হোৱাটছএপ নাম্বাৰো আছে, মই পুনৰ কৈ দিছোঁ, হোৱাটছএপ নাম্বাৰটো 6900453528। এই নাম্বাৰতো আপোনালোকে, যদি আপোনালোকে ৰেডিঅ' চিটত আমাৰ অনুষ্ঠান আজি শুনি আছে, তেনেহ'লে এই নাম্বাৰতো আপোনালোকে আমালৈ হোৱাটছএপ মেছেজ কৰিব পাৰিব। শুনি থাকিব আমাৰ অনুষ্ঠান প্ৰভাতী তৰংগ।

0: প্ৰভাতী তৰংগ অনুষ্ঠানত আজি আমি কথা পাতি আছোঁ দক্ষতা বিকাশ আৰু স্বাৱলম্বনৰ পথ এই বিষয়ে। আৰু আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত আছে অসম দক্ষতা বিকাশ অভিযানৰ দক্ষতা প্ৰকল্পৰ প্ৰবন্ধক পিংকু চৌধুৰী। তেখেতে এই সম্পৰ্কত আমাক বিভিন্নখিনি কথাই কৈছে, বহুত গুৰুত্বপূৰ্ণ কথা আমাক কৈছে। আৰু এতিয়া মই সুধিব বিচাৰিছোঁ যে আমি এটা কথা জানো যে দক্ষতা বিকাশ বিভাগৰ অধীনত এটা প্ৰশিক্ষণ প্ৰতিষ্ঠান আছে যাক NESC নৰ্থ ইষ্ট স্কিল চেণ্টাৰ বুলি কোৱা হয়। এই প্ৰতিষ্ঠানৰে এতিয়া বৰ্তমান সময়ত নামভৰ্তিও চলি আছে, বিভিন্ন ধৰণৰ আপোনালোকৰ পাঠ্যক্ৰমৰ ব্যৱস্থা আছে, এই বিষয়ে আজি আপোনাৰ পৰা কিছু কথা জানিব বিচাৰিছোঁ। এইখিনিতে ইনামুল মজিদৰ এটি মন্তব্য দেখিছোঁ। তেখেতে লিখিছে যে 40 বছৰ বয়সৰ ওপৰত ব্যক্তিৰ বাবে দক্ষতা বিকাশৰ কিবা পাঠ্যক্ৰম আছে নেকি? যিহেতু পাঠ্যক্ৰমৰ কথাই আমি পাতিম আৰু
1: তেখেতৰ প্ৰশ্নটোৰ উত্তৰটো মই আগতে দি লৈছোঁ। নিশ্চয়কৈ আমি যি অসম দক্ষতা বিকাশ অভিযানৰ যি হ্ৰস্বকালীন আমি দক্ষতা বিকাশৰ যি পাঠ্যক্ৰমসমূহ আমি জিলাভিত্তিত আমি প্ৰশিক্ষণসমূহ প্ৰদান কৰোঁ, সেই প্ৰশিক্ষণ প্ৰদান অনুষ্ঠান যিবিলাক প্ৰতিষ্ঠান আছে সেই প্ৰতিষ্ঠানসমূহত 18 বছৰৰ পৰা 46 বছৰলৈকে অৰ্থাৎ 18 to 46 years যুৱক যুৱতীসকলে তেখেতসকলে বিনামূলীয়াভাৱে প্ৰশিক্ষণ গ্ৰহণ কৰিব পাৰে বিভিন্ন ক্ষেত্ৰত। প্ৰশিক্ষণসমূহ 2 মাহৰ পৰা 3 মাহ থাকিব, 3 মাহ 4 মাহলৈকেও থাকে। কোৰ্চ লৈ প্ৰশিক্ষণৰ যি সময়সীমা থাকে সেই সময়সীমাসমূহ বেলেগ বেলেগ হয়।
0: এতিয়া NESCৰ অধীনত কেনে ধৰণৰ পাঠ্যক্ৰম আছে এই বিষয়ে অকণমান বিতংভাৱে কওকচোন।
1: হয়, ধন্যবাদ। মই আচলতে ক'বলৈ খুব ভাল পাওঁ, আমাৰ এটা দক্ষতা নিয়োগ আৰু উদ্যমিতা বিভাগৰ এটা প্ৰতিষ্ঠান যিটো পোনপ্ৰথমবাৰৰ বাবে আমি 2019 চনত আমি ইনষ্টিটিউট অফ টেকনিকেল এডুকেশ্যন ছিংগাপুৰৰ সহযোগত আমি প্ৰতিষ্ঠা কৰিছিলোঁ। 2019-20 চনত প্ৰতিষ্ঠা হোৱা এই প্ৰতিষ্ঠানটোত আমি 4টা যি কোৰ্চ আছে সেই 4টা কোৰ্চত আমি এবছৰীয়া পাঠ্যক্ৰমৰ আমি সুবিধা দিওঁ ছাত্ৰ ছাত্ৰীসকলক। পাঠ্যক্ৰম 4টা হৈছে ৰিটেইল ছাৰ্ভিচেছ, বিউটি এণ্ড ৱেলনেছ, হস্পিটেলিটি ৰুম ডিভিজন আৰু হস্পিটেলিটি FNB ছাৰ্ভিচ। এই গোটেইকেইটা সেৱা খণ্ডত জড়িত পাঠ্যক্ৰম আৰু গোটেইকেইটা পাঠ্যক্ৰমৰ আজিৰ যি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰ যদি আপুনি কয় তাত যথেষ্ট চাহিদা আছে। আৰু আমাৰ এই প্ৰতিষ্ঠানটোত নামভৰ্তি বৰ্তমান চলি আছে। প্ৰতিবছৰে আমি 400 ল'ৰা ছোৱালীক ইয়াতে প্ৰশিক্ষণৰ ব্যৱস্থা কৰোঁ 4টা কোৰ্চত। আৰু 2026-27 বৰ্ষৰ নামভৰ্তি এতিয়া চলি আছে, বহু ল'ৰা ছোৱালী ইতিমধ্যে নামভৰ্তি কৰিছে আৰু আমি নামভৰ্তি খোলা ৰাখিছোঁ আগষ্ট-ছেপ্টেম্বৰ মাহলৈকে।
0: কিবা এণ্ট্ৰেঞ্চ পৰীক্ষা হয় নেকি?
1: এণ্ট্ৰেঞ্চ তেনেকুৱা নহয়, আমাৰ এতিয়া বৰ্তমান আমি এণ্ট্ৰেঞ্চ একো নাপাতোঁ। আমি 2টা বস্তু আমাৰ ক্ৰাইটেৰিয়া আছে বেচিকেলি। এটা হ'ল যিগৰাকী প্ৰশিক্ষাৰ্থীয়ে উত্তৰ পূব দক্ষতা কেন্দ্ৰত অৰ্থাৎ নৰ্থ ইষ্ট স্কিল চেণ্টাৰত তেওঁলোকে প্ৰশিক্ষণ গ্ৰহণ কৰিব খোজে, তেওঁলোক 17 বছৰৰ পৰা 25 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব আৰু তেখেতসকলে যিকোনো এটা শাখাত হায়াৰ ছেকেণ্ডেৰী অৰ্থাৎ উচ্চতৰ মাধ্যমিক যি পৰীক্ষা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা তেখেতসকলে উত্তীৰ্ণ হ'ব লাগিব। এই 2টা ক্ৰাইটেৰিয়া আছে, এইটো আমি এই 2টা ক্ৰাইটেৰিয়া যদি ফুলফিল কৰে তেখেতসকলে এই 4টা কোৰ্চৰ যিকোনো যিটো তেওঁলোকৰ নিজৰ ইণ্টাৰেষ্ট থাকে তেওঁলোকৰ আগ্ৰহত তাত তেওঁলোকে প্ৰশিক্ষণ গ্ৰহণ কৰিব পাৰে।
0: এতিয়া কোৰ্চ 4টা অকণমান
1: বিতংকৈ ক'ব খুজিছোঁ আৰু কোৰ্চ 4টাৰ লগত আটাইতকৈ ডাঙৰ কথাটো হৈছে এইটো চৰকাৰী এটা অনুষ্ঠান আৰু ইয়াৰ প্ৰমাণ পত্ৰ অসম দক্ষতা বিশ্ববিদ্যালয়ে দিব। অসম দক্ষতা বিশ্ববিদ্যালয় ইতিমধ্যে দৰং জিলাৰ মংগলদৈত স্থাপন কৰা হৈছে, এখন অসম চৰকাৰৰ এখন বিশ্ববিদ্যালয় আৰু আমাৰ এই উত্তৰ পূব ভাৰতত দক্ষতা বিশ্ববিদ্যালয় হিচাপে প্ৰথম দক্ষতা বিশ্ববিদ্যালয় সেইখন অসম চৰকাৰে স্থাপন কৰিছে ADB লগত লগ হৈ। ADB পৰা তেখেতসকলে আৰ্থিক সাহাৰ্য লাভ কৰি এই বিশ্ববিদ্যালয়খন স্থাপন কৰা হৈছে। চ' নৰ্থ ইষ্ট স্কিল চেণ্টাৰৰ যিখিনি পাঠ্যক্ৰম 4টা পাঠ্যক্ৰমতে চাৰ্টিফিকেট আসাম স্কিল ইউনিভাৰ্চিটিয়ে এবছৰৰ অন্তত প্ৰদান কৰিব। তাৰ লগতে এই 4টা কোৰ্চৰ আটাইতকৈ ডাঙৰ উল্লেখযোগ্য কথাটো হৈছে যোৱা প্ৰায় 6-7 বছৰৰ যি আমাৰ নিয়োগৰ যি পাৰ্চেণ্টেজ সেইটো খুব ভাল আৰু এই নিয়োগখিনি আমি যি ছাত্ৰ ছাত্ৰীখিনি ইয়াত পঢ়িছে এই ছাত্ৰ ছাত্ৰীখিনি 95-96% ল'ৰা ছোৱালীয়ে।

0: বৰ্তমান ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেখেতসকলে নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে। চ' আমি চাব পাৰোঁ যে প্ৰতিটো কোৰ্চত যোৱা বছৰ 2024-25 বৰ্ষত আমি 54 গৰাকী ছাত্ৰ ছাত্ৰীক ভাৰতৰ বাহিৰলৈ বাহৰেইন আৰু ডুবাইত আমি তেওঁলোকক প্লেচমেণ্ট দিবলৈ নিয়োগ দিবলৈ সক্ষম হৈছিলোঁ। চ' আমাৰ সন্মানীয় মন্ত্ৰী তেতিয়াৰ তেখেতে নিজে আহি এই ছাত্ৰ ছাত্ৰীসকলক তেখেতসকলৰ জবৰ নিয়োগৰ অফাৰ লেটাৰসমূহ প্ৰদান কৰিছিলে।
1: হয়, আৰু কেনেকুৱা ধৰণৰ এই এই বিষয়ত যিটো পাঠ্যক্ৰম ক'লে নামভৰ্তি কেতিয়া হয়, কোন সময়ত
0: নামভৰ্তি? আমি নামভৰ্তি আমি মে' জুন মানৰ পৰা আৰম্ভ কৰোঁ। এতিয়া প্ৰথম পৰ্যায়ৰ নামভৰ্তি ইতিমধ্যে চলি আছে, 80 জনতকৈ বেছি ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে নামভৰ্তি কৰিছে, তেওঁলোকৰ পাঠ্যক্ৰম চলি আছে। কিন্তু আমি যিহেতু পাঠ্যক্ৰমখিনি চাহিদা বহুত বেছি আৰু আমাৰ 400 আমাৰ ছিট হয়, সেয়েহে আমি এই পাঠ্যক্ৰমটোৰ এডমিশ্যন অহা ছেপ্টেম্বৰ মাহলৈ খোলা ৰাখিছোঁ। আৰু সেই ক্ষেত্ৰত 4টা কোৰ্চতে আটাইতকৈ ডাঙৰ উল্লেখনীয় কথাটো হৈছে আমাৰ যি লেব ছেটআপ আছে, যিখিনি আমাৰ য'ত যিটো লেবত তেওঁলোকৰ প্ৰেক্টিকেল ট্ৰেইনিং হয়, ব্যৱহাৰিক শিক্ষা তেওঁলোকক প্ৰদান কৰা হয়, সেইটো আপুনি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পাব। আৰু তেওঁলোকক এই গোটেই এবছৰৰ পাঠ্যক্ৰমৰ ভিতৰতে তেওঁলোকক পুথিগত শিক্ষাতকৈ বেছি ব্যৱহাৰিক শিক্ষাত গুৰুত্ব দিয়া হয়। গোটেই কোৰ্চটো যদি আপুনি চাই 70% মান আপোনাৰ আমাৰ ব্যৱহাৰিক শিক্ষা হয়, 30% মানেহে থিয়ৰী তেওঁলোকক শিকোৱা হয়।
2: এইটো এটা মেছেজ এটা আহিছে, কল্পনা আমিনে লিখিছে, সুপ্ৰভাত, নমস্কাৰ, প্ৰভাতী তৰংগ অনুষ্ঠানত আজি বহুদিনৰ মূৰত পৰিণীতা শইকীয়া বাইদেউক লাইভত দেখা পাই ভাল লাগিল। আজিৰ অতিথি পিংকু চৌধুৰীদেৱে ধীৰে ধীৰে কোৱা বক্তব্যই নিশ্চয়কৈ উঠি অহা চামৰ জীৱনত ৰেখাপাত কৰিব। যিহেতু ময়ো ভাৰত চৰকাৰৰ দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ৰ অধীনত জনশিক্ষণ সংস্থানৰ এগৰাকী কৰ্মকৰ্তা, সেয়েহে দক্ষতা শব্দটোৱে মোৰ অতিকৈ প্ৰিয়। নিৰৱচ্ছিন্ন প্ৰচেষ্টা আৰু ধৈৰ্যৰ দ্বাৰা এগৰাকী দক্ষ লোকে সুদক্ষ ৰূপ লাভ কৰে, আৰু সুদক্ষ লোকৰ কামৰ কোনোদিনেই অভাৱ কোনোদিনেই নাই। দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ে বিভিন্ন নতুন নতুন পাঠ্যক্ৰম এই বছৰৰ পৰা সংলগ্ন কৰিছে, যাৰ দ্বাৰা যুৱক যুৱতীসকলে জীৱন জীয়াৰ পাঠ বৰ সুন্দৰভাৱে শিকিব পাৰিব, যাৰ দ্বাৰা জীৱনৰ বাট বুলিবলৈ অতিকে সহজ হ'ব। তেখেতে খুব এটা সুন্দৰ কথা কৈছে আৰু আপুনি
0: তেখেতে ক'লে তেখেতে নিজেও দক্ষতা বিকাশৰ লগত ভাৰত চৰকাৰৰ জনশিক্ষণ সংস্থান বুলি এটা অনুষ্ঠান আছে, তাৰ লগত তেখেত জড়িত। এই শ্বৰ্ট টাৰ্ম ট্ৰেইনিংবিলাক বিভিন্ন ক্ষেত্ৰত আৰম্ভ কৰিছে তেখেতে, সঁচাই কৈছে যে এতিয়া মই নৰ্থ ইষ্ট স্কিল চেণ্টাৰ আমি আগবাঢ়ি যাম। তেখেতৰ মন্তব্যটোৰ খাৰুগত কৰি অলপ কথা কৈছোঁ। ভাৰত চৰকাৰৰ এতিয়া বৰ্তমানৰ চাহিদা অনুসৰি, বৰ্তমানৰ বজাৰৰ চাহিদা অনুসৰি দক্ষতা বিকাশৰ ক্ষেত্ৰত নতুন নতুন পাঠ্যক্ৰম আৰম্ভ কৰিছে। আমি সকলোৱে AIৰ কথা পাতোঁ, আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ কথা পাতোঁ, ডাটা চায়েন্সৰ কথা পাতোঁ। চ' এইবিলাক ক্ষেত্ৰতো নতুন নতুন পাঠ্যক্ৰম লাহে লাহে, বা ৰবটিক্সৰ কথা পাতোঁ, তাৰপিছত ছেমিকণ্ডাক্টৰৰ কথা পাতোঁ। চ' এইবিলাক ক্ষেত্ৰতো দক্ষতা বিকাশৰ পাঠ্যক্ৰম এতিয়া উপলব্ধ হৈছে। আগতে এনেকুৱা এটা ধাৰণা আছিল মানুহৰ মনৰ যে দক্ষতা বিকাশ বুলি ক'লে নৰ্মেলি আমি চুইং মেচিন বা চিলাই, বিউটি এণ্ড ৱেলনেচ বা প্লাম্বিং বা ইলেক্ট্ৰিচিয়ান আমি তেনেকুৱা, কিন্তু দক্ষতা বুলি ক'লে অকল তেনেকুৱা কেইটামান পাঠ্যক্ৰমকে বুজা নাযায়। দক্ষতা বিকাশৰ বিভিন্ন ছেক্টৰ আছে, বিভিন্ন সেৱা খণ্ডত তেওঁলোকে কৰিব পাৰে। আৰু মই যিহেতু আপোনাক ক'লোঁ নৰ্থ ইষ্ট স্কিল চেণ্টাৰৰ ক্ষেত্ৰতো এই 4টা খণ্ডত যি 4টা ছেক্টৰৰ কথা মই কৈছোঁ, য'ত আপোনালোকে ল'ৰা ছোৱালীয়ে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি এডমিশ্যন ল'ব পাৰে আৰু তেখেতসকলে নিজকে স্বাৱলম্বীও কৰিব পাৰিব। এনেকুৱা নহয় যে তেওঁলোকে চাকৰিয়ে কৰিব, বহুত আমাৰ NESCৰ পৰা পাছ কৰা ল'ৰা ছোৱালীয়ে নিজে নিজে স্বাৱলম্বীও হৈছে। চ' নিয়োগ সৃষ্টি কৰাৰ ক্ষেত্ৰত উত্তৰ পূব দক্ষতা কেন্দ্ৰই এক উল্লেখযোগ্য ভূমিকা পালন কৰিছে। আৰু আমাৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী, মই আপোনাক ইতিমধ্যে কৈছোঁ যে তেওঁলোকে ডুবাই, বাহৰেইন, তেনেকুৱা মিডিল ইষ্টৰ কাণ্ট্ৰিজত, মলদ্বীপছত, এনেকুৱা বহুত ঠাইত তেওঁলোকে নিযুক্তি লাভ কৰিছে। অসমৰ গাঁৱে ভূঁৱে থকা ল'ৰা ছোৱালী এইখিনি, এনেকুৱা নহয় যে তেওঁলোকে সৰুৰে পৰা বহুত ভালকৈ পঢ়া শুনা, বহুত ডাঙৰ স্কুলত, ডাঙৰ কলেজত পঢ়িছে। অসমৰ খাতি অসমীয়া মিডিয়ামত পঢ়ি পঢ়া, অসমীয়া মাধ্যমত পঢ়ি থকা ল'ৰা ছোৱালী গুৱাহাটীলৈ আহি এবছৰ পাঠ্যক্ৰম কৰি তেওঁলোকে নিজক ইমান দক্ষ কৰি তুলিছে যে তেওঁলোকে তেওঁলোকৰ পৰীক্ষা দিয়াৰ আগত, এবছৰৰ পাঠ্যক্ৰম সমাপ্ত কৰাৰ আগত তেওঁলোকৰ হাতত চাকৰি থাকে। সেইটো খুব ডাঙৰ কথা আজিৰ ডেটত। আৰু তেওঁলোকক আমি অকল প্ৰশিক্ষণ

0: ইয়াই নহয়, তেওঁলোকক এই বজাৰখনত আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় বজাৰখনৰ বিভিন্ন ডাঙৰ ডাঙৰ অনুষ্ঠান প্ৰতিষ্ঠানক আমি আমাৰ এই চেণ্টাৰটোলৈ মাতি লৈ আহোঁ, বা অনলাইনতে হওক বা তেওঁলোকে হওক, ইয়াতে আমি জব মেলা পাতোঁ তেওঁলোকৰ। আৰু তেওঁলোকক প্ৰশিক্ষণ সমাপ্ত কৰি মই কৈছোঁ, তেওঁলোকক চাৰ্টিফিকেট দিয়াৰ আগত তেওঁলোকক জব প্ৰদান কৰা হয়। সেইটো খুব গুৰুত্বপূৰ্ণ কথা আজিৰ ডেটত। আৰু আমাৰ ইয়াৰ পৰা শিৱসাগৰৰ, চিৰাঙৰ, শিৱসাগৰৰ, বঙাইগাঁৱৰ, মাজুলীৰ, এনেকুৱা বিভিন্ন ঠাইৰ ল'ৰা ছোৱালী এতিয়া ভাৰতৰ বিভিন্ন ডাঙৰ ডাঙৰ ব্ৰেণ্ড, আপুনি মাৰ্কছ এণ্ড স্পেন্সাৰ কওক, ৰেডিছন ব্লু কওক, ভিভান্তা কওক, নভোটেল কওক, তাৰপিছত আপুনি লি মেৰি আপোনাৰ আৰু অবেৰয় আছে, তাৰপিছত আপোনাৰ লেণ্ডমাৰ্ক গ্ৰুপছ আছে, লুলু হাইপাৰ মাৰ্কেট আছে, আপুনি মানে অন্ত নাই তেনেকুৱা বহুজাতিক প্ৰতিষ্ঠানসমূহত তেওঁলোকে সুযোগ লাভ কৰিছে। আৰু এনেকুৱা নহয় যে তেওঁলোকে আৰম্ভণি কৰাৰ লগে লগে য'ত আৰম্ভণি কৰিছে তাতে আছে। আমাৰ ছাত্ৰ ছাত্ৰীয়ে এতিয়া যোৱা দুই তিনি বছৰ আগত ওলোৱা ছাত্ৰ ছাত্ৰীয়ে এতিয়ালৈকে তেওঁলোকে মানে তিনিটা চাৰিটা চাকৰি পাবলৈ সক্ষম হৈছে। এটা চাকৰি কৰি থাকোঁতে তেওঁলোকে এটা দুটা আৰু অফাৰ পায়। চ' তেওঁলোকৰ দক্ষতা বৃদ্ধি হৈছে, তেওঁলোকে নিজৰ নিজৰ প্ৰতিষ্ঠানত গৈ আমাৰ অসমৰ নাম উজ্বলাইছে। বহুত ক্ষেত্ৰত ডাঙৰ ডাঙৰ VIP VVIPৰ লগত তেওঁলোকে কাম কৰাৰ সুযোগ পাইছে, নতুন কথা শিকিছে, যিটো অসমখনৰ বাবে এক এক নতুন আশাৰ সঞ্চাৰ কৰে বুলি মই ভাবোঁ। সেইকাৰণে মইতো সকলোকে আহ্বান জনাম, যিখিনি ছাত্ৰ ছাত্ৰী এইবাৰ গ্ৰেজুৱেশ্যনো কৰিছে বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে, ডিগ্ৰী পঢ়া নাই, বা কোনোবাই হায়াৰ গ্ৰেজুৱেশ্যন পাছ কৰিলে কি কৰিম ভাবি আছে, তেওঁলোকে নৰ্থ ইষ্ট স্কিল চেণ্টাৰলৈ আহিব লাগে, এডমিশ্যন ল'ব লাগে, এবছৰ তেওঁলোকে ইয়াত পঢ়িব লাগে। আৰু তেওঁলোকে নিজে লক্ষ্য কৰিব, তেওঁলোকে নিজে চাব পাৰিব যে তেওঁলোকৰ নিজৰ ব্যক্তিত্বত, তেওঁলোকৰ নিজৰ দক্ষতাত কি কি চেঞ্জ তেওঁলোকে পালে।
1: আৰু আমি সকলোৱে জানো যে আমাৰ নতুন শিক্ষানীতিও দক্ষতা ভিত্তিক পাঠ্যক্ৰমত বিশেষভাৱে গুৰুত্ব দিছে। এইখিনিতে আপুনি চাৰিটা পাঠ্যক্ৰমৰ কথা ক'লে,
0: চাৰিটা পাঠ্যক্ৰমত মানে আমি এটা হ'ল আপোনাৰ হস্পিটেলিটি ৰুম ডিভিজন বুলি কওঁ, য'ত আপুনি এটা এখন ডাঙৰ হোটেলৰ, এখন ভাল 5-star বা 7-star বা 4-star যিকোনো হোটেল এখনৰ যে পৰিচৰ্যাটো, ৰুমবিলাক কেনেকৈ ৰাখিব লাগে, ফ্ৰণ্ট অফিচতো তেওঁলোকক কেনেকৈ মানুহক, অতিথিৰ লগত কথা পতাৰ বিষয়ে ট্ৰেইনিং দিয়া হয়, তেওঁলোকে ৰুমটো কিমান ধুনীয়াকৈ সজাই পৰাই ৰাখে সেইবিলাকত ট্ৰেইনিং দিয়া হয়। যিহেতু এই গোটেই বস্তুটো সেৱা খণ্ডৰ লগত জড়িত, আপুনি ডাঙৰ ডাঙৰ এখন এটা যদি ডাঙৰ এখন ডাঙৰ হোটেলত যায়, ডাঙৰ ৰিজৰ্টত যায়, তেতিয়া আপুনি নিজৰ, যেতিয়া আপুনি পইচা দি তাত থাকিব, আপুনি নিজৰ ৰুমটো খুব ধুনীয়াকৈ, ইমান ধুনীয়াকৈ আপুনি দেখা পাব, আপোনাৰ সিমানে আগ্ৰহ হ'ব তাত ভালকৈ থাকিবলৈ, আৰু মন যাব, বা আপুনি বেলেগক ক'ব যে অনুষ্ঠানটো, এই হোটেলখন বা এই ৰিজৰ্টখন ভাল। চ' এইবিলাক বস্তু আমি তাত শিকাওঁ। তাৰপিছত F&B চাৰ্ভিচ যিটো আছে, ফুড এণ্ড বেভাৰেজ চাৰ্ভিচ, তাত আপুনি সেৱা খণ্ডৰ এটা আৰু এটা ছেক্টৰ হয়, য'ত আমি বিভিন্ন ক্ষেত্ৰত আমি ডাঙৰ ডাঙৰ পাৰ্টি কওক, ডাঙৰ ডাঙৰ বিয়া কওক, মেৰেজ পাৰ্টি কওক, বা ডাঙৰ ৰেষ্টুৰেণ্টবিলাক থাকে, কেনেকৈ আতিথ্য সেৱা কৰিব লাগে। আপুনি এগৰাকী ব্যক্তি এখন ৰেষ্টুৰেণ্টৰে আহিল, তেখেতক আপুনি কেনেকৈ নিমন্ত্ৰণ জনাব, আহক ছাৰ, ক'ত বহিব, তেখেতক কেনেকৈ বহাব, তেখেতে কি খাব খুজিছে, তেখেতক কেনেকৈ সুধিব, বা তেখেতে কি জানিব বিচাৰিছে ৰেষ্টুৰেণ্টখনৰ বিষয়ে, বা ৰেষ্টুৰেণ্টখনত ধৰক কিবা এনেকুৱা এটা বস্তু আছে যিটো তেখেতে নাজানে, যিটো খুব গুৰুত্বপূৰ্ণ বা যিটো স্পেচিয়েল হয়, সেইটোৰ বিষয়ে তেখেতক কেনেকৈ বিতংভাৱে ক'ব, এই গোটেই কথাখিনি কমিউনিকেশ্যনৰ ওপৰত জড়িত। চ' সেয়েহে ব্যৱহাৰিক দিশটোৰ ক্ষেত্ৰত আমি প্ৰেক্টিকেল ট্ৰেইনিং যিমান দিওঁ, তেওঁলোকক আমি আতিথ্য সেৱা কৰিবৰ কাৰণে তেওঁলোকক আমি সাজু কৰি তোলোঁ, যাতে তেওঁলোকে কমিউনিকেশ্যনটো, তেওঁলোকৰ যোগাযোগৰ মাধ্যমটো যাতে তেওঁলোকৰ আৰু বেছি শক্তিশালী হয়, ছাত্ৰ ছাত্ৰীসকলে সেই কথাখিনি শিকিব পায়। আৰু বিভিন্ন সময়ত বিভিন্ন ব্যক্তি, বিভিন্ন উচ্চায়ুক্ত কওক, আপুনি বিভিন্ন দেশৰ বা বিভিন্ন ৰাজ্যৰ মুৰব্বী কেতিয়াবা আহে, বিভিন্ন ৰাজ্যৰ কিছু ক্ষেত্ৰত মিনিষ্টাৰ আহে, কিছুমান ডাঙৰ আমোলা আহে আমাৰ অনুষ্ঠানটোলৈ আহে, অনুষ্ঠানটো চাবলৈ আহে, নৰ্থ ইষ্ট স্কিল চেণ্টাৰ কি আচলতে। চ' তেখেতসকলকো লগ পোৱাৰ সুযোগ এই ছাত্ৰ ছাত্ৰীসকলে পায়, আৰু এই ছাত্ৰ ছাত্ৰীসকলে তেখেতসকলৰ লগত কথা পাতিলে বহুত নতুন কথা শিকিব পাৰে। চ' এইটো আটাইতকৈ ডাঙৰ কথা। বিউটি এণ্ড ৱেলনেছ বুলি এটা ছেকশ্যন আছে, য'ত আমি বিভিন্ন সৌন্দৰ্য আৰু সুস্থতাৰ বিভিন্ন ক্ষেত্ৰত কেনেকৈ তেওঁলোকক এজন মানুহে, আজিকালি সৌন্দৰ্য আৰু সুস্থতাটো অকল মানে মহিলাৰ লগতে জড়িত হৈ থকা নাই, আজিকালি পুৰুষসকলৰ সমানে সৌন্দৰ্য আৰু সুস্থতাৰ প্ৰতি আগ্ৰহী আপোনালোকে জানে। চ' এই ক্ষেত্ৰতো এখন বিশাল মানে বজাৰ আছে য'ত আমাৰ ছাত্ৰ ছাত্ৰীসকলে কৰিব পাৰিব। আৰু লাষ্টত ৰিটেইল আছে, ৰিটেইল ছাৰ্ভিচত আমি দেখাই পাওঁ, আমি যেতিয়া ডাঙৰ ডাঙৰ মলত যাওঁ, আপুনি দেখা পাব ডাঙৰ ডাঙৰ ষ্ট'ৰবিলাকত, ডাঙৰ ডাঙৰ মল

0: শিক্ষা প্ৰদান কৰিছিলোঁ শ্বৰ্ট টাৰ্ম ট্ৰেইনিং। চ' সেয়েহে আৰু তাত নতুন নতুন শিক্ষাও আছে, বিউটি এণ্ড ৱেলনেছ আছে, হেণ্ডলুম এণ্ড টেক্সটাইলো থাকে তাত, য'ত আপোনালোকে তাঁতশালৰ কথা কয়, আপুনি চিলিং মেচিন অপাৰেটৰ থাকে য'ত আপুনি মানুহে চিলাই কৰিব পাৰে। চ' সেনেকৈ বিভিন্ন চেক্টৰ আছে, মহিলাৰ কাৰণেও কিছুমান স্পেচিয়েলি আছে, জুৱেলাৰী মেকিঙো থাকিব পাৰে তাত। চ' আৰু আগতে এতিয়াতো জুৱেলাৰী মেকিং এটা মানুহে আজিকালি খুব আগ্ৰহী, নতুন নতুন জুৱেলাৰী, আগতে অকল মানুহে ফোন চোন পিন্ধিছিলে, এতিয়া ফোনৰ বাহিৰেও মানুহে বিভিন্ন উডেন জুৱেলাৰী পিন্ধে, বেম্বুৰ জুৱেলাৰী পিন্ধে। চ' সেই গোটেইখিনি বস্তুটো জুৱেলাৰী, মই ভাবোঁ যে উদ্যমী মহিলাখিনিৰ বাবে জুৱেলাৰী মেকিঙো এটা খুব ভাল কোৰ্চ, বিকজ সেইটো আপুনি একো নকৰাকৈ নিজৰ ঘৰত থাকিও কৰিব পাৰে, আপোনাক তাতে যাৰ কাৰণে আপোনাক বহুত বেছি অটোমেটিকেলি পাব যদি আপোনাৰ বস্তুটোৰ সেই গুণগত মানদণ্ডটো যদি আপুনি আপুনি ধৰি ৰাখিব পাৰে, আৰু তেতিয়াহলে বজাৰ দখল কৰাটো মই জনাত ইমান ডাঙৰ এটা কথা নহয়।
1: এতিয়া আজি আপুনি যিটো আমাৰ এন এছ চিৰ কথা আমি পাতি আছিলো, তাতে আপুনি ক'লে যে আমি দুটা কথা গম পালো, যে বয়সটো আমাৰ
0: 17 বছৰ
1: ভিতৰত হ'ব লাগিব আৰু
0: তাতে তেওঁলোকক এবছৰীয়া পাঠ্যক্ৰমত 10 মাহমান তেওঁলোকৰ তাত ট্ৰেইনিঙো হ'ব, প্ৰেক্টিকেল ট্ৰেইনিং, থিয়ৰী ট্ৰেইনিং, আৰু তেওঁলোকক বিভিন্ন ক্ষেত্ৰত ইণ্টাৰ্ণশ্বিপৰ কাৰণে পঠোৱা হয়। মানে ধৰক আপুনি ৰিটেইলৰ কাৰণেও ৰিটেইলৰ ইণ্টাৰ্ণশ্বিপ হয়, বিউটি এণ্ড ৱেলনেছৰ কাৰণেও ইণ্টাৰ্ণশ্বিপ হয়, ডাঙৰ ডাঙৰ এনেকুৱা যিবিলাক প্ৰতিষ্ঠান আছে, যিবিলাক প্ৰতিষ্ঠানত তেনেকুৱা এটা ছেটআপ আছে, যিটো ছেটআপ আমি তেওঁলোকক ইনষ্টিটিউটটোত দিছোঁ, প্ৰতিষ্ঠানটোত দিছোঁ, তেনেকুৱা ছেটআপত তেওঁলোকক ইণ্টাৰ্ণশ্বিপো কৰোৱা হয়, চ' ডেট তেওঁলোকে যাতে আৰু অলপ প্ৰেক্টিকেলি বস্তুখিনি বেছি ভালদৰে শিকিব পাৰে। আপোনালোকে কণ্টেক্ট কৰিব পাৰে, মই যোগাযোগৰ নাম্বাৰটো আপোনালোকক কৈ দিছো, যোগাযোগৰ নাম্বাৰটো হৈছে 6901743926, আকৌ এবাৰ কৈ দিছো 6901743926। তাৰ বাহিৰে অসম দক্ষতা বিকাশ অভিযানৰ যি আমাৰ ৱেবছাইট আছে, তাত গৈও আপোনালোকে নৰ্থ ইষ্ট স্কিল চেণ্টাৰৰ কথা ৰেজিষ্টাৰ কৰিব পাৰে, আমি আৰু যদি কিবা জানিব লগা থাকে আমাৰ লগতো, উত্তৰ পূব দক্ষতা কেন্দ্ৰৰ অফিচটো আৰু প্ৰতিষ্ঠানটো ISBTৰ অপজিটত কটাবাৰীত অৱস্থিত, গড়চুকত আছে। চ' কোনোবা যদি ইচ্ছুক ছাত্ৰ ছাত্ৰী আছে অফিচত ব্যক্তিগতভাৱে আহি কেনে, গুৱাহাটীৰ যদি ওচৰৰ হয় বা গুৱাহাটীৰ হয়, তেখেতসকলে এডমিশ্যন লোৱাৰ আগত ইনষ্টিটিউটটো চাব বিচাৰিছে, মই সকলোকে স্বাগতম জনাইছোঁ, তেওঁলোকে আহিব পাৰে। তেওঁলোকে প্ৰথম ফ্ল'ৰলৈকে আহিব লাগিব, আহি কেনে তেওঁলোকে ক'ব লাগিব যে তেওঁলোকে উত্তৰ পূব দক্ষতা কেন্দ্ৰত নামভৰ্তিৰ কাৰণে আহিছে বা চাবলৈ আহিছে। সেই হিচাপে আমাৰ তাত কাউন্সিলৰ থাকে, কাউন্সিলৰে তেওঁলোকক প্ৰতিষ্ঠানটো দেখাব আৰু তেওঁলোকৰ কোনটো ক্ষেত্ৰত তেওঁৰ মানে ৰুচিটো বেছি, সেই 4টা কোৰ্চৰ সেইটো তেওঁলোকৰ লগত কথা পাতি ডিচাইড কৰি তাৰপিছত তাতে এডমিশ্যন দিয়াৰ ব্যৱস্থা কৰা হয়।
1: খুব সুন্দৰ ব্যৱস্থা, গতিকে আমাৰ যিসকলে আজি অনুষ্ঠান শুনি আছে বা ফেচবুক যোগে চাই আছে, আপোনালোকেও এই বিষয়ে যদি আপোনালোকৰ ইচ্ছা আছে, আপোনালোকৰ ধাউত, তেনেহ'লে নিশ্চয় আপোনালোকে যাব, ব্যক্তিগতভাৱে লগ ধৰিবগৈ পাৰিব আৰু আপোনালোকৰ ৰুচি অনুযায়ী বিভিন্ন পাঠ্যক্ৰম গম পাইছেই, সেইমতে আপোনালোকে নামভৰ্তি কৰিব পাৰিব। আমাৰ আল্পনা মণ্ডলে লিখিছে, আমাৰ এটা মেছেজ পাইছোঁ, শ্ৰদ্ধাৰ অতিথি পিংকু চৌধুৰী দেৱ আৰু পৰিণীতা শইকীয়া বাইদেউলৈ সুপ্ৰভাত জনাইছোঁ, অনুষ্ঠান শুনি আছোঁ, বৰ সুন্দৰ অনুষ্ঠান, ধন্যবাদ। মধুচন্দা এছ বৈশ্যই লিখিছে, বৰ সুন্দৰভাৱে আজিৰ বিষয়টো বক্তব্য আগবঢ়াইছে, আমাৰ বহুজন নিশ্চয় উপকৃত হ'ব। কৃষ্ণা গগৈয়ে লিখিছে, আজিৰ অনুষ্ঠানটো ৰেডিঅ'ৰ যোগেদি শুনি আছোঁ, অতি প্ৰয়োজনীয় বিষয়ত আলোচনা হৈছে, যুৱক যুৱতীৰ বাবে অনুপ্ৰেৰণাৰ উৎস, অতিথিগৰাকীৰ পৰা বহুতো নজনা কথা জানিব পাৰিছে, এনেধৰণে বিভিন্নজনে আমালৈ মেছেজ পঠিয়াইছে। আপোনালোকে আমাৰ অনুষ্ঠান শুনাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। এটা কথা আৰু এইখিনিতে মই সুধিব বিচাৰিছোঁ যে আমি যিহেতু যেতিয়া দক্ষতা বিকাশৰ কথা কওঁ বা স্কিল ডেভেলপমেণ্টৰ কথা কওঁ, আমাৰ মনত কিন্তু এটা ভাৱ হয় যে মানে যদি আমি আমাৰ অকণমান কোৱালিফিকেশ্যনটো কম হয়, ডিগ্ৰীটো কম হ'লেহে যেন আমি যাম, কিন্তু তেনেকুৱাও নহয়। হয়তো আমাৰ সমাজত বহু এনে ছাত্ৰ ছাত্ৰী আছে যিসকল যিটো কয় মানে ইণ্টেলেকচুৱেলি বহুখিনি তেওঁলোক আগবঢ়া, কিন্তু হয়তো শেষত দেখিছে তেওঁলোকে কিবা এটা কৰিব পৰাগৈ নাই, তেনেধৰণৰ ছাত্ৰ ছাত্ৰীৰ বাবে কিবা সুবিধা আছে?

0: মানে
1: মই আগতেও কৈছো যে চাওক, দক্ষতা বিকাশৰ যিটো কনচেপ্ট, মানুহৰ যিটো ধাৰণা, মানুহৰ ধাৰণাটো আগতকে এতিয়া কিন্তু লাহে লাহে সলনি হৈছে। যিহেতু আপুনি কৈছে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 দক্ষতা বিকাশৰ পাঠ্যক্ৰমসমূহ কলেজ লেভেলত, বিশ্ববিদ্যালয় লেভেলত পৰ্যায়ত আমাৰ ইন্ট্ৰডিউচ কৰাৰ কথা কৈছে, ব্যৱহাৰ কৰাৰ কথা কৈছে। ঠিক তেনেদৰে দক্ষতা বিকাশৰ পাঠ্যক্ৰম যে অকল মেট্ৰিক পাছ, হায়াৰ ছেকেণ্ডেৰী পাছ বা কলেজ ড্ৰপ আউট এনেকুৱা ল'ৰা ছোৱালীৰ কাৰণে আছে এনেকুৱা নহয়, বহুত কোৰ্চ আছে যোৰ যিটোৰ কোৱালিফিকেশ্যন মিনিমাম BSc থাকিব পাৰে, যোৰ কোৱালিফিকেশ্যন মিনিমাম গ্ৰেজুৱেট থাকিব পাৰে। অৰ্থাৎ আপুনি গ্ৰেজুৱেট নহ'লে সেই পাঠ্যক্ৰমটো আপুনি কৰিবই নোৱাৰে। কমাৰ্চৰ ক্ষেত্ৰত আপুনি BFSI বুলি এটা ছেক্টৰ আছে, তাতে আপোনাৰ আল্টিমেটলি কমাৰ্চ গ্ৰেজুৱেটে ভাল ভাল পাঠ্যক্ৰম কৰিব পাৰে আফটাৰ গ্ৰেজুৱেশ্যন। ঠিক তেনেদৰে লাইফ ছায়েন্সৰ এটা SSC আছে, গ্ৰীণ জবছৰ SSC আছে। কোৰ্চৰ কোনো মানে এনেকুৱা কোৰ্চ কোনো এনেকুৱা নহয়, ধৰা বন্ধা কোনো কথা নাই। দক্ষতা বিকাশ এতিয়া লিমিটেড হৈ থকা নাই। আৰু এতিয়া অসম দক্ষতা বিশ্ববিদ্যালয়, মই কৈছোঁ অসম দক্ষতা বিশ্ববিদ্যালয়ো এতিয়া বিভিন্ন ক্ষেত্ৰত ইঞ্জিনিয়াৰিঙৰ পাঠ্যক্ৰমৰ বাহিৰেও ডিপ্ল'মা পাঠ্যক্ৰম আৰম্ভ কৰিছে, য'ত খুব ভাল মেৰিটৰিয়াছ ল'ৰা ছোৱালীয়ে এডমিশ্যন লৈছে। হায়াৰ ছেকেণ্ডেৰী পাছ কৰি ডিগ্ৰী পাছ কৰা, BSc পাছ কৰা ল'ৰা ছোৱালীয়ে বা MSc পাছ কৰা ল'ৰা ছোৱালীয়ে দক্ষতা কৰিব পাৰে। নিজৰ ডিগ্ৰীটোক আৰু এটা এখোপ আগুৱাই লৈ যাবৰ বাবে আপোনাক এড অন যদি কিবা এটা লাগে, যদি আপোনাক এই কোৰ্চটোৱে আপোনাৰ ডিগ্ৰীৰ ভেলুটো যদি বঢ়াই দিয়ে, তেতিয়াহ'লে নিশ্চয়ভাৱে আপোনাৰ ক্ষেত্ৰত যিকোনো ক্ষেত্ৰ ছাত্ৰী আগবাঢ়িব পাৰে। আমাৰ এই ধাৰণাটো সলনি কৰিব হ'ল এতিয়া চাহিদা অনুসৰি, ৰুচি অনুসৰি, আৰু যোনে যি শিকিব খোজে সেই হিচাপে এতিয়া ভাৰতবৰ্ষই যেনেকৈ আগবাঢ়িছে, অসমেও তেনেকৈ আগবাঢ়িছে। আৰু ভাৰতবৰ্ষৰ লগতে একেলগে খোজে খোজ মিলাই অসমেও বিভিন্ন ক্ষেত্ৰত নতুন নতুন পাঠ্যক্ৰমৰ আৰম্ভণি কৰিছে। আৰু সেয়েহে মই ভাবোঁ যে এনেকুৱা এনেকুৱা কোনো লিমিটেশ্যন নাই যে পাঠ্যক্ৰমসমূহ এইখিনি এনেকুৱাই হ'ব লাগিব, তেনেকুৱা হ'ব, বা ডিগ্ৰী পাছ কৰা ল'ৰা ছোৱালীৰ কাৰণে নাই, বা হায়াৰ ছেকেণ্ডেৰী ছায়েন্স পঢ়া ল'ৰা ছোৱালীয়ে কৰিব নোৱাৰিব, বা BTech কৰা ল'ৰা ছোৱালীৰ কাৰণে স্কিলিং নহয়। মই বিভিন্ন ক্ষেত্ৰত BTech পঢ়া ল'ৰা ছোৱালীয়ে BTech কৰি উঠি তেখেতে যিটো ছেক্টৰত BTech কৰিছে, যিটো ডিপাৰ্টমেণ্টত, তাৰো এড অন কোৰ্চ কিছুমান থাকে যিটো হয়তো স্কিলৰ লগত জড়িত, দক্ষতাৰ লগত জড়িত হয়। চ' সেই ক্ষেত্ৰত আমি নিশ্চিন্ত হ'ব লাগে যে আমি আটাইতকৈ ডাঙৰ কথা এটাই যে আমি আমাৰ নিজৰ যি ইচ্ছা, নিজৰ যি আগ্ৰহ, সেইটো গুৰুত্ব দিব লাগে। আৰু নিজৰ ইচ্ছা আৰু আগ্ৰহটো যদি আমি চিনি পাওঁ, তেতিয়াহ'লে আমাৰ শিকাৰ স্থলৰ বা শিকাৰ কোনো বয়স নাথাকে। আপুনি জানেই যিকোনো সময়ত আপুনি যিকোনো পদ্ধতিৰে আমি শিকিব পাৰোঁ, আৰু আজিকালি অনলাইনো শিকে। কিন্তু স্কিল ডেভেলপমেণ্টৰ ক্ষেত্ৰত অলপ ব্যৱহাৰিক শিক্ষা যিটো বেছিকৈ কৰে, প্ৰেক্টিকেল নলেজ আমাৰ বেছিকৈ লাগে, সেয়েহে আমি বিভিন্ন ছেক্টৰত আমি ভাবোঁ যে দক্ষতা বিকাশৰ আৰু স্বাৱলম্বনৰ পথ আমি আগুৱাই লৈ যাবৰ বাবে প্ৰতিটো খণ্ডতে মানে উৎকৃষ্ট সুযোগ আছে, আমি সেইখিনি গ্ৰহণ কৰিব লাগে। আৰু ছাত্ৰ ছাত্ৰীসকলে অলপ এই বস্তুটোৰ প্ৰতি অলপ সজাগ হ'ব লাগিব আৰু তেওঁলোকে জানিব লাগিব। আৰু এনেকুৱা নহয় যে বস্তুবিলাক ক'ৰবাত বিচাৰি যাব লাগে, এই বস্তুখিনি অনলাইনত আপোনালোকে ধুনীয়াকৈ দেখি কেনে বিচাৰি উলিয়াই ল'ব পাৰে।
0: আৰু আজিকালি সকলোৰে
1: হাতে হাতে ফোন আছে, এণ্ড্ৰইড ফোন আছে, তাৰপিছত আজিকালি আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ কথা, আৰ্টিফিচিয়েল ইণ্টেলিজেন্সত আপুনি গৈ, মই যিখিনি কথা নৰ্থ ইষ্ট স্কিল চেণ্টাৰৰ কথা কৈছো, সেইখিনি কথা আপুনি আৰ্টিফিচিয়েল ইণ্টেলিজেন্সত গৈ কেনে যদি সোধে, নৰ্থ ইষ্ট স্কিল চেণ্টাৰৰ কথা এইখিনি গম পাব। মই আহি ইয়াত কৈছো কথাখিনি, কিন্তু মই ভাবোঁ যে আমি, মই পুনৰবাৰ সকলোকে এটাই আগ্ৰহ জনাম, যিহেতু এইটো এডমিশ্যনৰ সময়, সকলো ছাইডে এডমিশ্যন হৈছে, কলেজত বহুত ল'ৰা ছোৱালী এডমিশ্যন পাইছে, আৰু বহুত ল'ৰা ছোৱালী এডমিশ্যন নোপোৱাকৈও থাকি যাব পাৰে। এই 1 আগষ্টৰ পৰা একাডেমিক, নতুন একাডেমিক বছৰ আৰম্ভ হ'ব বিভিন্ন কলেজত অসমৰ। কিন্তু যদি কোনোবা ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী ভাবিছে ৰৈ গ'ল ডিগ্ৰী পাছ বা ডিগ্ৰী পঢ়িবৰ কাৰণে, ছিট নাপালে, তেওঁলোকে অনায়াসে উত্তৰ পূব দক্ষতা কেন্দ্ৰলৈ ঢাপলি মেলিলে হ'ল। তেওঁলোকৰ বাবে এক খুব সুন্দৰ ভৱিষ্যতে তেওঁলোকৰ বাবে মানে অধীৰ আগ্ৰহেৰে বাট চাই আছে বুলি মই ক'ম। ধন্যবাদ।
0: আমি আজি ইমান এটা সুন্দৰ বিষয় আলোচনা কৰিলোঁ, ইমানখিনি কথা যে লুকাই আছে, দক্ষতা বিকাশ যিটো আমি স্কিল ডেভেলপমেণ্ট শুনিয়ে আছিলোঁ, এইটো ইমান সাৱলীলভাৱে, ইমান সুন্দৰভাৱে আজি আপুনি বৰ্ণনা কৰিলে, আমাৰ সকলোৰে বাবে আচলতে বিষয়টো সহজ হৈ পৰিল। কেৱল ছাত্ৰ ছাত্ৰীৰ বাবেই নহয়, পিতৃ মাতৃৰ বাবেও, কাৰণ আজিকালি পিতৃ মাতৃও সদায় চিন্তিত, মোৰ ল'ৰাটোৱে বা মোৰ ছোৱালীজনীয়ে কি কৰিব, কেনেকুৱা ধৰণৰ কি কৰিব।
1: এই চগতে ময়ো আপোনালোকক আকাশবাণী গুৱাহাটী, প্ৰভাতী তৰংগ আৰু সকলোকে আমাৰ মোক ইয়াত নিমন্ত্ৰণ কৰি আনি এই দক্ষতা বিকাশ আৰু স্বাৱলম্বনৰ পথৰ ওপৰত যিখিনি আমি কথা ক'বলৈ সুযোগ দিলে, তাৰ বাবে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জাচিছোঁ, বিভাগৰ তৰফৰ পৰাও কৃতজ্ঞতা জাচিছোঁ। উদ্দেশ্য এটাই হ'ব লাগে আপোনাৰ আৰু মোৰ, সকলো

0: করে যে উদ্দেশ্য এটাই যে আমি সকলোৱে আমাৰ যুবক যুৱতীসকলক কেনেদৰে কি সুন্দৰ প্ৰচেষ্টাৰে তেখেতসকলক আগুৱাই লৈ যাব পাৰোঁ আৰু তেখেতসকলক উপযুক্ত মানৱ সম্পদ হিচাপে গঢ় দিব পাৰোঁ তাৰ বাবে আমাৰ চেষ্টা যাতে ত্ৰুটি নাথাকে সেই চেষ্টাটো আমি সদায় অব্যাহত ৰাখিম। আপোনালোকক পুনৰবাৰ ধন্যবাদ আৰু সমূহ শ্ৰোতালৈও মই তেখেতসকলৰ বহুমূলীয়া মন্তব্যবোৰৰ বাবে তেখেতসকলৰ সময়ৰ বাবে তেখেতসকলে ইমান সময় আমাৰ অনুষ্ঠানটো শুনিলে তাৰ বাবে তেখেতসকলকো আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ।
1: ধন্যবাদ পিংকু চৌধুৰী, এইখিনি সময় আপুনি আমাক দিয়াৰ বাবে। আজি আপুনি অনুষ্ঠানলৈ আহিলে ইমান সুন্দৰকৈ বৰ্ণনা কৰিলে, পুনৰবাৰ আপোনাক ধন্যবাদ জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ আমাৰ শ্ৰোতাসকলক যিসকলে আজি আমাৰ অনুষ্ঠান শুনি আছে আৰু ধন্যবাদ জনাইছোঁ আজি ফেচবুক লাইভৰ দৰ্শকসকললৈ। তেওঁলোকে আজি আমালৈ আমাৰ ইমান সুন্দৰ সুন্দৰ মন্তব্য লিখিছে, সেই মন্তব্যৰ মাজেৰে আমাৰ বহুখিনি কথা আজি ওলাই পৰিছে আৰু শেষত আজি এই অনুষ্ঠানটি আপোনালোকৰ বাবে ফেচবুক মাধ্যমে আপোনালোকে চোৱাত যি সুবিধা হ'ল, আপোনালোকে মন্তব্য পঠাব পাৰিলে এই ফেচবুক লাইভত আজি সহযোগ কৰাৰ বাবে ৰুচেন গগৈক আমি ধন্যবাদ জনাইছোঁ আৰু আজি অনুষ্ঠানৰ পৰা মই পৰিণীতা শইকীয়াই ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।

আকাশবাণী গুৱাহাটীৰ মহাপাৰ্শ্ব এতিয়া আগবঢ়াইছো ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত অনুষ্ঠান উমংগ।

0: खुशी हुई, लेकिन उसने चेतावनी के तौर पर जोड़ा,
1: जो भी उसे झूठा कहेगा वो उसे गोली मार देगा।
2: अच्छा।
0: दादी ने इसका समर्थन किया और हरिश्चंद्र की कहानी सुनाने की बात कही, जिसने वचन का पालन करने के लिए सिंहासन, पत्नी और बच्चे को खो दिया और अंत में उसे सब कुछ वापस मिल गया। उसने कहानी आधी ही सुनाई थी कि स्वामीनाथन खर्राटे लेने लगा।
3: तो हरिश्चंद्र ने अपनी पत्नी और बच्चे को इस तरह से खो दिया।
4: इमान पड़े राष्ट्रीय शैक्षिक गवेषणा और प्रशिक्षण परिषदर द्वारा प्रयोजित अनुष्ठान उमंग शुनिले।
5: জরুরি অবস্থা কেতিয়া আহি পড়ে হেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
6: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মনমাপুৰ ফিনান্সিয়েলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
5: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মনমাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800।
4: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক আঞ্চলিক বাতৰি।
7: এয়া আকাশবাণী গুৱাহাটী, দিনৰ 11 বজাৰ বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। ৰাজ্য চৰকাৰে সাময়িকভাৱে বন্ধ কৰি ৰখা কেইবাখনো জনকল্যাণমূলক আঁচনি আগষ্টৰ পৰা পুনৰ আৰম্ভ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে ঘোষণা কৰে। সেই অনুসৰি অহা 3 আগষ্টৰ পৰা অৰুণোদয় আঁচনি আৰম্ভ কৰা হ'ব। ৰাজ্যৰ প্ৰতিখন পঞ্চায়ততে ৰাজহুৱা সভা আয়োজন কৰি হিতাধিকাৰীসকলক সেইদিনা আনুষ্ঠানিকভাৱে এই আঁচনিৰ প্ৰথম কিস্তিৰ ধন বিতৰণ কৰা হ'ব। ইফালে ছাত্ৰ ছাত্ৰীসকলৰ নামভৰ্তিৰ প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পাছতে অহা 6 আৰু 7 আগষ্টৰ পৰা নিযুত মইনা আৰু নিযুত বাবু আঁচনি আৰম্ভ কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে আগষ্টৰ পৰাই চৰকাৰে ৰাজসাহায্যযুক্ত চাউল, চেনি আৰু দাইলৰ বিতৰণৰ প্ৰক্ৰিয়াও আৰম্ভ কৰিব। ইপিনে স্নাতক ছাত্ৰ ছাত্ৰীসকলে অহা ছেপ্টেম্বৰৰ পৰা জীৱন প্ৰেৰণা আঁচনিৰ অধীনত সুবিধা লাভ কৰিব বুলিও তেওঁ মন্তব্য কৰে। তদুপৰি ৰাজ্য চৰকাৰে শীঘ্ৰে 2 লাখ চৰকাৰী পদত নতুন নিযুক্তিৰ প্ৰক্ৰিয়াও আৰম্ভ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। আনহাতে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ জৰিয়তে পূৰ্বৰ হিতাধিকাৰীসকলক দ্বিতীয় কিস্তিত ধন প্ৰদানৰ লগতে নতুনকৈ 50,000 যুৱক যুৱতীক এই আঁচনিত অন্তৰ্ভুক্ত কৰাৰ কথাও তেওঁ জানিবলৈ দিয়ে। ভূমি সংস্কাৰ তথা খিলঞ্জীয়া ভূমিৰ অধিকাৰ দিয়াৰ ক্ষেত্ৰত চৰকাৰৰ দায়বদ্ধতাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে মিছন বসুন্ধৰা 1, 2 আৰু 3ৰ অধীনত ইতিমধ্যে প্ৰায় 10 লাখ লোক উপকৃত হৈছে, যদিও বহু লোক এতিয়াও এই সুবিধাৰ পৰা বঞ্চিত হৈ থকাত অহা 25 ডিচেম্বৰৰ পৰা বসুন্ধৰাৰ 4ৰ্থ পৰ্যায় মুকলি কৰা হ'ব। বঞ্চিত লোকসকলে বিশেষ অনলাইন পৰ্টেলযোগে ভূমি সম্পৰ্কীয় অভিযোগ দিয়াৰ লগতে প্ৰতিকাৰৰ বাবে আবেদন দাখিল কৰিব পাৰিব।
8: আমি 25 ডিচেম্বৰৰ পৰা বসুন্ধৰা 4 আৰম্ভ কৰিম। এইকেইটা দিনত আমাৰ যিসকলে বিভিন্ন ধৰণৰ ভূমিৰ সমস্যা ভোগ কৰি আছে, মই আপোনালোকক অনুৰোধ কৰিম এই সমস্যাসমূহ আপোনালোকে যেন চৰকাৰক অৱগত কৰে। আমি চৰকাৰে এটা বসুন্ধৰা সম্পৰ্কত পৰামৰ্শ ল'বলৈ এটা পৰ্টেলৰ সৃষ্টি কৰিম। সেই পৰ্টেলত আপোনালোকে মাটিৰ ক্ষেত্ৰত ভোগ কৰি থকা বিভিন্ন সমস্যাৰ কথা উল্লেখ কৰিব পাৰিব আৰু এইবাৰ আমি সমস্যাসমূহ সমাধানৰ উত্তৰ দিম।
7: ডক্টৰ শৰ্মাই কালি নিজৰ পুথিভঁৰালৰ পৰা পোনপটীয়াকৈ ভাষণ দি ৰাজ্যৰ প্ৰতিটো পৰিয়ালকে ঘৰুৱা পুথিভঁৰাল বা কিতাপেৰে ভৰা আলমিৰা একোটা ৰাখি পঢ়াৰ সংস্কৃতি গঢ়ি তুলিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি বিয়লি 3:30 বজাত পাঞ্জাৱৰ জলন্ধৰৰ পৰা ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে অসমৰ মাজবাটসহ দেশৰ বিভিন্ন প্ৰান্তৰ 75টা অমৃত ষ্টেচন মুকলি কৰিব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱ, কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় বস্ত্ৰ আৰু বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, ৰেল আৰু খাদ্য প্ৰসংস্কৰণ উদ্যোগ ৰাজ্যমন্ত্ৰী ৰৱনীত সিং আৰু সাংসদ দিলীপ শইকীয়াই ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে এই অনুষ্ঠানত ভাগ ল'ব। এই ৰেল ষ্টেচনসমূহ অত্যাধুনিক প্লেটফৰ্ম, উন্নত ভৱন, অত্যাধুনিক জিৰণি কক্ষ আৰু যাত্ৰীৰ বাবে উন্নত সুবিধাৰে ন ৰূপত সজাই তোলা হৈছে। উত্তৰ পূব ভাৰতৰ একমাত্ৰ মুক্ত আৰু দূৰৱৰ্তী উচ্চ শিক্ষানুষ্ঠান কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ে বিভিন্ন বিজ্ঞান পাঠ্যক্ৰমৰ বাবে বিশ্ববিদ্যালয় অনুদান আয়োগৰ দূৰৱৰ্তী শিক্ষা ব্যুৰৰ অনুমোদন লাভ কৰিছে। বিশ্ববিদ্যালয়খনে চলিত মাহৰ পৰাই দূৰৱৰ্তী পদ্ধতিৰে গণিত, ৰসায়ন বিজ্ঞান, পদাৰ্থ বিজ্ঞানৰ লগতে গ্ৰন্থাগাৰ আৰু তথ্য বিজ্ঞান বিষয়ৰ স্নাতকোত্তৰ পাঠ্যক্ৰম আৰম্ভ কৰিব। আগ্ৰহী আৰু অৰ্হতা সম্পন্ন শিক্ষাৰ্থীসকলে এতিয়াৰে পৰা বিশ্ববিদ্যালয়খনত গণিত বিষয়ৰ স্নাতক বিষয়ক স্নাতকোত্তৰ পাঠ্যক্ৰমসমূহক বিশ্ববিদ্যালয় অনুদান আয়োগে স্বীকৃতি প্ৰদান কৰিছিল। গুৱাহাটীৰ বৰজাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নৱনিৰ্মিত টাৰ্মিনেলে চলিত বৰ্ষৰ বিশ্বৰ আটাইতকৈ ধুনীয়া বিমানবন্দৰৰ তালিকাত স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। পিক্স ফাৰ্চেলিছ নামৰ সংস্থাটোৱে বিমানবন্দৰটোলৈ এই স্বীকৃতি আগবঢ়াইছে। গুৱাহাটী বিমানবন্দৰৰ উপৰি নবী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰকো এই তালিকাত স্থান দিয়া হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন দুপৰীয়া 12:05 শুনিবলৈ পাব।

মিডিয়াম অভাৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টছ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টছত এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতা, আমাৰ অনুষ্ঠানসমূহ নিউজ অন এয়াৰ মোবাইল এপযোগেও শুনিব পাৰে। এতিয়া আমাৰ বিভিন্ন দায়িত্বত আছে ডিটুৰ মত হিমাশ্ৰী কলিতা, নিয়ন্ত্ৰণ কক্ষত ধীৰাজ বৈশ্য, পপী চান্দ, আয়ুষ্মান জেচি আৰু ধ্ৰুৱজ্যোতি তালুকদাৰ, ট্ৰান্সমিটাৰত অজয় আনন্দ, তিলক চন্দ্ৰ দাস আৰু বিজিত শৰ্মা, এফ এম ট্ৰান্সমিটাৰত শ্বেখ আব্দুল্লা আহমেদ আৰু ষ্টুডিঅ'ত মই নিমিষা। এতিয়া শুনক পৰাগমালা লাইভ। অনুষ্ঠানটি আগবঢ়াব জয়শ্ৰী ডেকাই।

0: কণ্ঠ এটি পরিপূর্ণ হৈ গীত এটি হৈ ভাহি আহে আমার মাজলৈ।
1: চিত্রশিল্পীয়ে কোমল হাতৰ পৰখেৰে ৰং সানে প্ৰকৃতিৰ সুন্দৰ আৰু সত্য। সুন্দৰ আৰু সত্যই পূৰ্ণতা পায় কোনো ভাস্কৰ্য শিল্পীৰ কঠিন হাতৰ সূক্ষ্ম প্ৰয়াসত। সংগীতৰ ছন্দ আৰু অৰ্থবহ অংগ সঞ্চালনেৰে নৃত্যশিল্পই অন্য এক মাত্ৰালৈ। সহস্ৰজনৰ উৎসাহৰ ঐক্যতে শিল্পই জিন যায়।

পৃথিবী খলুৱাৰ পথত সুন্দৰৰ সাধনাই কৰে নিৰ্মাণ, সন্ত্ৰাসে দিয়ে ধ্বংসৰ পথ। যি দৃষ্টিৰে চালে ধ্বংস সহজ হয়, যি শব্দত এটা সুস্থিৰ মন বিচলিত হয়, যি নিঃশব্দ তাত মানুহ হোৱাৰ অস্তিত্বক নচ্ছাত কৰা হয়, সেই সময়তে মানুহক মানৱীয়তাৰে ধৰি ৰাখিবলৈ প্ৰয়োজন হয় দুখন হাতৰ, যি হাত বুদ্ধিমত্তাৰ সঞ্চাৰেৰে তীক্ষ্ণ, য'ত আছে সময় সলনি কৰিব পৰা জোৰ আৰু মানুহ হোৱাৰ সাৰ্থকতাক উদযাপন কৰা দুখনি সহানুভূতিশীল হাত।

0: হাতে হাত ধৰি। শ্ৰোতাসকলে আলেখ্যখনি শুনিলে। আলেখ্যখনিৰ ৰচনা তথা আদ্ধৰতা প্ৰাঞ্জিত প্ৰীতম কলিতা আৰু মেঘনা দেৱী।
1: আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। ত্ৰিদিশা বৰাৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে।

0: এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পংকজ নন্দ ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে ৰাজ্য চৰকাৰৰ বীৰ আহোম সেনাপতি লাচিত বৰফুকনৰ জীৱনৰ ভিত্তিত হিন্দী চিনেমা নিৰ্মাণৰ পৰিকল্পনা, মাজবাটসহ দেশৰ বিভিন্ন প্ৰান্তৰ 75টা অমৃত ৰেল ষ্টেচনৰ আজি উদ্বোধন, কাজিনেমুৰ সংৰক্ষণ প্ৰযুক্তিৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়লৈ কেন্দ্ৰীয় চৰকাৰৰ পেটেণ্ট আৰু বেংককত অনুষ্ঠিত দ্বাদশ এছিয়ান এছ গ্ৰুপ একুৱেটিক্স চেম্পিয়নশ্বিপত ৰূপম গগৈৰ স্বৰ্ণ পদক অৰ্জন। ৰাজ্য চৰকাৰে আহোম সেনাপতি বীৰ লাচিত বৰফুকনৰ জীৱনৰ ভিত্তিত এখন হিন্দী চিনেমা নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে। সমগ্ৰ দেশে উপভোগ কৰিব পৰাকৈ অসমীয়া বীৰগৰাকীৰ অসীম সাহস আৰু দেশপ্ৰেমক এই চিনেমাখনত তুলি ধৰা হ'ব। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে বহুচৰ্চিত ধুৰন্ধৰ নামৰ হিন্দী চিনেমাখনৰ নিৰ্মাতা আদিত্য ধৰক সাক্ষাৎ কৰাৰ কথা আছে।
1: আপোনালোকে জানে যে কেইদিনমান আগতে ধুৰন্ধৰ বুলি এখন চিনেমা ওলাইছিলে। চিনেমাখন বহুত হিট হৈছিলে। মই চিনেমাৰ প্ৰসংগত আৰু এটা দুটা কম। এই চিনেমাখনৰ ডাইৰেক্টৰ আছিলে আদিত্য ধৰ। তেখেত আজিৰ দিনত সমসাময়িক ফিল্ম প্ৰডাকশ্যনত তেওঁ যথেষ্ট নাম কৰিছে। কেইটামান দিন আগতে মই তেওঁৰ লগত টেলিফোনত কথা পাতিছিলো যে আমি লাচিত বৰফুকনৰ ওপৰত এনেকুৱা সুন্দৰ বোলছবি এখন হিন্দী ভাষাত গোটেই ভাৰতবাসীয়ে চাব পৰা লাচিত বৰফুকনৰ এখন ওপৰত আমি এখন সুন্দৰ বোলছবি নিৰ্মাণ কৰিব নোৱাৰো নেকি, যিখন নেকি এনেকুৱা ধৰণৰ হয় যাক আমি এখন ব্লক ব্লাষ্টাৰ ফিল্ম বুলি কওঁ, তেনেকুৱা ফিল্ম এখন আমি বনাব নোৱাৰো নেকি। আদিত্য ধৰ ডাঙৰীয়াই মোক কৈছিলে যে তেওঁ মোক আগষ্ট মাহত লগ পাব আৰু লাচিত বৰফুকন চিনেমাখনৰ বিষয়ে তেওঁ মোৰ লগত কথা পাতিব। মই ভাবো যে তেখেতে হওক বা আন কোনোবা ডিৰেক্টৰক সন্মুখত ৰাখি আমাৰ চৰকাৰে যদি এখন লাচিত বৰফুকনৰ সুন্দৰ চিনেমা প্ৰডিউচ কৰিব পাৰে আৰু লাচিত বৰফুকনক আমি যদি ভাৰতবৰ্ষৰ চুকে কোণে বিশ্বৰ চুকে কোণে লৈ যাব পাৰো, ইও আমাৰ চৰকাৰৰ এক বিশেষ সফলতা হ'ব।
0: ৰাজ্যত অহা 3 আগষ্টৰ পৰা অৰুণোদয় আঁচনি পুনৰ আৰম্ভ কৰা হ'ব। সেইদিনা ৰাজ্যৰ প্ৰতিখন পঞ্চায়ততে ৰাজহুৱা সভাৰ আয়োজন কৰি হিতাধিকাৰীসকলক আনুষ্ঠানিকভাৱে এই আঁচনিৰ প্ৰথম কিস্তিৰ ধন বিতৰণ কৰা হ'ব। ৰাজ্য চৰকাৰে সাময়িকভাৱে বন্ধ কৰি ৰখা কেইবাখনো জনকল্যাণমূলক আঁচনি অহা মাহৰ পৰা পুনৰ আৰম্ভ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে ঘোষণা কৰিছিল। সেই অনুসৰি ছাত্ৰ ছাত্ৰীসকলৰ নামভৰ্তিৰ প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পাছতে অহা 6 আগষ্টৰ পৰা নিযুত মইনা আৰু 7 আগষ্টৰ পৰা নিযুত বাবু আঁচনিও আৰম্ভ কৰা হ'ব। অহা মাহৰ পৰাই চৰকাৰে ৰাজসাহায্যযুক্ত চাউল চেনী আৰু দাইল বিতৰণৰ প্ৰক্ৰিয়াও আৰম্ভ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ইপিনে স্নাতক উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলে অহা ছেপ্টেম্বৰৰ পৰা জীৱন প্ৰেৰণা আঁচনিৰ অধীনত সুবিধা লাভ কৰিব। তদুপৰি ৰাজ্য চৰকাৰে শীঘ্ৰেই 2 লাখ চৰকাৰী পদত নতুন নিযুক্তিৰ প্ৰক্ৰিয়াও আৰম্ভ কৰিব বুলি ডঃ শৰ্মাই উল্লেখ কৰে। আনহাতে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ জৰিয়তে পূৰ্বৰ হিতাধিকাৰীসকলক দ্বিতীয় কিস্তিৰ ধন প্ৰদানৰ লগতে নতুনকৈ 50,000 যুৱক যুৱতীক এই আঁচনিত অন্তৰ্ভুক্ত কৰা হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে। ভূমি সংস্কাৰ তথা খিলঞ্জীয়াক ভূমিৰ অধিকাৰ দিয়াৰ ক্ষেত্ৰত চৰকাৰৰ দায়বদ্ধতাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে মিছন বসুন্ধৰা 1, 2 আৰু 3ৰ অধীনত ইতিমধ্যে প্ৰায় 10 লাখ লোক উপকৃত হৈছে যদিও বহু লোক এতিয়াও এই সুবিধাৰ পৰা বঞ্চিত হৈ আছে। তেওঁ অহা 25 ডিচেম্বৰৰ পৰা বসুন্ধৰাৰ 4ৰ্থ পৰ্যায় মুকলি কৰা হ'ব বুলি জানিবলৈ দিয়ে। বঞ্চিত লোকসকলে বিশেষ অনলাইন পৰ্টেলযোগে ভূমি সম্পৰ্কীয় অভিযোগ দিয়াৰ লগতে প্ৰতিকাৰৰ বাবে আবেদন দাখিল কৰিব পাৰিব। ডঃ শৰ্মাই কালি নিজৰ পুথিভঁৰালৰ পৰা সামাজিক মাধ্যমত পোনপটীয়াকৈ মত প্ৰকাশ কৰি প্ৰতিটো পৰিয়ালকে ঘৰুৱা

পুথিভঁৰাল বা কিতাপেৰে ভৰা আলমিৰা একোটা ঘৰত ৰাখি কিতাপ পঢ়াৰ সংস্কৃতি গঢ়ি তুলিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি 3:30 বজাত পঞ্জাৱৰ জলন্ধৰৰ পৰা ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে অসমৰ মাজবাটসহ দেশৰ বিভিন্ন প্ৰান্তৰ 75টা অমৃত ষ্টেচন মুকলি কৰিব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱ, কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় বস্ত্ৰ আৰু বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, ৰেল আৰু খাদ্য প্ৰসংস্কৰণ উদ্যোগ ৰাজ্যমন্ত্ৰী ৰভনীত সিং আৰু সাংসদ দিলীপ শইকীয়াই ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে এই অনুষ্ঠানত ভাগ ল'ব। এই ৰেল ষ্টেচনসমূহ অত্যাধুনিক প্লেটফৰ্ম, উন্নত ভৱন, অত্যাধুনিক জিৰণি কক্ষ আৰু যাত্ৰীৰ বাবে উন্নত সুবিধাৰে নৰূপত সজাই তোলা হৈছে। কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ বলমগুৰিত যোৱা নিশা আৰক্ষীয়ে 4 জন লোকক আটক কৰে। আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি আটাইকেইজন লোকে উত্তৰ প্ৰদেশৰ আৰু তেওঁলোকৰ পৰা এটা পিষ্টল জব্দ কৰা হয়। লোকপিয়লৰ দায়িত্বত নিয়োজিত কোনো বিষয়া কৰ্মচাৰীয়ে দায়িত্ব পালন নকৰিলে 3 বছৰ পৰ্যন্ত কাৰাবাস খাটিব লাগিব আৰু জৰিমনা ভৰিব লাগিব। লোকপিয়ল সঞ্চালকালয়ৰ নিৰ্দেশনাৰ ভিত্তিত জিলা আয়ুক্তসকলে 1948 চনৰ লোকপিয়ল আইনৰ 11 নম্বৰ অনুচ্ছেদৰ অধীনত এই কঠোৰ নিৰ্দেশ জাৰি কৰিছে। নিৰ্দেশনাত জিলা আয়ুক্তসকলৰ অনুমতি অবিহনে লোকপিয়লৰ দায়িত্বত নিয়োজিত কোনো চৰকাৰী বিষয়া কৰ্মচাৰীয়ে নৈমিত্তিক ছুটী, শিশু পৰিচৰ্যা ছুটী, আৰ্জিত ছুটী আদি ল'ব নোৱাৰিব। লোকপিয়লৰ দায়িত্ব পালনত ব্যৰ্থ হলে বা লোকপিয়ল সন্দৰ্ভত নেতিবাচক প্ৰশ্ন সুধিলে বা লোকপিয়লৰ তথ্য হেৰফেৰ কৰিলে তেনে চৰকাৰী বিষয়া কৰ্মচাৰীৰ 3 বছৰ পৰ্যন্ত কাৰাবাস হোৱাৰ লগতে 1000 টকা জৰিমনা ভৰিব লাগিব। ৰাজ্যত অহা 2 আগষ্টত 2টা পৰ্যায়ত লোকপিয়ল আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। সমগ্ৰ প্ৰক্ৰিয়াটোৰ বাবে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। দেশৰ 16 আৰু স্বৰাজোত্তৰ ভাৰতৰ 8ম লোকপিয়লত এইবাৰ সামাজিক অৱস্থা আৰু জাতিগত গণনাকে ধৰি জনসংখ্যা আৰু গৃহপিয়ল অন্তৰ্ভুক্ত হ'ব। প্ৰথম পৰ্যায়ত ঘৰৰ তালিকা প্ৰস্তুত কৰা হ'ব আৰু দ্বিতীয় পৰ্যায়ত জনসংখ্যাৰ গণনা কৰা হ'ব। ইয়াৰ বাবে অহা বছৰৰ 1 এপ্ৰিলক ভিত্তি তাৰিখ হিচাপে নিৰ্ধাৰণ কৰা হৈছে। দেশত এইবাৰ প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়াৰে লোকপিয়ল হৈছে। এই প্ৰক্ৰিয়াত এণ্ড্ৰইড আৰু iOSত উপলভ্য মোবাইল এপৰ জৰিয়তে তথ্যসমূহ সংগ্ৰহ কৰা হৈছে। এইবাৰৰ লোকপিয়লত স্বগণনাৰ বিকল্পৰো ব্যৱস্থা কৰা হৈছে। ঘৰৰ গণনাৰ সময়ত সকলো ভৱন আৰু পৰিকাঠামোৰ তালিকা প্ৰস্তুত কৰা হ'ব আৰু বাসগৃহৰ স্থিতি, সা সুবিধা তথা সম্পদৰ তথ্য সংগ্ৰহ কৰা হ'ব। বাসগৃহসমূহৰ জিঅ' টেগিং কৰা হ'ব আৰু প্ৰতিটো ঘৰক অনন্য পৰিচয় সূচক নম্বৰ প্ৰদান কৰা হ'ব। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। অসমৰ ভৌগোলিক স্বীকৃতিপ্ৰাপ্ত কাজি নেমুৰ সংৰক্ষণ ক্ষমতা আৰু সতেজতা দীৰ্ঘদিনলৈ অক্ষুণ্ণ ৰাখিব পৰা এটা অভিনৱ প্ৰযুক্তি উদ্ভাৱন কৰি অসম কৃষি বিশ্ববিদ্যালয়ে কেন্দ্ৰীয় চৰকাৰৰ পৰা পেটেণ্ট অৰ্থাৎ কৃতি চৰ্ত লাভ কৰিছে। যোৱা 3 জুলাইত পেটেণ্ট কাৰ্যালয়ে বিশ্ববিদ্যালয়খনৰ এই উদ্ভাৱনক স্বীকৃতি প্ৰদান কৰে। বিশ্ববিদ্যালয়খনৰ বিজ্ঞানীসকলে উদ্ভাৱন কৰা এই লা ৰেজিন ভিত্তিক খাব পৰা প্ৰলেপ কাজি নেমুৰ ওপৰত ব্যৱহাৰ কৰিলে ফলৰ পৰা পানীৰ বাষ্পীভৱন কম হয় আৰু শ্বসন প্ৰক্ৰিয়া নিয়ন্ত্ৰিত থাকে। ফলত কাজি নেমুৰ সতেজতা আৰু সংৰক্ষণ ক্ষমতা বৃদ্ধি হয়। এই প্ৰলেপ সম্পূৰ্ণ প্ৰাকৃতিক উপাদানেৰে প্ৰস্তুত হোৱাৰ বাবে ই খাদ্য সুৰক্ষাৰ ক্ষেত্ৰতো নিৰাপদ। ৰাজ্যৰ কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই সামাজিক মাধ্যমযোগে কালি বিশ্ববিদ্যালয়খনৰ এই গুৰুত্বপূৰ্ণ সাফল্যক প্ৰশংসা কৰাৰ লগতে পেটেণ্ট লাভৰ সম্পূৰ্ণ প্ৰক্ৰিয়াটোৰ সৈতে জড়িত প্ৰতিগৰাকী বিজ্ঞানী তথা বিশেষজ্ঞলৈ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে বিশ্ববিদ্যালয়খনৰ এই সাফল্য ৰাজ্যখনৰ কৃষি গৱেষণা ক্ষেত্ৰৰ বাবে উল্লেখযোগ্য অগ্ৰগতি। এই উদ্ভাৱনে কাজি নেমুৰ বাণিজ্যিক দিশটোক নতুন গতি প্ৰদান কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। গোৱালপাৰাত বন বিভাগে যোৱা নিশা অভিযান চলাই জুই জ্বলোৱাত ব্যৱহাৰ কৰিবলৈ অনা কাঠ ভৰ্তি এখন ট্ৰাক জব্দ কৰে। পঞ্চৰত্নত জব্দ কৰা এই ট্ৰাকখনত 600,000 টকাৰ কাঠ আছিল বুলি বন বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে। জানিব পৰা মতে কাঠখিনি মৰণৈত থকা ইথানল কোম্পানীলৈ নি থকা হৈছিল। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু ডিমৌ সমজিলা আয়ুক্ত কাৰ্যালয়ৰ সহযোগত ডিমৌৰ নিত্যালয় ব্যৱস্থাপনাত কালি 15-দিনীয়া গ্ৰীষ্মকালীন নাট কৰ্মশালাৰ শুভাৰম্ভ কৰা হয়। ডিমৌ জ্যোতি বিষ্ণু সাংস্কৃতিক প্ৰকল্পত আয়োজিত এই কৰ্মশালাখন ডিমৌ সমজিলাৰ আয়ুক্ত লুকুমণি বৰাই উদ্বোধন কৰিছে।

মিডিয়াম ওভাৰ 411.5 মিটাৰ, 730 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠানত শুনাবলৈ লৈছো বীৰ জাৰা চিনেমাৰ কেইটামান গীত।

লতা মঙ্গেশকৰ আৰু ৰূপ কুমাৰ ৰাথৰৰ কণ্ঠৰ এই গীতটি শুনিলে। এইবাৰ শুনক উদিত নাৰায়ণৰ কণ্ঠৰ এই গীতটি।

লতা মঙ্গেশকৰ আৰু সোনু নিগমৰ কণ্ঠৰ এই গীতটিৰে হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আইডিঅ'ৰ বুলনী।

সমূহ শ্ৰোতালৈ প্ৰীতিভৰা সম্ভাষণ জনাই মই নিভাই মুকলি কৰিছো আজিৰ বোলনি। শ্ৰোতাসকল, আজি আপোনালোকৰ বাবে লৈ আহিছো লগ পাওঁ আহক হিতান্তী।

0: লগ পাওয়া হক শিতানত আজি আমি আপোনালোকৰ সৈতে পৰিচয় কৰোৱাই দিব বিচাৰিছো এনে এগৰাকী মহিলাক যিয়ে অসমৰ সংগীতৰ ক্ষেত্ৰখনত নীৰৱ সাধনাৰে ব্ৰতী হৈ থকাৰ লগতে এগৰাকী উদ্যোগী মহিলা হিচাপে নিজকে পৰিচিত কৰোৱাবলৈ সক্ষম হৈছে। বিজ্ঞানৰ ছাত্ৰী আছিল যদিও সংগীত তেওঁৰ প্ৰথম অনুৰাগ। আনহাতে সংগীতৰ নিৰলস অনুশীলনত ৰত হৈও বৰ্তমান তেওঁৰ পেছা অসমীয়া পৰম্পৰাগত বস্ত্ৰশিল্প। তেওঁ মৈত্ৰেয়ী অধ্যাপক। প্ৰায় দুটা দশক ধৰি অসমীয়া মুগা বস্ত্ৰশিল্পৰ ঐতিহ্য সংৰক্ষণৰ সমানে প্ৰসাৰতো ব্যস্ত থকা মৈত্ৰেয়ী অধ্যাপক আকাশবাণী গুৱাহাটীৰ বি হাইগ্ৰেডৰ এগৰাকী সংগীত শিল্পীও। আজি আমি লগ পাওঁ আহক শিতানত তেখেতৰ সংগীতৰ নীৰৱ যাত্ৰা আৰু উদ্যমী মহিলা হিচাপে নিজকে গঢ়াৰ পৰিক্ৰমাৰ কথা পাতিম। বাইদেউ, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো।
1: হয়, নমস্কাৰ।
0: সংগীত শিল্পী হিচাপে থকা পৰিচয়ৰ লগতে এগৰাকী উদ্যমী মহিলা হিচাপেও আপুনি পৰিচিত। প্ৰথমে আমি সংগীতৰ সৈতে থকা আপোনাৰ সম্পৰ্কৰ কথাই পাতিব বিচাৰিছো। যিহেতু সংগীত আপোনাৰ প্ৰথম পৰিচয়, কওকচোন কিদৰে আৰম্ভ হৈছিল আপোনাৰ সংগীতৰ এই যাত্ৰা?
1: একদম সৰুৰে পৰা সংগীতৰ লগত জড়িত। মোৰ মায়ে গান গাইছিলে, গতিকে মানে জন্মৰ আগৰ পৰাই মাৰ গাত থকাৰ পৰাই আচলতে আমি সংগীতৰ লগত জড়িত।
0: আপোনাৰ মাৰ নাম?
1: মোৰ মাৰ নাম মণিমালা ভট্টাচাৰ্য। তেখেত অনাতাঁৰ স্বীকৃতিপ্ৰাপ্ত শিল্পী নাছিলে, কিন্তু হ'লেও তেখেতে সেই সময়তে অনাতাঁৰ কেন্দ্ৰযোগে তেওঁ গান গাবলৈ আহিছিলে। আচলতে মোৰ ডাঙৰ মামা সংগীত প্ৰাণ ইন্দ্ৰেশ্বৰ শৰ্মা যোৰহাটৰ, গতিকে মামাৰ লগত মায়ে আগতে গান গাবলৈ আহিছে ৰেডিঅ' চেণ্টাৰ। গতিকে আমি ঘৰখনত মিউজিকৰ এটা পৰিৱেশ একদম সৰুৰে পৰা আছিলে, আৰু আমি সৰুতে মায়ে গান শিকাও দেখিছোঁ। আমাৰ জন্মৰ পিছতো মায়ে ঘৰুৱা শিক্ষকৰ লগত গান শিকিছিলে, গতিকে তেনেকুৱা এটা পৰিৱেশ সৰুৰে পৰা পাইছোঁৱেই। সেইটো তাৰমানে ফাৰ্ষ্ট এণ্ড ফৰমষ্ট আছিলে, তাৰমানে পঢ়া শুনাটোতো কৰিবই লাগিব, কিন্তু লগতে গান হ'বই লাগিব,
0: সংগীতটো অগ্ৰাধিকাৰ,
1: সংগীতক অগ্ৰাধিকাৰ দিছিলে। আমি ঘৰত তিনিটা ল'ৰা ছোৱালী, মই, মোৰ বাইদেউ আৰু মোৰ ভাইটি। বাইদেউটো প্ৰফেচনেল ছিংগাৰ মিতালী দে, আৰু ভাইটিও তবলা বজাইছিলে, এতিয়া সি গায়ো দে, এনে পেছাত এজন এডভকেট, কিন্তু তেওঁ যোৰহাটত এতিয়া গান গায়, মনোজ ভট্টাচাৰ্য।
0: তিনিওটা ল'ৰা ছোৱালীকে সংগীতৰ ক্ষেত্ৰখনত আগুৱাই নিবলৈ মায়ে আপোনালোকৰ শৈশৱতেই চেষ্টা কৰিছিল?
1: খুব চেষ্টা কৰিছিলে। তাৰমানে আমি প্ৰথমতে ৰাতিপুৱা যে সাৰ পাওঁ, ঠাণ্ডা দিনত এতিয়াও মনত পৰে, আমাক লেপখনৰ ওপৰতে তাৰমানে মায়ে হাৰমনিয়ামটো দি থৈ যায়, তাৰমানে আমি ৰিয়াইজ কৰিবই লাগিব সদায় ৰাতিপুৱা। গতিকে মাৰ তাগিদাতেই আচলতে চাগে সংগীতটো সেই সময়ত হৈছিলে, আৰু পিছলৈ নিজে ভাল পোৱা হলো। হয়তো চাগে মায়েও কিমান ৰাস্তাটো কোনটো ৰাস্তাইদি নিব লাগিবতো কিমান জানিছিলে ক'ব নোৱাৰো, কিন্তু মায়ে এটা কথা জানিছিলে যে সাধনাটো সদায় কৰিবই লাগিব, সেইটো খুব নিয়মিতভাৱে কৰাইছিলে। সংগীত শিল্পী নাছিল, কিন্তু দেউতাই ভাল পাইছিলে, দেউতাই খুব কিতাপ পঢ়িছিলে। আমাৰ ঘৰত বহুত কিতাপৰ মাজত আমি ডাঙৰ হৈছিলো। দেউতাই মানে বেংগলী সাহিত্য আৰু অসমীয়া সাহিত্য মানে বাকী চাকে নাৰাখিছিলে, মানে ইমানেই পঢ়িছিলে। দেউতাক কিতাপৰ পোক বুলি কৈছিলে যেতিয়া কলেজত পঢ়ি থকা অৱস্থাত, দেউতাৰ সময়ত লগৰবিলাকে তেনেকে কৈছিলে। গতিকে পঢ়া শুনা গান বজনা এইবিলাকৰ মাজতে আমাৰ শৈশৱটো আচলতে খুব ভালকে পাৰ হৈছিলে।
0: তেওঁ কি কৰিছিলে আপোনাৰ দেউতা?
1: তেখেতে অসম গভৰ্ণমেণ্টৰ চাকৰি কৰিছিলে, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত আছিলে। বাহিৰা কিতাপ পঢ়াৰ অভ্যাসটো দেউতাৰ পৰা গঢ়ি উঠিছিলে আমাৰ মাজত তিনিটাৰে, আৰু মাৰ কাৰণে আমি গান গাইছিলো।
0: আপোনাৰ পঢ়া শুনা ক'ত হৈছিলে?
1: যোৰহাটতে, আমি তৰাজনত আছিলোঁ।

তৰাজান বুনিয়াদী নিম্ন বুনিয়াদী বিদ্যালয়ত আমাৰ প্ৰাথমিক শিক্ষা মোৰ বাইদেউ ভাইটি তিনিওটাৰে, আৰু তাৰপিছত চৰকাৰী বহুমুখী বালিকা বিদ্যালয় তাত হাইস্কুলীয়া শিক্ষা, তাৰপিছত জে বি কলেজত পঢ়িলোঁ, তাৰপিছত মই বি এডো কৰিলোঁ। সেয়া মই বিয়াৰ পিছত মই শ্বিলঙলৈ বিয়া হৈছিলোঁ।

0: জিপাল পরিবেশ,
1: আদর্শ গাঁও এখনের,
0: আদর্শ গাঁও এখনের পরিবেশ,
1: শুৱনি আমার গাঁওখন,
0: শুৱনি আমার গাঁওখন,
1: এই পরিবেশ
0: শুৱনি গছে ভরা যে। আমার মামার ঘর পদূলিত এজোপাল বকুল আছিল, আমি বকুল ফুল বুটলো, বকুলের মালা গাঁথো। মোর বাইদে আক মোক মানে এতিয়াও মোক কোয়া মনত আছে যে বকুল ফুলের গছজোপার শেপটা চাবাচন বড় ধুনিয়া, কিনা মাঝে মাঝে ফুলকপিটোর নিচিনাও লাগে। তাই মোক বকুলের তলতে মানে বুঝি দিতে চা চা বকুল ফুলের গছজোপা একদম ফুলকপিটোর নিচিনা। সেই সময়ত অকল আমি বুলিয়ে নহয় আমার সমসাময়িক যিখিনি মানুহ,
1: সেই প্রজন্মটো,
0: সেই প্রজন্মটোর কল্পনা শক্তিটো চাগে অলপ বেছি আছিল আজিকালি লৈ চাগে। আমি খুব মুকলিকে ডাঙৰ হৈছিলো আৰু আমি পথাৰত খেলিবলৈ গৈছিলো ন, ধাননি পথাৰ যেতিয়া ধান কাটে আমিতো পথাৰতে থাকো।
1: সেই সময়খিনি সেই প্ৰজন্মটোৰ শৈশৱ বহুত মুকলি আছিলে।
0: আৰু ভৰিৰ হাত তাৰমানে নৰাই কাটি ভৰিৰ হাতৰ অৱস্থা নাইকিয়া হয়, ৰাতিতে গৰম পানীয়ে ভৰি ধুই তেল অকণ মাহঁতে সানি দিওঁতেহে গম পাওঁ যে ক'ত দুখ পাইছিলো চেকচেকাই যেতিয়া।
1: গতিকে বাধ্যতামূলকভাৱে কৰা হোৱা নাছিলে,
0: স্বতঃস্ফূৰ্ত আনন্দ আছিলে।
1: সেইবোৰ দিনৰ কথা বাইদেউ পাতিলে পাতিয়ে থাকিব
0: একেবাৰে।
1: এখন সংগীতৰ কথালৈ ঘূৰি আহিছো, সংগীতৰ দিশৰ কি কথাই আপোনাক প্ৰভাৱিত কৰি আহিছে?
0: সৰুতে একো নুবুজাকেই গাইছিলো, যিহেতু মই কৈছোৱে মায়ে গাবলৈ কৈছিলে কাৰণে গাইছিলো, পিছলে পিছলে ভাল লগা হ'ল সেইকাৰণে গাইছিলো। আৰু স্কুলত যেতিয়া আমি জইন কৰোঁ প্ৰতিযোগিতাবিলাকত, আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ পৰা যিটো উৎসাহ পাওঁ, মৰম পাওঁ, সেইখিনিও সাংঘাতিক ধৰণে এটা অনুপ্ৰেৰণা যোগাইছিলে। আৰু তাৰ পিছৰ পৰ্যায়ত এতিয়া উপলব্ধি কৰোঁ সংগীতটো আচলতে অনুশাসন, জীৱনটোক খুব ভালকে এটা আৱেষ্টনীৰ মাজত ৰাখি তাৰমানে জীৱনটো যাপন কৰিবলৈ যেন ৰাস্তাটোৱে আমাক আচলতে সংগীতে দিছে শৃংখলাবদ্ধভাৱে, একজেক্টলি যেন আমাক সংগীতেই শিকাইছে, মই তেনেকৈ উপলব্ধি কৰোঁ। আৰু এইটো অনুশাসন খুব দৰকাৰী। মই আচলতে এতিয়া সংগীত শিকাওঁ সৰু সৰু ল'ৰা ছোৱালী, মই গান শিকাওঁ মোৰ ঘৰতে। অভিভাৱকখিনি যেতিয়া ল'ৰা ছোৱালী মোৰ ওচৰলৈ লৈ আহে তেতিয়া মই কওঁ যে সকলোৱে যে একদম বহুত নামজ্বলা গায়ক গায়িকা হ'ব এনেকুৱা কথা নহয়, কিন্তু সংগীতটোৱে সিহঁতক বৰ বেলেগ ধৰণে উপকাৰ কৰিব সেইটো 100%। এই যে বয়সন্ধিৰ সময়টো খুব ধুনীয়াকৈ পাৰ হয়, আৰু মই যে ক'লোৱে অনুশাসন এটা, সিহঁতকো আমি যেনেকৈ অনুভৱ কৰিছোঁ সংগীতে আমাক কেনেকৈ ইমান ধুনীয়াকৈ জীৱন ধাৰণ কৰিবলৈ শিকালে, সিহঁতো কৰিবগৈ এটা সময়ত। হয়তো
1: যিটো আপোনাৰ সংগীতে দিয়া উপলব্ধি
0: হয়,
1: সেই উপলব্ধিটোৱে আপুনি আগবাঢ়ি আহি আছে
0: একেবাৰে। আৰু সংগীতৰ সাংঘাতিক ধৰণৰ পাৱাৰ আছে, তাৰমানে নিস্বাৰ্থভাৱে, নিস্বাৰ্থভাৱে, কিন্তু সেইটো মানে মই আণ্ডাৰলাইন কৰি কৈছোঁ দেই, যে নিস্বাৰ্থভাৱে সংগীত সাধনা কৰিলে সংগীতে কিবা এটা বাট কাটি দিয়েই। কিন্তু
1: আপুনি আকাশবাণী গুৱাহাটীৰো এগৰাকী স্বীকৃতিপ্ৰাপ্ত শিল্পী, বি হাই গ্ৰেড নহয় জানো?
0: হয়,
1: আকাশবাণীৰ সৈতে আপোনাৰ সম্পৰ্ক কেতিয়াৰ পৰা?
0: আকাশবাণীৰ সৈতে সম্পৰ্ক বুলি ক'লেও নিভা, মই বহুত পিছলৈ ঘূৰি যাব লাগিব, সেয়াও চাগে মাৰ গৰ্ভত থকাৰ পৰাই বুলি ক'ব লাগিব, কাৰণ মায়ে আমাক ৰেডিঅ' শুনে। আমাৰ ৰেডিঅ' তাৰমানে ৰাতিপুৱা ভক্তি গীতিৰ পৰা আৰম্ভ হয় যে, আৰু আমি যেতিয়া মানে স্কুলত পঢ়োঁ তেতিয়া একদম ৰাতি আমি বিশ্বনাথটো তাৰমানে শাস্ত্ৰীয় সংগীতৰ এটা অনুষ্ঠান আহে, সেই মানে সেই শুনি শুনি আমি টোপনি যাওঁগৈ অনুষ্ঠান। আৰু আমি স্কুল কলেজলৈওতো ৰেডিঅ' শুনিয়ে গৈছিলো, আমি ঘূৰি চোৱাৰ অভ্যাসেই নাছিলে, গীতি মালিকা আৰম্ভ হ'ল মানে আমাৰ একদম যাবৰ কাৰণে সাজু হ'ব হ'ল, গতিকে আমি এক নম্বৰ গানটোত কিজানি আমি গা ধুবলৈ যাওঁ, দুই নম্বৰ গানটোত আমি কি কৰিম, তেনেকুৱা হিচাপ। সেইটো অকল আমাৰ বুলিয়ে নহয়, সেই সময়ত কিজানি বেছিভাগ মানুহৰে সেইটোৱে আছিলে,
1: সেইটোৱে আছিলে
0: মানে ৰেডিঅ' শুনি শুনি কাম কৰা। তাৰপিছত আঞ্চলিক বাতৰি আহে, তাৰপিছত নিয়োগ বাতৰি আহে, নিয়োগ বাতৰি শেষলৈকে যদি ঘৰতে আছো তেতিয়াহ'লে কিন্তু আমাৰ দেৰি হ'ব স্কুললৈ, গতিকে হিচাপবোৰ তেনেকুৱা আছিলে। গতিকে একদম সাংঘাতিক ধৰণৰ সম্পৰ্ক তেতিয়াৰ পৰাই, আৰু একদম তাতকেও সৰু থাকোঁতে আমাক মায়ে মানে জগাই ৰাতিপুৱা, কাৰণ ৰেডিঅ'টোতো আমাৰ বাজেই, আমাৰ মানে খুব এটা কিউৰিয়াচিটি এটা আছিলে যে মানে আমি বুজি নাপাওঁ তেতিয়া তাৰমানে ৰেডিঅ'টোত কেনেকৈ তাৰমানে মানুহবিলাকৰ কথা ওলায়। এদিন মানে আমি দেৰিলৈকে শুই থকা মায়ে আমাক জগোৱাও মনত আছে যে ৰেডিঅ'ৰ ছোৱালীজনী আজি ওলাই আহিলে নহয়, তাই বহি আছে, উঠ তহঁতি, আমি মানে জাপ মাৰি বিচনা পাওঁ, উঠি আহিছোঁ ৰেডিঅ'ৰ পৰা ওলোৱা ছোৱালীজনীক চাবৰ কাৰণে। এই কথাবিলাক মানে এতিয়া ভাবিলে মোৰ খুব ভাল লাগে মানে সেই সময়বোৰ। আৰু তাৰপিছত 2009ত কিজানি মই ৰেডিঅ'ৰ মানে মডাৰ্ণৰ অডিশ্যন দিছিলোঁ, সেইবাৰ মই পাছ কৰিছোঁ। তাৰপিছত 2016ত মই বি হাই গ্ৰেডৰ পৰীক্ষা দি পেলাই মই সেইবাৰ বি হাই গ্ৰেড পালোঁ। আৰু মোৰ কৰিবলগীয়া কিন্তু ৰেডিঅ'ৰ লগত আছে, যদিও মই বহুত মঞ্চত প্ৰগ্ৰেম কৰি নাথাকোঁ, তথাপি নিজকে নিজে জুখি চোৱা মাধ্যম হিচাপে মই আচলতে ৰেডিঅ'তেই ভাবোঁ। খেয়ালৰ মই অডিশ্যন দিয়া নাই, সেইখিনি মোৰ কৰিবলগীয়া আছে, ভজনৰ মই দিয়া নাই, সেইখিনি মই কৰিবলগীয়া আছে। মই আচলতে শিকি আছোঁ, মই এগৰাকী কিন্তু শিক্ষাৰ্থী দেই নিজে, কিও আছো আচলতে,
1: শিকিও আছে, শিকায়ো আছে আপুনি,
0: হয় হয়
1: সমান্তৰালভাৱে
0: আচলতে
1: আপুনি সাধনাত ব্ৰতী বুলি আমি কৈছোঁ।
0: হয় হয়, মই নিজে মই মুম্বাই ষ্টেটৰ গুৰুৰ ওচৰত শিকি আছো, জুলাই লাষ্টত মই যাম, আৰু শিকি থকাখিনি লোকক দিব পাৰিলে আৰু অলপমান নিজৰ ডেভেলপমেণ্ট হয়।

0: বুলি ভাবো। এতিয়া আমি আহিছো আপোনাৰ আনটো পৰিচয়ৰ কথা পাতিবলৈ। সংগীতৰ ক্ষেত্ৰখনত থকা পৰিস্থিতিৰ সমান্তৰালভাৱে আপোনাৰ যিটো পৰিচয়ৰ কথা মই ইতিমধ্যে উল্লেখ কৰিছো, এগৰাকী উদ্যমী মহিলা হিচাপে
1: হয়
0: বস্ত্ৰ শিল্পৰ সৈতে আপুনি কেতিয়া জড়িত হ'ল, কিয় জড়িত হ'ল আৰু কথাখিনি কওকচোন।
1: তেতিয়া মই ক'ব লাগিব তোমাক যে মই যোৰহাটৰ জীয়ৰী আৰু বোৱাৰী হৈছিলোগে শ্বিলঙৰ। মোৰ হাজবেণ্ড তাতে জন্ম পঢ়া শুনা আছিল, গতিকে বিবাহ সূত্ৰে মই শ্বিলঙলৈ গ'লো। তাৰপিছত মই স্কুলত ইণ্টাৰভিউ দি পেলাই এজ এ ছায়েন্স টিচাৰ মই এখন হাইস্কুলত চাকৰি যোগদান কৰিলোঁ। শিক্ষয়িত্ৰী হিচাপে মোৰ ভাল লাগে, ল'ৰা ছোৱালীৰ লগত থাকি বা মই পঢ়ুৱাই ভালেই পাওঁ, কিন্তু তথাপি সেই গানটো মোৰ শ্বিলঙত হোৱা নাছিলে। সৰুৰে পৰা যে আমি গান শিকিছিলোঁ ন, মোৰ মামাৰ সংগীত প্ৰাণ ইন্দেশ্বৰ শৰ্মাদেৱৰ, তেওঁ যোৰহাট মিউজিক স্কুলখন আছিলে যোৰহাটত, এখন খুব ভাল ডিচিপ্লিন এখন স্কুল আছিলে আৰু তাত আমি সৰুতেই সংগীতৰ শিক্ষা লৈছিলোঁ মই মোৰ বাইদেৱে। গতিকে সেই গানটো বিয়াৰ আগতেই বিশাৰদ কৰি পেলাই আমি বিয়া হৈছোঁ, গতিকে সেইখিনি বন্ধ হৈ আছিলে শ্বিলঙত। ক'ৰবাত আচলতে চাগে খুব বেয়া লাগি আছিল নেকি, মানে যে গানটো নেগোৱাকৈ চাগে নোৱাৰিছিলোঁ। আচলতে মই ভাল পোৱা নাছিলোঁ মুঠতে, মোৰ মানে মই ছেটিছফাইড নাছিলোঁ যদিও মই ব্যস্ত হৈ আছিলোঁ তাত। পিছত মোৰ সুবিধা হ'ল, মানে মোৰ স্বামীৰ চাকৰি সূত্ৰে তেওঁ বদলি হ'ল গুৱাহাটীলৈ, গতিকে মই চাকৰি তাতে ৰিজাইন দি থৈ গুচি আহিলোঁ। আহি মই ইয়াত আকৌ নিপুণ কৰিলোঁহি, পণ্ডিত বিদ্যুৎ মিশ্ৰ আৰু পণ্ডিত মিশ্ৰ ছাৰৰ ওচৰত মই নিপুণ কৰিলোঁ। তাৰপিছত সেই গানত লাগিলোঁ, তাৰপিছত মই সেই ৰেডিঅ' অডিশ্যন দিলোঁ, তেনেকৈ পেলাই হেৰি হ'ল। সেই যে চাকৰি এৰি আহিলোঁ, যেতিয়া মানুহে এটা উপাৰ্জন নিজে কৰে সেই উপাৰ্জনৰ পথটো আকৌ বন্ধ হৈ গ'লে কিবা এটা বেয়া লাগে। তেতিয়া হঠাৎ এটা অপৰচুনিটি পালোঁ, এজন মানুহে কাপোৰ শাল কৰিছে, তেওঁৰ লগত মই মানে কৰিব পাৰোঁ, তেওঁক অকণমান ফাইনেন্সিয়েলি যদি মই হেল্প কৰোঁ তেতিয়াহ'লে মই মাৰ্কেটিং ছেটটো চাব পাৰোঁ, তেওঁ প্ৰডাকশ্যন ছেটটো চাব, এনেকুৱা ধৰণৰ এটা সুবিধা মোৰ ওচৰলৈ আহিল। আৰু সৰুতেও আকৌ মই বোৱা কটা দেখিছোঁ, মোৰ মায়ে কাপোৰ বৈছিলে, মায়ে প্ৰফেচনেলি নবৈছিলে, আমাক ঘৰুৱাভাৱে যিখিনি কাপোৰ দৰকাৰ সেইখিনি আমাৰ মায়ে বৈছিলে। মাৰ তাৰমানে এটা হবি আৰু সেইটো, মানে মায়ে আজৰি সময়ত তাত এখন লগাই থয়, সেইখন বয়, বিহুৰ সময়ত গামোচা বয় যেনেকে। আৰু আমাৰ স্কুলৰ তেতিয়া আমি ক্লাছ এইটৰ পৰা চাদৰ মেখেলা পিন্ধিব লাগে আৰু সেই চাদৰ মেখেলাবিলাক মায়ে আলত বৈ দিছিলে, সেই ঘৰুৱা কাপোৰখিনি জানে মায়ে বৈছিলে, গতিকে মই তাঁতশালখন খুব ওচৰৰ পৰা পাইছো। সেইকাৰণে মই এই অপৰচুনিটিটো যেতিয়া মই শ্বিলঙৰ পৰা আহি পেলাই পালো তাঁতশালৰ কামৰ লগত মই জড়িত হ'ব পাৰিম, মই লগে লগে হাঁহ কৈছো। সেইখিনি আচলতে মিলি গ'ল, হ'বলগীয়াই আছিলে চাগে। সেই সময়ত মোৰ আকৌ ভিনদেউ প্ৰভাকৰ দে, তেওঁ এজন খুব ভাল ফটোগ্ৰাফাৰ, তেওঁ হবি ফটোগ্ৰাফী, তেওঁ এনে এজন ব্যৱসায়ী, তেওঁ সেই সময়ত ফেশ্বন ফটোগ্ৰাফী কৰে গুৱাহাটীত, তেওঁ এটা ষ্টুডিঅ' আছিলে কমাৰ্চ কলেজৰ অপজিটত। গতিকে মই যেতিয়া এই কামখিনিত লাগিলোঁ তেতিয়া সেই এডভাৰটাইজমেণ্টটোৰ কাৰণে মই একো চিন্তাই কৰিবলগীয়া নহয়, ভিনদেউৰ ষ্টুডিঅ'ত ভিনদেউৱে মই যাওঁ, মানে মোক মাতে, মই কাপোৰ লৈ পেলাই যাওঁ আমাৰ প্ৰডাকশ্যনৰ আৰু মডেলবিলাকক পিন্ধাওঁ, তেওঁলোকক ফটো তোলোঁ, তাৰপিছত সেইবিলাক ফটো মানে নিজেই মেগাজিনবিলাকে সেই সময়ত মানে নিছিলে। প্ৰিয় সখী, নন্দিনী, খপৰী বাৰ বুলি এখন নতুনকে ওলাইছিলে, মধুমিতা পাটোৱাৰী বাইদেউৰ আছিলে সেইখন মেগাজিন। গতিকে তেনেকে সেই কাপোৰৰ কামখিনি তেনেকে মানুহৰ মাজতে সহজভাৱে গুচি গ'ল, কাৰণে মই ভাবো এইটো চাগে কিবা এটা সংযোগ হ'বলগীয়া আছিলে, তেনেকে হৈ গ'ল।
0: আৰু বয়ন শিল্পৰ প্ৰতি আপোনাৰ আগ্ৰহটো চাগে মাৰ পৰাই আহিছে?
1: ডিজাইনটো চাগে মোৰ ভিতৰত মানে আছিলেই চাগে, কাৰণ মই ঘৰ চৰ ডিজাইন কৰি যিটো ভাল পাওঁ, মানুহবিলাকে মোৰ ঘৰটো দেখি পেলাই যেতিয়া গুৱাহাটীত বিভিন্ন মানুহে ৰেটবিলাক লওঁতে মানে মোক ইণ্টেৰিয়ৰ সেই কামখিনি কৰি দিবৰ কাৰণে মানে মাতে, সেইখিনি মই প্ৰফেচনেলি কিন্তু তেতিয়া কৰা নাছিলোঁ যে মই মানে মোৰ মনৰ ফূৰ্তিতে যাওঁ, আচলতে বৰ দীঘলীয়াকৈ কৰি থকা নাছিল, তাৰমানে এইবোৰ চলাই নিবলৈ আৰু মিস্ত্ৰীৰ লগত লাগি এইখিনি কাম মিস্ত্ৰী বুজাই কৰি এইবোৰ বহুত ডাঙৰ কাম আচলতে ন, ইণ্টেৰিয়ৰ কামটো এইটো এটা মানুহে ছাবজেক্ট পঢ়ি লয়, মই নপঢ়াকে এনেই আৰু মানে সেইখিনি মনৰ ফূৰ্তিত যিখিনি কৰিব পাৰি তেনেকৈ কৰিছিলোঁ।
0: সেইটো আপুনি আগ্ৰহত কৰি ভাল পোৱা
1: মানে মোৰ নিজৰ কাম দেখি পেলাই মোৰ চখৰ কাম।
0: হয়, আমি বস্ত্ৰশিল্পৰ সৈতে আপোনাৰ সংযোগৰ কথা পাতি আছিলোঁ, সুন্দৰকৈ এটা সংযোগ আহিছিল আৰু আপুনি সেইটোক আদৰি ল'লে আৰু সেই বাটেৰে আপুনি আগবাঢ়ি গ'ল, গৈ আছে এতিয়াও।
1: হয়,
0: এগৰাকী মুগা বস্ত্ৰ উদ্যমী হিচাপে অসমীয়া পৰম্পৰাগত বস্ত্ৰ উদ্যোগৰ ক্ষেত্ৰখনত আপুনি কাম কৰি আছে বিশেষভাৱে।
1: হয়,
0: মুগা বস্ত্ৰশিল্পৰ সৈতে জড়িত হোৱা অভিজ্ঞতা অকণমান কওক।
1: পাট মুগা মই দুটাই কৰোঁ।
0: হয়,
1: মুগা কৰি পেলাই মোৰ নিজৰ খুব ভাল লাগে। মুগা মানে প্ৰকৃতিয়ে আমাৰ অসমক আচলতে কি দি আনে নহয়নে, ভৰপূৰ দিছে, কিন্তু যেনেকে আমি নাম ল'ব পাৰোঁ একদম অসমৰ এশিঙীয়া গড় আৰু এই মুগা পলু, এই দুটাটো পৃথিৱীত আৰু ক'তো নাপায় ন, পৃথিৱী বিখ্যাত। মুগা বস্ত্ৰখনক বস্ত্ৰ ৰাণী বুলি কয়, তাৰ আনকমন কালাৰ, তাৰ ডিউৰেবিলিটি আৰু তাৰ ষ্ট্ৰেংথ, সূতাটোৰ ষ্ট্ৰেংথ, এই তিনিটা কথাৰ কাৰণে মুগাক বস্ত্ৰ ৰাণী বুলি কয়। সেইকাৰণে মুগা কৰাৰ আনন্দটোৱেই সুকীয়া। কিন্তু আটাইতকৈ দুখৰ কথাটো হ'ল এই যে বিজ্ঞান প্ৰযুক্তি যেতিয়া বাঢ়ি গৈ আছে, মুগাৰ প্ৰডাকশ্যনটো কিন্তু অসমত কমি আহিছে মানে মুগাই বহুত বস্তু সহ্য কৰিব নোৱাৰে। মুগাক

0: এক মুগাক এটা নিৰিবিলি পৰিৱেশ লাগে, সি ডাঙৰ শব্দ সি সহ্য কৰিব নোৱাৰে পলুটোৱে। আনকি আমি যদি গাত পাৰফিউম লৈ পেলাই মুগাৰ চুমনিৰ কাষলে যাওঁ তেতিয়াও মুগা নষ্ট হয়, সেই পাৰফিউমৰ গোন্ধটোও নোৱাৰে ল'ব। গতিকে সেই পৰিৱেশটো কমি আহিছে কাৰণে তাৰমানে এতিয়া প্ৰদূষণ বাঢ়িছে।
1: চৰকাৰৰ যিটো প্ৰক্ৰিয়া সেইটো বহুত স্পৰ্শকাতৰ,
0: বহুত বেছি স্পৰ্শকাতৰ। সেইকাৰণে মুগাৰ এতিয়া খুব দাম, মুগাৰ তাৰমানে প্ৰডাকশ্যনটো যে কমি আহিছে সেইবিলাক কাৰণত।
1: গুণগত মানটো কমি যায় নেকি? তেনেকুৱা
0: গুণগত মান আগতকে নিশ্চয় কমিছে, কাৰণ আমাৰ মানুহবিলাকে মুখে মুখে কিছুমানে কথা কৈ থাকে, আইতাৰ দিনৰ মানে মুগা ৰিহা এইখনৰ কথাই বেলেগ, মানে এইখনৰ মুগাৰ কোৱালিটিয়ে বেলেগ এনেকে কয়। আচলতে মুগা একদম আদিতে শুৱালা গছ বুলি এজোপা গছত পুহিছিলে, মেজাংকুৰি গছত পুহিছিলে, ভূমলতি বুলি এজোপা গছ আছিলে, ভূমলতি গছত মুগা পুহিছিলে। এতিয়া সেই গছবিলাকেই পাবলৈ তেনেকে নাই, এতিয়া চুম গছত মুগা পোহে। মেজাংকুৰি মুগাটোৰ কথা এতিয়া মই শুনিছো, আপাৰ আচামত এগৰাকী মানুহে মেজাংকুৰি মুগা হেনো কৰি আছে। মেজাংকুৰি মুগাটো এটা একদম ইমান ইণ্টাৰেষ্টিং বস্তু, মুগাটোতো এনেই গল্ডেন থ্ৰেড বুলি কয় ন, তাৰ সোণালী বৰণ। মেজাংকুৰি মুগা আকৌ বগা চিলভাৰ, এটা চিলভাৰ কালাৰ হয় সেইখিনি। আৰু মেজাংকুৰি গছজোপাৰ পাতটো খুব তেলিয়া হেনো, মই দেখা নাই হা, মই দেখিলে ভালকে আৰু ক'ব পাৰিলোহেঁতেন। মেজাংকুৰি গছজোপাৰ পাতটো খুব তেলিয়া, সেইকাৰণে সেই পলুটোৱে সেই গছজোপাৰ যেতিয়া পাত খায় পলুটোৰ হেনো পেটৰ অসুখ হয়, হৈ পেলাইও সি নষ্ট হয়। সেইকাৰণে মেজাংকুৰি মুগাৰ প্ৰডাকশ্যনটো তেনেই তাকৰ, এইটো যিটো গল্ডেন থ্ৰেডটো যিটো যিমান হয় সেইটোৰ তুলনাত মানে মেজাংকুৰি খুব টান কৰিবলৈ। আৰু আহোম ৰজাৰ দিনত, আহোমৰ শাসনকালত সেই সময়ত হেনো অকল ৰজাইহে মেজাংকুৰি মুগা পিন্ধিব পাৰিছিলে, ৰজাই হেনো তেতিয়া আন্ধাৰটো জিলিকি থাকে। মানে এই বস্তুবিলাক ইমান ইণ্টাৰেষ্টিং, সেইকাৰণে মুগা কৰাৰ আনন্দই বেলেগ। কিন্তু এতিয়া মুগাৰ বহুত দাম বাঢ়িছে। কিন্তু এটা কথা, মুগাক মানুহে প্ৰপাৰ্টি হিচাপে, মুগাৰ কাপোৰ যে মানুহে ঘৰৰ প্ৰপাৰ্টি বুলি লয় দেই, তিনিটা জেনেৰেশ্যনে মুগা পিন্ধিব পাৰে।
1: সেইটোতো আগৰ মুগাবিলাকৰতো তেনেকুৱা, মুগাৰ প্ৰজন্মৰ পিছত প্ৰজন্ম, প্ৰজন্মৰ পিছত প্ৰজন্ম, তিনিটা প্ৰজন্মই আৰামছে পিন্ধিব পাৰে। আৰু মুগাক ধুই থাকিলে ই আৰু ভাল হৈ হৈ গৈ থাকে। যেনেকে টচাৰ চিল্ক আমি জানো ন, সেইবিলাক ধুই থাকিলে কোৱালিটিটো ডিটোৰেট কৰে, কমি আহে তাৰ মানদণ্ডটো, কিন্তু মুগাক ধুই থাকিলে সি ওপৰলৈহে যায়। গতিকে মুগা কৰাৰ এটা সুকীয়া আনন্দ আছে। আমি যিবিলাকত কাপোৰত আমাৰ চখ থকা মানুহখিনি, বিশেষকে ভাৰতৰ বিভিন্ন ঠাইৰ কালেকশ্যন আমাৰ ৱাৰ্ডৰোবত থাকে নহয়নে, আমি আমাৰ আলমিৰাবিলাকত ৰাখো। যেনেকে চাউথ চিল্ক এখন শাড়ী, পিয়ৰ চিল্কৰ শাড়ী এখন, যেনেকে এখন কি বুলি কয় বেনাৰসী শাড়ী, সকলোৰে আলমিৰাত কিজানি কমেও এখন এখন হলেও তেনেকুৱা শাড়ী ওলায়। মোৰ খুব ইচ্ছা ভাৰতৰ বিভিন্ন ঠাই মানুহবিলাকৰ আলমিৰাবিলাকত আমাৰ মুগা শাড়ী এখনৰ কালেকশ্যন থাককচোন, নহয়নে? এতিয়া কিন্তু বহুত গৈছে মানুহৰ মাজলৈ মুগা, মানুহে নাজানেই, মানে অসমখন ইমান এটা চুকত পৰি যায়, অসমৰ গোটেই বস্তুবিলাকক মানুহৰ মাজলৈ নিবলৈও বহুত সময় লাগি গৈছে আচলতে, আমি দেখিছো বিভিন্ন ক্ষেত্ৰত। গতিকে মুগা এতিয়া মানুহে জনা হৈছে বাহিৰত, হলেও যিমান হ'ব লাগে যেন সিমান হোৱা নাই। মই আশা কৰোঁ যে মানুহৰ আলমিৰা আলমিৰাই এখন এখন হলেও মুগাৰ বস্ত্ৰ থাকক, মুগাৰ ঐতিহ্য যিটো আমাৰ বস্ত্ৰ ঐতিহ্য
0: সকলোৱে বুজি পাওঁ। মুগাৰ ইমান ভাল কোৱালিটি আছে, মুগাৰ আমি জানো আল্ট্ৰাভায়লেট ৰেটো ৰেজিষ্ট কৰে, তেজপুৰ ইউনিভাৰ্চিটিৰ লেবৰেটৰীতে সেইটো টেষ্ট হৈছিলে, জি আই টেগৰ সময়ত সেইখিনি কৰিছিলে। আৰু এতিয়া শুনিছো জাপানত হেনো সেইটো ৰিচাৰ্চ কৰি পেলাই পাইছে যে মুগা পিন্ধি থাকিলে হেনো মানুহৰ ডিহাইড্ৰেশ্যন নহয়, পিন্ধি থকা মানুহগৰাকী পানীৰ অভাৱ হ'বলৈ নিদিয়ে দেহটো, সেইটো কিমান ডাঙৰ কথা। এতিয়ালৈকে মোৰ ওচৰত মই একো কাগজ পত্ৰ বা প্ৰুফ নাই, কিন্তু শুনিছো যে এতিয়া সেইটো জাপানত নতুনকে সেইটো এটা কোৱালিটি মুগাৰ, জাপানত মুগাৰ আদৰ খুব বেছি।
1: গামোচাৰ দিশতো কিছু কাম কৰিছে আপুনি?
0: গামোচাৰ দিশত কাম কৰিছো মানে আচলতে তিনি বছৰ মই তেজপুৰ ইউনিভাৰ্চিটিত গামোচাৰ ওপৰত কৰা এটা প্ৰকল্পত আছিলো এজ এ মাষ্টাৰ উইভাৰ, প্ৰধান শিপিনী হিচাপে। প্ৰকল্পটোৰ নাম আছিল অসমৰ বৌদ্ধিক সম্পত্তি ব্যৱস্থাপনা আৰু অভিনৱ যোগান শৃংখলাৰে সাংস্কৃতিক সম্পদ গামোচাৰ পুনৰুত্থান। এই প্ৰকল্পটোৰ আণ্ডাৰতে এখন ড্ৰাফ্ট বনাইছিলে, দ্য ড্ৰাফ্ট আসাম গামোচা হেৰিটেজ প্ৰটেকশ্যন বিল। সেই খচৰা এখন প্ৰস্তুত কৰোঁতে তেওঁলোকে স্পেচিয়েল পাৰ্পাছ ভেহিকেল বুলি এখন কমিটি কৰিছিলে, তাৰো মই এগৰাকী সদস্য আছিলোঁ। এই প্ৰকল্পটোত কাম কৰি পেলাই মোৰ বহুত নিজৰ অভিজ্ঞতা হৈছিলে, কিন্তু আজি যদি এই প্ৰকল্পটোৰ কথা ক'বলৈ যাওঁ আমাৰ তিনিটা খণ্ডতো চাগে শেষ নহ'ব কথাখিনি, কাৰণ গামোচাখন এখন অকল গামোচা বস্ত্ৰই নহয়, যি বুজি পালোঁ তেজপুৰ ইউনিভাৰ্চিটিত গৈ পেলাই গামোচা বিষয়টো, ই এটা ডাঙৰ বিষয়, ই এটা অনুষ্ঠান আচলতে গামোচাখন। গামোচাখনে আমাৰ সামাজিক সাংস্কৃতিক বহুত কথা কয়। তাত গৈ পেলাই মই লগ পাইছিলোগে গৱেষক ছাত্ৰ ছাত্ৰী, গামোচাৰ ওপৰতেই তেওঁলোকে গৱেষণা কৰি আছে। গতিকে কেতিয়াবা সুযোগ সুবিধা পালে তেজপুৰ ইউনিভাৰ্চিটিৰ মানুহৰ লগত, এইখিনি মানুহৰ লগত কথা পাতি পেলাই গামোচাখনৰ কথাবিলাক মানুহৰ মাজলৈ অহাটো আমি আচলতে সকলোৱে বিচাৰোঁ, এইখিনি চৰ্চা হ'ব লাগে, তেতিয়াহে আমি আমাৰ পৰম্পৰাগত এই কথাবিলাক আমি আচলতে ধৰি ৰাখিব পাৰিম।
2: আপনার সঙ্গে কথা পাতি খুবই ভাল লাগিল। আর আমার শ্রোতাসকলেও নিশ্চয় আপনার কথার পৰা বহু কথাই গম পালে, আমার

0: পৰম্পৰাগত বস্ত্ৰ ঐতিহ্য সম্পৰ্কেও কিছু কথা আপুনি খুব সুন্দৰকৈ কলে। আমাৰ আজিৰ কথোপকথন সামৰিব বিচাৰিছো।
1: আৰু নিভা, তোমাকো শেষ ধন্যবাদ, তুমি আজি মোক আকাশবাণীৰ মজিয়ালে মাতি আনিলা। তুমি যেতিয়া মোক কৈছিলা আকাশবাণীৰ আপোনাৰ এটা মই ইণ্টাৰভিউ কৰিম বুলি, মোৰ মনটো খুব ভাল লাগিছিলে, কাৰণ আকাশবাণী শুনা মানুহখিনি এটা নিজৰ টেষ্ট আছে নহয়নে, মানে ৰুচিবোধ আছে। আমি নিজেও সৰুৰে পৰা আকাশবাণী শুনি ডাঙৰ হৈছো, গতিকে ইমান মোৰ ভাল লাগিছিলে আকাশবাণীৰ মজিয়াত এটা ইণ্টাৰভিউবোৰটো শুনি পেলাই। নাজানো কি কলো আৰু শ্ৰোতাই বা কেনেকুৱা পাইছে, মই ঠিকমতে কথাখিনি ক'ব পাৰিছো নাই নাজানো। শেষ ধন্যবাদ,
0: হয় ধন্যবাদ জানাইছো আপোনাকো, আপুনি এইখিনি আমাক সময় দিলে। আজিৰ আমাৰ এই কথোপকথন মই বিচাৰিছো আপোনাৰ এই গীতেৰে।

ইমান পৰে শ্ৰোতাসকলে, লগ পাওঁ আহক শিতানত কণ্ঠশিল্পী তথা অসমীয়া পৰম্পৰাগত বস্ত্ৰ উদ্যোগী মৈত্ৰেয়ী অধ্যাপকৰ সাক্ষাৎকাৰ শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে নিভাৰাণী ৰায়ে।

শ্ৰোতাসকল, আজিলৈ আমাৰ বুলনি সামৰাৰ সময়ো হৈ আহিল। বুলনিৰ মজিয়াৰ পৰা মই নিভাই আজিলৈ বিদায় লৈছো। নমস্কাৰ।

0: আইডিঅ'ৰ বোলনি শুনিলে।
1: মন কি বাত হে জন জন কি সভি কি কুছ অপনি সি অনকহি বিরাসত কি উম্মীদে নয় ভারত কি তো সুনিয়ে ইস মহিনে 26 জুলাই সুবহ 11 বজে মন কি বাত আকাশবাণী আর দূরদর্শন কে সভি চ্যানেলো আর প্রসার ভারতী কে OTT প্ল্যাটফর্ম ওয়েভস পর আপ ভি মাননীয় প্রধানমন্ত্রী কে মন কি বাত কা হিসা বন সকতে হ্যাঁ ইসকে লিয়ে আপ আপনে সুঝাব 24 জুলাই তক টোল ফ্রি নম্বর 1800-11-7800 পর রেকর্ড কর সকতে হ্যাঁ या फिर 1922 पर भी कॉल कर सकते हैं। नमो ऐप या माई गॉव के ओपन फोरम में पोस्ट कर सकते हैं या पोस्ट बॉक्स नंबर 111 आकाशवाणी दिल्ली पर भेज सकते हैं। तो याद रखें, रविवार 26 जुलाई सुबह 11 बजे मन की बात।
2: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM-ৰ 100.8 MHz।
3: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
4: Our voice gets you heard everywhere.
3: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
4: 6900453528।
3: আকাশবাণী গুৱাহাটী সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 1 বজাৰ পৰা হিন্দীত আৰু 1:05ৰ পৰা ইংৰাজীত বাতৰি শুনিবলৈ পাব।
1: নমস্কার, আকাশবাণী সমাচার কে সাথ মাই কনকলতা। প্রধানমন্ত্রী নরেন্দ্র মোদী

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
1: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
0: তাৰ মানে?
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত কি হয়?

0: হেৰো নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি
1: মানে
0: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
3: আধুনিক গীত শুনিছে কুলবৰুৱাৰ কণ্ঠত শিল্পীৰ কণ্ঠত এইবাৰ এয়া তফজুল আলী ৰচিত এটি গীত।

কুলবৰুৱাৰ কণ্ঠৰদুতি আধুনিক গীত শুনিলে। শিল্পীৰ কণ্ঠৰ আধুনিক গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ধৰ্মেশ্বৰ নাথ আৰু সংগীবৃন্দৰ কণ্ঠৰ ওজাপালি।

0: হেমন্ত ভৈলা আপন যুগ বলে ব্রহ্মার আৰু সেই ৰাগ চিত্ৰখেন গন্ধৰ বেদা কিলা তুষ্ট হয়া ব্ৰহ্মাই
1: হাংগনামৈৰহন্তে
0: আখে ৰাগ কৈত লৱে থাও শুনিও ৰাগৰ কহ
1: কোন বাপা মা
0: শুনি

ধৰ্মেশ্বৰ নাথ আৰু সংগীবৃন্দৰ কণ্ঠৰ ওজাপালি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাদ্য সংগীতৰ অনুষ্ঠানত শুনক বিমল চন্দ্ৰ দাসৰ দোতাৰা বাদন।

0: বাদ্য সংগীতৰ অনুষ্ঠানত বিমল চন্দ্ৰ দাসৰ দুতাৰা বাদন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই পংকজ নন্দ ভট্টাচাৰ্য।

এতিয়া প্ৰধান বাতৰিসমূহ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি 3:30 বজাত পঞ্জাৱৰ জলন্ধৰ ছাউনি ৰেল ষ্টেচনৰ পৰা ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে অসমৰ মাজবাটসহ দেশৰ বিভিন্ন প্ৰান্তৰ 75টা অমৃত ষ্টেচন মুকলি কৰিব। প্ৰধানমন্ত্ৰীয়ে আজি হাৰিয়ানাৰ জিন্দ ৰেল ষ্টেচনৰ পৰা পতাকা জোকাৰি জিন্দ আৰু সোনিপতৰ মাজত চলাচল কৰিবলগীয়া দেশৰ প্ৰথমখন হাইড্ৰজেন চালিত ৰেলগাড়ী যাত্ৰাৰ শুভাৰম্ভ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ তিনিদিনীয়া ভ্ৰমণসূচী লৈ আজি নিশা পশ্চিমবংগলৈ আহিব। পাকিস্তানত সংঘটিত মানৱ অধিকাৰ উলংঘাৰ ঘটনাত ইউৰোপীয়ান ইউনিয়নে উদ্বেগ প্ৰকাশ কৰিছে আৰু ইংলেণ্ডে যোৱা নিশা কাৰ্ডিফৰ ছফিয়া গাৰ্ডেনছত অনুষ্ঠিত তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতক 4 উইকেটত পৰাস্ত কৰি 1-1 ফলাফলেৰে শৃংখলাত সমতা স্থাপন কৰিছে।

0: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি 3:30 বজাত পঞ্জাৱৰ জলন্ধৰ ছাউনি ৰেল ষ্টেচনৰ পৰা ভিডিঅ' কনফাৰেলিং ব্যৱস্থাৰে অসমৰ মাজবাটসহ দেশৰ বিভিন্ন প্ৰান্তৰ 75টা অমৃত ষ্টেচন মুকলি কৰিব। বিকশিত ভাৰতৰ বাবে আধুনিক ৰেল উন্নত আন্তঃগাঁথনিৰ অধীনত এই ষ্টেচনসমূহক বিকশিত কৰি তোলা হৈছে। প্ৰতিটো ষ্টেচনকে একোটা ব্যস্ত চিটি চেণ্টাৰ হিচাপে গঢ়ি তোলাৰ লগতে পৰ্যটন, কৰ্মসংস্থান আৰু স্থানীয় ব্যৱসায় বাণিজ্যৰ বিকাশত সহায় কৰিব পৰাকৈ গঢ় দিয়া হৈছে। যাত্ৰী অনুকূল বিশ্বমানৰ সা সুবিধাৰে পূৰ্ণ অমৃত ষ্টেচনসমূহত স্থানীয় সংস্কৃতি আৰু স্থাপত্যৰ প্ৰতিফলন ঘটোৱা হৈছে। প্ৰতিটো ষ্টেচনতে আছে উন্নত পাৰ্কিং ব্যৱস্থা আৰু অপেক্ষাগৃহ। তদুপৰি জল সংৰক্ষণ, সৌৰশক্তিৰ ব্যৱহাৰ আৰু সেউজ পৰিৱেশৰ ব্যৱস্থাও প্ৰতিটো ষ্টেচনতে গঢ়ি তোলা হৈছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱ, কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় বস্ত্ৰ আৰু বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, ৰেল আৰু খাদ্য প্ৰসংস্কৰণ উদ্যোগ ৰাজ্যমন্ত্ৰী ৰৱনীত সিং আৰু সাংসদ দিলীপ শইকীয়াই ভিডিঅ' কনফাৰেলিং ব্যৱস্থাৰে এই অনুষ্ঠানত ভাগ ল'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাৰিয়ানাৰ জিন্দ ৰেল ষ্টেচনৰ পৰা পতাকাজোকাৰি জিন্দ আৰু সোনিপতৰ মাজত চলাচল কৰিবলগীয়া দেশৰ প্ৰথমখন হাইড্ৰজেন চালিত ৰেলগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। হাইড্ৰজেন চালিত এই ৰেলগাড়ীখনৰ যাত্ৰাৰ শুভাৰম্ভণি ৰেলখণ্ডত নিকা আৰু বহনক্ষম পৰিবহণ প্ৰযুক্তি গ্ৰহণৰ দিশত লোৱা এটা বৃহৎ ব্যৱস্থাৰূপে পৰিগণিত হৈছে। স্বদেশী প্ৰযুক্তি ব্যৱহাৰ কৰি দেশতেই এই ৰেলগাড়ীখনৰ আৰ্হি প্ৰস্তুত কৰা হৈছে আৰু নিৰ্মাণো কৰা হৈছে। প্ৰতি ঘণ্টাত 75 কিলোমিটাৰ ব্যৱহাৰিক গতি আৰু প্ৰতি ঘণ্টাত 110 কিলোমিটাৰ আৰ্হি গতিৰে নিৰ্মাণ কৰি উলিওৱা এই ৰেলগাড়ীখন অকল নিৰাপদেই নহয় বৰং জিন্দ সোনিপত খণ্ডত চলাচল কৰা সবাতোকৈ বেগী ৰেলগাড়ী হিচাপে চিহ্নিত হৈছে। এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰীয়ে হাৰিয়ানাত 12,470 কোটিৰো অধিক টকাৰ ব্যয় সাপেক্ষ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। শ্ৰীমোদীয়ে 157 কিলোমিটাৰ দৈৰ্ঘ্যৰ দিল্লী অমৃতসৰ কাটৰা এক্সপ্ৰেছৱে মুকলি কৰে। এই পথে দিল্লী আৰু কাটৰাৰ মাজৰ যাত্ৰাকাল 14 ঘণ্টাৰ পৰা প্ৰায় 6 ঘণ্টালৈ হ্ৰাস কৰিব। লগতে পথটোৰে দিল্লী অমৃতসৰ যাত্ৰাও বৰ্তমানৰ 8 ঘণ্টাৰ পৰা 4 ঘণ্টালৈ হ্ৰাস হ'ব। সমবেত লোকসকলক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত 12 বছৰত ভাৰতীয় ৰেলৱেৰ বৃহৎ ৰূপান্তৰ হৈছে। তেওঁ কয় যে শেহতীয়াকৈ হাৰিয়ানাত বিকাশৰ গতি ত্বৰান্বিত হৈছে আৰু ৰাজ্যখন প্ৰগতিৰ দিশত ধাৱিত হৈছে। শ্ৰীমোদীয়ে কয় যে দেশৰ প্ৰথমখন হাইড্ৰজেন ৰেলগাড়ীৰ উদ্বোধনে জিন্দক ভাৰতৰ ইতিহাসত বিশেষ স্থানত উপনীত কৰালে।
1: ভৱিষ্যৎ মে জব ভি হাইড্ৰজেন ট্ৰেইন কা জিক্র আয়েগা তো জিন্দ কা সোনিপত কা হরিয়ানা কা নাম ভি আয়েগা হি আয়েগা। মে আপ সবি কো পুরে দেশ কো ভারতীয় রেল কি আধুনিকতা সে জুড়ে ইস বড়ে কদম কে লিয়ে বহুত বহুত বধাই দেতা।
0: প্ৰধানমন্ত্ৰীয়ে কয় যে বৰ্তমান জিন্দ বিজেপি আৰু এন ডি এৰ সুশাসনৰ আৰ্হিৰ প্ৰতীক হিচাপে উদ্ভাসিত হৈ উঠিছে। ৰেল পৰিবহণৰ ভৱিষ্যতত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে 21 শতিকাৰ ৰেলগাড়ী হাইড্ৰজেন প্ৰযুক্তিৰে চালিত হ'ব। তেওঁ কয় যে জিন্দ সোনিপত পথত বৰ্তমান প্ৰায় 90 কিলোমিটাৰ দূৰত্ব সামৰি হাইড্ৰজেন চালিত ৰেলগাড়ীৰ চলাচল আৰম্ভ হৈছে যদিও অদূৰ ভৱিষ্যতে ইয়াৰ সম্প্ৰসাৰণ কৰা হ'ব। বিশ্বৰ কেৱল 34খন দেশৰহে বৰ্তমান হাইড্ৰজেন চালিত ৰেলগাড়ী চলাচল কৰোৱাৰ সামৰ্থ্য থকা বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে ভাৰতৰ হাইড্ৰজেন চালিত ৰেলগাড়ীৰ শক্তি ক্ষমতা 3,200 হৰ্চ পাৱাৰ আৰু ই বিশ্বৰ ভিতৰতে আটাইতকৈ শক্তিশালী আৰু দীঘল হাইড্ৰজেন চালিত ৰেলগাড়ী। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ 3-দিনীয়া ভ্ৰমণসূচীলৈ আজি নিশা পশ্চিমবংগলৈ আহিব। তেওঁ শিলিগুৰিৰ বাগডোগ্ৰা বিমান বন্দৰত নিশা 9 বজাত অৱতৰণ কৰিব আৰু কদমতলত থকা সীমান্ত সুৰক্ষা বাহিনীৰ সীমান্ত মুখ্য কাৰ্যালয়ত নিশাটো কটাব। কাইলৈ শ্ৰীশ্বাহ জামাগছৰ সীমা

চকীত থকা বি এছ এফৰ অষ্টাদশ বেটেলিয়নলৈ যাব। তাত তেওঁ পাহাৰী সন্মিলনত ভাষণ দিয়াৰ লগতে গছপুলি ৰোপণ, আধাৰশিলা স্থাপন, বিভিন্ন প্ৰকল্পৰ উদ্বোধন কৰিব। শ্ৰীশ্বাহে বি এছ এফৰ জোৱানসকলৰ সৈতেও মত বিনিময় কৰিব। গৃহমন্ত্ৰীগৰাকীয়ে শিলিগুৰিৰ উত্তৰ কন্যাত এলানি উচ্চস্তৰীয় বৈঠকত অংশগ্ৰহণ কৰিব। এইলানি বৈঠকত বিভিন্ন প্ৰশাসনিক বিষয়ৰ পৰ্যালোচনা কৰাৰ লগতে পশ্চিমবংগত নতুন ফৌজদাৰী আইনৰ প্ৰয়োগ সন্দৰ্ভত আলোচনা কৰা হ'ব। তদুপৰি ৰাজ্যখনৰ জন্ম আৰু মৃত্যুৰ পঞ্জীয়নৰ বৰ্তমানৰ স্থিতি সন্দৰ্ভতো তেওঁ বুজ ল'ব। সন্ধিয়া শ্ৰীশ্বাহ কলকাতা অভিমুখে ৰাওনা হ'ব। দেওবাৰে শ্ৰীশ্বাহে পশ্চিমবংগৰ আইন শৃংখলা পৰিস্থিতি বিষয়ক এখন বৈঠকত অধ্যক্ষতা কৰিব। তেওঁ লগতে কলকাতাৰ নেশ্যনেল লাইব্ৰেৰীত নতুনকৈ নিৰ্মাণ কৰা শব্দ যাদুঘৰ উদ্বোধন কৰিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আমুল বেংগল ডেইৰীৰ নতুন দৈ উৎপাদন প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰিব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে অহা 19 জুলাইৰ পৰা মালডোভা, উত্তৰ মেচিডনিয়া আৰু ৰোমানিয়া ভ্ৰমণৰ সূচীৰে যাত্ৰা আৰম্ভ কৰিব। অহা 20 জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে মালডোভা ভ্ৰমণ কৰিব আৰু তেওঁ দেশখনৰ ৰাষ্ট্ৰপতি মায়া চেন্দুৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হ'ব। শ্ৰীমতী মুৰ্মুৱে মালডোভাৰ সংসদৰ অধ্যক্ষ ইগোৰ গ্ৰছোক সাক্ষাৎ কৰাৰ লগতে তেওঁৰ সৈতে মালডোভা ভাৰত সংসদীয় বন্ধুত্ব গোটৰ সদস্যসকলৰ সৈতে বৈঠকত মিলিত হ'ব। এই ভ্ৰমণকালৰ দ্বিতীয় পৰ্যায়ত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে অহা 21 জুলাইত উত্তৰ মেচিডনিয়া ভ্ৰমণ কৰিব। এয়াও হ'ব দেশখনলৈ কোনো এগৰাকী ভাৰতীয় ৰাষ্ট্ৰপতিৰ প্ৰথমটো ভ্ৰমণ। এই ভ্ৰমণকালত শ্ৰীমতী মুৰ্মুৱে উত্তৰ মেচিডনিয়াৰ ৰাষ্ট্ৰপতি গৰ্ডানা চিলজানৈ ভাস্কা ডাবকোবাৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হোৱাৰ লগতে প্ৰধানমন্ত্ৰী ক্ৰিষ্টিজন মিকোস্কি আৰু বিধানসভাৰ অধ্যক্ষক সাক্ষাৎ কৰিব। এই ভ্ৰমণৰ শেষৰ পৰ্যায়ত অহা 23 জুলাইত ৰাষ্ট্ৰপতি ৰোমানিয়ালৈ যাত্ৰা কৰিব। দুদিনীয়া এই ভ্ৰমণকালত ৰাষ্ট্ৰপতিগৰাকীয়ে ৰোমানিয়ান ৰাষ্ট্ৰপতি নিকোছৰ ডেনসহ শীৰ্ষ নেতাসকলক সাক্ষাৎ কৰিব। শ্ৰীমতী মুৰ্মুৱে এই ভ্ৰমণকালতে ভাৰত ৰোমানিয়া সংসদীয় বন্ধুত্ব গোটৰ সদস্যসকলৰ সৈতেও বৈঠকত মিলিত হ'ব। পাকিস্তানত সংঘটিত মানৱ অধিকাৰ উলংঘাৰ ঘটনাত ইউৰোপীয়ান ইউনিয়নে উদ্বেগ প্ৰকাশ কৰিছে। ইউনিয়নে সতৰ্ক কৰি দিয়ে যে জি এছ পি প্লাছ আঁচনিৰ অধীনত পাকিস্তানে বাণিজ্যিক লাভালাভ পাই থকাটো দেশখনৰ বিৰুদ্ধে উত্থাপিত অভিযোগত নিৰ্ভৰ কৰিব। ইউৰোপীয়ান আয়োগ আৰু ইউৰোপীয়ান ইউনিয়নৰ বিদেশ পৰিক্ৰমা আৰু সুৰক্ষা নীতিৰ উচ্চস্তৰীয় প্ৰতিনিধি দলে প্ৰস্তুত কৰা 2023-25 চনৰ সময়ছোৱাৰ যৌথ নিৰীক্ষণ প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে। প্ৰতিবেদনত কোৱা হৈছে যে পাকিস্তানৰ জি পি এছ প্লাছ পৰিকাঠামোৰ অধীনত ইয়াৰ বাধ্যবাধকতা পূৰণৰ ক্ষেত্ৰত বিসংগতি আছে। অনুসৰি দেশখনত অপহৰণ আৰু আইন বহিৰ্ভূত হত্যাৰ ঘটনা বৃদ্ধি হৈছে। লগতে এনেবোৰ ঘটনাত জড়িতসকলক দোষী সাব্যস্ত কৰাটো দেশখনৰ প্ৰশাসন ব্যৰ্থ হোৱা বুলি প্ৰতিবেদনত কোৱা হৈছে। চৰকাৰে সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে দেওবাৰে সংসদত ৰাজনৈতিক দলৰ নেতাসকলৰ এখন বৈঠক আহ্বান কৰিছে। বৈঠকত চৰকাৰে সংসদৰ উভয় সদনৰ কাম কাজ সুচাৰুৰূপে চলাই নিয়াৰ ক্ষেত্ৰত সকলো ধৰণৰ সহযোগিতা বিচাৰিব। উল্লেখযোগ্য যে সোমবাৰে সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ হ'ব আৰু 13 আগষ্টত অধিৱেশনৰ সামৰণি পৰিব। ইংলেণ্ডে যোৱা নিশা কাৰ্ডিফৰ ছোফিয়া গাৰ্ডেনছত অনুষ্ঠিত 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতক 4 উইকেটত পৰাস্ত কৰি 1-1 ফলাফলেৰে শৃংখলাত সমতা স্থাপন কৰে। খেলখনত ভাৰতে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি 44 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই 233 ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ শ্ৰেয়াছ আয়াৰে সৰ্বাধিক 66 ৰাণ কৰে। বিৰাট কোহলীয়ে 65 ৰাণৰ বৰঙণি আগবঢ়ায়। ইংলেণ্ডৰ জফৰা আৰ্চাৰ আৰু গছ এটকিংছে 3টাকৈ উইকেট লাভ কৰে। ছাকিব মহম্মদে 2টা উইকেট দখল কৰে। প্ৰত্যুত্তৰত ইংলেণ্ডে 45 অভাৰত 6টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। ইংলেণ্ডৰ হৈ জ' ৰুটে 99 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। ভাৰতৰ হৈ গুৰনুৰ ব্ৰাডে 2টা উইকেট লাভ কৰে। জ' ৰুটক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল পৰহিলৈ ঐতিহাসিক লৰ্ডছ ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে অসমৰ মাজবাটসহ দেশৰ বিভিন্ন প্ৰান্তৰ 75টা অমৃত ষ্টেচন মুকলি কৰিব। প্ৰধানমন্ত্ৰীয়ে আজি জিন্দ আৰু সোনিপতৰ মাজত চলাচল কৰিবলগীয়া দেশৰ প্ৰথমখন হাইড্ৰজেন চালিত ৰেলগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ 3দিনীয়া ভ্ৰমণসূচীলৈ আজি নিশা পশ্চিমবংগলৈ আহিব। পাকিস্তানত সংঘটিত মানৱ অধিকাৰ উলংঘাৰ ঘটনাত ইউৰোপীয়ান ইউনিয়নে উদ্বেগ প্ৰকাশ কৰিছে। আৰু ইংলেণ্ডে যোৱা নিশা অনুষ্ঠিত 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতক 4 উইকেটত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত।

0: বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।

0: সঁচাকৈয়ে বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: লোকগীত শুনিছে সুমেশ্বৰী বৰদলৈৰ কণ্ঠত।

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি 3:30 বজাত পঞ্জাৱৰ জলন্ধৰ ছাউনী ৰেল ষ্টেচনৰ পৰা ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে অসমৰ মাজবাটসহ দেশৰ বিভিন্ন প্ৰান্তৰ 75টা অমৃত ষ্টেচন মুকলি কৰিব। বিকশিত ভাৰতৰ বাবে আধুনিক ৰেল উন্নত আন্তঃগাঁথনিৰ অধীনত এই ষ্টেচনসমূহক বিকশিত কৰি তোলা হৈছে। প্ৰতিটো ষ্টেচনকে একোটা ব্যস্ত চিটি চেণ্টাৰ হিচাপে গঢ়ি তোলাৰ লগতে পৰ্যটন, কৰ্মসংস্থান আৰু স্থানীয় ব্যৱসায় বাণিজ্যৰ বিকাশত সহায় কৰিব পৰাকৈ ষ্টেচনসমূহক গঢ় দিয়া হৈছে। যাত্ৰী অনুকূল বিশ্বমানৰ সা সুবিধাৰে পূৰ্ণ অমৃত ষ্টেচনসমূহত স্থানীয় সংস্কৃতি আৰু স্থাপত্যৰ প্ৰতিফলন ঘটোৱা হৈছে। প্ৰতিটো ষ্টেচনতে উন্নত পাৰ্কিং ব্যৱস্থা আৰু অপেক্ষাগৃহ আছে। তদুপৰি জল সংৰক্ষণ, সৌৰশক্তিৰ ব্যৱহাৰ আৰু সেউজ পৰিৱেশৰ ব্যৱস্থাও প্ৰতিটো ষ্টেচনতে গঢ়ি তোলা হৈছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱ, কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় বস্ত্ৰ আৰু বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, ৰেল আৰু খাদ্য প্ৰসংস্কৰণ উদ্যোগ ৰাজ্যমন্ত্ৰী ৰবনীত সিং আৰু সাংসদ দিলীপ শইকীয়াই ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে এই অনুষ্ঠানত ভাগ ল'ব। ৰাজ্যত অহা 3 আগষ্টৰ পৰা অৰুণোদয় আঁচনি পুনৰ আৰম্ভ কৰা হ'ব। সেইদিনা ৰাজ্যৰ প্ৰতিখন পঞ্চায়ততে ৰাজহুৱা সভাৰ আয়োজন কৰি হিতাধিকাৰীসকলক আনুষ্ঠানিকভাৱে এই আঁচনিৰ প্ৰথম কিস্তিৰ ধন বিতৰণ কৰা হ'ব। ৰাজ্য চৰকাৰে সাময়িকভাৱে বন্ধ কৰি ৰখা কেইবাখনো জনকল্যাণমূলক আঁচনি অহা মাহৰ পৰা পুনৰ আৰম্ভ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে ঘোষণা কৰিছিল। সেই অনুসৰি ছাত্ৰ ছাত্ৰীসকলৰ নামভৰ্তিৰ প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পাছতে অৰ্থাৎ 6 আগষ্টৰ পৰা নিযুত মইনা বা 7 আগষ্টৰ পৰা নিযুত বাবু আঁচনিও আৰম্ভ কৰা হ'ব। অহা মাহৰ পৰাই চৰকাৰে ৰাজসাহায্যযুক্ত চাউল, চেনী আৰু দাইল বিতৰণৰ প্ৰক্ৰিয়াও আৰম্ভ কৰিব।

0: বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ইপিনে স্নাতক উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলে অহা ছেপ্টেম্বৰৰ পৰা জীৱন প্ৰেৰণা আঁচনিৰ অধীনত সুবিধা লাভ কৰিব। তদুপৰি ৰাজ্য চৰকাৰে শীঘ্ৰে 2 লাখ চৰকাৰী পদত নতুন নিযুক্তিৰ প্ৰক্ৰিয়াও আৰম্ভ কৰিব বুলি ডঃ শৰ্মাই উল্লেখ কৰে। আনহাতে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ জৰিয়তে পূৰ্বৰ হিতাধিকাৰীসকলক দ্বিতীয় কিস্তিৰ ধন প্ৰদানৰ লগতে নতুনকৈ 50,000 যুৱক যুৱতীক এই আঁচনিত অন্তৰ্ভুক্ত কৰা হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে। ভূমি সংস্কাৰ তথা খিলঞ্জীয়াক ভূমিৰ অধিকাৰ দিয়াৰ ক্ষেত্ৰত চৰকাৰৰ দায়বদ্ধতাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে মিছন বসুন্ধৰা 1, 2 আৰু 3ৰ অধীনত ইতিমধ্যে প্ৰায় 10 লাখ লোক উপকৃত হৈছে যদিও বহু লোক এতিয়াও এই সুবিধাৰ পৰা বঞ্চিত হৈ আছে। তেওঁ অহা 25 ডিচেম্বৰৰ পৰা বসুন্ধৰাৰ চতুৰ্থ পৰ্যায় মুকলি কৰা হ'ব বুলি জানিবলৈ দিয়ে। বঞ্চিত লোকসকলে বিশেষ অনলাইন পৰ্টেলযোগে ভূমি সম্পৰ্কীয় অভিযোগ দিয়াৰ লগতে প্ৰতিকাৰৰ বাবে আবেদন দাখিল কৰিব পাৰিব। ডঃ শৰ্মাই কালি নিজৰ পুথিভঁৰালৰ পৰা সামাজিক মাধ্যমত পোনপটীয়াকৈ মত প্ৰকাশ কৰি প্ৰতিটো পৰিয়ালকে ঘৰুৱা পুথিভঁৰাল বা কিতাপেৰে ভৰা আলমিৰা একোটা ঘৰত ৰাখি কিতাপ পঢ়াৰ সংস্কৃতিক গঢ়ি তুলিবলৈ আহান জনায়। কোচবিহাৰৰ মধুপুৰ সত্ৰক ন ৰূপত সজাই তোলাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে কৰা ঘোষণাক মধুপুৰ সত্ৰ আৰু উত্তৰবংগৰ নামঘৰসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে আদৰণি জনাইছে। চলিত বিত্তীয় বৰ্ষত সত্ৰখনৰ উন্নয়নৰ বাবে 35 কোটি টকা আবণ্টন দিয়া ব্যৱস্থা আৰু এই ক্ষেত্ৰত পশ্চিমবংগৰ চৰকাৰৰ লগত ৰাজ্য চৰকাৰে যাৱতীয় আলোচনা কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে অৱগত হোৱা বাবে সমিতিয়ে সন্তোষ প্ৰকাশ কৰে। এই পদক্ষেপে মধুপুৰ সত্ৰক অসমৰ জাতীয় আৰু আধ্যামিক জীৱনক সমৃদ্ধ কৰাৰ ক্ষেত্ৰত সৰ্বভাৰতীয় পৰ্যায়ত গুৰুজনাৰ অৱদানসমূহৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিব বুলিও সমিতিৰ সদস্যসকলে আশা প্ৰকাশ কৰে। যোৰহাটৰ জিলা আয়ুক্তৰ বৰ্তমানৰ কাৰ্যালয় চিনামৰাৰ নৱনিৰ্মিত ভৱনলৈ স্থানান্তৰ সন্দৰ্ভত জিলা আয়ুক্ত জয় শিৱানীৰ সভাপতিত্বত আজি এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত জিলা উন্নয়ন আয়ুক্ত, সমজিলা আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্ত, সহকাৰী জিলা আয়ুক্ত, নিৰ্বাচনী বিষয়া, সহকাৰী আয়ুক্তসকলৰ লগতে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। বৰ্তমানৰ কাৰ্যালয়টো নৱনিৰ্মিত ভৱনলৈ শৃংখলাবদ্ধভাৱে স্থানান্তৰ কৰাৰ ক্ষেত্ৰত ল'বলগীয়া পদক্ষেপসমূহৰ বিষয়ে এই বৈঠকত আলোচনা কৰা হয়। ওদালগুৰি জিলাৰ ৰৌতা আদৰ্শ চিকিৎসালয়ে NHSRC-ৰ মুস্কান কাৰ্যক্ৰমৰ অধীনত গুণগত মানৰ প্ৰমাণ পত্ৰ লাভ কৰে। মুস্কান হৈছে 2021 চনত NHSRC-ৰ অধীনত মুকলি কৰা এটা পদক্ষেপ যাৰ জৰিয়তে 12 বছৰ বয়সলৈকে শিশুসকলৰ মৃত্যু আৰু অসুস্থতা হ্ৰাস কৰিবলৈ শিশু অনুকূল স্বাস্থ্যসেৱা নিশ্চিত কৰা হয়। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি 4 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ইন্দ্ৰাণী গগৈ পানীফুকনৰ কণ্ঠৰ দুটি আধুনিক গীত।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: আধুনিক গীত শুনিছে ইন্দ্ৰাণী গগৈ, পানী ফুকনৰ কণ্ঠত।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এই ঘণ্টাৰ বাতৰিৰ সৈতে মই ভাস্বতী চক্ৰৱৰ্তী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পাঞ্জাৱৰ জলন্ধৰ ছাউনি ৰেল ষ্টেচনৰ পৰা ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে অসমৰ মাজবাটসহ দেশৰ বিভিন্ন প্ৰান্তৰ 75টা অমৃত ষ্টেচন মুকলি কৰে। প্ৰধানমন্ত্ৰীয়ে আজি হাৰিয়ানাৰ জিণ্ড ৰেল ষ্টেচনৰ পৰা পতাকা জোকাৰি জিণ্ড আৰু ছনিপটৰ মাজত চলাচল কৰিবলগীয়া দেশৰ প্ৰথমখন হাইড্ৰজেন চালিত ৰেলগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। ৰাজ্যত অহা 3 আগষ্টৰ পৰা অৰুণোদয় আঁচনি পুনৰ আৰম্ভ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে ঘোষণা কৰে। কোচবিহাৰৰ মধুপুৰ সত্ৰক ন ৰূপত সজাই তোলাৰ বাবে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি সামাজিক মাধ্যমযোগে কৰা ঘোষণাক মধুপুৰ সত্ৰ আৰু উত্তৰবংগৰ নামঘৰসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে আদৰণি জনাইছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ 3দিনীয়া ভ্ৰমণসূচী লৈ আজি নিশা পশ্চিমবংগলৈ যাব। গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাল চলিত বৰ্ষৰ শেষভাগলৈ মুকলি হোৱাৰ সম্ভাৱনা আছে বুলি স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে প্ৰকাশ কৰিছে। অসমৰ ভৌগোলিক স্বীকৃতিপ্ৰাপ্ত কাজি নেমুৰ সংৰক্ষণ ক্ষমতা আৰু সতেজতা দীৰ্ঘদিনলৈ অক্ষুণ্ণ ৰাখিব পৰা এটা অভিনৱ প্ৰযুক্তি উদ্ভাৱন কৰি অসম কৃষি বিশ্ববিদ্যালয়ে কেন্দ্ৰীয় চৰকাৰৰ পৰা কৃতিত্ব লাভ কৰিছে। লোকপিয়লৰ দায়িত্বত নিয়োজিত কোনো বিষয়া কৰ্মচাৰীয়ে দায়িত্ব পালন নকৰিলে 3 বছৰ পৰ্যন্ত কাৰাবাস খাটিব আৰু জৰিমনা ভৰিব লাগিব। আৰু গুৱাহাটীৰ বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নৱনিৰ্মিত টাৰ্মিনেলে চলিত বৰ্ষৰ বিশ্বৰ আটাইতকৈ ধুনীয়া বিমানবন্দৰৰ তালিকাত স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। এই ঘণ্টাৰ বাতৰি ইমানে। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15 শুনিবলৈ পাব।

0: বড়ো অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক বিয়লিৰ আঞ্চলিক বাতৰি।
1: আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই ভাস্বতী চক্ৰৱৰ্তী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে অসমৰ মাজবাটৰ লগতে দেশৰ 75টা অমৃত ষ্টেচন মুকলি, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত ৰাজ্যত 74,694 গৰাকী লোকক প্ৰশিক্ষণ, কোচবিহাৰৰ মধুপুৰ সত্ৰক ন ৰূপত সজাই তোলাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণাক আদৰণি আৰু কামৰূপ জিলাৰ আমিনগাঁৱত প্ৰেছ ইনফৰমেশ্যন ব্যুৰৰ উদ্যোগত বাৰ্তা শীৰ্ষক এখন বিশেষ কৰ্মশালা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পঞ্জাৱৰ জলন্ধৰ ছাউনি ৰেল ষ্টেচনৰ পৰা ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে অসমৰ মাজবাটসহ দেশৰ বিভিন্ন প্ৰান্তৰ 75টা অমৃত ষ্টেচন মুকলি কৰে। বিকশিত ভাৰতৰ বাবে আধুনিক ৰেল উন্নত আন্তঃগাঁথনিৰ অধীনত এই ষ্টেচনসমূহক বিকশিত কৰি তোলা হৈছে। প্ৰতিটো ষ্টেচনকে একোটা ব্যস্ত চিটি চেণ্টাৰ হিচাপে গঢ়ি তোলাৰ লগতে পৰ্যটন, কৰ্মসংস্থান আৰু স্থানীয় ব্যৱসায় বাণিজ্যৰ বিকাশত সহায় কৰিব পৰাকৈ ষ্টেচনসমূহক গঢ় দিয়া হৈছে। যাত্ৰীৰ অনুকূল বিশ্বমানৰ সা সুবিধাৰে পূৰ্ণ অমৃত ষ্টেচনসমূহত স্থানীয় সংস্কৃতি আৰু স্থাপত্যৰ প্ৰতিফলন ঘটোৱা হৈছে। প্ৰতিটো ষ্টেচনতে উন্নত পাৰ্কিং ব্যৱস্থা আৰু অপেক্ষাগৃহৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি জল সংৰক্ষণ, সৌৰশক্তিৰ ব্যৱহাৰ আৰু সেউজ পৰিৱেশৰ ব্যৱস্থাও প্ৰতিটো ষ্টেচনতে গঢ়ি তোলা হৈছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱ, কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় বস্ত্ৰ আৰু বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, ৰেল আৰু খাদ্য প্ৰসংস্কৰণ উদ্যোগ ৰাজ্যমন্ত্ৰী ৰৱনীত সিং আৰু সাংসদ দিলীপ শইকীয়াই ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে এই অনুষ্ঠানত ভাগ লয়। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত উদ্যোগ বিকাশ কাৰ্যসূচীৰ বাবে ৰাজ্যৰ 74,694 গৰাকী লোকক প্ৰশিক্ষণ দিয়া হৈছে। উদ্যোগ মন্ত্ৰী বিমল বৰাই আজি দিছপুৰত এখন সংবাদমেল সম্বোধন কৰি এই তথ্য সদৰি কৰে। তেওঁ কয় যে অহা 31 জুলাইৰ ভিতৰত এই প্ৰশিক্ষণ কাৰ্যসূচী সম্পূৰ্ণ হ'ব। উল্লেখযোগ্য যে ৰাজ্যৰ উদ্যোগী যুৱক যুৱতীসকলক উদ্যোগী হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আৰম্ভ কৰা হৈছিল। প্ৰথম পৰ্যায়ত এই আঁচনিৰ অধীনত মুঠ 25,277 গৰাকী যুৱক যুৱতীক আৰ্থিক সাহায্য দিয়া হৈছিল। সংবাদমেলত বিমল বৰাই কয় যে 25,277 গৰাকী যুৱক যুৱতীৰ ভিতৰত 12,976 গৰাকী যুৱক যুৱতীক দ্বিতীয় কিস্তি সুদমুক্ত ঋণ প্ৰদান কৰা হৈছে। কাৰ্যক্ষমতা আৰু যোগ্যতাৰ মূল্যায়নৰ ভিত্তিত দ্বিতীয় কিস্তিৰ ঋণ প্ৰদান কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে বাকী থকা 12,313 গৰাকী যুৱক যুৱতীক পুনৰ মূল্যায়ন কৰি যোগ্য বিবেচিত হলে দ্বিতীয় কিস্তিৰ ঋণ দিয়া হ'ব। উদ্যোগমন্ত্ৰী বিমল বৰাই জনোৱা মতে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ত 74,694 গৰাকী যুৱক যুৱতীক আৰ্থিক সাহায্য দিয়া হৈছে। সংবাদমেলত বিমল বৰাই কয় যে যিসকল উদ্যমীয়ে এই আঁচনি লাভ কৰাৰ পিছতো দ্বিতীয় পৰ্যায়ৰ ঋণ লাভ কৰাৰ বাবে যোগ্যতা অৰ্জন কৰিব পৰা নাই, তেওঁলোকে ভালদৰে কাম কৰিবলৈ চেষ্টা কৰা উচিত।
2: আত্মনিৰ্ভৰ অসম অভিযানৰ বিষয়ে জানিব বিচাৰিছিল আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই উক্ত মুহূৰ্ততে যিখিনি তেখেতৰ মনত পৰিলে সেইখিনি কথা অৱগত কৰিলে আৰু পৰৱৰ্তী সময়ত এই গোটেই আঁচনিখন যিহেতু অসম চৰকাৰৰ উদ্যোগ বিভাগৰ জৰিয়তে পৰিচালিত হয় আৰু সেয়ে উক্ত লাইভতে মন্ত্ৰী হিচাপে আমাৰ কথা উল্লেখ কৰিলে। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান এই আঁচনিখন 2023 চনৰ 23 ছেপ্টেম্বৰ তাৰিখে আৰম্ভ কৰা হৈছিল। ইয়াৰ উদ্দেশ্য আছিল আমাৰ অসমৰ উদ্যমী যুৱক যুৱতীসকলক আৰ্থিকভাৱে সঁহাৰি প্ৰদানৰ জৰিয়তে তেওঁলোকক একোগৰাকী উদ্যোগী হিচাপে

0: গঢ়ি তোলা আৰু তাৰ ফলত আত্ম নিয়োজনৰ লগতে আত্মনিৰ্ভৰশীলতাৰ এটা বাট যাতে প্ৰশস্ত হয় আৰু সমগ্ৰ ৰাজ্যজুৰি এক শক্তিশালী এণ্টাৰপ্ৰেনিয়াৰশ্বিপৰ পৰিৱেশ গঢ়ি তোলাটো আছিল এই আঁচনিখনৰ মূল উদ্দেশ্য।
1: বিশেষ ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। আজি জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে আদালতত সাক্ষ্যদান কৰে। ইয়াৰ পিছতে অভিযুক্ত পক্ষৰ অধিবক্তাই আজি পামী বৰঠাকুৰক জুবিন গাৰ্গৰ হত্যাকাণ্ড সন্দৰ্ভত জেৰা কৰে। অৱশ্যে পামী বৰঠাকুৰৰ সাক্ষ্যদান প্ৰক্ৰিয়া আজি সম্পূৰ্ণ নহল। সোমবাৰে সাক্ষ্যদানৰ বাবে তেওঁ পুনৰ আদালতত উপস্থিত হ'ব লাগিব। আদালতত সাক্ষ্যদান কৰি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত পামী বৰঠাকুৰে কয় যে অভিযুক্তৰ অধিবক্তাই তেওঁক অবান্তৰ কথাৰে ব্যতিব্যস্ত কৰাৰ অপচেষ্টা কৰিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। কোচবিহাৰৰ মধুপুৰ সত্ৰক নৰূপত সজাই তোলাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে কৰা ঘোষণাক মধুপুৰ সত্ৰ আৰু উত্তৰবংগৰ নামঘৰসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে আদৰণি জনাইছে। চলিত বিত্তীয় বৰ্ষত সত্ৰখনৰ উন্নয়নৰ বাবে 35 কোটি টকা আবণ্টন দিয়া ব্যৱস্থা আৰু এই ক্ষেত্ৰত পশ্চিমবংগৰ চৰকাৰৰ লগত ৰাজ্য চৰকাৰে যাৱতীয় আলোচনা কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে অৱগত হোৱা বাবে সমিতিয়ে সন্তোষ প্ৰকাশ কৰে। এই পদক্ষেপে মধুপুৰ সত্ৰক অসমৰ জাতীয় আৰু আধ্যামিক জীৱনৰ সমৃদ্ধ কৰাৰ ক্ষেত্ৰত সৰ্বভাৰতীয় পৰ্যায়ত গুৰুজনাৰ অৱদানসমূহৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিব বুলিও সমিতিৰ সদস্যসকলে আশা প্ৰকাশ কৰে। এই সন্দৰ্ভত আমাৰ আকাশবাণীৰ ধুবুৰীৰ সংবাদদাতা প্ৰদীপ সাহাই এইদৰে কয়।
2: বটদ্ৰৱা সত্ৰৰ লেখীয়াকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে জীৱনৰ শেষ সময় অতিবাহিত কৰা কোচবিহাৰ মধুপুৰ সত্ৰক সজাই পৰাই তোলাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই 16 জুলাইৰ নিশা সামাজিক মাধ্যম আৰু সংবাদ মাধ্যমযোগে সিদ্ধান্ত লোৱা হৈছে বুলি কৰা ঘোষণাক মধুপুৰ সত্ৰ আৰু উত্তৰবংগৰ নামঘৰসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে বিপুলভাৱে আদৰণি জনাইছে। মধুপুৰ সত্ৰ আৰু উত্তৰবংগৰ সত্ৰ আৰু নামঘৰসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ সভাপতি জিতেন্দ্ৰ নাথ প্ৰধানী, সম্পাদক কুমাৰ দীপক দাস আৰু প্ৰচাৰ সম্পাদক যুৱানন্ত বায়নে মুখ্যমন্ত্ৰীৰ এনে পদক্ষেপ মধুপুৰ সত্ৰৰ সৰ্বাংগীন বিকাশৰ ক্ষেত্ৰখন অধিক ত্বৰান্বিত কৰিব বুলি মত প্ৰকাশ কৰি চলিত বিত্তীয় বৰ্ষত সত্ৰখনৰ উন্নয়নৰ বাবে 35 কোটি টকা আবণ্টন দিয়া ব্যৱস্থা আৰু এই ক্ষেত্ৰত পশ্চিমবংগৰ চৰকাৰৰ লগত অসম চৰকাৰে যাৱতীয় আলোচনা কৰাৰ বাবে মুখ্যমন্ত্ৰী গ্ৰহণ কৰা পদক্ষেপে মধুপুৰ সত্ৰক অসমৰ জাতীয় আৰু আধ্যাত্মিক জীৱনক সমৃদ্ধ কৰাৰ লগতে সৰ্বভাৰতীয় পৰ্যায়ত গুৰুজনাৰ অনবদ্য অৱদান সমপ্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰিছে।
1: আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা 8:02 স্কুল বেগৰ বোজা, শিশুৰ সোণালী শৈশৱৰ হেঙাৰ বিষয়ক এটি লাইভ ফোন ইন অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব শিশু ৰোগ বিশেষজ্ঞ, লেখক তথা অসম জাতীয় বিদ্যালয় শিক্ষক সংঘৰ সচিব ডাঃ নাৰায়ণ শৰ্মা আৰু অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক তথা অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ কাৰ্যকৰী সভাপতি ৰাতুল গোস্বামীয়ে। অনুষ্ঠান চলি থকা সময়ত শ্ৰোতাসকলে 9435405223 আৰু 03612661876 এই দুটা নম্বৰত ফোন কৰি সমল ব্যক্তি দুগৰাকীৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। অনুষ্ঠানটি আগবঢ়াব জিন্তিৰাণী ডেকাই। কামৰূপ জিলাৰ আমিনগাঁৱৰ লোকপ্ৰিয় সঞ্চালকালয়ৰ প্ৰেক্ষাগৃহত আজি প্ৰেছ ইনফৰমেশ্যন ব্যুৰোৰ উদ্যোগত বাৰ্তা শীৰ্ষক এখন বিশেষ কৰ্মশালা অনুষ্ঠিত হয়। 2027 বৰ্ষৰ লোকপিয়লৰ পূৰ্বে বিশেষ সজাগতাৰ বাবে এই কৰ্মশালা অনুষ্ঠিত হয়। লোকপিয়ল প্ৰক্ৰিয়া কেনেদৰে সফলভাৱে ৰূপায়ণ কৰিব পাৰি এই বিষয়ে এই কাৰ্যসূচীত বিতংভাৱে আলোচনা কৰা হয়। এই কৰ্মশালাত লোকপিয়ল সঞ্চালকালয়ৰ সঞ্চালক কামৰূপ জিলাৰ আয়ুক্ত উপস্থিত থাকে। 2027ৰ লোকপিয়ল প্ৰক্ৰিয়া দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব। প্ৰথম পৰ্যায়ৰ লোকপিয়লত 17 আগষ্টৰ পৰা গৃহ গণনা প্ৰক্ৰিয়া আৰম্ভ হ'ব। 2027 বৰ্ষৰ ফেব্ৰুৱাৰীৰ পৰা দ্বিতীয় পৰ্যায়ৰ লোকপিয়লৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। এই লোকপিয়ল আৰু গৃহগণনা প্ৰক্ৰিয়াত ৰাইজে কি নথিপত্ৰ দাখিল কৰিব লাগে বা নালাগে এই বিষয়ে কৰ্মশালাত উল্লেখ কৰা হয়। লোকপিয়ল প্ৰক্ৰিয়াৰ বাবে সকলো ধৰণৰ প্ৰস্তুতি সম্পূৰ্ণ হোৱা বুলি লোকপিয়ল সঞ্চালক বিশ্বজিৎ বেগুৱে উল্লেখ কৰে। গুৱাহাটী মহানগৰীত নিয়ম নমনাকৈ চলোৱা গ্ৰীণ বাছৰ বিৰুদ্ধে অভিযান অব্যাহত আছে। আজি পৰিবহণ বিভাগে অভিযান চলাই নিয়ম নমনা 15খন গ্ৰীণ বাছ জব্দ কৰে। কালিও বিভাগে অভিযান চলাই 35খন গ্ৰীণ বাছ জব্দ কৰিছিল। আনহাতে বিভাগটোৱে গ্ৰীণ বাছ চালকসকলৰ অনুজ্ঞাপত্ৰ দুমাহৰ বাবে বাতিল কৰে। উল্লেখযোগ্য যে জব্দ কৰা গ্ৰীণ বাছসমূহ বেটকুচিত থকা পৰিবহণ বিভাগৰ কাৰ্যালয় আৰু আন্তঃৰাজ্যিক বাছ আস্থানত ৰখা হৈছে। কিছুদিন পূৰ্বে গ্ৰীণ বাছে সংঘটিত কৰা এটা দুৰ্ঘটনাত দুজন লোকৰ মৃত্যু হৈছিল।

দক্ষিণ হালমৰা জিলাৰ মানকাছৰৰ শুকচৰ থানাৰ অন্তৰ্গত ফাট্টাপাৰা গাঁৱত বিদ্যুৎপৃষ্ট হৈ এটি 9 বছৰীয়া শিশুৰ মৃত্যু হোৱাৰ লগতে শিশুটিৰ পিতৃ গুৰুতৰভাৱে আহত হয়। বিদ্যুৎপৃষ্ট হৈ মৃত্যু হোৱা শিশুটি আৰমান হুছেইন বুলি জানিব পৰা গৈছে। ইফালে আহত শিশুটিৰ পিতৃ জুলফিকাৰ হুছেইন হাতশিঙিমাৰী জিলা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। খেলি থকা অৱস্থাত ছিগি থকা বিদ্যুতৰ সংস্পৰ্শলৈ আহি শিশুটি বিদ্যুৎপৃষ্ট হয় আৰু শিশুটিক বচাবলৈ গৈ বিদ্যুতৰ সংস্পৰ্শলৈ অহাত পিতৃও আহত হয়। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিসমূহ চমুকৈ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে অসমৰ মাজবাটৰ লগতে দেশৰ 75টা অমৃত ষ্টেচন মুকলি। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত ৰাজ্যত 74,694 গৰাকী লোকক প্ৰশিক্ষণ। আৰু কোচবিহাৰৰ মধুপুৰ সত্ৰক নৰূপত সজাই তোলাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণাক আদৰণি। আমাৰ এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী বাতৰি বুলেটিন 6 বজাত শুনিবলৈ পাব।

মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্জত, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত আৰু নিউজ অন এ আই আৰ মোবাইল এপত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত দেৱিকা দাস, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, বিবেক শৰ্মা আৰু মনোজ হাজৰিকা, ট্ৰান্সমিটাৰত ৰমেন কুমাৰ শৰ্মা আৰু মৃগাংক কৃষ্ণাত্ৰিয়, এফ এম ট্ৰান্সমিটাৰত সিদ্ধেশ্বৰ বড়ো আৰু ষ্টুডিঅ'ত মই জুৰি মদাহী। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো সংস্কৃত ভাষা শিক্ষাৰ পাঠ। আগবঢ়াইছে নলিনী দেৱী মিশ্ৰয়।

0: प्रणाम महाया
1: कल्याणमस्तु
2: प्रणाम महाया
1: कल्याणमस्तु तुम लोग आगर पाठित लंग लीट और लुंग विभक्ति विषयबूर विषय भलदे शिकिशिला नानो ये ईटा विभक्ति अतीतार्थ व्यवहित है সংস্কৃত ভাষাত বিধিলিং নামৰ আন এবিধ বিশিষ্ট লকাৰ আছে। ই দহটা লকাৰৰ অন্যতম। বিধি নিমন্ত্ৰণ, আমন্ত্ৰণ, অনুৰোধ, প্ৰাৰ্থনা, সংপ্ৰশ্ন, জিজ্ঞাসা ইত্যাদি বিভিন্ন অৰ্থত এই ক্ৰিয়া বিভক্তিসমূহৰ ব্যৱহাৰ হয়। সংস্কৃত সাহিত্যত বিধিলিঙৰ বিভক্তিসমূহ ধাতুৰ পৰস্মৈ পদ আৰু আত্মনেপদ অনুসৰি পৃথক পৃথক।
0: মহাশয়া, বিধিলিঙৰ বিভক্তিসমূহৰ বিষয়ে ক'লে বৰ ভাল হয়।
1: বাৰু, পৰস্মৈ পদত বিধিলিঙৰ বিভক্তিসমূহ এনেকুৱা ধৰণৰ: জাত জাতম যুজ যাচ জাতম যাত য়ম য়াৱ য়ামহ। আত্মনেপদত এই বিভক্তিবোৰ এনেকুৱা হয়: ইট ইয়াতাম ইৰণ, ইথাচ ইয়াথাম ইধম, ইয় ইবহি ইমহে। মই তোমালোকক পৰস্মৈপদী আৰু আত্মনেপদী ধাতুৰ বিধিলিং বিভক্তি যোগ কৰি ৰূপ কৰি দেখুৱাম। ক্ৰি ধাতু এটা উভয়পদী ধাতু, অৰ্থাৎ পৰস্মৈপদ আৰু আত্মনেপদৰ উভয় বিভক্তিয়েই ক্ৰি ধাতুৰ পিছত যোগ হয়। যেনে পৰস্মৈপদৰ বিধিলিং বিভক্তি যোগ হ'লে ক্ৰি ধাতুৰ ৰূপবোৰ এনেকুৱা হ'ব: কুৰিজাত কুৰ্জাতম কুৰ্জুহু, কুৰ্জাহ কুৰ্জাতম কুৰ্জাত, কুৰ্জাম কুৰ্জাৱ কুৰ্জামহ। সেইদৰে ক্ৰি ধাতুৰ পিছত আত্মনেপদৰ বিধিলিং বিভক্তিসমূহ যোগ হ'লে এনেধৰণৰ ৰূপ হয়: কুৰ্বীত কুৰ্বীয়াতম কুৰ্বীৰণ, কুৰ্বীথ কুৰ্বীয়াথম কুৰ্বীধম, কুৰ্বীয় কুৰ্বীবহি কুৰ্বীমহি।
0: মহাশয়া, ক্ৰি ধাতুৰ বিধিলিঙৰ বহুৰূপ উপলব্ধ হয় নহয়নে মহাশয়া?
1: কনোজ, তুমি বাৰু শ্ৰীমদ ভগৱত গীতাৰ এই বাক্যশাৰীৰ অৰ্থ ক'ব পাৰিবানে? হে সঞ্জয়, কুৰুক্ষেত্ৰে মাম কাহ পাণ্ডৱা চৈব কিম কুৰ্বত।
0: মহাশয়া, এই বাক্যভাগীৰ অৰ্থ হৈছে এনেধৰণৰ: হে সঞ্জয়, মোৰ আৰু পাণ্ডৱৰ পুত্ৰসকলে কুৰুক্ষেত্ৰৰ ৰণভূমিত

0: কি কৰিছিল? এই বাক্য ফাঁকিত উচ্চাৰিত হোৱা অকুৰ্বত পত্ৰীৰ বিষয়ে কোৱাচোন।
1: মহাশয়া, অকুৰ্বত পত্ৰী ক্ৰীড়াটোৰ ৰূপ
0: তুমি ব্যাখ্যা কৰিব পাৰিবানে?
1: মহাশয়া, নোৱাৰো মহাশয়া।
0: মৌচুমী, তুমি ক'ব পাৰিবানে অকুৰ্বত পত্ৰী কেনেদৰে উচ্চাৰিত হৈছে?
2: মহাশয়া, ক্ষমা কৰিব, ময়ো নেজানো।
0: বাৰু, তোমালোকে যেতিয়া নোৱাৰা ময়ে কৈছোঁ, শুনা। ক্ৰীড়াটোৰ পিছত লং বিভক্তিৰ আত্মনিপদৰ প্ৰথম পুৰুষৰ বহুবচনত অকুৰ্বত ৰূপ হয়। অকুৰ্বত মানে কৰিছিল। ক্ৰীড়াটোৰ পিছত পিছে বিধিলিংগৰ আত্মনিপদৰ বিভক্তি যোগ কৰিলে এনে ৰূপ হয়, কুৰ্বিত, কুৰ্বিয়াতাম, কুৰ্বিৰণ ইত্যাদি। তোমালোকক বাৰু মই এতিয়া বাক্য সাজি ক্ৰীড়াটোৰ ৰূপ কেনে হয় সেয়া দেখুৱাম। তেওঁ অধ্যয়নৰ বাবে শ্ৰম কৰা উচিত, এনে অৰ্থ প্ৰকাশ কৰিবলৈ সংস্কৃত ভাষাত কোৱা হয় স কুৰিজাত অধ্যয়নে শ্ৰমম। তেওঁলোক দুয়োজনেই অধ্যয়নৰ বাবে শ্ৰম কৰা উচিত, এনে অৰ্থ প্ৰকাশ কৰিবলৈ সংস্কৃত ভাষাত কোৱা হয় তৌ কুৰ্জাতম অধ্যয়নে শ্ৰমম। তেওঁলোকে অধ্যয়নৰ বাবে শ্ৰম কৰা উচিত, এনেদৰে ক'বলৈ সংস্কৃত ভাষাত কোৱা হয় তে কুৰ্জুহু অধ্যয়নে শ্ৰমম। শ্ৰীমদ ভগৱত গীতাত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক উপদেশ দি কৈছিল, মানুহে ৰাগ আৰু দেশ এই দুটাৰ বশীভূত হোৱা অনুচিত, কিয়নো এই দুয়োটাই মানুহৰ ওচৰলৈ স্বাভাৱিকতেই আহে, কিন্তু এই দুয়োটাই তেওঁৰ মংগল হোৱাত বাধা দিয়ে। তেওঁ এনেদৰে কৈছে, ইন্দ্ৰিয়স্য ইন্দ্ৰিয়স্যাৰ্থে ৰাগ দ্বেষৌ ব্যৱস্থিতৌ তয়োৰ্নবশম আগচ্ছেত তৌ হ্যস্য পৰিপন্থিনো শ্ৰীমদ ভগৱত গীতাত আছে। এই গীতাৰ শ্লোক ফাঁকিত আগচ্ছেদ পদটি আপূৰ্বক কম ধাতুৰ পিছত বিধিলিংগৰ পৰস্ময় পদৰ জাত বিভক্তিটি যোগ হৈ উচ্চাৰিত হৈছে।
2: মহাশয়া, বিধিলিং নামৰ বিক্ৰিয়া বিভক্তিৰ বহু প্ৰয়োগ আমাৰ পাঠ্যপুথিত প্ৰত্যক্ষ হয়। তেনেকৈ কিছুমান পদৰ অৰ্থ বুজি পাওঁ আৰু কিছুমান অৰ্থ একেবাৰে বুজি নাপাওঁ।
1: হয় মহাশয়া, মৌচুমীয়ে ঠিকেই কৈছে। বিধিলিং বিভক্তিযুক্ত ক্ৰিয়াপদ আমাৰ পাঠ্যপুথিত বহু আছে। মহাশয়া, এনে পাঠ্যাংশৰ কিছুমান পদ ব্যাখ্যা কৰিলে বৰ ভাল হয়।
0: বৰ ভাল কথা মৌচুমী, পিছে তুমি তোমাৰ পাঠ্যপুথিৰ পৰা তেনে কেইফাকিমান বাক্য মাতাচোন।
2: ভাল বাৰু মহাশয়া, যথা হিহে একেন শক্ৰেণ ন ৰথস্য গতিৰ ভৱেত এবম পুৰুষকাৰেণ বিনা দৈৱম ন সিদ্ধতি অহম সত বিশ্ববিধাতা শ্যাম কদাপি এবম ন খতেত ইতি। মহাশয়া, ওপৰত মাতি শুনোৱা শ্লোক ফাঁকিত ভৱেত পদটি আৰু তলত উল্লেখিত বাক্য ফাঁকিত খতেত পদটি বিধিলিং বিভক্তিযুক্ত পদ, শুদ্ধ হৈছেনে মহাশয়া?
0: মৌচুমী, তোমাৰ শব্দ দুটিৰ ব্যাখ্যাটি ঠিকেই হৈছে, পিতে মাছটোতেহে তোমাৰ ঠিক হোৱা নাই। মই বাৰু এবাৰ মাতি দিছোঁ, শুনাচোন। যথা হি একেন চক্ৰেণ ন ৰথস্য গতিৰ ভৱেত এবং পুৰুষ কাৰেণ বিনা দৈৱম ন সিদ্ধতি অহম চেত বিশ্ববিধাতা শ্যাম কদাপি এবং ন ঘটেত ইতি। এনেকৈহে মাতিব লাগে। মৌচুমী, তুমি তোমাৰ বিধিলিং বিভক্তিত পদসমূহৰ ব্যৱহাৰ শিকিছা বুলি তোমাক এতিয়া মই ক'ব পাৰোঁ, নহয় জানো? কনোজ, ভৱেত আৰু ঘটিত পদ দুটিৰ কি অৰ্থ তুমি কোৱাচোন।
1: ভাল বাৰু মহাশয়া, ভৱেত মানে হোৱা উচিত আৰু ঘটিত মানে সংঘটিত হোৱা উচিত।
0: কনোজ, তোমাৰ শব্দাৰ্থ দুটি ঠিকেই হৈছে। বাৰু মই তোমালোকক বিধিলিং বিভক্তিযুক্ত পদ থকা বাক্য কেইফাকিমান মাতি শুনাওঁ, তোমালোকে শুনাচোন। প্ৰিয়ম ব্ৰিয়াত দৰিদ্ৰেভ্য ভিক্ষাম দদ্যাত সন্ধ্যম মনসা ধ্যায়েত সদা গায়ত্ৰীম জপেত অদ্য ভৱান ইহ ভুঞ্জিত ভৱান মম পুত্ৰম অধ্যাপয়েত ভূ মহাভাগ ভোজনম লভেয।
2: মহাশয়া, বাক্য কেইফাকিৰ অৰ্থ ক'লে বৰ ভাল হয়।
0: বাৰু, প্ৰথমতে উল্লেখ কৰা বাক্য দুফাকিৰ অৰ্থ হৈছে ভাল লগা কথা ক'বা, দৰিদ্ৰক ভিক্ষা দিয়া উচিত। এই বাক্য দুফাকিত ব্ৰিয়াত আৰু দদ্যাত পদ দুটি বিধিলিং বিভক্তিযুক্ত। ব্ৰু ধাতু আৰু দা ধাতুৰ বিধিলিঙৰ জাত বিভক্তি যোগ হৈ এনে উচ্চাৰণ হৈছে। সন্ধ্যাবেলা মনেৰে ধ্যান কৰিব লাগে, সদায় গায়ত্ৰী মন্ত্ৰ জপ কৰা উচিত। এই বাক্য দুফাকিত ধ্যায়ত আৰু জপেত পদ দুটি বিধিলিং বিভক্তিযুক্ত পদ। ধ্যয় ধাতুৰ অৰ্থ ধ্যান কৰা আৰু জপ ধাতুৰ অৰ্থ জপ কৰা। জপ মানে নিঃশব্দ মন্ত্ৰোচ্চাৰণ। ইয়া এই ধাতু দুটিৰ পিছত ইয়াত বিভক্তি যোগ হৈ পদ দুটি উচ্চাৰিত।

0: হৈছে। আজি তুমি আমাৰ ইয়াত ভোজন কৰিবা, এই বাক্য ফাঁকিত ভোজ ধাতুৰ পিছত জাত বিভক্তি যোগ হৈ ভুঞ্জিত এনে হৈছে। ভৱান মম পুত্ৰম অধ্যাপয়েত, এই বাক্য ফাঁকিৰ অৰ্থ হৈছে আপুনি মোৰ পুত্ৰক পঢ়াওক বা পঢ়াই দিয়ক। ইয়াত অধ্যাপয়েত পদটি হ'ব অধিপূৰ্বক ই ধাতুৰ নিজন্তৰ বিধিলিংগ জাত হৈ হৈছে। ভূ মহাভাগ ভোজনম লভেয়, হে মহাভাগ ব্যক্তি মই খোৱা বস্তু পামনে, ইয়াত লভেয় পতি বিধিলিংগ বিভক্তিযুক্ত হৈ উচ্চাৰিত হৈছে। লভ এটি আত্মনেপদ ধাতু, সেয়ে বিধিলিংগৰ বিভক্তি যোগ হৈ লভেয় এনে উচ্চাৰণ হৈছে। ই উত্তম পুৰুষৰ একবচনত উচ্চাৰিত হৈছে। মৌচুমী, তুমি গম ধাতুৰ পিছত বিধিলিংগৰ বিভক্তিসমূহ যোগ কৰি দেখুৱাব পাৰিবানে?
1: মহাশয়া, ভাল বাৰু, এনেদৰে ক'লে হ'বনে মহাশয়া? গচ্ছেত গচ্ছেতম গচ্ছেয়ু, গচ্ছেয়ঃ গচ্ছেতম গচ্ছেত, গচ্ছেয়ম গচ্ছেব গচ্ছেম, মহাশয়া শুদ্ধ হৈছেনে?
0: মৌচুমী, তোমাৰ মাতোতে ঠিক হোৱা নাই, এনেদৰে মাতিব লাগে, গচ্ছেত গচ্ছেতম গচ্ছেয়ুঃ, গচ্ছেয়ঃ গচ্ছেতম গচ্ছেত, গচ্ছেয়ম গচ্ছেব গচ্ছেম। কনোজ, তুমি দেখোন চুপচাপ বহি আছা, তুমি ত্ৰিশ ধাতুৰ বিধিলিংগৰ ৰূপখিনি মাতি শুনোৱাচোন।
2: ভাল বাৰু মহাশয়া, পশ্যত পশ্যতম পশ্যয়ুঃ, পশ্য পশ্যতম পশ্যত, পশ্যয়ম পশ্যব পশ্যম, শুদ্ধ হৈছেনে মহাশয়া?
0: তোমাৰো মাতোতে ঠিক হোৱা নাই, কি মাতিছাহে? এনেকেহে মাতিব লাগে, পশ্যেত পশ্যেতম পশ্যেয়ুঃ, পশ্যেহে পশ্যেতম পশ্যেত, পশ্যেয়ম পশ্যেব পশ্যেম। পিছে এতিয়া তোমালোকক বিধিলিংগ বিভক্তিযুক্ত পদেৰে কেইটিমান বাক্য মাতি শুনাওঁ বুলি ভাবিছোঁ, তোমালোকে মন দি শুনাচোন। প্ৰথমতে বাৰু স্থা ধাতুৰে কেইটিমান বাক্য ক'ম। তেওঁ ঘৰত থাকে, এনে অৰ্থ প্ৰকাশ কৰিবলৈ সংস্কৃতত কোৱা হয় সহ গৃহে তিষ্ঠতি। তেওঁ ঘৰত থকা উচিত, এনে অৰ্থ প্ৰকাশ কৰিবলৈ কিন্তু এই ভাষাটিত এইদৰে কোৱা হয় সহ গৃহে তিষ্ঠেত। তেওঁলোক দুয়োজন ঘৰত থকা উচিত, তৌ গৃহে তিষ্ঠেতাম এনেদৰে কোৱা হয়। তেওঁলোক সকলো ঘৰত থকা উচিত, এনে অৰ্থ প্ৰকাশ কৰিবলৈ এই ভাষাত কোৱা হয় তে গৃহে তিষ্ঠেয়ুঃ। এতিয়া বাৰু বুজি পালানে যে বিধিলিংগ বিভক্তিযুক্ত পদসমূহেৰে কেনেদৰে বাক্য কোৱা হয়?
2: মহাশয়া, এতিয়াহে ভালদৰে বুজি পালোঁ, প্ৰকৃততে আমি এনেদৰে বাক্য সাজিবলৈ অভ্যাসে কৰা নাই।
1: হয় মহাশয়া, কোনো যে ঠিকেই কৈছে যে আমি বাক্য সাজিবলৈ একেবাৰে অভ্যাস কৰা নাই।
0: বুজিছা, অভ্যাস হৰণৰ কৰ্ণপথে কৰে হৰ, অভ্যাস কৰিলেই সকলো কথাই সহজ হয়। মই তোমালোকক বাৰু এফাকি শ্লোক মাতি শুনাম, এই শ্লোকফাকিৰ পৰা তোমালোকে বহু ভাল ভাল কথা শিকিব পাৰিবা, আৰু তোমালোকে এই শ্লোফাকি শুনাৰ পিছত অভ্যাস কৰিবা। শুনাচোন, অশন্তু নাভ্যৰ্থাহ সুহৃদপি ন য়স্য কৃষধনঃ, প্ৰিয়া ন্যায্য বৃত্তিৰ মলিনম অশুভংগেভ্যসুকৰম, বিপদুচ্ছহি স্থেয়ম পদম অনুবিধেয়ম চ মহতাম, শতম কেনুপদিষ্টম বিষমম অসি ধারা ব্রতমিদম। এই শ্লোফাকি ভৰ্তৃহৰি বিৰচিত নীতি শতক শ্লোকাৰ পৰা উদ্ধৃতি দিয়া হৈছে। এই শ্লোকফাকিৰ সৰল অৰ্থ এনেধৰণৰ, দুৰ্জন লোকৰ ওচৰত যাচনা কৰিব নেপায়, দুৰ্বল মৃত্যৰ ওচৰতো ভিক্ষা কৰিব নাযাবা, প্ৰিয় আৰু ন্যায্য বৃত্তি বা জীৱিকা লোৱা উচিত, প্ৰাণনাশৰ সময়তো নিন্দনীয় কৰ্ম কৰা অনুচিত, বিপদত উচ্চত অৰ্থাৎ হাত নপতাকৈ থাকিবা, আৰু মহৎ লোকৰ আদৰ্শ অনুসৰণ কৰিব লাগে, সজ লোকৰ তৰোৱালৰ ধাৰ সদৃশ এনে ব্ৰতৰ উপদেশ কোনে দিছে বাৰু? তোমালোকেও এনে উপদেশবোৰ ভালদৰে গ্ৰহণ কৰিবা, বুজিছানে, আৰু জীৱনৰ বাটত তেনেদৰে খোজ দিবলৈ অভ্যাস কৰিবা। আজিলৈ বাৰু আমি আমাৰ পাঠ ইমানতেই সামৰো।
2: প্ৰণাম মহাশয়া।
0: দীৰ্ঘায়ু হোৱা।
1: প্ৰণাম মহাশয়া।
0: দীৰ্ঘায়ু হোৱা।

প্ৰথমে শুনক আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসূচী সম্পৰ্কে। নিশা 10 বজাত শুনিবলৈ পাব ভূপেন হাজৰিকাৰ জন্মশতবৰ্ষ উপলক্ষে বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। নিশা 9:30 বজাত জীৱনৰ দিশবাণী অনুষ্ঠানৰ অতিথি বিশিষ্ট লেখক তথা শিক্ষাবিদ উপেন্দ্ৰনাথ বৰকটকীৰ সৈতে হোৱা এটি সাক্ষাৎকাৰৰ প্ৰথম খণ্ড শুনিবলৈ পাব। সাক্ষাৎগ্ৰহণ চিদানন্দদেৱ গোস্বামীৰ আৰু প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। 8:02 বজাত উপন্যাস পাঠ অনুষ্ঠানত দিলীপ ফুকন ৰচিত উপন্যাস জলপদুমৰ পাঞ্চৈৰ ধাৰাবাহিক পাঠৰ 9ম খণ্ড শুনিবলৈ পাব। পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। বিয়লি 5:45 বজাত বিদ্যাৰ্থীৰ অনুষ্ঠানত বীৰেঞ্চি কুমাৰ মেধি ৰচিত আলেখ্য ফুল ফুলাৰ কথা। সন্ধিয়া 6:10 বজাত কৃষিজগত অনুষ্ঠানত শালি ধানৰ খেতি এই বিষয়ে এটি আলোচনা। আলোচনাত ভাগ ল'ব ডক্টৰ ৰঞ্জিতা বেজবৰুৱা আৰু মধুমিতা দেৱীয়ে। অনুষ্ঠানটি ইয়াত ধৰিব কীৰ্তাঞ্জলি বৰ্মনে আৰু প্ৰযোজনা উৎপল বৰাৰ। 6:40 বজাত তাহেৰ আলী আৰু সংগীবিন্দৰ কণ্ঠৰ জিকিৰ। 7:00 বজাত নিয়োগ বাতৰি। 7:05 বজাত বৃন্দগান। 7:20 বজাত আকৌ শুনোৱা হওক। 7:30 বজাত ফিফা বিশ্বকাপ ফুটবলৰ 2026ৰ বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 7:35 বজাত পূবালীৰ সুৰ অনুষ্ঠানত নৰেন ৰাভা আৰু সংগীবিন্দৰ কণ্ঠৰ ৰাভা গীত। সাত বাজি 45 মিনিটত কুলবৰুৱাৰ কণ্ঠৰ আধুনিক গীত আৰু 8:20 বজাত ডক্টৰ অৰূপ শইকীয়াৰ ইংৰাজী কথিকা ভেনিশ্বিং ৱেটলেণ্ডছ ইন আছাম। 8:30 বজাত অসমীয়া শ্ৰব্য সফুৰাৰ গীতৰ অনুষ্ঠান। 9:00 বজাত চিত্ৰগীত। এতিয়া শুনক কাইলৈ মহাভাৱযোগে প্ৰচাৰ হ'বলগীয়া কিছু অনুষ্ঠানৰ বিষয়ে। সন্ধিয়া 6:10 বজাত কৃষিজগত অনুষ্ঠানত উদ্যান শস্যৰ ৰপ্তানিযোগ্য সামগ্ৰী সম্পৰ্কে এটি আলোচনাত ভাগ ল'ব ডক্টৰ দৰদী প্ৰিয়ম দুৱৰা আৰু কৰিণা শইকীয়াই। আঁত ধৰিব ভাস্কৰজ্যোতি আচাৰ্যই আৰু অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ। 5:45 বজাত হিন্দী ভাষা শিক্ষাৰ পাঠ অনুষ্ঠানত ডক্টৰ পিঠাৰাণী কৰে আগবঢ়োৱা পাঠৰ চতুৰ্িংশ খণ্ড। দিনৰ 11:30 বজাত বিজ্ঞান ধাৰাবাহিক সমাগত সময়ৰ 7ম খণ্ড প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মা আৰু অশোক ভট্টাচাৰ্যৰ ৰচনা মৃদুল হাজৰিকাৰ। দিনৰ 10:30 বজাত ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ লগত সংগতি ৰাখি প্ৰস্তুত কৰা অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। অনুষ্ঠানটিৰ প্ৰযোজনা পৰিকল্পনা আৰু পৰিৱেশন ঋতুপৰ্ণ দাসৰ। পুৱা 9:45 বজাত অসমা সুষমাত আলেখ্য জীৱনৰ সুৰৰ 4ৰ্থ খণ্ড ৰচনা ৰত্ন ওজাৰ আৰু প্ৰযোজনা নয়ন প্ৰসাদৰ। 6:55 বজাত জ্ঞান বিজ্ঞান। পুৱা আৰু সন্ধিয়া 7:00 বজাত

নিয়োগ বাতৰি আজি পুৱা প্ৰচাৰৰ সময় পুৱা 7:15 প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ 7:30 উপন্যাস পাঠ অনুষ্ঠানত দিলীপ ফুকনৰ উপন্যাস জলপদুমৰ পাঞ্চৰ 9ম খণ্ড শুনিবলৈ পাব। পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। 8:30 গীতিমালিকাৰ শিল্পী মন্দিৰা শৰ্মা, লাহিৰী অনুৰাগ শংকৰ, দীতিমণি বৰুৱা, হৰগোবিন্দ ডেকা আৰু ববিতা ভূঞা। 9:15 জিলাৰ ৰেৰূপ। 9:20 হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠান। 11:05 পৰাগমালা লাইভ। অনুষ্ঠান পৰিস্থিতি ইমানেই।

ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাই মৰম লবাহঁত। আজি তোমালোকক এখনি ৰূপক শুনাম বুলি ভাবিছোঁ। ৰূপকখনিৰ নাম ফুল ফুলাৰ কথা। ৰূপকখনি তোমালোকৰ বাবে যুগুতাই দিছে ডক্টৰ বিৰিঞ্চি কুমাৰ মেধিয়ে। প্ৰযোজনা লক্ষ্মী শইকীয়াৰ।

0: আকুল, ইমন, ৰংকু, কৰবেট, আহা আহা, বিস্মিতা আৰু পাঠকো মাতি আনা, চোৱাহি আমাৰ বাগিচাত কিমান ফুল ফুলিছে।
1: ক'ত মামা, ক'ত?
0: হোৱা বাগিচাত দেখোঁ।
2: আইঐ দেহি, ইমান ফুল! জবা, কৰবী, কাঞ্চন, খৰিকা যায়, ইছ ৰাম, গোটেই ফুলনিখনেই জগমকাই আছে।
0: তোমালোকে জানানে, এই ফুলবোৰক লৈ বহু সাধু আৰু অলেখ কবিতা আছে।
1: সঁচানে?
0: সঁচাটো। ফুলকোঁৱৰৰ গীত নামৰ মুখে মুখে চলি অহা পুৰণি গীতবোৰত ফুলৰ কথা আছে। তোমালোকে শ্ৰীমন্ত শংকৰদেৱৰ নাম শুনিছা নহয়?
1: শুনিছোঁ।
0: তেওঁ ৰচা কীৰ্তন নামৰ পুথিখনত কত যে ফুলৰ নাম আছে!
1: কি কি ফুলৰ নাম আছে মামা?
0: শুনিবা, মই বাৰু অকণমান গাই শুনাওঁ।

0: গীতটো বৰ শুৱলা। পিছে তোমালোকে গীতটোত বাগিচাৰ ফুলৰ কথাহে ক'লা। অসমৰ পৰ্বতে ভৈয়ামে হাবিয়ে বননিয়ে ধুনীয়া ধুনীয়া বহুতো বনৰীয়া ফুল আছে। তোমালোকে বিহগী কবি ৰঘুনাথ চৌধুৰীদেৱৰ নাম শুনিছানে?
1: শুনিছোঁ।
0: তেওঁৰ বহু কবিতাত গছলতা, ফুলপাত, চৰাই চিৰিকটি আদি মনোমোহা বিৱৰণ আছে। এতিয়া তোমালোকে মোক কিছুমান বনৰীয়া ফুলৰ নাম ক'ব পাৰিবানে?
1: কথাই ক'ম নে গানেৰে ক'ম মামা?
0: অ', তোমালোকে বনৰীয়া ফুলৰ নাম গানেৰেও ক'ব পাৰা নেকি?
1: পাৰোঁ পাৰোঁ।
0: তেন্তে গানেৰে কোৱা, আমি আটাইয়ে শুনো।

ফুল ফুলাৰ কথা তোমালোকে ৰূপক্ষণে শুনিলা। ৰূপক্ষণে যুগুতাই দিলে ডক্টৰ বীৰিঞ্চি কুমাৰ মেধিয়ে। ইয়াত ভাগ ললে সোমা গুহ, শুভ্ৰা গুহ, মীনাক্ষী দেৱী, অপৰাজিতা শৰ্মা, মিথু বিশ্বাস, হিমাদ্ৰীভূষণ দাস, ইজ্জৎ সিং, দীপিকা শৰ্মা, ৰুণুমী দেৱী আৰু ৰূপক্ষণীৰ প্ৰযোজনা লক্ষ্মী শইকীয়াল। তোমালোকে ৰূপক্ষণী শুনি বিভিন্ন ফুলৰ নাম শিকিব পাৰিলা, হয় নহয় বাৰু? আৰু তোমালোকে গম পালা যে ফুলকোঁৱৰৰ গীত নামৰ মুখে মুখে চলি অহা কিছুমান পুৰণি গীতত ফুলৰ কথা আছে। তাৰোপৰি শংকৰদেৱ বিৰচিত কীৰ্তন পুথিটো বহুতো ফুলৰ নাম আছে। কীৰ্তনত আছে শিৰিষ সেউতী, তমাল মালতী, লবংগ বাগি গুলাল, কৰবীৰবক কাঞ্চন চম্পক, ফুল ভৰে ভাঙে ডাল। তাৰোপৰি তোমালোকে আৰু কি কি ফুলৰ নাম পালা বাৰু, ক'ব পাৰিবানে? বাৰু ময়ে কৈ দিছোঁ, জবা, শেৱালি, সুৰুজমুখী, গুটিমালি, অপৰাজিতা, মাধৱীলতা, এজাৰ, পলাশ, মদাৰ,

নাড়ু, কপৌ, বনকথনা, দোৰোণ, ফুটুকা, অশোক, চম্পা, কৃষ্ণচূড়া, গুলজ, বকুল ইত্যাদি ইত্যাদি। বিহগী কবি ৰঘুনাথ চৌধুৰীৰ কবিতাটো বিভিন্ন ফুলৰ নাম আছে বুলি তোমালোকে গম পালা। তোমালোকে এই কবি লেখকসকলৰ ৰচনাসমূহ পঢ়িবা। ছাত্ৰ ছাত্ৰীসকল, আজিলৈ আমাৰ সময় হ'লহি। পুনৰ তোমালোকলৈ মৰম চেনেহ জনাই অনুষ্ঠান ইমানতে সামৰিছোঁ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটী আৰু ডিব্ৰুগড় কেন্দ্ৰৰ সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই যদুমণি শইকীয়া। এতিয়াৰ প্ৰধান বাতৰিসমূহ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে অসমৰ মাজবাটৰ লগতে দেশৰ 75টা অমৃত ষ্টেচন মুকলি। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত ৰাজ্যত 74,694 গৰাকী লোকক প্ৰশিক্ষণ। লোকপিয়লৰ দায়িত্বত নিয়োজিত বিষয়া কৰ্মচাৰীয়ে সুচাৰুৰূপে দায়িত্ব পালন নকৰিলে শাস্তি বিহা হ'ব বুলি লোকপিয়ল সঞ্চালকালয়ৰ প্ৰকাশ। আৰু ৰাজ্যৰ কৃষকৰ সুবিধাৰ্থে অসম কৃষি বিশ্ববিদ্যালয়ৰ ভ্ৰাম্যমান উদ্ভিদ স্বাস্থ্য ক্লিনিক বাহনৰ শুভাৰম্ভ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পঞ্জাৱৰ জলন্ধৰ ছাউনী ৰেল ষ্টেচনৰ পৰা ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে অসমৰ মাজবাটসহ দেশৰ বিভিন্ন প্ৰান্তৰ 75টা অমৃত ষ্টেচন মুকলি কৰে। বিকশিত ভাৰতৰ বাবে আধুনিক ৰেল উন্নত আন্তঃগাঁথনিৰ অধীনত এই ষ্টেচনসমূহক বিকশিত কৰি তোলা হৈছে। প্ৰতিটো ষ্টেচনকে একোটা ব্যস্ত চিটি চেণ্টাৰ হিচাপে গঢ়ি তোলাৰ লগতে পৰ্যটন, কৰ্মসংস্থান আৰু স্থানীয় ব্যৱসায় বাণিজ্যৰ বিকাশত সহায় কৰিব পৰাকৈ ষ্টেচনসমূহক গঢ় দিয়া হৈছে। যাত্ৰী অনুকূল বিশ্বমানৰ সা সুবিধাৰে পূৰ্ণ অমৃত ষ্টেচনসমূহত স্থানীয় সংস্কৃতি আৰু স্থাপত্যৰ প্ৰতিফলন ঘটোৱা হৈছে। প্ৰতিটো ষ্টেচনতে উন্নত পাৰ্কিং ব্যৱস্থা আৰু অপেক্ষাগৃহৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি জল সংৰক্ষণ, সৌৰশক্তিৰ ব্যৱহাৰ আৰু সেউজ পৰিৱেশৰ ব্যৱস্থাও প্ৰতিটো ষ্টেচনতে গঢ়ি তোলা হৈছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱ, কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় বস্ত্ৰ আৰু বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, ৰেল আৰু খাদ্য প্ৰসংস্কৰণ উদ্যোগ ৰাজ্যমন্ত্ৰী ৰৱনীত সিং আৰু সাংসদ দিলীপ শইকীয়াই ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে এই অনুষ্ঠানত ভাগ লয়। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত উদ্যোগ বিকাশ কাৰ্যসূচীৰ বাবে ৰাজ্যৰ 74,694 গৰাকী লোকক প্ৰশিক্ষণ দিয়া হৈছে। উদ্যোগ মন্ত্ৰী বিমল বৰাই আজি দিছপুৰত এখন সংবাদমেল সম্বোধন কৰি এই তথ্য সদৰি কৰে। তেওঁ কয় যে অহা 31 জুলাইৰ ভিতৰত এই প্ৰশিক্ষণ কাৰ্যসূচী সম্পূৰ্ণ হ'ব। উল্লেখযোগ্য যে ৰাজ্যৰ উদ্যমী যুৱক যুৱতীসকলক উদ্যোগী হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আৰম্ভ কৰা হৈছিল। প্ৰথম পৰ্যায়ত এই আঁচনিৰ অধীনত মুঠ 25,277 গৰাকী যুৱক যুৱতীক আৰ্থিক সাহায্য দিয়া হৈছিল। সংবাদমেলত বিমল বৰাই কয় যে 25,277 গৰাকী যুৱক যুৱতীৰ ভিতৰত 12,976 গৰাকী যুৱক যুৱতীক দ্বিতীয় কিস্তি সুদমুক্ত ঋণ প্ৰদান কৰা হৈছে। কাৰ্যক্ষমতা আৰু যোগ্যতাৰ মূল্যায়নৰ ভিত্তিত দ্বিতীয় কিস্তিৰ ঋণ প্ৰদান কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে বাকী থকা 12,313 গৰাকী যুৱক যুৱতীক পুনৰ মূল্যায়ন কৰি যোগ্য বিবেচিত হলে দ্বিতীয় কিস্তিৰ ঋণ প্ৰদান কৰা হ'ব। উদ্যোগ মন্ত্ৰী বিমল বৰাই জনোৱা মতে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ত 74,694 গৰাকী যুৱক যুৱতীক আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে। সংবাদমেলত বিমল বৰাই কয় যে যিসকল উদ্যমীয়ে এই আঁচনি লাভ কৰাৰ পিছতো দ্বিতীয় পৰ্যায়ৰ ঋণ লাভৰ বাবে যোগ্যতা অৰ্জন কৰিব পৰা নাই, তেওঁলোকে ভালদৰে কাম কৰিবলৈ চেষ্টা কৰা উচিত।
2: আত্মনিৰ্ভৰ অসম অভিযানৰ বিষয়ে জানিব বিচাৰিছিল আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই উক্ত মুহূৰ্ততে যিখিনি তেখেতৰ মনত পৰিলে সেইখিনি কথা অৱগত কৰিলে আৰু পৰৱৰ্তী সময়ত এই গোটেই আঁচনিখন যিহেতু অসম চৰকাৰৰ উদ্যোগ বিভাগৰ জৰিয়তে পৰিচালিত হয় আৰু সেয়ে উক্ত লাইভতে মন্ত্ৰী হিচাপে আমাৰ কথা উল্লেখ কৰিলে। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান এই আঁচনিখন 2023 চনৰ 23 ছেপ্টেম্বৰ তাৰিখে আৰম্ভ কৰা হৈছিল। ইয়াৰ উদ্দেশ্য আছিল আমাৰ অসমৰ উদ্যমী যুৱক যুৱতীসকলক আৰ্থিকভাৱে সঁহাৰি প্ৰদানৰ জৰিয়তে তেওঁলোকক একোগৰাকী উদ্যোগী হিচাপে গঢ়ি তোলা আৰু তাৰ ফলত আত্মনিয়োজনৰ লগতে আত্মনিৰ্ভৰশীলতাৰ এটা বাট যাতে প্ৰশস্ত হয় আৰু সমগ্ৰ ৰাজ্যজুৰি এক শক্তিশালী এণ্টাৰপ্ৰেনিয়াৰশ্বিপৰ পৰিৱেশ গঢ়ি তোলাটোৱে আছিল এই আঁচনিখনৰ মূল উদ্দেশ্য।
1: কৃষি বিজ্ঞানক কৃষকৰ পথাৰলৈ পোনপটীয়াকৈ লৈ যোৱাৰ লক্ষ্যৰে অসম কৃষি বিশ্ববিদ্যালয়ে এক বিশেষ পদক্ষেপ হিচাপে ভ্ৰাম্যমান উদ্ভিদ স্বাস্থ্য ক্লিনিক বাহনৰ শুভাৰম্ভ কৰিছে। যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয় চৌহদত আজি আয়োজিত এক অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য দীপজ্যোতি ৰাজখোৱাই এই বিশেষ বাহনখনৰ শুভাৰম্ভ কৰে। ৰাষ্ট্ৰীয় মাহজাতীয় শস্য অভিযানৰ সৈতে সংগতি ৰাখি আৰম্ভ কৰা এই বিশেষ পদক্ষেপৰ লক্ষ্য

হৈছে কৃষি সম্প্ৰসাৰণ ব্যৱস্থাক অধিক গতিশীল বিজ্ঞানভিত্তিক আৰু কৃষিমুখী কৰি তোলা। এই আধুনিক বাহনখনত উদ্ভিদৰ ৰোগ আৰু কীট পতংগ চিনাক্তকৰণৰ বাবে মাইক্ৰস্কোপ, ৰোগ নিৰ্ণায়ক সঁজুলি, মাটি আৰু পানী পৰীক্ষাৰ কীট, পোক পতংগ চিনাক্তকৰণৰ সামগ্ৰী, ডিজিটেল তথ্য ভাণ্ডাৰ, GPS, ইণ্টাৰনেট সংযোগ আৰু বিশেষ প্ৰদৰ্শনী পৰ্দা সংযোজন কৰা হৈছে। ইয়াৰ জৰিয়তে কৃষকৰ পথাৰতে শস্যৰ ৰোগ, পুষ্টিজনিত সমস্যা আৰু অন্যান্য কৃষি সম্পৰ্কীয় জটিলতা চিনাক্ত কৰি তাৎক্ষণিক বিজ্ঞানভিত্তিক পৰামৰ্শ আগবঢ়োৱা সম্ভৱ হ'ব। আনুষ্ঠানিকভাৱে শুভাৰম্ভ হোৱাৰ পাছতে ভ্ৰাম্যমান উদ্ভিদ স্বাস্থ্য ক্লিনিক বাহনখন ৰাজ্যৰ বিভিন্ন জিলালৈ প্ৰেৰণ কৰা হয়। বাহনখনৰ জৰিয়তে প্ৰথম পৰ্যায়ত উজনি আৰু উত্তৰ অসমৰ কেইবাটাও স্থানত কৃষি বিজ্ঞান কেন্দ্ৰৰ সহযোগত কৃষকৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক আৰু যোগাযোগৰ ব্যৱস্থা কৰা হৈছে। ধেমাজিত আৰম্ভ হ'বলগীয়া এই কাৰ্যসূচীৰ জৰিয়তে পৰৱৰ্তী সময়ত ডিব্ৰুগড়, তিনিচুকীয়া আৰু শিৱসাগৰ জিলাত কৃষকৰ সৈতে মত বিনিময় আৰু শস্যৰ বীজ ৰোপণ সামগ্ৰী বিতৰণ কৰা হ'ব। অসম কৃষি বিশ্ববিদ্যালয়ৰ এই নতুন পদক্ষেপে কৃষি বিজ্ঞান আৰু কৃষকৰ মাজত শক্তিশালী সংযোগ স্থাপন কৰাৰ লগতে ৰাজ্যৰ কৃষি সম্প্ৰসাৰণ ব্যৱস্থাক অধিক ফলপ্ৰসূ কৰি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী আৰু ডিব্ৰুগড় কেন্দ্ৰৰ পৰা। লোকপিয়লৰ দায়িত্বত নিয়োজিত কোনো বিষয়া কৰ্মচাৰীয়ে সঠিকভাৱে দায়িত্ব পালন নকৰিলে 3 বছৰ পৰ্যন্ত কাৰাবাস খাটিব লাগিব আৰু জৰিমনাও ভৰিব লাগিব। লোকপিয়ল সঞ্চালকালয়ৰ নিৰ্দেশনাৰ ভিত্তিত জিলা আয়ুক্তসকলে 1948 চনৰ লোকপিয়ল আইনৰ 11 নম্বৰ অনুচ্ছেদৰ অধীনত এই কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। নিৰ্দেশনাত জিলা আয়ুক্তসকলৰ অনুমতি অবিহনে লোকপিয়লৰ দায়িত্বত নিয়োজিত কোনো চৰকাৰী বিষয়া কৰ্মচাৰীয়ে নৈমিত্তিক ছুটি, শিশু পৰিচৰ্যা ছুটি, আৰ্জিত ছুটি আদি ল'ব নোৱাৰিব। লোকপিয়লৰ দায়িত্ব পালনত ব্যৰ্থ হলে বা লোকপিয়ল সন্দৰ্ভত নেতিবাচক প্ৰশ্ন সুধিলে বা লোকপিয়লৰ তথ্য হেৰফেৰ কৰিলে তেনে চৰকাৰী কৰ্মচাৰী বিষয়াক 3 বছৰ পৰ্যন্ত কাৰাবাসৰ লগতে 1000 টকা জৰিমনা বিহা হ'ব। উল্লেখযোগ্য যে ৰাজ্যত অহা 2 আগষ্টত 2টা পৰ্যায়ত লোকপিয়ল আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। সমগ্ৰ প্ৰক্ৰিয়াটোৰ বাবে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। ইফালে প্ৰেছ ইনফৰমেশ্যন ব্যুৰোৱে আজি গুৱাহাটীত বাৰ্তা শীৰ্ষক এখন কৰ্মশালাৰ আয়োজন কৰে। লোকপিয়ল 2027 সন্দৰ্ভত আয়োজন কৰা এই কৰ্মশালাত গ্ৰাহকৰ সজাগতা সন্দৰ্ভত আলোকপাত কৰা হয়। ৰাজ্যৰ জ্যেষ্ঠ ACS বিষয়া অৰূপ কুমাৰ চক্ৰৱৰ্তীক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে। কৰ্তব্যত অৱহেলা, উচ্চ পদস্থ বিষয়াৰ নিৰ্দেশ অৱমাননা আৰু কৰ্মস্থলীত নিয়মিতভাৱে উপস্থিত নথকাৰ অভিযোগত চক্ৰৱৰ্তীক তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ বৰ্খাস্ত কৰা হয়। উল্লেখযোগ্য যে 2011 চনৰ 22 জুলাইত বিষয়াগৰাকীক নিলম্বন কৰা হৈছিল। শীৰ্ষ বিষয়াৰ নিৰ্দেশৰ পাছতো নিৰ্বাচনী বৈঠকত উপস্থিত নথকা, হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ গুৰুত্বপূৰ্ণ দায়িত্ব সময়মতে পালন নকৰা আৰু কাৰ্যালয়ত সুৰাপান কৰাৰ অভিযোগত চক্ৰৱৰ্তীক সেই সময়ত নিলম্বন কৰা হৈছিল। পৰৱৰ্তী সময়ত বিভাগীয় তদন্তৰ বাবে ভাৰতীয় অসামৰিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া ডঃ ৰোচনাৰা বেগমক দায়িত্ব দিয়া হয়। 2018 চনৰ 22 মে'ত ডঃ ৰোচনাৰা বেগমে চক্ৰৱৰ্তীৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহ সত্য বুলি প্ৰতিবেদন দাখিল কৰে। ইয়াৰ পাছতে আত্মপক্ষ সমৰ্থনৰ বাবে অৰূপ কুমাৰ চক্ৰৱৰ্তীলৈ কেইবাবাৰো জাননী জাৰি কৰা হয়। 2018 চনৰ পৰা এই বছৰৰ জানুৱাৰী মাহলৈকে চক্ৰৱৰ্তীলৈ কেইবাবাৰো জাননী প্ৰেৰণ কৰাৰ পিছতো তেওঁ কোনো সঁহাৰি নিদিলে। অৱশেষত পৰহি তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ চক্ৰৱৰ্তীক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয়। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু ডিমৌ সমজিলা আয়ুক্ত কাৰ্যালয়ৰ সহযোগত ডিমৌৰ নৃত্যালয়ৰ ব্যৱস্থাপনাত কালি 15-দিনীয়া গ্ৰীষ্মকালীন নাট কৰ্মশালাৰ শুভাৰম্ভ কৰা হয়। ডিমৌ জ্যোতি বিষ্ণু সাংস্কৃতিক প্ৰকল্পত আয়োজিত এই কৰ্মশালাখন ডিমৌ সমজিলাৰ আয়ুক্ত লুকুমণি বৰাই উদ্বোধন কৰে। কৰ্মশালাত দুলুমণি বৰদলৈ আৰু বিদ্যাসাগৰ চেতিয়াকে ধৰি কেইবাগৰাকী অভিজ্ঞ প্ৰশিক্ষকে ছাত্ৰ ছাত্ৰীসকলক প্ৰশিক্ষণ দিব। এই কৰ্মশালাৰ সামৰণিত ডিমৌৰ গকুলবন উদ্যানত প্ৰশিক্ষাৰ্থীসকলৰ অংশগ্ৰহণেৰে এখন নাটক মঞ্চস্থ কৰা হ'ব। যোৰহাট জিলা আয়ুক্তৰ বৰ্তমানৰ কাৰ্যালয়ৰ চিনামৰাৰ নৱনিৰ্মিত ভৱনলৈ স্থানান্তৰ সন্দৰ্ভত জিলা আয়ুক্ত জয় শিৱানীৰ সভাপতিত্বত আজি এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত জিলা উন্নয়ন আয়ুক্ত, সমজিলা আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্ত, সহকাৰী জিলা আয়ুক্ত, নিৰ্বাচনী বিষয়া, সহকাৰী আয়ুক্তসকলৰ লগতে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। বৰ্তমানৰ কাৰ্যালয়টো নৱনিৰ্মিত ভৱনলৈ শৃংখলাবদ্ধভাৱে স্থানান্তৰ কৰাৰ ক্ষেত্ৰত ল'বলগীয়া পদক্ষেপসমূহৰ বিষয়ে এই বৈঠকত আলোচনা কৰা হয়। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা 8:02 স্কুল বেগৰ বোজা, শিশুৰ সোণালী শৈশৱৰ হেঙাৰ বিষয়ক এটি লাইভ ফোন ইন অনুষ্ঠান প্ৰচাৰ কৰা হ'ব।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু কৃষি জগত।
1: নমস্কাৰ, আজিৰ অনুষ্ঠানত আমি কথা পাতিবলৈ লৈছোঁ শালি ধানৰ খেতিৰ বিষয়ে। এই বিষয়ে কথা পাতিবলৈ আজি আমি আমন্ত্ৰণ কৰি আনিছোঁ মুক্ত আৰু দূৰশিক্ষা সঞ্চালকালয় খানাপাৰা গুৱাহাটীৰ বিজ্ঞানী ডক্টৰ ৰঞ্জিতা বেজবৰুৱা আৰু অসম কৃষি বিভাগৰ খাদ্য সংসাধন বিভাগৰ উপসঞ্চালক মধুমিতা দেৱীক আপোনালোক দুয়োকে আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। নমস্কাৰ বাইদেউ।
2: নমস্কাৰ।
1: শালি ধানটো অসমৰ এক গুৰুত্বপূৰ্ণ ধানৰ খেতি
2: হয়।
1: এইখিনি সময়তে মানে বৰষুণৰ বতৰতে শালি ধানৰ খেতি কৰা হয় আৰু যিকোনো এটা খেতিৰ বাবে প্ৰথমেই আমাৰ প্ৰয়োজন হয় বীজ। মই বেজবৰুৱা বাইদেউ সুধিব বিচাৰিছো যে শালি ধানৰ বীজৰ পৰিষ্কাৰকৰণ আৰু বীজ শোধন কেনেধৰণে কৰা হয়?
2: ঠিক আছে, ধন্যবাদ। আমি যিহেতু এতিয়া আমাৰ একদম শালি ধানৰ সময় আৰু শালি ধানৰ জুন জুলাই মাহতে শালি ধানৰ বীজ সিঁচাৰ মূল সময় হয়, গতিকে এই ধানৰ বীজ আমাৰ পৰিষ্কাৰকৰণ আৰু বীজ শোধন কৰাটো বিশেষভাৱে
1: প্ৰয়োজন।
2: এই ধানৰ বীজ আমি পৰিষ্কাৰকৰণৰ কাৰণে বীজবোৰ নিমখৰ দ্ৰব্যত 200 গ্ৰাম প্ৰতি লিটাৰ পানীত দি পেলাই পৰিষ্কাৰ কৰা হয়। পাত্ৰ এটাত পানী আৰু নিমখৰ দ্ৰৱৰ সঠিক ঘনত্ব তৈয়াৰ কৰিবলৈ দ্ৰৱণটোত আলু বা কণী এটা ডুবাই দিব লাগে। আলু বা কণীটো উপঙি থাকিলে নিমখ দি থাকিব লাগে আৰু তেতিয়া আমি কি গম পাম, বীজবোৰ দ্ৰৱ বা মিশ্ৰণটোত ঢালি দিব লাগে। তাৰপিছতে
1: মানে উপঙি থাকিব
2: আমি তাতে বীজবোৰ সেই মিশ্ৰণটোত আমি দি দিলো। দি দিলে কি হ'ব, পাত্ৰটোত উপঙি থকা যিবিলাক পতন আছে বেয়া বীজবোৰ লগে লগে উপঙি আহিব আৰু এইবিলাক আমি আঁতৰাই দিব লাগে। ভালবিলাক কি হ'ব, সি তলত পৰি যাব। গতিকে সেইখিনি আমি সেনেকে বীজটো আমি সংশোধন কৰি ল'ব লাগে। তাৰপিছত আকৌ ধানৰ বীজ শোধনো কৰিব লাগে কাৰণ বিভিন্ন পোক পৰুৱা থাকিব পাৰে চিটত। গতিকে সেই বীজবিলাক শোধন কৰিবলৈ আমি ভেঁকুৰ নাশকীয় দ্ৰৱৰে বীজ শোধনৰ বাবে 12 বা 24 ঘণ্টা পানীত তিয়াই থ'ব লাগে। আৰু ভেঁকুৰ নাশক দ্ৰৱবিলাক বহুতকেইটা আছে, যেনে কাৰ্বেণ্ডাজিম, আমি বিশেষকৈ কাৰ্বেণ্ডাজিম ইউজ কৰা হয়। এইটো আমি প্ৰতি কিলোগ্ৰাম বীজৰ বাবে 2.5 গ্ৰাম ব্যৱহাৰ কৰিলে হ'ব। আৰু শোধন কৰা বীজবোৰ 42 ঘণ্টাৰ পৰা 72 ঘণ্টাৰ বাবে গাপ দি ৰাখিব লাগে। প্ৰতি কিলোগ্ৰাম বীজত 10 গ্ৰাম জৈৱ নিয়ন্ত্ৰক ট্ৰাইকোডাৰ্মা দিও আমি শোধন কৰিব পাৰোঁ। যদি আমি কাৰ্বেণ্ডাজিন নিদিও ট্ৰাইকোডাৰ্মা দিও কৰিব পাৰোঁ, তেতিয়া আমি বীজবোৰ 12 ঘণ্টাৰ বাবে পানীত তিয়াই ৰাখিব লাগে আৰু পানীখিনি আঁতৰি দিয়াৰ পিছত ট্ৰাইকোডাৰ্মাৰ সৈতে মিহলি কৰিব লাগে আৰু ৰোপণ কৰাৰ আগতে 6 পৰা 12 ঘণ্টাৰ বাবে তিতি থকা মৰাপাটৰ বস্তাৰে ঢাকি ৰাখিব লাগে। তেতিয়া আমি দেখা পাম যে তাৰ লাহে লাহে বীজবিলাকৰ মানে গজালি ওলাব আৰম্ভ কৰিছে। গতিকে এনেকেই বীজখিনি শোধন কৰি ল'ব পৰা যায়।
1: এতিয়া মই মধুমিতা দেৱী বাইদেউক সুধিছো যে সু বীজ ব্যৱহাৰৰ সজাগতা আপোনালোকে কেনেধৰণে কৰা বা
3: আচলতে বীজখিনিৰ ওপৰতে আমাৰ উৎপাদনটো ডিপেণ্ড কৰে। যদি আপুনি আগৰ কৈয়ে গৈছে তেখেতে বীজখিনি যেনেকৈ শোধন কৰি লোৱা হয় সেইখিনি এটা সজাগত অভিযান লাগে। কাৰণ বীজখিনি ক'ৰ পৰা আহিছে কি কথা ভালকৈ জনাৰ আগতে সেই বীজখিনি কিছুমান গুণগত বৈশিষ্ট্য থাকে। সুবীজে জাতটোৰ বৈশিষ্ট্য এটা বহন কৰে। ধৰক আপুনি স্বৰ্ণ চাবোৱানৰ কথা ক'লো, ধানখিনিৰ এটা বৈশিষ্ট্য আছে। গতিকে সেইখিনি সজাগতা আনিব লাগিব আৰু বীজবোৰৰ মাজত অন্য জাতৰ বীজ বা অবাঞ্চিত সামগ্ৰী থকা নথকাটো সেইখিনিৰ কাৰণেও সজাগতা আনিব লাগিব। আৰু এইখিনি সজাগতা থাকিলে তেওঁলোকে যদি ভাল বীজ ব্যৱহাৰ কৰে তেতিয়া বীজৰ অংকুৰণটো ভাল
1: হ'ব, খেতিডৰাও
3: ভাল হয়। তাৰ ওপৰত আপোনাৰ আৰু এই সু বীজ ব্যৱহাৰ কৰিলে অৰ্থনৈতিকভাৱে লাভজনক হয়, অংকুৰণ ক্ষমতাটো বেছি হয়। আৰু অংকুৰণৰ পিছত আপোনাৰ যেতিয়া আমি ধান গুচা ৰুওঁ তাৰপিছত কিছুমান মৰি যায়, কিন্তু এই যদি আপোনাৰ গুণগত বীজ ব্যৱহাৰ কৰে তেতিয়াহ'লে আপোনাৰ তাৰ সেই মৰা ধানৰ পৰিমাণটো কমি যায়। গতিকে আমাৰ আকৌ পথাৰত গৈ পেলাই নতুনকৈ আকৌ গুজ খুচিব নালাগে, তাৰমানে দিব নালাগে, অৰ্থাৎ পুনৰ ৰোপণৰ প্ৰয়োজন কম হয়, সমানকৈ শস্যৰ বিকাশ হয়। বীজটো যিহেতু আমি কৈছো গুণগত বৈশিষ্ট্য থকা গুণগত মানদণ্ডৰ বীজ ব্যৱহাৰ কৰিলে আপোনাৰ শস্যৰ দ্বাৰা বিকাশটো সমান হয়, বৃদ্ধি ভাল হয় আৰু তাৰোপৰি অনিষ্টকাৰী কীট পতংগ ৰোগ

0: আৰু অন্যান্য ব্যাধিৰ দ্বাৰা কম পৰিমাণে আক্ৰান্ত হয়। আৰু তাৰোপৰি পথাৰত শস্য একে সময়তে পকে, পথাৰৰ শস্যখিনি একে সময়তে পকিলে আপোনাৰ
1: চপাওঁতে
0: সুবিধা হয়। সেইকাৰণে সকলোখিনি চালি জাৰি চাই আপোনাৰ সজাগতা আনিব লাগিব, তেওঁলোকে যাতে সু বীজ ব্যৱহাৰ কৰে।
1: হয়, এতিয়া আহিছো ধানৰ কঠীয়াতলী প্ৰস্তুতকৰণৰ কথালৈ। নিশ্চয় সেইটো এটা অতি গুৰুত্বপূৰ্ণ কথা, লগতে শস্য ৰক্ষা আৰু মূল পথাৰৰ প্ৰস্তুতি কেনেধৰণে কৰা হয় মই ডক্টৰ বেজবৰুৱা বাইদেউক সুধিছো।
2: ধন্যবাদ। আমি যিহেতু জুন জুলাই মাহৰ শালি ধানৰ খেতিৰ বীজ সিঁচাৰ সময়, গতিকে মই তাৰ আগতে এটা কথা ক'ব খুজিছোঁ যে আমি ধৰক দ চানেকীয়া অঞ্চলত যিবিলাক শালি ধানৰ খেতি কৰোঁ তাৰ কাৰণে আমি জেনেৰেলি ৰঞ্জিত, বাহাদুৰ, পিয়লি, মণিৰাম, পংকজ, কুশল আদি অধিক উৎপাদনক্ষম জাত কিছুমান আছে, সেই জাতবিলাক আমি নিৰ্বাচন কৰিব লাগে। আৰু তাৰ বাবে আকৌ এইবিলাক আমাৰ হ'ল দীৰ্ঘদিনীয়া জাত। আকৌ মধ্যমীয়া ওখ মাটিৰ ক্ষেত্ৰত য'ত মানে শালি ধান খেতিৰ পিছত সৰিয়হ খেতি কৰিব পৰা যায় তেনে মাটিৰ বাবে সত্য, বসুন্ধৰা, মচুৰি আদি মধ্যমীয়া কৃষি কালৰ জাত আছে, সেই জাতবিলাক আমি জেনেৰেলি ল'ব লাগে। এতিয়া ইয়াত আহিলে আমাৰ কঠীয়াতলী প্ৰস্তুতকৰণ আমি কেনেকৈ কৰিব লাগে, গতিকে একোখন কঠীয়াতলী আমাৰ জেনেৰেলি 10 মিটাৰ দীঘল আৰু 1.25 মিটাৰ বহল কৰি ল'ব লাগে। আৰু দুখন যদি আমি তলী প্ৰস্তুত কৰোঁ এনেকৈ 10 মিটাৰ আৰু 1.25 মিটাৰ, তেতিয়া দুখনৰ মাজত আমাৰ ব্যৱধান 30 চেণ্টিমিটাৰ ল'ব লাগে। আৰু প্ৰতিখন তলীত 20-30 কিলোগ্ৰাম গোবৰো দিব পাৰে বা পচন সাৰো দিব পাৰে, আৰু 80 গ্ৰাম ইউৰিয়া, 80 গ্ৰাম একক ছুপাৰ ফচফেট আৰু 40 গ্ৰাম মিউৰেট অফ পটাছ প্ৰয়োগ কৰি মাটিত ভালদৰে মিহলাই ল'ব লাগে কঠীয়াতলী। এই কঠীয়াতলী দুখনৰ মাজত নলাত কি কৰিব লাগে, আমি যিখিনি আমি গেপ ৰাখিলোঁ গেপত পানী ভৰাই থ'ব ল'ব লাগে। আৰু অংকুৰিত বীজ 650 গ্ৰামৰ পৰা আমি 1000 গ্ৰাম বা 1 কিলোগ্ৰাম পৰিমাণ একোখন তলীৰে আমি সিঁচিব পাৰোঁ। আৰু এবিঘা আমি যদি মাটিত ৰুব লাগে তেতিয়াহ'লে এনেদৰে আমি 7-8খন আমি বীজতলী প্ৰস্তুত কৰি ল'ব লাগে। আৰু এই কঠীয়াতলীত আমি কিছুমান আমাৰ মানে বেমাৰ হ'ব পাৰে দেই, যেনে মানে ধৰক আপোনাৰ কঠীয়াৰ পাতত ব্লাষ্ট লাগিব পাৰে, বা তেতিয়াহ'লে আমি বেভিষ্টিন 1 গ্ৰাম বা হিনোচান 1 মিলিলিটাৰ নিৰিখত প্ৰতি লিটাৰ পানীত মিহলাই পাতত তিতি যোৱাকৈ স্প্ৰে কৰিব লাগিব, নহ'লে এই বেমাৰটোৱে পিছত গৈ আমাৰ মেইন পথাৰত আমাৰ
1: অসুবিধাৰ
2: সৃষ্টি কৰিব।
1: কঠীয়াতলীত কিমান দিনলৈকে থোৱা হয়
2: কঠীয়াতলীত? এইটো আমাৰ যেতিয়া দীৰ্ঘম্যাদী যিবিলাক জাত আছে সেইবিলাক জাত আমাৰ 25-30 দিনলৈকে
3: থ'ব পাৰে,
2: আৰু যিবিলাক মধ্যমীয়া আছে এইবিলাক আমাৰ ধৰক 20 দিনীয়া বা 21 দিনীয়া হ'ব লাগে। আৰু আৰু কিছুমান আমাৰ একদম হস্ৰম্যাদী কিছুমান আমাৰ জাত আছে সেইবিলাকৰ কাৰণে আমাৰ ধৰক 19 দিনীয়া জাত আমাৰ মানে কঠীয়াতলীত ৰাখিলে হৈ যায়। ইয়াত আৰু এটা কথা মই ক'বলৈ থাকিলে, যেনেকে আমি জলক ব্লাষ্টৰ কথা ক'লো তেনেকে আমাৰ মজা খোৱা পোক বা থ্ৰিপছটো খুব হয় দেই, সেইকাৰণে এইবিলাক হ'লে আমাৰ কঠীয়াটো ৰক্ষা কৰিবলৈ ডাইমেক্ৰন নামৰ দৰৱ এটা 1 মিলিলিটাৰ প্ৰতি 1 লিটাৰ পানীত মিহলাই মিশ্ৰণটো তৈয়াৰ কৰি স্প্ৰে কৰি দিব লাগে। মেইন পথাৰত আমি যিখিনি কঠীয়া ৰুম সেই কঠীয়াখিনি আমি উঠাওঁতে কঠীয়াবিলাকৰ আগটো কাটি দিব লাগে যাতে এই থ্ৰিপছ বা যদি বেমাৰ পোক পৰুৱাবিলাক থাকে বা কিবা বেমাৰ থাকে তেতিয়াহ'লে সেইখিনি আগটোতে
1: গুচি যায়,
2: নহ'লে মূল পথাৰত সি আমাৰ প্ৰব্লেম কৰিব পাৰে। তাৰোপৰি আৰু মূল পথাৰত আমাৰ নিলো তেতিয়াহ'লে নিয়াৰ পিছত আমি সেই যেতিয়া মাটিডৰা আমি প্ৰস্তুত কৰিম তাত আমাৰ প্ৰতি বিঘা শালি খেতিৰ বাবে 1.3 টন পচন সাৰ বা গোবন সাৰৰ লগতে মধ্যমীয়া চাপৰ জাতৰ ক্ষেত্ৰত 18 কিলোগ্ৰাম ইউৰিয়া, 17 কিলোগ্ৰাম একক ছুপাৰ ফচফেট আৰু 9 কিলোগ্ৰাম মিউৰেট অফ পটাছ সাৰৰ প্ৰয়োজন হয়। তেনেদৰে ওখ জাতৰ ক্ষেত্ৰত 6 কিলোগ্ৰাম ইউৰিয়া, 8 কিলোগ্ৰাম ইউৰিয়া একক ছুপাৰ ফচফেট আৰু 2 কিলোগ্ৰাম মিউৰেট অফ পটাছ সাৰৰ মানে অনুমোদন দিয়া হৈছে। এইখিনি যিখিনি আমাৰ সাৰৰ অনুমোদন অসম কৃষি বিশ্ববিদ্যালয়ে গৱেষণা কৰি আমাক মানে নিৰ্ধাৰিত কৰি দিছে। গতিকে মাটিডৰা শেষৰবাৰ হাল বোৱাৰ সময়ত মুঠ অনুমোদিত ইউৰিয়া সাৰৰ আধা ভাগ আৰু সমুদায় একক ছুপাৰ ফচফেট বা পটাছ সাৰৰ মাটিত প্ৰয়োগ কৰিব লাগে। ইয়াত মই এটা কথা কৈছো, ইউৰিয়া সাৰটো আমি সদায় প্ৰথমতে আমি আধা আমি দিলো একক ইউৰিয়া লগতে ফুল একক ছুপাৰ ফচফেট আৰু ফুল পটাছ দিলো, বাকী যিখিনি আমাৰ ইউৰিয়া ৰৈ গ'ল সেই আধাৰ আমি আকৌ দুভাগ কৰিলো, দুভাগ আমি 25-30 দিনত আৰু বাকী এভাগ আমি 40-45 দিনত দিলো। এইটো কিয় কৰিব লাগে, কাৰণ ইউৰিয়াটো আমাৰ পানীত দ্ৰৱণীয় হয়, যদি আমি গোটেইখিনি ইউৰিয়া প্ৰথমতে দি দিওঁ তেতিয়াহ'লে সি পানীত আমাৰ লিচিং হৈ ওলাই যাবগৈ, গতিকে পিছৰ অৱস্থাত দীৰ্ঘম্যাদী জাত গতিকে পিছৰ অৱস্থাত সি ধানটোৱে আমাৰ ইউৰিয়া সাৰটো নাপাব, সেইকাৰণে আমি দুভাগ কৰি দিব লাগে। এইখিনি মেইন আমাৰ সাৰৰ ক্ষেত্ৰত কৰিবলগীয়া কাম, আৰু তাৰ প্ৰতি আমাৰ মূল পথাৰটো যত্ন লোৱা আছে, আমি নিৰণীকৰণ কৰিব লাগিব 25-30 দিন আৰু 40-45 দিনৰ ভিতৰত। আৰু তাৰ উপৰি আমাৰ যিহেতু শালি ধানৰ খেতিত পানী থাকে, পানী আমি খুব বেছি হ'ব নালাগে, আমাৰ যিখিনি প্ৰয়োজন সেইখিনি পানী আমি ৰাখিব লাগিব।
1: হয়,

0: আপুনি যিখিনি সাৰৰ কথা ক'লে সেইখিনি ৰাসায়নিক সাৰৰ
1: হয়
0: কথা ক'লে,
1: হয়
0: এতিয়া ধানত আমি এতিয়া দেখা গৈছে যে জীৱাণু সাৰৰ প্ৰয়োগ কৰা
1: হয়
0: হয়। এতিয়া মই মধুমিতা বাইদেউক সুধিছো যে ধানত জীৱাণু সাৰৰ প্ৰয়োগ কেনেদৰে কৰা হয়, লগতে সেউজ সাৰ বুলিও এটা কথা শুনা যায়, সেই বিষয়ে অকণমান
1: আমাক জনাওক। ধন্যবাদ, আপুনি বৰ এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন সুধিলে। আচলতে মাটিৰ সাৰুৱা গুণ আৰু পৰিৱেশ সুস্থতা অটুট ৰাখিবলৈ আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে প্ৰয়োজনীয় কৃষি সম্পদসমূহ ঠিকে ৰাখিবলৈ অকল ৰাসায়নিক সাৰৰ ব্যৱহাৰ কৰিলে নহ'ব, গুৰুত্ব দিলে নহ'ব। আমি সুসংগতভাৱে জৈৱিক, ৰাসায়নিক আৰু জীৱাণু সাৰো ব্যৱহাৰ কৰিব লাগিব। শস্যৰ উপকাৰী জীৱাণুসমূহে মাটিত আচলতে সংঘটিত বিভিন্ন ক্ৰিয়া প্ৰক্ৰিয়াসমূহত প্ৰত্যক্ষ বা পৰোক্ষভাৱে সহায় কৰে। এতিয়া ধান খেতিৰ উৎপাদন বৃদ্ধিত সেউজীয়া শেলাই, এজলা, এজস্পাইৰেলাম, বেচিলাছ আদি জীৱাণু সাৰে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। পানী আবদ্ধ হৈ থকা ৰ'দ ঘাই মাটিত নীলা সেউজীয়া শেলাই প্ৰচুৰ পৰিমাণে উৎপন্ন হয়। কঠীয়া ৰোৱাৰ এসপ্তাহ পিছত ইয়াক প্ৰয়োগ কৰিব লাগে। আচলতে এজলা নামৰ পুনিজাতীয় উদ্ভিদবিধেও নীলা সেউজীয়া শেলাইৰ লগত সহবাস কৰি মাটিত যথেষ্ট পৰিমাণে নাইট্ৰজেনৰ যোগান ধৰে। এজলা শালি ধানৰ ৰোৱনি চাহৰ 2-3 সপ্তাহ আগতে মাটিডৰাত 5-30 চেণ্টিমিটাৰ পানী ৰখা, প্ৰতি হেক্টৰত 500 কিলোগ্ৰাম প্ৰয়োগ কৰি বংশ বিস্তাৰ কৰিবলৈ ৰোৱনি চাহত মাটিত লগত ভালদৰে মিলাই দিব লাগে। আগতে দি দিব লাগে, তাৰপিছত ৰোৱনি চাহৰ লগত হালোৱাই পেলাব লাগে। তেতিয়াহ'লে তাৰমানে তাত থকা যিখিনি আমি জৈৱিক সাৰ পাম তাতে আপোনাৰ মাটিৰ লগত মিলি যাব। আৰু এতিয়া বজাৰত সহজলভ্য কিছুমান জীৱাণু সাৰো পোৱা যায়, সেইবোৰো আপুনি ইয়াতে আমাৰ খেতি পথাৰত, ধাননি পথাৰত ব্যৱহাৰ কৰিব পাৰে। আৰু এটা আপোনাৰ সেউজ সাৰ হ'ল ধান খেতিত ব্যৱহাৰ কৰা হয়, ধনচা, চানহেম আদি ব্যৱহাৰ কৰা হয়। এইখিনি আচলতে শালি খেতি কৰাৰ আগে আগে মূল পথাৰত লগোৱা হয়। আপোনাৰ এমাহ দুমাহমানৰ আগতে লগোৱাৰ পিছত কি হয়, সেইবোৰ যেতিয়া এটা নিৰ্দিষ্ট উচ্চতাত পায় সেইখিনি তাতে কাটি মিলাই দিয়া হয়, হাল বাই মাটিৰ লগত মিহলি কৰি দিয়া হয়। মাটিৰ লগত এইবুলি মিহলি কৰি দিয়াৰ পিছত ইয়াত থকা প্ৰয়োজনীয় বিভিন্ন পোষক দ্ৰব্য শস্যডৰাত যোগান ধৰাত সহায় কৰে।
0: হয়, এতিয়া সাৰ দি মাটিখিনি প্ৰস্তুত কৰা হ'ল, আমি ইয়াতে অসমৰ যিবোৰ আমাৰ সহনশীল জাত বুলি কোৱা হয় ধানৰ, সেই তেনেকুৱা ধৰণৰ দুবিধমানৰ বিষয়ে থুলমূল আভাস এটা দিয়কচোন।
2: আচ্ছা, আমাৰ সহনশীল জাত বুলিলে আমাৰ ধৰক কি হয় যে আমাৰ খৰাং বতৰ আছে, আজিকালি আমাৰ খৰাং বহুত হয় বা আমাৰ হঠাতে বানপানী
1: হয়,
2: মানে কেতিয়াবা এনেকুৱা বানপানী হয় যে আমাৰ মূল পথাৰ আমি খেতিয়কে ধানটো ৰুলে, কঠীয়া ৰুলে, তাৰপিছতে মানে হঠাৎ বানপানী আহি গ'ল ধৰক। গতিকে এইবিলাক বিভিন্ন পৰিস্থিতিত সহন কৰিব পৰাকে জাত কিছুমান ওলাইছে। গতিকে তাৰে ভিতৰত চন্দ্ৰমা বুলি এটা আছে, তাৰপিছত চিয়াৰ ধান 310, চিয়াৰ ধান 909, চন্দন যিটো চিয়াৰ বড়ো ধান 2 বুলি কোৱা
1: হয়,
2: চিয়াৰ ধান 601, তাৰপিছত সহভাগী ধান আছে, স্বৰ্ণচাপ 1 আছে, ৰঞ্জিত চাবুৱান আছে, বাহাদুৰ চাবুৱান। আৰু এইকেইটা আমাৰ কি হৈছে যেতিয়া আমাৰ ধৰক হঠাতে বানপানী আহি গ'ল আৰু মূল পথাৰ 10-12 দিন আপোনাৰ পানী পূৰা ষ্টেগনেণ্ট হৈ ৰৈ গ'ল, পানীটো ওলাই যোৱা নাই, তেতিয়াও এই স্বৰ্ণ চাবুৱান আৰু ৰঞ্জিত চাবুৱান, বাহাদুৰ চাবুৱান এই জাতকেইটা যদি খেতিয়কে ৰুৱে তেতিয়াহ'লে তাত সেই 10-12 দিন পানী জমা হৈ থাকিলেও এই জাতকেইটা মৰি নাযায়। যেতিয়া পানীটো 10-12 দিনৰ বা কেতিয়াবা আমি দেখিছো 20 দিনলৈকেও আছে, তাৰপিছত পানীটো ওলাই গৈছে, তেতিয়াও তাৰ পৰা নতুনকে আকৌ খা ওলাই, পোখা ওলাই, আকৌ সি নতুনকে আকৌ খুব আৰু তাৰপিছত খুব সুন্দৰ কিন্তু মানে উৎপাদন দিয়ে। এইটো আমি নিজেই পথাৰত কৰি চাইছো, কৰি আমি প্ৰমাণিত হৈছে। গতিকে এইকেইটা আমাৰ বানপানীত আমাৰ যিটো আমি ছাবমাৰ্জেন্স টলাৰেণ্ট ভেৰাইটি বুলি কওঁ সেইকেইটা হয়। তাৰপিছত আৰু এটা আছে আপোনাৰ ধৰক চিয়াৰ ধান 501, চিয়াৰ ধান 505, চিয়াৰ ধান 506, চিয়াৰ ধান 508। তাৰপিছত আৰু কেইটামান আছে যে মানে আন্তৰ্জাতিক ধান গৱেষণা কেন্দ্ৰৰ দ্বাৰা প্ৰমাণিত জলবায়ু সহনশীল জাত, আমি যিটো আমি কওঁ ক্লাইমেট ৰেজিলিয়েণ্ট ভেৰাইটি বুলি কওঁ, সেই জাতকেইটা হৈছে আন্তৰ্জাতিক ধান গৱেষণা কেন্দ্ৰই উলিয়াইছিলে। সেইকেইটা বিনা ধান ইলে 11, DR 42, তাৰপিছত অসম কৃষি বিশ্ববিদ্যালয়ৰ দ্বাৰা অনুমোদিত জাত আছে অভিষেক, তাৰপিছত নবীন আছে, এই জাতকেইটা আমাৰ সহনশীল জাত হিচাপে আমি অসমৰ মানে কৃষকে ল'ব পাৰে বিভিন্ন আমাৰ ধৰক খৰাং পৰিস্থিতি বা বেছি বানপানী হোৱা অঞ্চলত মানে হঠাতে বানপানী
0: দুই ধৰণৰ বতৰতে
2: এই জাতকেইটা ল'ব পাৰে।
0: হয়, আৰু এটা ধানৰ কথা শুনা যায় যে বৰ্ণশংকৰ ধান অধিক উৎপাদন ক্ষমতা আছে নেকি বৰ্ণশংকৰ ধানৰ?
1: হয় হয়, বৰ্ণশংকৰ ধান আচলতে দুবিধ চৰিত্ৰগতভাৱে পৃথক

0: ধানগছৰ মাজত সংকৰণ ঘটাই মৰ্ণসংকৰ ধানৰ সৃষ্টি কৰা হয়। এনেদৰে সংকৰণ প্ৰক্ৰিয়াৰে মাজেৰে সৃষ্টি কৰা প্ৰথম পুৰুষৰ ধান গছজোপা ইয়াৰ পিতৃ বা মাতৃৰ গছৰ তুলনাত যথেষ্ট উন্নত অধিকাৰী হয়। যিহেতু তাৰমানে ক্ৰছ বুলি কোৱা হয় আৰু সেইবোৰ, আৰু সাধাৰণ বা
1: মানে দুইটা জাতৰে
0: ভাল গুণখিনি থাকে, সেইকাৰণে উৎপাদনটো বেছিকৈ হয়। সাধাৰণ বা অধিক উৎপাদনক্ষম জাতৰ তুলনাত বৰ্ণসংকৰ ধানৰ বেছি উৎপাদন দিয়াৰ লগতে ইহঁতৰ বেমাৰ আজাৰ প্ৰতিৰোধী শক্তি অধিক হয়। তাৰমানে ভাল গুণবোৰ অনা হয়, ৰেজিষ্টেণ্ট ভেৰাইটিবোৰ ওলোৱা হয়, মাটিত থকা পুষ্টি সহজতে আহৰণ কৰিব পাৰে আৰু নিজস্ব অপতৃণ নিয়ন্ত্ৰণ কৰিব পৰাও ক্ষমতা থাকে। তেওঁলোকে তাৰমানে বনপাতৰ লগত এটা মানে যুদ্ধ কৰি হলেও তেওঁলোকৰ মানে নিউট্ৰিয়েন্টখিনি মানে মৌলখিনি তেওঁলোকে সংগ্ৰহ কৰিব পাৰে। বতৰ অনুসৰি বৰ্ণসংকৰ ধানৰ নিৰ্বাচন কৰিব লাগে। খালি
1: এতিয়া বৰ্ণসংকৰ ধানৰো নিশ্চয় বেলেগ ধৰণে সাৱধানতা ল'ব লাগে, যত্ন ল'ব লাগে, সেইটো কেনেকে লোৱা হয়?
0: সেইটো আচলতে ইয়াৰ ভালকে সাৱধানতা ল'ব লাগিব, কাৰণ বৰ্ণসংকৰ ধানটো গতিকে খালি খেতিৰ বতৰত খুব দ মাটি নিৰ্বাচন কৰিব নালাগে। খেতি চপোৱা ধান বছৰৰ পিছৰ বছৰৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰিব, কিন্তু বৰ্ণসংকৰ ধানখিনি আপোনাৰ পিছৰ বছৰত আকৌ মই এইখিনি গুটিকে লগাম, মই আকৌ থৈ দিওঁ বীজ হিচাপে, সেইটো কিন্তু ব্যৱহাৰ কৰিব নোৱাৰে।
1: তাৰপৰা মানে ভাল ফচল নাপাব তাত
0: জেনেটিকেল কিছুমান ডিফৰ্মেটিভ আহি যায়। ৰঞ্জিতে ক'ব পাৰিব চাগে সেইখিনি অকণমান।
2: তাৰমানে কি হয়, যেতিয়া আমি বৰ্ণসংকৰ জাতটো কৰোঁ আৰু আমাৰ যিটো উচ্চ উৎপাদনক্ষম জাত, যিটো আমি হাইল্ডিং ভেৰাইটি কওঁ, উচ্চ উৎপাদনক্ষম জাত বৰ্ণসংকৰটো হাইব্ৰিড বুলি জানে চবেই, গতিকে এই হাইব্ৰিড জাতটো আমি এবাৰেই ইউজ কৰিব পাৰিম। সেইটো এবাৰ ইউজ কৰাৰ পিছত আমি যেনেকে আমি উচ্চ উৎপাদনক্ষম জাতটো আমি 3 বছৰ মেক্সিমাম 4 বছৰ ব্যৱহাৰ কৰিব পাৰোঁ, কিন্তু এই বৰ্ণসংকৰ জাতটো প্ৰত্যেক বছৰ কিনিব
0: লাগিব। আৰু বীজ ক্ৰয় কৰোঁতে মন কৰিব লাগে যাতে পেকেটটো ম্যাদটো উকলি যোৱা নহয়, অনুমোদিত সময়তকৈ বেছি আগতে বা বেছি পিছত সিঁচিব, এটা সময়মতে সিঁচিব লাগিব। কঠীয়াৰ বয়সো বেছি হ'ব নালাগিব, যিটো অনুমোদিত দিনত কঠীয়াটো ৰুব লাগে সেইখিনি সময়তে ৰুব লাগিব। খেতিত প্ৰয়োগ কৰা সাৰৰ পৰিমাণ অনুমোদিত জোখতে হোৱা উচিত। অতিৰিক্ত নাইট্ৰজেন সাৰ কোনোবাই যদি ভাবে হাইব্ৰিড লগাইছো অতিৰিক্তভাৱে দিওঁ, সেইটো দিব নালাগে। বিশেষকৈ ধানৰ থোক ওলোৱাৰ পিছত সাৰ প্ৰয়োগ কৰিব নালাগে, আৰু মণি ধৰাৰ পৰা গাখীৰতি অৱস্থা পাৰ হোৱালৈকে কোনো কাৰণতে মাটিত পানীৰ অভাৱ হ'ব দিব নালাগে। পুৰা বৰষুণৰ পানীৰ ওপৰত তেওঁলোকে জলসিঞ্চন থকা মাটি বা পানী থকা মাটিতহে আচলতে বৰ্ণসংকৰ ধানৰ খেতি কৰা হয়। খেতি ধৰা সঘনাই পৰ্যবেক্ষণ কৰিব লাগে যাতে পোক পৰুৱা বেমাৰ আজাৰ আদি আৰম্ভণিতেই নিয়ন্ত্ৰণ কৰিব পাৰি। কঠীয়া বেছি ঘনকৈ ৰুলে পোখাৰ সংখ্যা কমি যায় আৰু গছ সহজতে বাগৰি পৰে। আমাৰ মানুহৰ এটা মানে নিয়ম আছে বেছিকৈ কঠীয়াটো লগাই দিবলৈ, যেনেকে সাধাৰণ আমাৰ নৰ্মেল যিবোৰ আমাৰ লোকেল ভেৰাইটি তাত অলপ বেছিকৈ লগালেও একো অসুবিধা নহয়, কিন্তু হাইব্ৰিডত যিটো আমাৰ অনুমোদিত আছে দুটা বা
2: আজিকালি মানে এনেকুৱাই হৈছে, ধৰক আগতে বহুত 4-5 ডাললৈকে লগাইছিল, আজিকালি এডাল লগালেও আপোনাৰ এডাল বা দুডাল তাতকে বেছি লগাব
0: নালাগে, সেইকাৰণে
2: মানে বীজৰ পৰিমাণটো কমেই লাগে আজিকালি, আগৰ নিচিনা আপোনাৰ ধৰক বহুত বেছি নালাগে।
0: আৰু বড়ো ধানৰ যদি হাইব্ৰিড কৰা
1: হয়,
0: বৰ্ণসংকৰ কৰা হয়, খেতিত একেখিনি পানী বহুদিন ধৰি জমা কৰি ৰাখিলে ঠাণ্ডাৰ প্ৰভাৱ বেছিকৈ পৰে, সেয়ে মাজে মাজে পানীখিনি ওলাই দি আকৌ যোগান ধৰিব লাগে। আৰু খেতিৰ কাষত ডাঙৰ গছ থাকিলে ছাঁ পৰা অঞ্চলত বা ফুল ফুলাৰ অগাপিচা হয়, যদি মানে ডাঙৰ গছ থাকে মানে বৰ্ণসংকৰ খেতিডৰাৰ তলতে ছাঁ পৰে,
1: মানে ৰ'দ পৰে
0: সমানে তেতিয়া নপৰিলেও তেতিয়াও সেই পোকাৰ সময়ত আগে পিছে পকে। সেইকাৰণে এই বৰ্ণসংকৰ জাত এটা লগোৱাৰ আগতে আমাৰ কৃষকসকলে এই গোটেইখিনি কথা সাৱধানতা অৱলম্বন কৰিলে ভাল উৎপাদন পায়।
1: হয়, আপুনি পোক পৰুৱাৰ কথা ক'লে, এতিয়া ধাননি পথাৰত পোক পৰুৱা আৰু ইয়াৰ নিয়ন্ত্ৰণ এই বিষয়ে ৰঞ্জিতা বাইদেউ অলপমান কওকচোন।
2: আমি জানোৱেই আৰু আমি যে পথাৰত কিবা লগালে আমাৰ পোক পৰুৱা
1: আহে,
2: নিয়ন্ত্ৰণ সত্য এটা, গতিকে ইয়াতো আমাৰ ধানৰ ক্ষেত্ৰত আমাৰ যেতিয়া আমি বীজ সংশোধন কৰোঁ, সংশোধন কৰিলেও মানে আকৌ মানে পিছৰ পৰ্যায়ত আমাৰ বেমাৰ আজাৰ আহিব পাৰে, এইটো আমাৰ বতৰৰ ওপৰতো ডিপেণ্ড কৰে। গতিকে আমাৰ পোক বুলিলে আমাৰ ধৰক থ্ৰিপছ আহে, সৰু সৰু কলাকে থ্ৰিপছটো আহে, গতিকে থ্ৰিপছটো আহিলে আমি ক্লৰোপাইৰিফছ 20 EC বুলি লিখা থাকে, ক্লৰোপাইৰিফছ 20 EC 1 চা চামুচ 3-4 লিটাৰ পানীত মিহলাই প্ৰতি বিঘাত 60-70 লিটাৰ স্প্ৰে কৰিব লাগে, নহলে মনক্ৰত ফচ। কিন্তু মই এটা কৈছো, এই দৰৱবিলাক আমাৰ আজিকালি কিন্তু আমাৰ বেন কৰিছে যদিও, এইটো বৰ্তমান চলি আছে, কিন্তু ইয়াৰ সলনি আমি যিটো ব্যৱহাৰ কৰিব সেইখিনি আমাৰ

0: ইমানকৈ উপলব্ধ হোৱা নাই, খেতিয়কে প্ৰয়োগ কৰি আছে, তেনেকৈ মনোক্ৰট ফচ দিব পাৰি 36 EC
1: প্ৰয়োগ কৰি আছে যদিও যিহেতু বেন কৰিছে নিশ্চয় কিবা এটা কাৰণত কৰিছে। আপুনি খেতিয়কক কি ক'ব যে সেইটো দিয়াটো উচিত নে অনুচিত?
0: হয়, মই এইটোৱে ক'ম যে খেতিয়কে যদি দিয়ে যিটো আমাৰ অনুমোদিত এমাউণ্ট আছে, পৰিমাণ আছে, সেই পৰিমাণটোৱে দিব লাগে, তাতকৈ যাতে একদম বেছি নিদিয়ে। আৰু তেওঁলোকে চাব লাগে যে বেমাৰটো কোনখিনি জেগাত হৈছে। যদি গোটেইখিনি খেতি পথাৰত হোৱা নাই, তেওঁলোকে প্ৰথম পৰ্যায়ত যেতিয়া সদায় সেইকাৰণে পথাৰখন তেওঁলোকে সদায় নিৰীক্ষণ কৰিব লাগে, ক'ৰবাত অলপমান দেখিছে লগে লগে সেই জেগাটোতে স্পট এপ্লাই কৰক তেওঁলোকে। গোটেইখিনি কৰিবলৈ মই নকওঁ, যদি গোটেই পথাৰখন হৈছে তেতিয়া কৰিব লাগিব। গতিকে যিমান পাৰে কমকৈ মানে ব্যৱহাৰ কৰিব লাগে, সেইকাৰণে সেইবিলাকৰ কাৰণে প্ৰথম পৰ্যায়ত সেই বীজ সংশোধন সেইটো খুব জৰুৰী
1: প্ৰয়োজন,
0: মানে এই প্ৰয়োজনটো হ'লে পিছৰ পৰ্যায়ত আমাৰ জেনেৰেলি এই মানে মেডিচিন নোহোৱাকৈ হৈ যায়। আৰু কেতিয়াবা আমাৰ দেখা যায় ধৰক পাতবিলাক বগা পৰি গৈছে, বগা পৰাটো আমাৰ তেতিয়া যদি বৰষুণ এজাক আহি যায় তেতিয়াহ'লে সেই বগা পৰাটো অট'মেটিকেলি আকৌ নোহোৱা হৈ যাব।
1: এইখিনি আপোনাৰ ধৰি লওক যিকোনো ধানতে হয়, খালি ধানৰ
0: সকলো ধানতে হয়,
2: আলি বড়ো
0: আলি বড়ো চবতে হয় আমাৰ। গতিকে আৰু ইয়াত ধৰক আৰু মজা খোৱা পোকো থাকে, তাতো আমি ক্লোৰোপাইৰিফছে আমি 20 EC এক চাহ চামুচ 3-4 লিটাৰ পানী মিহলাই দিব লাগে। তাৰ ওপৰত আমি আকৌ কাৰ্বফুৰাণ যিটো আছে, আমি কাৰ্বফুৰাণ 3G তানো আমি দানাটোক আমি প্ৰতি বিঘাত 4 কিলোগ্ৰামকৈ প্ৰয়োগ কৰিব পাৰোঁ। গতিকে ইয়াৰ উপৰিও আৰু আছে ধৰক আমাৰ ফুটি পোক বুলি কওঁ, সেই পোকটি হয়, টোপলি কটা পোক হয়, এইবিলাক আমি ক্লোৰোপাইৰিফছ দিয়ে আমি তাৰ
1: প্ৰতিকাৰ
0: প্ৰতিকাৰ কৰিব পাৰোঁ। পাতমেৰুৱা পোক হয়, পিঁয়াজী পোক হয়, তাৰপিছত বাদামী শোহনী পোক বা সেউজীয়া শোহন পোক, খুৰ পোকটো আমাৰ আহিছে যোৱা 7-8 বছৰৰ পৰা, খুৰ পোকটো আমাৰ যিটো আমি আৰ্মি ৱৰ্ম বুলি কওঁ, খুৰ পোকবিলাক জাকৰুৱা পোক বুলি কোৱা হয়। মাইকী খুৰ পোকবিলাক কি হয়, পাতৰ তলৰ পিঠিত মানে কণী পাৰে, সেইকাৰণে আমি যেতিয়া তাৰ কাৰণে স্প্ৰে কৰা হয় পাতৰ তলৰ ফালৰ পৰা স্প্ৰে কৰিব লাগিব, এনেই ওপৰত কৰি গ'লে কিন্তু নহ'ব, কণ্ট্ৰল নহ'ব, সেইকাৰণে পাতৰ তলত কণী নিদিয়ে মানে কামত নিদিব। আৰু এটা আছে, এই খুৰ পোকটো মানে বেলি মাৰ যোৱাৰ পাছত সিহঁতে মানে ঘাঁহ বন আদিত আক্ৰমণটো চলায় মানে গধূলি সময়ত, আৰু মানে পুৱালৈকে সিহঁতে গোটেই ৰাতিটো তাৰমানে সক্ৰিয় হৈ থাকে। সেইকাৰণে আমি কি কৰা হয়, এইবিলাকৰ কাৰণে ধাননি পথাৰখন আগতীয়াকৈ আমি তাৰ আমি ব্যৱস্থা ল'ব লাগিব, আৰু ধান গুটিখিনিও আমি ভালকে বেমাৰ বুলি যদি কওঁ, বেমাৰ আমাৰ বহুতখিনি আছে, ভেঁকুৰ জাতীয় আমাৰ বেমাৰ কিছুমান আছে, এইখিনি আমাৰ অধুমিতা বাইদেউ ক'ব পাৰিব।
2: হয়, আচলতে ধানত আপোনাৰ যেনেকে বাইদেউয়ে ক'লে, ৰঞ্জিতা বাইদেউয়ে, পোক পৰুৱা বেমাৰো অজস্ৰ বেমাৰ ধৰে, কিন্তু এতিয়া অলপ কমিছে যিহেতু আমি বহুত বেমাৰ সহনশীল জাত বুলি কৈ আছে নহয়, বহুতখিনি সহনশীল জাত ব্যৱহাৰ কৰা কাৰণে বহুতখিনি কমি গৈছে। এতিয়া ইয়াৰ ভিতৰত আপোনাৰ বেক্টেৰিয়েল লিফ ফ্লাইট, এইবিধটোক বেক্টেৰিয়াই সৃষ্টি কৰে, তো বেক্টেৰিয়া সৃষ্টি কৰাৰ কাৰণে ইয়াতে আপোনাৰ পোখা মেলাৰ সময়ত বা প্ৰথম অৱস্থাত পাতবোৰ গছজোপা লেৰেলি পৰে, আৰু নাইট্ৰজেন সাৰ বেছি মাত্ৰাত ব্যৱহাৰ কৰা অঞ্চলত এই ৰোগৰ প্ৰাদুৰ্ভাৱ বেছি হয়। গতিকে আমি আগতেই কৈছোঁ মানে সুষম মাত্ৰাত সাৰটো ব্যৱহাৰ কৰিব লাগিব, যে ধানজোপা বেছি ভাল হ'ব বুলি আমি যদি নাইট্ৰজেনটো বেছিকৈ মাৰি দিওঁ। আৰু এতিয়া বাৰু বহুতখিনি সাৰ কিনাত বহুত প্ৰতিবন্ধকতা আহিছে, গতিকে যিমানখিনি লাগে সেইখিনিয়ে মাৰিব। এই বেমাৰ মই কৈছোঁ নহয়, বেমাৰ সহ্য কৰিব পৰা জাত যেনে গোবিন্দ, IR-36 আদি খেতি কৰিব লাগিব। এই বেমাৰটো যদি যিটো অঞ্চলত হয় বেক্টেৰিয়েল লিপ ব্লাইট, সেই অঞ্চলত আপোনাৰ সহ্য কৰিব পৰা জাত
1: লগাব
2: লাগিব, আৰু তাৰপিছত আপোনাৰ নাইট্ৰজেন সাৰ টপ ড্ৰেছিঙৰ পৰা বিৰত থাকিব লাগিব, পৰিৱৰ্তে পটাছ সাৰ প্ৰতি হেক্টৰত টপ ড্ৰেছিং কৰিব লাগিব, 3% শক্তিযুক্ত মিশ্ৰণ কৰি আপোনাৰ গছত লগাব লাগিব, নাইট্ৰজেনটো কমপ্লিট বন্ধ কৰি দিব লাগিব এই যদি বেক্টেৰিয়েল ব্লাইটটো হয়। তেনেকে আপোনাৰ গুৰি পচা বেমাৰ, এই ৰোগৰো প্ৰাথমিক লক্ষণটো হ'ল হালধীয়া পৰা পোখা পচি গ্ৰাহ মুগা বৰণ হোৱা, বেমাৰৰ ফলত ক্ষতবোৰ দ্ৰুতগতিত গাঁঠি পাপ আৰু গছৰ ওপৰ অংশলৈ বিয়পি পৰে, আৰু গছৰ ঠাৰিবোৰ কোমল হৈ পচিবলৈ ধৰে আৰু ইয়াত দুৰ্গন্ধ ওলায়, ষ্টেম ৰোড গুৰি পচাটো, গতিকে এটা মানে বেয়া গোন্ধ ওলায়। সেইকাৰণে কৈছো সদায় কৃষকসকলে ধাননি পথাৰখন পৰ্যবেক্ষণ কৰিব লাগে, মানে সাৱধানতা আগৰ পৰা অৱলম্বন কৰিব লাগে, আৰু ইয়াতো আপোনাক ৰাসায়নিক সাৰৰ ঔষধৰ পৰিৱৰ্তে পথাৰৰ সুব্যৱস্থাৰ দ্বাৰা ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰি, পথাৰৰ পৰা পানীবোৰ উলিয়াই দি এই ৰোগৰ প্ৰকোপটো কমাব পাৰি। বেলেগ একো ইয়াতে নাই, মানে আচলতে গেলি যায় পানীৰ হেৰিতে, আচলতে সাৰ পানী চব মিলি গেলি গৈ আচলতে পচা বেমাৰটো হয়।

0: কি আমাৰ যিবোৰ আপোনালোকে ক'লে যে পোক পৰুৱা লাগে বা বেমাৰ আজাৰ লাগে, তাৰ নিয়ন্ত্ৰণৰ কাৰণে আমাৰ থলুৱা কিবা প্ৰযুক্তি আছে নেকি?
1: হয়, থলুৱা প্ৰযুক্তি আছে আমাৰ বিভিন্ন। আমাৰ থলুৱা মানে কি, আমি যিবিলাক ধৰক আইটিকে বুলি কওঁ ন, কৃষকে আগৰ পৰাই ধৰক যেতিয়া নিজেই নিজে কিছুমান উলিয়াই পেলাই মানে
0: প্ৰাচীন কালৰ পৰা চলি আহি আছে,
1: প্ৰাচীন কালত যেনেকে টায়াৰ জ্বলাই দিয়ে, টায়াৰ জ্বলাই টায়াৰ ধোঁৱাটোৱে আমাক বহুতখিনি ধৰক পোক পৰুৱা নিয়ন্ত্ৰণ কৰিব পাৰে। তেনেকে ভেকুলী, পচা ভেকুলী হেৰিত লগাই থয়, বাহনীত লগাই থয়, বাঁহত লগাই থৈ দিয়ে, গেলি যোৱা মাছ আমাৰ কিছুমান মানে বেয়া গোন্ধাই ন, পচা মাছবিলাক সেইবিলাকো আমাৰ ধৰক দিলে তেতিয়া সেই যিটো আমাৰ গোন্ধ ওলাই ন, তাৰ পৰা বহুতখিনি আমাৰ পোক পৰুৱা মানে আঁতৰি যাব পাৰে। ইয়াৰ পিছত আমাৰ কিছুমান মহানিমৰ পাত আছে, কেঁচা জলকীয়া, ধৰক আদা, নহৰু, থেতেলি এইবিলাক একদম পানীত মিহলাই পেলাই তেওঁলোকে কি কৰিছিলে আগতে, যে 1 কিলোগ্ৰাম মহানিমৰ পাত, 1 কিলোগ্ৰাম কেঁচা জলকীয়া বা ভূত জলকীয়া হ'লেতো আৰু ভাল, বহুত জ্বলা হয়, তাৰপিছত 1/2 কিলো আদা, 1/2 কিলো নহৰু একদম থেতেলি পেলাই 10 লিটাৰ পানীত মিহলাই উতলাই ল'ব লাগে। এই পৰিমাণৰ মিশ্ৰণটো উতলাই থাকিলে 5 লিটাৰকে কমি যাব, 5-10 লিটাৰ বা 5 লিটাৰ যেতিয়া হ'ব
0: আধা কৰি ল'ব
1: লাগিব। আৰু ঠাণ্ডা হোৱাৰ পাছত এই মিশ্ৰণৰ সৈতে 15 লিটাৰ গোমূত্ৰ, আমাৰ গোমূত্ৰটো এটা খুব আমাৰ ভাল পোক পৰুৱা নিয়ন্ত্ৰণ কৰিব পাৰোঁ আমি, মিশ্ৰণটোত মিহলাই দিব লাগে আৰু 1/2 ঘণ্টা সময় ধৰি মানে লৰাই চৰাই তাক তাৰপিছত চেকি ল'ব লাগে। এনেদৰে প্ৰস্তুত কৰা এই জৈৱিক কীটনাশক দ্ৰব্যবিধৰ 1 লিটাৰ দ্ৰব্য 20 লিটাৰ পানীত মিহলাই তৈয়াৰ কৰা মিশ্ৰণটো ধান খেতিত স্প্ৰে কৰি খুৰপোক, মই যিটো অলপ আগতে কৈছো খুৰপোকক, খুৰপোক নিয়ন্ত্ৰণ কৰিব পাৰি। গোমূত্ৰটো কথা কওঁ, গোমূত্ৰটো আমাৰ খুব আমি সুন্দৰকে কীট পতংগ আমি মানে
0: নিয়ন্ত্ৰণ কৰিব পাৰি,
1: কিন্তু সেইটো খুব ষ্ট্ৰং, ডাইৰেক্টলি যদি স্প্ৰে কৰা হয় তেতিয়াহ'লে জ্বলি যাব গছজোপা, সেইকাৰণে 1 ml 1 লিটাৰ পানীত মিহলাই ল'ব লাগে,
0: নামমাত্ৰ
1: পৰিমাণ, তাক তাৰমানে পানীত মিহলাই তাৰ মানে যিটো ষ্ট্ৰংনেছ থাকে ন কমাই ল'ব লাগে। তাৰপিছত আপোনাৰ মাটিত মানে হেৰিত স্প্ৰে কৰিলে কীট পতংগ আপোনাৰ বহুত পৰিমাণে কমি যায়।
0: এইবোৰ কাৰণতে চাগে প্ৰাচীন কালত আমাৰ এতিয়াও কিছুমানে গোমূত্ৰ ব্যৱহাৰ কৰে শুদ্ধিকৰণৰ কাৰণে।
1: আৰু আপোনাৰ আৰু এটা যেনেকে ভাৰ্মি ৱাছ আমাৰ আছে, ভাৰ্মি ৱাছটো আমাৰ একে কীট পতংগ নিয়ন্ত্ৰণ কৰিব পাৰি। আৰু এটা আছে, মই যিটো কলো গান্ধি পোক আক্ৰমণ যেতিয়া হয় ন, তেতিয়া ধানৰ গেৰ ধৰা সময়ত কি হয়, ৰবাব টেঙাৰ বাকলি সমভাৱে পথাৰখনৰ বিভিন্ন অংশত পেলাই থলেও তেতিয়া গান্ধি পোকৰ উপদ্ৰৱটো কম হয় আৰু পথাৰত মানে খুৰপোক নাহিবলৈ আগতীয়াকৈ ধান গছৰ গুৰি, ৰবাব টেঙাৰ বাকলি গুৰি আৰু কেঁচা গোবৰৰ মিশ্ৰণ ছটিয়ালে সুফল পোৱা যায়। গতিকে এনেকে বিভিন্ন ধৰণৰ আপোনাৰ আইটিকে আছে ধৰক মানে যিবিলাক আমাৰ আগৰ পৰাই মানে চলি আহিছে।
2: আৰু খুৰপোকৰ কাৰণে বিশেষকৈ আপোনাৰ এডাল ডাঙৰ ৰছীত কেৰাচিন তেল লগাই লৈ আৰু দুফালে দুজন মানুহে ধৰি পেলাই ধাননি পথাৰখনত টানি লৈ গুচি যাব লাগে, তেতিয়াও মানে বহুতখিনি
1: তলৰ পৰা আপোনাৰ যিটো মানে খুৰপোকৰ
2: কণীখিনি তাৰমানে আপোনাৰ ৰছীডালৰ কেৰাচিন তেলৰ লগতে লাগি পেলাই গুচি যায়, তেতিয়া কৰা হয়। এইটো এটা আমাৰ জৈৱিকভাৱে নিয়ন্ত্ৰণ কৰা হয় বুলি কোৱা হয়। আৰু
1: এটা আছে আপোনাৰ পথাৰত আমাৰ যিবিলাক আলি থাকে ন, আলিবিলাক সদায় আমি চাফা কৰি ৰাখিব লাগে, নহ'লে তাতে কি হয় পোক পৰুৱা কণী পৰা মানে ইহঁতৰ স্থানবিলাক সেই মাজৰ আলিবিলাকত, গতিকে আলিবিলাকত আমাৰ বহুতে জাবৰ জোথৰবিলাক তাতে থৈ দিয়ে ন, গতিকে আলিটো সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে যাতে তাত মানে বহি পেলাই সিহঁতে কণীবিলাক পাৰিব নোৱাৰে।
2: চৰাইখিনি পৰিব, চৰাইখিনি পৰিলে চৰাই পোক পতংগখিনি খাব, কিন্তু পকাৰ আগে আগে আকৌ জেংখিনি উঠাই দিব লাগিব।
0: হয়, আজি আপোনালোক দুয়োগৰাকীৰ পৰা আমি শালি ধানৰ খেতিৰ বিষয়ে ভালেখিনি কথা জানিলো, লগতে ধানৰ যিবোৰ ৰোগৰ প্ৰাদুৰ্ভাৱ হয় লগতে তাৰ নিয়ন্ত্ৰণৰ বিষয়ে ভালেখিনি কথা গম পালো আমি। আমাৰ খেতিয়ক বন্ধুসকল নিশ্চয় আপোনালোকৰ এইখিনি কথাৰ পৰা উপকৃত হ'ব। আমাৰ সময়ো হৈ আহিল, আজিৰ অনুষ্ঠান আমি ইমানতে সামৰণি মাৰিছোঁ। আপোনালোক দুয়োকে ধন্যবাদ জনালোঁ।
1: ধন্যবাদ।
0: শালি ধানৰ খেতিৰ বিষয়ে আলোচনাটি শুনিলে, আলোচনাটিত অংশগ্ৰহণ কৰিলে ডক্টৰ ৰঞ্জিতা বেজবৰুৱা আৰু মধুমিতা দেৱীয়ে, আঁত ধৰিলে কৃতাঞ্জলি বৰ্মনে। কৃষি জগত অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। কৃতাঞ্জলি বৰ্মনৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে উৎপল বৰাই।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এটি সূচনা, আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা 8:02 স্কুল বেগৰ বোজা, শিশুৰ সোণালী শৈশৱৰ হেঙাৰ বিষয়ক এটি লাইভ ফোন ইন অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব শিশুৰোগ বিশেষজ্ঞ, লেখক তথা অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ সচিব ডাক্তৰ নাৰায়ণ শৰ্মা আৰু অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক তথা অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ কাৰ্যকৰী

সভাপতি ৰাতুল গোস্বামীয়ে অনুষ্ঠান চলি থকাৰ সময়ত শ্ৰোতাসকলে 9435405223 আৰু 0361266 1876 এই দুটা নম্বৰত ফোন কৰি সমল ব্যক্তি দুগৰাকীৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। অনুষ্ঠানটিৰ আগধৰিব জিন্তিৰাণী ডেকাই।

0: শ্ৰোতাসকলে তাহেৰ আলী আৰু সংগীবিন্দৰ কণ্ঠৰ জিকিৰ শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক সন্ধিয়াৰ আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে অসমৰ মাজবাটৰ লগতে দেশৰ 75টা অমৃত ষ্টেচন মুকলি, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত ৰাজ্যত 74,694 লোকক প্ৰশিক্ষণ, লোকপিয়লৰ দায়িত্বত নিয়োজিত বিষয়া কৰ্মচাৰীয়ে সুচাৰুৰূপে দায়িত্ব পালন নকৰিলে শাস্তিবিহা হ'ব বুলি লোকপিয়ল সঞ্চালকালয়ৰ প্ৰকাশ, ৰাজ্যৰ কৃষকৰ সুবিধাৰ্থে অসম কৃষি বিশ্ববিদ্যালয়ৰ ভ্ৰাম্যমান উদ্ভিদ স্বাস্থ্য ক্লিনিক বাহনৰ শুভাৰম্ভ আৰু কোচবিহাৰৰ মধুপুৰ সত্ৰক ন ৰূপত সজাই তোলাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণাক আদৰণি। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা আৰু মোৰ সৈতে আছে যদুমণি শইকীয়া। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পঞ্জাৱৰ জলন্ধৰ ছাউনী ৰেল ষ্টেচনৰ পৰা ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে অসমৰ মাজবাটসহ দেশৰ বিভিন্ন প্ৰান্তৰ 75টা অমৃত ষ্টেচন মুকলি কৰে। প্ৰায় 10 কোটি টকা ব্যয় সাপেক্ষে ওদালগুৰি জিলাৰ মাজবাট ৰেল ষ্টেচনটো নিৰ্মাণ কৰা হৈছে। উদ্বোধনী অনুষ্ঠানত অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। ৰাজ্যপালগৰাকীয়ে মাজবাট ৰেল ষ্টেচন উদ্বোধনী ফলকো স্থায়ীভাৱে মুকলি কৰে। ৰাজ্যপালগৰাকীয়ে ভাষণত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰেল যাতায়াতৰ বাবে গ্ৰহণ কৰা এই পদক্ষেপৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰি তেওঁ এই বিকশিত আধুনিক ৰেলৱে ষ্টেচনটোৱে যাত্ৰীৰ বাবে উন্নত সুবিধা, আধুনিক, সুৰক্ষিত আৰু সুবিধাজনক যাতায়াত ব্যৱস্থা নিশ্চিত কৰাৰ উদ্দেশ্যে ওদালগুৰিৰ জিলা আৰু সমগ্ৰ অঞ্চলটোৰ বাণিজ্য, পৰ্যটন, শিক্ষা আৰু সামগ্ৰিক, সামাজিক, অৰ্থনৈতিক বিকাশৰ নতুন গতি সঞ্চাৰ হ'ব বুলি আশা প্ৰকাশ কৰে। মাজবাট ষ্টেচনটোত যাত্ৰীৰ সুবিধাৰ বাবে নতুন প্ৰৱেশদ্বাৰ, ষ্টেচন চৌহদত যাতায়াত আৰু যান বাহন ৰখাৰ ব্যৱস্থা, যাত্ৰীৰ বাবে ফুট অভাৰব্ৰিজ, লিফ্ট, হিততাপ নিয়ন্ত্ৰিত অপেক্ষাগৃহ, শিশুৰ যত্নকক্ষ, পৰিষ্কাৰ খোৱাপানী আৰু আধুনিক শৌচাগাৰ সংযোজন কৰাইছে। বিশেষভাৱে সক্ষম লোকৰ সুবিধাৰ বাবে ৰেম্প, স্পৰ্শভিত্তিক পথ আৰু বিশেষ নিৰ্দেশনা ফলকৰ ব্যৱস্থা কৰা হৈছে। উদ্বোধনী অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ লগতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱ, কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় বস্ত্ৰ আৰু বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, ৰেল আৰু খাদ্য প্ৰসংস্কৰণ উদ্যোগ ৰাজ্যমন্ত্ৰী ৰৱনীত সিং আৰু সাংসদ দিলীপ শইকীয়াই ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে এই অনুষ্ঠানত ভাগ লয়। আজি মুকলি কৰা ষ্টেচনসমূহ বিকশিত ভাৰতৰ বাবে আধুনিক ৰেল উন্নত আন্তঃগাঁথনিৰ অধীনত বিকশিত কৰি তোলা হৈছে। প্ৰতিটো ষ্টেচনকে একোটা ব্যস্ত চিটি চেণ্টাৰ হিচাপে গঢ়ি তোলাৰ লগতে পৰ্যটন, কৰ্মসংস্থান আৰু স্থানীয় ব্যৱসায় বাণিজ্যৰ বিকাশত সহায় কৰিব পৰাকৈ ষ্টেচনসমূহক গঢ় দিয়া হৈছে। যাত্ৰী অনুকূল বিশ্বমানৰ সা সুবিধাৰে পূৰ্ণ অমৃত ষ্টেচনসমূহত স্থানীয় সংস্কৃতি আৰু স্থাপত্যৰ প্ৰতিফলন ঘটোৱা হৈছে। প্ৰতিটো ষ্টেচনতে উন্নত পাৰ্কিং ব্যৱস্থা আৰু অপেক্ষাগৃহৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি জল সংৰক্ষণ, সৌৰশক্তিৰ ব্যৱহাৰ আৰু সেউজ পৰিৱেশৰ ব্যৱস্থাও প্ৰতিটো ষ্টেচনতে গঢ়ি তোলা হৈছে। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত উদ্যোগ বিকাশ কাৰ্যসূচীৰ বাবে ৰাজ্যৰ 74,694 লোকক প্ৰশিক্ষণ দিয়া হৈছে। উদ্যোগ মন্ত্ৰী বিমল বৰাই আজি দিছপুৰত এখন সংবাদমেল সম্বোধন কৰি এই তথ্য সদৰি কৰে। তেওঁ কয় যে অহা 31 জুলাইৰ ভিতৰত এই প্ৰশিক্ষণ কাৰ্যসূচী সম্পূৰ্ণ হ'ব। উল্লেখযোগ্য যে ৰাজ্যৰ উদ্যমী যুৱক যুৱতীসকলক উদ্যোগী হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আৰম্ভ কৰা হৈছিল। প্ৰথম পৰ্যায়ত এই আঁচনিৰ অধীনত মুঠ 25,277 যুৱক যুৱতীক আৰ্থিক সাহায্য দিয়া হৈছিল। সংবাদমেলত বিমল বৰাই কয় যে 25,277 যুৱক যুৱতীৰ ভিতৰত 12,976 যুৱক যুৱতীক দ্বিতীয় কিস্তিৰ সুদমুক্ত ঋণ প্ৰদান কৰা হৈছে। কাৰ্যক্ষমতা আৰু যোগ্যতাৰ মূল্যায়ন ভিত্তিত দ্বিতীয় কিস্তিৰ ঋণ প্ৰদান কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে বাকী থকা 12,313 যুৱক যুৱতীক পুনৰ মূল্যায়ন কৰি যোগ্য বিবেচিত হলে দ্বিতীয় কিস্তিৰ ঋণ দিয়া হ'ব। উদ্যোগ মন্ত্ৰী বিমল বৰাই জনোৱা মতে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ত 74,694 যুৱক যুৱতীক আৰ্থিক সাহায্য দিয়া হৈছে। সংবাদমেলত বিমল বৰাই কয় যে যিসকল উদ্যমীয়ে এই আঁচনি লাভ কৰাৰ পিছতো দ্বিতীয় পৰ্যায়ৰ ঋণ লাভৰ পৰা যোগ্যতা অৰ্জন কৰিব পৰা নাই, তেওঁলোকে ভালদৰে কাম কৰিবলৈ চেষ্টা কৰা উচিত।
2: আত্মনিৰ্ভৰ অসম অভিযানৰ বিষয়ে জানিব বিচাৰিছিল আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই উক্ত মুহূৰ্ততে যিখিনি তেখেতৰ

0: মনত পৰিলে, সেইখিনি কথা অৱগত কৰিলে আৰু পৰৱৰ্তী সময়ত এই গোটেই আঁচনিখন যিহেতু অসম চৰকাৰৰ উদ্যোগ বিভাগৰ জৰিয়তে পৰিচালিত হয় আৰু সেয়ে উক্ত লাইভতে মন্ত্ৰী হিচাপে আমাৰ কথা উল্লেখ কৰিলে। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান এই আঁচনিখন 2023 চনৰ 23 ছেপ্টেম্বৰ তাৰিখে আৰম্ভ কৰা হৈছিল। ইয়াৰ উদ্দেশ্য আছিল আমাৰ অসমৰ উদ্যমী যুৱক যুৱতীসকলক আৰ্থিকভাৱে সঁহাৰি প্ৰদান জৰিয়তে তেওঁলোকক একোগৰাকী উদ্যোগী হিচাপে গঢ়ি তোলা আৰু তাৰ ফলত আত্মনিয়োজনৰ লগতে আত্মনিৰ্ভৰশীলতাৰ এটা বাট যাতে প্ৰশস্ত হয় আৰু সমগ্ৰ ৰাজ্যজুৰি এক শক্তিশালী এণ্টাৰপ্ৰেনিয়াৰশ্বিপৰ পৰিৱেশ গঢ়ি তোলাটোৱে আছিল এই আঁচনিখনৰ মূল উদ্দেশ্য।
1: ৰাজ্যৰ জ্যেষ্ঠ এ চি এছ বিষয়া অৰূপ কুমাৰ চক্ৰৱৰ্তীক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে। কৰ্তব্যত অৱহেলা, উচ্চপদস্থ বিষয়াৰ নিৰ্দেশ অৱমাননা আৰু কৰ্মস্থলীত নিয়মিতভাৱে উপস্থিত নথকাৰ অভিযোগত চক্ৰৱৰ্তীক তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ বৰ্খাস্ত কৰা হয়। উল্লেখযোগ্য যে 2011 চনৰ 22 জুলাইত বিষয়াগৰাকীক নিলম্বন কৰা হৈছিল। শীৰ্ষ বিষয়াৰ নিৰ্দেশৰ পাছতো নিৰ্বাচনী বৈঠকত উপস্থিত নথকা, হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ গুৰুত্বপূৰ্ণ দায়িত্ব সময়মতে পালন নকৰা আৰু কাৰ্যালয়ত সুৰাপান কৰাৰ অভিযোগত চক্ৰৱৰ্তীক সেই সময়ত নিলম্বন কৰা হৈছিল। পৰৱৰ্তী সময়ত বিভাগীয় তদন্তৰ বাবে ভাৰতীয় অসামৰিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া ডঃ ৰোছনাৰা বেগমক দায়িত্ব দিয়া হয়। 2018 চনৰ 22 মে'ত ডঃ ৰোছনাৰা বেগমে চক্ৰৱৰ্তীৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহ সত্য বুলি প্ৰতিবেদন দাখিল কৰে। ইয়াৰ পাছতে আত্মপক্ষ সমৰ্থনৰ বাবে অৰূপ কুমাৰ চক্ৰৱৰ্তীলৈ কেইবাবাৰো জাননী জাৰি কৰা হয়। 2018 চনৰ পৰা এই বছৰৰ জানুৱাৰী মাহলৈকে চক্ৰৱৰ্তীলৈ কেইবাবাৰো জাননী প্ৰেৰণ কৰাৰ পাছতো তেওঁ কোনো সঁহাৰি নিদিলে। অৱশেষত পৰহি তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ চক্ৰৱৰ্তীক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয়। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক যদুমণি শইকীয়াৰ পৰা।
2: লোকপিয়লৰ দায়িত্বত নিয়োজিত কোনো বিষয়া কৰ্মচাৰীয়ে সঠিকভাৱে দায়িত্ব পালন নকৰিলে 3 বছৰ পৰ্যন্ত কাৰাবাস খাটিব লাগিব আৰু জৰিমনা ভৰিব লাগিব। লোকপিয়ল সঞ্চালকালয়ৰ নিৰ্দেশনাৰ ভিত্তিত জিলা আয়ুক্তসকলে 1948 চনৰ লোকপিয়ল আইনৰ 11 নম্বৰ অনুচ্ছেদৰ অধীনত এই কঠোৰ নিৰ্দেশ জাৰি কৰিছে। নিৰ্দেশনাত জিলা আয়ুক্তসকলৰ অনুমতি অবিহনে লোকপিয়লৰ দায়িত্বত নিয়োজিত কোনো চৰকাৰী বিষয়া কৰ্মচাৰীয়ে নৈমিত্তিক ছুটি, শিশু পৰিচৰ্যা ছুটি, আৰ্জিত ছুটি আদি ল'ব নোৱাৰিব। লোকপিয়লৰ দায়িত্ব পালনত ব্যৰ্থ হলে বা লোকপিয়ল সন্দৰ্ভত নেতিবাচক প্ৰশ্ন সুধিলে বা লোকপিয়লৰ তথ্য হেৰফেৰ কৰিলে তেনে বিষয়া কৰ্মচাৰীক 3 বছৰ পৰ্যন্ত কাৰাবাসৰ লগতে 1000 টকা জৰিমনা বিহা হ'ব। উল্লেখযোগ্য যে অহা 2 আগষ্টত 2টা পৰ্যায়ত ৰাজ্যত লোকপিয়ল আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। সমগ্ৰ প্ৰক্ৰিয়াটোৰ বাবে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। বিশেষ ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। আজি জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে আদালতত সাক্ষ্যদান কৰে। ইয়াৰ পাছতে অভিযুক্ত পক্ষৰ অধিবক্তাই আজি পামী বৰঠাকুৰক জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ সন্দৰ্ভত জেৰা কৰে। অৱশ্যে পামী বৰঠাকুৰৰ সাক্ষ্যদান প্ৰক্ৰিয়া আজিও সম্পূৰ্ণ নহল। সোমবাৰে সাক্ষ্যদানৰ বাবে তেওঁ পুনৰ আদালতত উপস্থিত হ'ব লাগিব। আদালতত সাক্ষ্যদান কৰি সাংবাদিকেৰে হোৱা কথা বতৰাত পামী বৰঠাকুৰে কয় যে অভিযুক্তৰ অধিবক্তাই অবান্তৰ কথাৰে তেওঁক ব্যতিব্যস্ত কৰিবলৈ অপচেষ্টা কৰিছে। গুৱাহাটী মহানগৰীত নিয়ম নমনাকৈ চলোৱা গ্ৰীণ বাছৰ বিৰুদ্ধে অভিযান অব্যাহত আছে। আজি পৰিবহণ বিভাগে অভিযান চলাই নিয়ম নমনা তেনে 15খন গ্ৰীণ বাছ জব্দ কৰে। কালিও পৰিবহণ বিভাগে অভিযান চলাই প্ৰায় 35খন গ্ৰীণ বাছ জব্দ কৰিছিল। আনহাতে বিভাগটোৱে গ্ৰীণ বাছ চালকসকলৰ অনুজ্ঞাপত্ৰও দুমাহৰ বাবে বাতিল কৰে। উল্লেখযোগ্য যে জব্দ কৰা গ্ৰীণ বাছসমূহ বেটকুচিত থকা পৰিবহণ বিভাগৰ কাৰ্যালয় আৰু আন্তঃৰাজ্যিক বাছ আস্থানত ৰখা হৈছে। উল্লেখযোগ্য, কিছুদিন পূৰ্বে গ্ৰীণ বাছে সংঘটিত কৰা দুৰ্ঘটনাত 2জন লোকৰ মৃত্যু হৈছিল। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা 8:02 স্কুল বেগৰ বোজা, শিশুৰ সোণালী শৈশৱৰ হেঙাৰ বিষয়ক এটি লাইভ ফোন ইন অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব শিশু ৰোগ বিশেষজ্ঞ, লেখক তথা অসম জাতীয় বিদ্যালয়ৰ শিক্ষা সংসদৰ সচিব ডঃ নাৰায়ণ শৰ্মা আৰু অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক তথা অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ কাৰ্যকৰী সভাপতি ৰাতুল গোস্বামীয়ে। অনুষ্ঠান চলি থকাৰ সময়ত শ্ৰোতাসকলে 9435405223 আৰু 03162661876 এই 2টা নম্বৰত ফোন কৰি সমল ব্যক্তি দুগৰাকীৰ সৈতে ফোনপটীয়াকৈ কথা পাতিব পাৰিব। অনুষ্ঠানটিৰ আগধৰিব জিন্তিৰাণী ডেকাই। কামৰূপ।

0: জিলাৰ আমিনগাঁৱৰ লোকপ্ৰিয় সঞ্চালকালয়ৰ প্ৰেক্ষাগৃহত আজি প্ৰেছ ইনফৰমেচন ব্যুৰোৰ উদ্যোগত বাৰ্তা শীৰ্ষক এখন বিশেষ কৰ্মশালা অনুষ্ঠিত হয়। 2027ৰ লোকপিয়লৰ পূৰ্বে বিশেষ সজাগতাৰ বাবে এই কৰ্মশালা অনুষ্ঠিত হয়। লোকপিয়ল প্ৰক্ৰিয়া কেনেদৰে সফলভাৱে ৰূপায়ণ কৰিব পাৰি এই বিষয়ে এই কাৰ্যসূচীত বিতংভাৱে আলোচনা কৰা হয়। এই কৰ্মশালাত লোকপিয়ল সঞ্চালকালয়ৰ সঞ্চালক কামৰূপ জিলাৰ আয়ুক্ত উপস্থিত থাকে। 2027ৰ লোকপিয়ল প্ৰক্ৰিয়া দুটাকৈ পৰ্যায়ত অনুষ্ঠিত হ'ব। প্ৰথম পৰ্যায়ত লোকপিয়ল 17 আগষ্টৰ পৰা গৃহগণনা প্ৰক্ৰিয়া আৰম্ভ হ'ব। 2027ৰ ফেব্ৰুৱাৰীৰ পৰা দ্বিতীয় পৰ্যায়ৰ লোকপিয়ল প্ৰক্ৰিয়া আৰম্ভ হ'ব। এই লোকপিয়ল আৰু গৃহগণনা প্ৰক্ৰিয়া ৰাইজে কি নথিপত্ৰ দাখিল কৰিব লাগে বা নালাগে এই বিষয়ে এই কৰ্মশালাত উল্লেখ কৰা হয়। লোকপিয়ল প্ৰক্ৰিয়াৰ বাবে সকলো ধৰণৰ প্ৰস্তুতি সম্পূৰ্ণ হোৱা বুলি লোকপিয়ল সঞ্চালক বিশ্বজিৎ পেগুৱে উল্লেখ কৰে। ৰাজ্যৰ প্ৰাক্তন সৈনিকসকলক আত্মনিৰ্ভৰ আৰু ব্যৱসায়িকভাৱে সফল কৰি তুলিবলৈ আজি PHDCCLৰ উদ্যোগত গুৱাহাটীত এখন উদ্যমী কৰ্মশালাৰ আয়োজন কৰা হয়। এই কৰ্মশালাত প্ৰাক্তন সৈনিকসকলক সামৰিক সেৱাৰ পৰা উদ্যমীলৈ পৰিৱৰ্তন কৰাৰ বাবে জ্ঞান, দক্ষতা আৰু আত্মবিশ্বাস আয়ত্ত কৰাৰ কৌশল শিকোৱা হয়। কৰ্মশালাত ব্যৱসায়িক পৰিকল্পনা, বিত্তীয় ব্যৱস্থাপনা, চৰকাৰী আঁচনিৰ সুবিধা, বিপণন কৌশল, ডিজিটেল ব্যৱসায়ৰ সুযোগ আৰু ষ্টাৰ্টআপৰ পুঁজিৰ বিষয়ে আলোচনা কৰা হয়। কৰ্মশালাত 100জনতকৈও অধিক প্ৰাক্তন সৈনিকে অংশগ্ৰহণ কৰে।
1: কৃষি বিজ্ঞানক কৃষকৰ পথাৰলৈ পোনপটীয়াকৈ লৈ যোৱাৰ লক্ষ্যৰে অসম কৃষি বিশ্ববিদ্যালয়ে এক বিশেষ পদক্ষেপ ভ্ৰাম্যমান উদ্ভিদ স্বাস্থ্য ক্লিনিক বাহনৰ শুভাৰম্ভ কৰিছে। যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয় চৌহদত আজি আয়োজিত এই অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য দীপজ্যোতি ৰাজখোৱাই এই বিশেষ বাহনখন শুভাৰম্ভ কৰে। ৰাষ্ট্ৰীয় মাহজাতীয় শস্য অভিযানৰ সৈতে সংগতি ৰাখি আৰম্ভ কৰা এই বিশেষ পদক্ষেপৰ লক্ষ্য হৈছে কৃষি সম্প্ৰসাৰণ ব্যৱস্থাক অধিক গতিশীল, বিজ্ঞানভিত্তিক আৰু কৃষকমুখী কৰি তোলা। এই আধুনিক বাহনখনত উদ্ভিদৰ ৰোগ আৰু কীট পতংগ চিনাক্তকৰণৰ বাবে মাইক্ৰস্কোপ, ৰোগ নিৰ্ণায়ক সঁজুলি, মাটি আৰু পানী পৰীক্ষাৰ কিট, পোক পতংগ চিনাক্তকৰণৰ সামগ্ৰী, ডিজিটেল তথ্য ভাণ্ডাৰ, GPS ইণ্টাৰনেট সংযোগ আৰু বিশেষ প্ৰদৰ্শনীৰ পৰ্দা সংযোজন কৰা হৈছে। কোচবিহাৰৰ মধুপুৰ সত্ৰক ন ৰূপত সজাই তোলাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে কৰা ঘোষণাক মধুপুৰ সত্ৰ আৰু উত্তৰবংগৰ নামঘৰসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে আদৰণি জনাইছে। চলিত বিত্তীয় বৰ্ষত সত্ৰখনৰ উন্নয়নৰ বাবে 35 কোটি টকা আবণ্টন দিয়া ব্যৱস্থা আৰু এই ক্ষেত্ৰত পশ্চিমবংগৰ চৰকাৰৰ লগত ৰাজ্য চৰকাৰে যাৱতীয় আলোচনা কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে অৱগত হোৱাত সমিতিয়ে সন্তোষ প্ৰকাশ কৰে। এই পদক্ষেপে মধুপুৰ সত্ৰক অসমৰ জাতীয় আৰু আধ্যামিক জীৱনক সমৃদ্ধ কৰাৰ ক্ষেত্ৰত সৰ্বভাৰতীয় পৰ্যায়ত গুৰুজনাৰ অৱদানসমূহৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিব বুলিও সমিতিৰ সদস্যসকলে আশা প্ৰকাশ কৰে। এই সন্দৰ্ভত আমাৰ আকাশবাণীৰ ধুবুৰীৰ সংবাদদাতা প্ৰদীপ সাহাই এইদৰে কয়।
2: বটদ্ৰৱা সত্ৰৰ লেখীয়াকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে জীৱনৰ শেষ সময় অতিবাহিত কৰা কোচবিহাৰ মধুপুৰ সত্ৰক সজাই পৰাই তোলাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই 16 জুলাইৰ নিশা সামাজিক মাধ্যম আৰু সংবাদ মাধ্যমযোগে সিদ্ধান্ত লোৱা হৈছে বুলি কৰা ঘোষণাক মধুপুৰ সত্ৰ আৰু উত্তৰবংগৰ নামঘৰসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে বিপুলভাৱে আদৰণি জনাইছে।
1: আজি বিয়লিৰ ভাগত অহা এজাক বৰষুণৰ ফলত মহানগৰীৰ যোৰাবাটৰ 9 মাইল আৰু 10 মাইলত কৃত্ৰিম বানৰ সৃষ্টি হৈছে। এই কৃত্ৰিম বানৰ ফলত গুৱাহাটীৰ যান বাহন আৰক্ষীয়ে জৰুৰী পথ নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনা অনুযায়ী উজনি অসমৰ পৰা গুৱাহাটী অভিমুখে আহিবলগীয়া বাহনসমূহ সোণাপুৰৰ ডিগাৰু হৈ আহিবলৈ কোৱা হৈছে। একেদৰে গুৱাহাটীৰ পৰা উজনিলৈ যাবলগীয়া বাহনসমূহ নাৰেঙ্গী হৈ যাবলৈ নিৰ্দেশনাত উল্লেখ কৰা হৈছে। কৃত্ৰিম বানৰ ফলত যোৰাবাটত যান জঁটৰ সমস্যা হৈছে আৰু বহু বাহন কৃত্ৰিম বানৰ বাবে আবদ্ধ হৈ আছে। মৰিগাঁও জিলাৰ মানিকপুৰ আঞ্চলিক খেলপথাৰখন মিনি ষ্টেডিয়াম হিচাপে পুনৰ নিৰ্মাণ কৰা হৈছে। মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে আজি নৱনিৰ্মিত মিনি ষ্টেডিয়ামখন আনুষ্ঠানিকভাৱে মুকলি কৰে। প্ৰায় 12 কোটি 64 লাখ টকা ব্যয় সাপেক্ষে ষ্টেডিয়ামখন নিৰ্মাণ কৰা হৈছে। এই ষ্টেডিয়ামখনতে পৰহিলৈৰ পৰা পিলিক চৌধুৰী আন্তঃজিলা ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে অসমৰ মাজবাটৰ লগতে দেশৰ 75টা অমৃত ষ্টেচন মুকলি। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত ৰাজ্যত 74,694 গৰাকী লোকক প্ৰশিক্ষণ। লোকপিয়লৰ দায়িত্বত নিয়োজিত বিষয়া কৰ্মচাৰীয়ে সুচাৰুৰূপে দায়িত্ব পালন নকৰিলে শাস্তি বিহা হ'ব বুলি লোকপিয়ল সঞ্চালকালয়ৰ প্ৰকাশ। ৰাজ্যৰ কৃষকৰ সুবিধাৰ্থে অসম কৃষি বিশ্ববিদ্যালয়ৰ ভ্ৰাম্যমান উদ্ভিদ স্বাস্থ্য ক্লিনিক বাহনৰ শুভাৰম্ভ আৰু কোচবিহাৰৰ মধুপুৰ সত্ৰক ন ৰূপত সজাই তোলাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণাক আদৰণি।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: ভাৰতীয় বায়ুসেনা বাহিনীত অগ্নিবীৰ বায়ু পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। নিযুক্তিৰ ম্যাদ 4 বছৰ। প্ৰাৰ্থী ফিজিক্স, মেথমেটিক্স আৰু ইংলিছ বিষয় লৈ। বিজ্ঞান শাখাত কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব, অথবা মেকানিকেল, ইলেক্ট্ৰিকেল, অটোমোবিল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্ছ, কম্পিউটাৰ ছায়েন্স, ইনষ্ট্ৰুমেণ্টেশ্যন টেকন'লজি বা ইনফৰ্মেশ্যন টেকন'লজি শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব, নাইবা

ইলেকট্রিক্যাল, অটোমোবিল ইঞ্জিনিয়ারিং, ইলেকট্রনিক্স, কম্পিউটার সায়েন্স, ইনস্ট্রুমেন্টেশন টেকনোলজি বা ইনফরমেশন টেকনোলজি শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব, নাইবা 2 বছৰীয়া পাঠ্যক্ৰমৰ ভকেশ্যনেল পাঠ্যক্ৰম সম্পূৰ্ণ কৰা হ'ব লাগিব। আন শাখাৰ প্ৰাৰ্থী কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থী 2005 চনৰ 1 জুলাইৰ পৰা 2010 চনৰ 1 জানুৱাৰীৰ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 26 জুলাই। ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে 6,565টা টেকনিচিয়ান পদৰ বাবে আবেদন বিচাৰিছে। টেকনিচিয়ান গ্ৰেড 1 ছিগনেল পদৰ সংখ্যা 323। আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 29,200 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী ফিজিক্স, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স, ইনফৰ্মেশ্যন টেকনলজি বা ইনষ্ট্ৰুমেণ্টেশ্যন, ইয়াৰে যিকোনো বিষয়লৈ BSc ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইয়াৰ যিকোনো শাখাত BE অথবা ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব। টেকনিচিয়ান গ্ৰেড 3 পদৰ সংখ্যা 6,238। আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু ITIৰ চাৰ্টিফিকেট থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 29 জুলাই। নিয়োগ বাতৰি ইমানেই।

বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজি টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকল, এতিয়া শুনক এটি বৃন্দগান, গীতৰ কথা হেমেন হাজৰিকাৰ।

0: শ্রোতাসকলে হেমেন হাজৰিকা ৰচিত বৃন্দগান্তি শুনিলে।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্রোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। এতিয়াৰ প্ৰথম বাতৰিসমূহত আছে, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে অহা 19 জুলাইৰ পৰা মালডোভা, উত্তৰ মেচিডনিয়া আৰু ৰোমানিয়া ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চণ্ডীগড়ত স্বাস্থ্যসেৱা, শিক্ষা আৰু পথ আন্তঃগাঁথনিৰ সৈতে জড়িত প্ৰায় 4,700 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্প মুকলি কৰে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি অন্ধ্ৰপ্ৰদেশত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ হিতাধিকাৰীৰ মাজত 3,216 কোটি টকাৰ ঋণ বিতৰণ কৰে।

0: সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে আজি নতুন দিল্লীত এন ডি এ চৰকাৰৰ মন্ত্ৰীসকলৰ এখন বৈঠক অনুষ্ঠিত হয় আৰু নতুন দিল্লীত দুদিনীয়াকৈ আয়োজিত ৰোগ নিৰীক্ষণ আৰু জনস্বাস্থ্য কাৰ্যসূচীৰ ৰাষ্ট্ৰীয় পৰ্যালোচনা বৈঠকৰ আজি সামৰণি পৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে অহা 19 জুলাইৰ পৰা 25 জুলাইলৈ মালডোভা, উত্তৰ মেচিডনিয়া আৰু ৰোমানিয়া ভ্ৰমণ কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব চি বি জৰ্জে নতুন দিল্লীত সাংবাদিকৰ আগত প্ৰকাশ কৰা মতে মালডোভা, উত্তৰ মেচিডনিয়া আৰু ৰোমানিয়াৰ ৰাষ্ট্ৰপতিসকলৰ আমন্ত্ৰণ মৰ্মে শ্ৰীমতী মুৰ্মু এই ভ্ৰমণলৈ যাব। তেওঁ কয় যে মালডোভা আৰু উত্তৰ মেচিডনিয়ালৈ ভাৰতীয় ৰাষ্ট্ৰপতিৰ এয়া হ'ব প্ৰথমটো ভ্ৰমণ আৰু সেয়েহে এই ভ্ৰমণে বিশেষ তাৎপৰ্য বহন কৰিছে। আনহাতে 1994 চনৰ পাছত 3 দশকৰো অধিক সময় বিৰতিৰ পাছত কোনো এগৰাকী ভাৰতীয় ৰাষ্ট্ৰপতিয়ে ৰোমানিয়া ভ্ৰমণ কৰিব বুলিও তেওঁ কয়।
1: These state visits are being undertaken at the invitation of the presidents of Republic of Moldova, Republic of North Macedonia and Romania. The three-nation visit is of considerable historic significance as it marks the first ever bilateral visits by an Indian president to the Republic of Moldova and the Republic of North Macedonia. The visit to Romania will be the first state visit by an Indian president in over 3 decades.
0: অহা 20 জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু মালডোভালৈ যাব আৰু তাত তেওঁ দেশখনৰ ৰাষ্ট্ৰপতি মায়া চান্দুৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হ'ব। শ্ৰীমতী মুৰ্মুৱে মালডোভাৰ সংসদৰ সভাপতি ইগৰ গ্ৰছুক সাক্ষাৎ কৰাৰ লগতে তেওঁৰ সৈতে মালডোভা ভাৰত সংসদীয় বন্ধুত্ব গোটৰ সদস্যসকলৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰিব। ইয়াৰ পাছতেই ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে এখন ব্যৱসায়িক মঞ্চত ভাষণ দিব আৰু ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ সৈতে মত বিনিময় কৰিব। ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মু অহা 21 জুলাইত উত্তৰ মেচিডনিয়ালৈ যাব। এই ভ্ৰমণৰ সময়ত শ্ৰীমতী মুৰ্মুৱে উত্তৰ মেচিডনিয়াৰ ৰাষ্ট্ৰপতি গৰ্ডানা চিলজানোভাস্কা ডাভোকোভাৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হোৱাৰ লগতে প্ৰধানমন্ত্ৰী হ্ৰিষ্টিজান মিককচি আৰু সদনৰ সভাপতিক সাক্ষাৎ কৰিব। শ্ৰীমতী মুৰ্মুৱে দেশখনৰ সদনত ভাষণ দিব। ইয়াৰ পাছতেই শ্ৰীমতী মুৰ্মুৱে ভাৰত উত্তৰ মেচিডনিয়া ব্যৱসায়িক মঞ্চত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চণ্ডীগড়ত স্বাস্থ্যসেৱা, শিক্ষা আৰু পথ আন্তঃগাঁথনিৰ সৈতে জড়িত প্ৰায় 4,700 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্প মুকলি কৰে। চণ্ডীগড়ত থকা পাঞ্জাব অভিযান্ত্ৰিক মহাবিদ্যালয়ত আয়োজিত এটা অনুষ্ঠানত শ্ৰীমোদীয়ে 5 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা অত্যাধুনিক মাতৃ আৰু শিশুৰ যতন কেন্দ্ৰ আৰু 440 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা অত্যাধুনিক স্নায়ু বিজ্ঞান কেন্দ্ৰ ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে। প্ৰধানমন্ত্ৰীয়ে চণ্ডীগড়ত প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযানৰ অধীনত 259খন বিচনাযুক্ত জটিল স্বাস্থ্য সেৱা খণ্ডৰ আধাৰশিলাও স্থাপন কৰে। তেওঁ জিৰাকপুৰ কুৰালী ঘাইপথ ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰাৰ লগতে জিৰাকপুৰ বাইপাছ আৰু চণ্ডীগড় বিমান বন্দৰ এৰচিটি গ্ৰীণফিল্ড ঘাইপথৰ আধাৰশিলাও স্থাপন কৰে। শ্ৰীমোদীয়ে পাঞ্জাব অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু ছেক্টৰ 46ৰ চৰকাৰী মহাবিদ্যালয়ৰ ছাত্ৰাবাসৰ লগতে পাঞ্জাব বিশ্ববিদ্যালয়ৰ নতুনকৈ নিৰ্মাণ কৰি উলিওৱা বহুমুখী প্ৰেক্ষাগৃহও মুকলি কৰে। জনসভাক সম্বোধি দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে চণ্ডীগড়ৰ বিকাশে অঞ্চলটোৰ জনসাধাৰণৰ জীৱন ধাৰণৰ ক্ষেত্ৰত বৃহৎ পৰিৱৰ্তন অনাৰ লগতে চহৰখনৰ বাহিৰৰ হাৰিয়ানা, পাঞ্জাব আৰু হিমাচল প্ৰদেশৰ জনসাধাৰণো ইয়াৰ দ্বাৰা যথেষ্ট লাভান্বিত হ'ব। তেওঁ লগতে কয় যে অত্যাধুনিক স্নায়ু বিজ্ঞান কেন্দ্ৰ, মাতৃ আৰু শিশুৰ যতন কেন্দ্ৰ, জটিল ৰোগৰ চিকিৎসাৰ বাবে স্থাপন কৰা চিকিৎসালয়সমূহে লাখ লাখ জনসাধাৰণক উন্নত চিকিৎসা সেৱা প্ৰদান কৰিব। ফৌজদাৰী ন্যায় ব্যৱস্থাৰ সংস্কাৰৰ বিষয়টো উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে দেশৰ ভাৰতীয় ন্যায় সংহিতা ব্যৱস্থাৰ কাৰ্যকৰীকৰণ চণ্ডীগড়ৰ পৰাই আৰম্ভ হৈছে। চণ্ডীগড়ৰ আধুনিকীকৰণৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে সংহত কামাণ্ড আৰু নিয়ন্ত্ৰণ কেন্দ্ৰ, স্মাৰ্ট যানজট ব্যৱস্থাপনা, স্মাৰ্ট পাৰ্কিং আৰু ডিজিটেল প্ৰশাসন ব্যৱস্থাৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপে চণ্ডীগড়ক এখন উচ্চ প্ৰযুক্তিসম্পন্ন চহৰত পৰিণত কৰিছে। ইয়াৰ বাবে প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযানৰ অধীনত 2,500 কোটিতকৈও অধিক পুঁজি ব্যয় কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চণ্ডীগড়ক পৰিকল্পিত নগৰীয়া উন্নয়নৰ বাবে মাইলৰ খুঁটি হিচাপে অভিহিত কৰে। তেওঁ কয় যে এন ডি এ চৰকাৰে চণ্ডীগড়ক সদায় অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পাঞ্জাবৰ জলন্ধৰত 5,470 কোটিৰো অধিক টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। শ্ৰীমোদীয়ে অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত জলন্ধৰ কেণ্টকে ধৰি পুনৰ বিকশাই তোলা 75টা ৰেল ষ্টেচন মুকলি কৰে। এই উপলক্ষে দিয়া ভাষণত শ্ৰীমোদীয়ে কয় যে কেন্দ্ৰত এন ডি এ চৰকাৰে দেশৰ প্ৰতিগৰাকী নাগৰিকক তেওঁলোকৰ জীৱন ধাৰণ অধিক সুচল কৰাৰ লগতে উন্নয়নৰ ন ন সুযোগ প্ৰদানৰ লক্ষ্যৰে অগ্ৰাধিকাৰ দি আহিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কৈছে যে প্ৰধানমন্ত্ৰী

0: নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগী হৈছে প্ৰতিগৰাকী যোগ্য আৰু গ্ৰামাঞ্চলৰ প্ৰতিগৰাকী নাগৰিকৰ বাবে বেংক সেৱাৰ সুবিধা সুনিশ্চিত কৰা। কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে আজি অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৰ সৈতে অন্ধ্ৰপ্ৰদেশৰ পালনাডু জিলাত আয়োজিত এটা বিশেষ অনুষ্ঠানত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ অধীনত 1,03,246 হিতাধিকাৰীৰ মাজত 3,216 কোটি টকাৰ ঋণ বিতৰণ কৰে। ইয়াৰ ভিতৰত কৃষিখণ্ডত 2,363 কোটি টকাৰ ঋণৰ লগতে অতি ক্ষুদ্ৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ খণ্ডৰ বাবে 325 কোটি টকা আৰু গৃহ নিৰ্মাণ, শিক্ষা, যান বাহন তথা সৌৰ শক্তি আদি খণ্ডৰ বাবে 624 কোটি টকাৰ ঋণ বিতৰণ কৰা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি শ্ৰীমতী সীতাৰমণে কয় যে 2014 চনৰ পৰাই বেংক সেৱাক প্ৰতিখন গাঁৱলৈ লৈ যোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লক্ষ্য নিৰ্ধাৰণ কৰিছে। ইয়াৰ জৰিয়তে কৃষক, কৃষি শ্ৰমিক, বস্ত্ৰশিল্পী আৰু প্ৰতিটো বৃত্তিৰ সৈতে জড়িত লোকসকলক প্ৰতিষ্ঠানগত বেংকৰ সুবিধা প্ৰদান কৰাৰ লক্ষ্য লোৱা হৈছে বুলিও তেওঁ লগতে উল্লেখ কৰে। কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে ক্ষুদ্ৰ কৃষক, মাছমৰীয়া, পদপথৰ বেপাৰী আৰু অন্যান্য ক্ষেত্ৰত স্বনিয়োজিত ব্যক্তিসকলক বন্ধকীমুক্ত ঋণ প্ৰদানৰ বাবে চৰকাৰী সাহায্যপ্ৰাপ্ত গেৰাণ্টি আঁচনি প্ৰৱৰ্তন কৰিছে। শ্ৰীমতী সীতাৰমণে কয় যে বেংকসমূহে গাঁওসমূহলৈ গৈ যোগ্য হিতাধিকাৰীক চিনাক্ত কৰাৰ লগতে তেওঁলোকক আন ব্যক্তিৰ সহায় নোহোৱাকৈ ঋণৰ সুবিধা প্ৰদান কৰি নিজৰ দৃষ্টিভংগী সলনি কৰিছে। মন্ত্ৰীগৰাকীয়ে বেংকৰ পৰা লাভ কৰা সাহায্য উৎপাদনশীল কামত ব্যৱহাৰ কৰাৰ লগতে 2045 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যৰ প্ৰতি অৱদান আগবঢ়াব পৰাকৈ জীৱিকাৰ মান উন্নত কৰাৰ বাবে হিতাধিকাৰীসকলৰ প্ৰতি আহান জনায়। অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে কয় যে এনেধৰণৰ ঋণ প্ৰদান কাৰ্যসূচীয়ে আত্মসহায়ক গোট, কৃষক, উদ্যোগী, উদ্যোগপতি তথা পদপথৰ ব্যৱসায়ীসকলক সময়মতে ঋণৰ সুবিধা প্ৰদান কৰি তেওঁলোকৰ জীৱন ধাৰণৰ মান উন্নত কৰাত সহায় কৰিব। ৰাজ্যখনলৈ কেন্দ্ৰই আগবঢ়োৱা সমৰ্থনৰ শলাগ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্য চৰকাৰে 2047 চনৰ ভিতৰত এখন সুস্থ, সমৃদ্ধিশালী আৰু সুখী সমাজ গঠনৰ বাবে কাম কৰি আহিছে। সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে আজি নতুন দিল্লীত NDA চৰকাৰৰ মন্ত্ৰীসকলৰ এখন বৈঠক অনুষ্ঠিত হয়। কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ, ৰাজনাথ সিং, ৰাজীৱ ৰঞ্জন সিং, কিঞ্জাৰাপু ৰামমোহন নাইডু আৰু কিৰেণ ৰিজিজু এই বৈঠকত উপস্থিত থাকে। বৈঠকত বৰ্ষাকালীন অধিৱেশন সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়। উল্লেখযোগ্য যে অহা 20 তাৰিখে আৰম্ভ হ'বলগীয়া অধিৱেশন 13 আগষ্টলৈকে চলিব। নতুন দিল্লীত দুদিনীয়াকৈ আয়োজিত ৰোগ নিৰীক্ষণ আৰু জনস্বাস্থ্য কাৰ্যসূচীৰ ৰাষ্ট্ৰীয় পৰ্যালোচনা বৈঠকৰ আজি সামৰণি পৰে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে আয়োজন কৰা এই বৈঠকত 37খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ জ্যেষ্ঠ স্বাস্থ্য বিষয়াসকলে মুখ্য জনস্বাস্থ্য কাৰ্যসূচীসমূহৰ ৰূপায়ণ সন্দৰ্ভত পৰ্যালোচনা চলায়। বৈঠকত জীৱ জন্তুৰ পৰা মানুহলৈ বিয়পা ৰোগসমূহৰ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ বাবে থকা ৰাষ্ট্ৰীয় কাৰ্যসূচী, দুৰ্যোগ ব্যৱস্থাপনা, সংহত ৰোগ নিৰীক্ষণ কাৰ্যসূচী, মহামাৰীৰ সময়ত ল'বলগীয়া সাৱধানতা আৰু প্ৰস্তুতি, জলবায়ু পৰিৱৰ্তন আৰু মানৱ স্বাস্থ্যৰ ৰাষ্ট্ৰীয় কাৰ্যসূচী সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয়। কৰ্মচাৰী, ৰাজহুৱা উজাৰাপত্তি আৰু পেঞ্চন মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী জিতেন্দ্ৰ সিঙে কাইলৈ নতুন দিল্লীত পেঞ্চন মোকৰ্দমা সন্দৰ্ভত দ্বিতীয় ৰাষ্ট্ৰীয় কৰ্মশালাৰ পূৰ্ণাংগ সত্ৰত ভাষণ দিব। মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি এই কৰ্মশালাই অংশীদাৰসকলৰ মাজত সহযোগিতা সুনিশ্চিত কৰি পেঞ্চন সম্বন্ধীয় মোকৰ্দমা উন্নত কৰাত চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাক প্ৰতিফলিত কৰে। এই কৰ্মশালাত সকলো মন্ত্ৰালয়ৰ নডেল বিষয়া আৰু বিশেষ পৰামৰ্শদাতাসকলে অংশগ্ৰহণ কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে অহা 19 জুলাইৰ পৰা মালডোভা, উত্তৰ মেচিডনিয়া আৰু ৰোমানিয়া ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চণ্ডীগড়ত স্বাস্থ্যসেৱা, শিক্ষা আৰু পথ আন্তঃগাঁথনিৰ সৈতে জড়িত প্ৰায় 4,700 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্প মুকলি কৰে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি অন্ধ্ৰপ্ৰদেশত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ হিতাধিকাৰীৰ মাজত 3,216 কোটি টকাৰ ঋণ বিতৰণ কৰে। আৰু নতুন দিল্লীত দুদিনীয়াকৈ আয়োজিত ৰোগ নিৰীক্ষণ আৰু জনস্বাস্থ্য কাৰ্যসূচীৰ ৰাষ্ট্ৰীয় পৰ্যালোচনা বৈঠকৰ আজি সামৰণি পৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। নিশা 8 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে টনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকল, এতিয়া আগবঢ়াইছো আকৌ শুনোৱা হওক অনুষ্ঠানত পুনতে এয়া হেমেন দাসৰ কণ্ঠৰীতি গীত। গীতৰ কথা হীৰেণ ভট্টাচাৰ্যৰ।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে অৰ্থাৎ 7:30 বজাত ফিফা বিশ্বকাপ 2026ৰ বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। শ্ৰোতাসকলে শুনি আছে আকৌ শুনোৱা হওক অনুষ্ঠানটি। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ মিনু বৰুৱাৰ কণ্ঠৰ এটি গীত। গীতৰ কথা বিষ্ণুপ্ৰসাদ ৰাভাৰ।

শ্ৰোতাসকলে আকৌ শুনোৱা হওক অনুষ্ঠানটি সুধিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো নৰেন ৰাভা আৰু সংগীবৃন্দৰ কণ্ঠৰ ৰাভা গীত।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, এটি বিশেষ ঘোষণা। ভূপেন উজিৰ স্মৃতিৰক্ষা সমিতিৰ উদ্যোগত প্ৰতিষ্ঠিতা সংগীত পৰিচালক ভূপেন উজিৰদেৱৰ চিৰসেউজীয়া গীতৰ কৰ্মশালা অহা 22, 23 আৰু 24 জুলাইত গুৱাহাটীৰ অম্বিকাগিৰি নগৰৰ সেউজ সংঘত আবেলি 3 বজাৰ পৰা 6 বজালৈ অনুষ্ঠিত হ'ব। সমল ব্যক্তিসকল হ'ল বিশিষ্ট কণ্ঠশিল্পী সংগীত পৰিচালক মনীষা হাজৰিকা, বিশিষ্ট কণ্ঠশিল্পী শান্তা উজিৰ, সংগীত পৰিচালক মানস হাজৰিকা।

গীতিকাৰ শব্দযন্ত্ৰী সংগীত পৰিচালক ইপচন লাল বৰুৱা, সংগীত পৰিচালক দীপ ৰাজবংশী আৰু বিশিষ্ট কণ্ঠশিল্পী মালবিকা বৰুৱা। অংশগ্ৰহণৰ মাচুল 500 টকা। যোগাযোগৰ বাবে নম্বৰ 9101085876 আৰু 9864013036। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকল, এতিয়া আগবঢ়াইছো কুলবৰুৱাৰ কণ্ঠৰ কেইটিমান আধুনিক গীত। শিল্পীৰ কণ্ঠত পুনতে এয়া হীৰেণ গোস্বামী ৰচিত এটি গীত।

0: ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকলে আধুনিক গীত শুনিছে কুলবৰুৱাৰ কণ্ঠত। শিল্পীৰ কণ্ঠত এইবাৰ শুনক লক্ষ্য হীৰা দাস ৰচিত এটি গীত।

শ্ৰোতাসকলে শুনি আছে কুল বৰুৱাৰ কণ্ঠৰ কেইটিমান আধুনিক গীত। শিল্পীৰ কণ্ঠত এইবাৰ আগবঢ়াইছোঁ দ্বিজেন মোহন শৰ্মা ৰচিত এটি গীত।

0: ইমানপৰে শ্ৰোতাসকলে কুলবৰুৱাৰ কণ্ঠৰ আধুনিক গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক মুখ্য বাতৰি।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো ভাস্বতী চক্ৰৱৰ্তীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পঞ্জাৱৰ জলন্ধৰ ছাউনি ৰেল ষ্টেচনৰ পৰা ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে অসমৰ মাজবাটসহ দেশৰ বিভিন্ন প্ৰান্তৰ 75টা অমৃত ষ্টেচন মুকলি কৰে। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত উদ্যোগ বিকাশ কাৰ্যসূচীৰ বাবে ৰাজ্যৰ 74,694 গৰাকী লোকক প্ৰশিক্ষণ দিয়া হৈছে। কৃষি বিজ্ঞানক কৃষকৰ পথাৰ

মন্ত্ৰালয়ে পোনপটীয়াকৈ লৈ যোৱাৰ উল্লেখৰে অসম কৃষি বিশ্ববিদ্যালয়ে এক বিশেষ পদক্ষেপ হিচাপে ভ্ৰাম্যমান উদ্ভিদ স্বাস্থ্য ক্লিনিক বাহনৰ শুভাৰম্ভ কৰিছে। লোকপিয়লৰ দায়িত্বত নিয়োজিত কোনো বিষয়া কৰ্মচাৰীয়ে সঠিকভাৱে দায়িত্ব পালন নকৰিলে 3 বছৰ পৰ্যন্ত কাৰাবাস খাটিব আৰু জৰিমনা ভৰিব লাগিব। কেন্দ্ৰীয় চৰকাৰৰ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আৰু পুষ্টি অভিযানৰ অধীনত শ্ৰীভূমি জিলাৰ পঞ্জীয়নভুক্ত কৃষকসকলৰ বাবে ৰেহাই মূল্যত মাটিমাহ আৰু মগুৰ বীজ বিতৰণৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। বিশেষ ফাষ্ট ট্ৰাক আদালতত জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়াত ভগ্নী পামী বৰঠাকুৰে আদালতত সাক্ষ্যদান কৰে। ৰাজ্যৰ জ্যেষ্ঠ ACS বিষয়া অৰূপ কুমাৰ চক্ৰৱৰ্তীক কৰ্তব্যত অৱহেলা, উচ্চ পদস্থ বিষয়াৰ নিৰ্দেশ অৱমাননা আৰু কৰ্মস্থলীত নিয়মিতভাৱে উপস্থিত নথকাৰ অভিযোগত তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ বৰ্খাস্ত কৰা হয় আৰু পৰিবহণ বিভাগে আজি গুৱাহাটী মহানগৰীত নিয়ম নমনা 15খন গ্ৰীণ বাছ জব্দ কৰে। এতিয়াৰ মুখ্য বাতৰি ইমানে। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 বজাত শুনিবলৈ পাব।

আকাশবাণী গুৱাহাটী উপন্যাস পাঠ। এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে দিলীপ ফুকনৰ উপন্যাস জলপদুমৰ পাঞ্চুৰ ধাৰাবাহিক পাঠ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। জলপদুমৰ পাঞ্চুৰ।

0: অভিজিতে ৰূপেৰে গঢ়োৱা আঙুঠিটোৰ ক'লা পদাৰ্থ টুকুৰিয়াই চালে। হাতৰ আঙুলিতে আঙুঠিটো ঘূৰাই ঘূৰাই এবাৰ চকুৰ সন্মুখত দাঙি ধৰিলে। তাৰপাছত টান মাৰি শুলোকাই এবাৰ সোণমইনাৰ ফালে চালে।
1: কি হ'ল অভিজিত?
2: নাই দাদা, এনেই চাইছোঁ। আচলতে মোৰ এই আঙুঠিটোত এই ডোখৰ গড়ৰ খৰ্গ। শুনিছিলোঁ সেইটো পিন্ধিলে হেনো কোনো আপদ বিপদৰ সন্মুখীন হ'ব নালাগে। কথাটো কিমান সঁচা হ'ব পাৰে বাৰু?
1: হয়, তোমাৰ মনত তেনেকৈয়ে এটা বিশ্বাস জন্মিছে। পিছে অভিজিত, সম্পূৰ্ণ খৰ্গটো নাকৰ ওপৰত লৈ ফুৰাজনহে বিপদত পৰে। মানুহৰ অন্ধবিশ্বাসৰ বলি হৈয়ে গড়টোৰ অকাল মৃত্যু অৱধাৰিত হৈ পৰে। কথাটো এবাৰ ভাবি চোৱাচোন।
2: দাদা, এই সামান্য কথাটোকে বুজাই দিয়া নাছিল কোনোৱে। চাওকচোন, মই এজন শিক্ষিত যুৱক হৈও কি কাণ্ড কৰা নাই। আমাৰ এই সৰু আলোচনাটোৱেই মোক প্ৰভাৱিত কৰিছে। মই বৰ লজ্জিত। নোৱাৰোঁ, এনে অন্ধবিশ্বাসৰ বলি মই আৰু হ'ব নিবিচাৰোঁ।
0: অভিজিতে আঙুঠিটো হাতৰ মুঠিত অকণমান সময় মুঠি মাৰি লৈ দূৰলৈ দলিয়াই দিলে। সকলোৱে একেলগে হাত চাপৰি বজাই তাৰ সেই কাৰ্যক সমৰ্থন কৰিলে।
2: বৰ ভাল লাগিছে দাদা। ভোক লাগিছে যদিও এই আলোচনা এৰিবলৈ মন যোৱা নাই। কিছুমান সৰু সৰু কথাকে আমি জনা নাছিলোঁ। আচলতে কি জানে, মোৰ মন এক দুদল্যমান অৱস্থাত আছিল। সঁচাকৈয়ে এই বিপদত ৰক্ষা কৰিব পৰা আঙুঠিৰ এনেকুৱা কিবা গুণ আছেনে? আৰু যদি আছেই, তেন্তে মই কিয় বাৰে বাৰে বিপদত পৰিছিলোঁ? এবাৰ গোলাঘাটৰ পৰা সম্পৰ্কীয় দাদা এজনৰ লগত বাইকত উঠি আহি আছিলোঁ। মৰঙি পাৰ হৈয়ে এটা ডাঙৰ দুৰ্ঘটনা। দাদাজনৰ থিতাতে মৃত্যু হ'ল। মূৰত মই কেইবাটাও চিলাই লৈ কোনো মতে বাচি আহিলোঁ। ভাবিলোঁ মোৰ আঙুঠিটোৰ জহতে অন্ততঃ মই বাচি থাকিলোঁ। কিন্তু এনেবোৰ ভ্ৰান্ত ধাৰণা মই কিয় ইমান দিনে পুহি ৰাখিছিলোঁ? আজি মোৰ মনৰ দিগন্ত মুকলি হৈ গ'ল দাদা। ইউ আৰ গ্ৰেট দাদা।
1: নাই, মই মহান হ'ব খোজা নাই। কথাবোৰ যুক্তিৰে বিচাৰ কৰি চোৱাৰহে মই পক্ষপাতী। বোলা, বৰ পিয়াহ লাগিছে। সুশীলা, আৰু কিবা খোৱা বস্তু লগত আছেনে?
3: আছে কাকা, গুৰ চিৰা শেষ হোৱাই নাই।
1: খোৱা পানী অনা নহ'ল জোনালী?
4: এ দাদা, গোটেইখন নৈ চকুৰ আগত পৰি আছেই দেখোন।
0: বীৰেণ কুৰ্মীয়ে হাঁহি হাঁহি কৈ নৈৰ ফালে আগবাঢ়িল। তাৰ লগে লগে গোটেই দলটো তাৰ পাছে পাছে গৈ নৈৰ কাষ পালেগৈ। জোনালী আৰু তৰালীয়ে সোণমইনাৰ হাতত ধৰি অনুৰোধ কৰিলে সেই অঞ্চলত প্ৰচলিত কেইটামান সাধুকথা শুনাবলৈ। সোণমইনাই ক'লে,
1: সাধুকথা নহয়। সাধুকথা বুলিলে আমাৰ মনলৈ সাধাৰণতে কিছুমান জীৱ জন্তু নাইবা অতিমানৱৰ অতিৰঞ্জিত কথাহে মনলৈ আহে। তাতকৈ আমাৰ এই অঞ্চলত ঘটি যোৱা ঘটনা, য'ত আমাৰ মানুহৰ জীৱন সংগ্ৰামৰ ছবি আৰু তেওঁলোকৰ যি বাস্তৱ অৱদান আছিল, তাকে তোমালোকক ক'ম। মই ভাবোঁ এনে সংগ্ৰামৰ কাহিনীয়েহে আমাৰ আটাইকে এই অঞ্চলটোক বুজাৰ, ইতিহাস জনাৰ সুবিধা দিব। হ'বনে? তেন্তে শুনা।

0: নৈ কাণৰ মাহনী কেইটৰা কাৰ মহে খাবলৈ পালে?
1: চকু পকাই গৰগৰাই উঠিল নন্দ মহাজন নন্দেশ্বৰ ফুকন। সন্মুখত তেওঁৰ তিনিজন হালোৱা থিয় হৈ তলমূৰ কৰি থাকিল।
0: কেইহালিচা মাটিত মাটিমাহ সিঁচা হৈছিল নীলাম্বৰ?
2: পাঁচ হালিচা।
0: মহে খালে কেইদৰা? কি হল, নিবুকা চামুন হলি হওক যে, এহালিচা মাটিত কেইমোন মাহ সৰেও শংকৰ? সোণেশ্বৰ, তোক কিহৰ কাৰণে পুহি ৰাখিছো? মোৰ ইয়াত যদি তহঁতৰ বন কৰিবৰ মন নাই, তহঁত এতিয়াই ওলাই যাব পাৰ। যোৱাৰ আগতে খালি সকলো দেনা পাওনা নিষ্পত্তি কৰি যাব লাগিব। ফচলৰ পূৰা দাম, খোৱা বোৱা বছৰেকৰ চোলা চুৰিয়াৰ সমুদায় ধন তহঁতৰ পাওনাৰ পৰা উচল কৰা হ'ব। এই বিচাৰ তহঁতলৈকে এৰিলো।
1: শংকৰ, সোণেশ্বৰ, নীলাম্বৰে কালিয়েই এই ঘটনাৰ উমান পাই থৈছিল। তিনিওটাই আলচ কৰি মহাজনৰ বাবে ইয়াৰ সমিধানো উলিয়াই থৈছিল।
0: গছ গজিয়া তিনিটা ডেকা ল'ৰা থাকোঁতে নন্দ মহাজনৰ মাহনী কাৰ মহে মহতিয়াবলৈ সাহ কৰে অ নীলাম্বৰ?
2: ককাইদেউ, আমি নোযোৱা নহয়, ঢল পোৱাতে আমি উঠি গৈছিলোঁ।
0: বাছে,
2: দেশোৱালীৰ সাধকটোৱে কিবা পাত মাৰি গোটেইখন নেদেখা কৰি থোৱা দুখতে কোনেও একোকে দেখা নাপালোঁ নহয়।
0: কি কৰ দেশোৱালী সাধক ওলালো? এইটো বান মৰাৰ কাৰণে নে কুঁৱলী ঘনকৈ পৰাৰ কাৰণে তহঁতে মাহনীলৈ নগৈ ফস্তি মাৰি শুই আছিলি হওক?
2: একেবাৰে সঁচা অ ককাইদেউ, এতিয়া সকলোৱে জানে ঐ, সি বান মাৰি নকৰিবলগীয়া কাম কৰিব পায়। পৰমানি আগেয়ে সি সৌ ঘাটিৰ ফালে থাকি মথুৰা নে বৃন্দাবনৰ বগা এই ডাঙৰ চুট উঠা গৰু এটা ডিঙিত টিলিঙা আৰু কৰিৰ মালা পিন্ধাই পিঠিত দলিচা পাৰি ঘৰে ঘৰে ভিক্ষা মাগি ফুৰিছিল যে, অ সেইটো দেচোৱালীয়ে এতিয়া বীৰা আৰু যোগিনী পোহে। মৰিয়া হোলা ভৰত বুঢ়াৰ বাহি আৰু উভোতাজানৰ কাঠৰ দলঙৰ মাজৰ চাওতাল ওৰাঙৰ চুবুৰীটোতে এটা থান। তা বৃন্দাবনে গৰুটো ৰাতি বাঘে খোৱা পাছৰে পৰা ও এতিয়া থানতে থাকি চোৱা চিতা কৰে, তাবিজ মাদুলি আদি দিয়ে। শুনামতে সি কিবা অৰা বীৰা আৰু দুজনীমান যোগিনী পুহিছে নহয়।
0: বাপেৰ মূৰটো, তাৰ গৰুটো বাঘে নিবলৈ আহোঁতে বীৰা যোগিনীবোৰ কলৈ গৈছিল? বাঘ আহোঁতে দেখোন সি মন্ত্ৰ মাতি বাঘৰ কাণপাতত ধৰি চৰ তিনিটামান সোধাই বাঘটো উভতাই পঠিয়াব লাগিছিল, বীৰা লগাই বাঘ খেদিব লাগিছিল। তাকে নকৰিলে কেলে? আং বাং বকিব নালাগে, ক কাৰ মহে মাহ খালে?
2: ইঞ্জিন দলে মুহৰ পালটোৱে হপায়।
0: হপায় নহয়, থিৰাংকৈ ক। আৰু আৰু তহঁতে যদি দেখাই নাছিলি ইঞ্জিনৰ মহ বুলি ক'বলৈ পালি কেনেকৈ?
2: মই সিপিনে ইঞ্জিনৰ গোৱালহঁতৰ মুখত ঐদিতম কোৱা শুনিছিলোঁ।
0: কথা সেইটো নে?
1: মহাজনৰ খং খামকাটি কিছু শান্ত হোৱা যেন পাই তিনিও পুৰুষ আশ্বস্ত হ'ল। ইঞ্জিনক প্ৰতিশোধ লোৱাৰ এয়াই উত্তম সময়। তেউজবেলি ভাওনা এখনত তিনিও বীৰে মিচিং ছোৱালীকেইজনীমানলৈ একেথৰে চাই থাকি মিচিক মাছাক হাঁহি চকু টিপিওৱাৰ কাৰণে ইঞ্জিনে তিনিওটাকে ভালেমান মানুহৰ সন্মুখতে ভাল ককৰ্থনা কৰিছিল, ধমক লগাইছিল। ভিতৰি ভিতৰি পকি থকা এই খং উজাৰিবলৈ কোনো সুযোগ অহা নাছিল। অন্ততঃ এই প্ৰতিশোধ সিহঁতে মহাজনৰ দ্বাৰাই এতিয়া ল'ব পাৰিব। চেক বুজি আৰু কিছু কথা মহাজনক লগাব লাগিব। এখন তয়া ময়া কাল্পনিক ৰণৰ কথা ভাবি তিনিও পুৰুষে ভিতৰি ভিতৰি বৰ ৰং পালে।
0: তহঁতৰ কথাৰ কোনো সঞ্জাত নাই। ইঞ্জিনৰ মহৰ খুটি থাকিল বুলিয়েই মোৰ মাহনীত মহ এৰিব সেইটো কথা মই নপতিয়াওঁ। মোৰ মাহনীৰ গাতে তাৰো মাহনী। তহঁতক কৈ থলো, কালিলৈ দুকমুকালিতে উঠি গৈ কাৰ মহে অনিষ্ট কৰিছে মহৰখীয়া আৰু গোৱাল আটাইকে গোটে গোটে ধৰি আনিবি হওক, পাছে তালৈ ময়ো যাম। বুজিলি হওক নে?
2: সি যে সাধকটোৱে যোগিনীক বলি খুৱাই গোটেইখন নেদেখা কৰি থয়।
0: কালিলৈ তাকো মই বলি খুৱাম, তহঁতকো। মোৰ কথাৰ খুটি নলৰে, যা এতিয়া।
1: বীৰাৰ ভয়ত, যোগিনীৰ ভয়ত ভিতৰি ভিতৰি তিনিওটাৰ গাত কঁপনি উঠিল যদিও সিহঁতে জানে যে নন্দমহাজনে যিমানেই দাবী ধমকি নিদিয়ক কিয় সিহঁতক কেতিয়াও তাৰ পৰা বাহিৰ কৰি নিদিয়ে, নাইবা সিহঁতৰ পাওনাৰ পৰা ফুটা কৰি এটাও নেকাটে। কিন্তু কাৰ মহে মাহ খাইছে তাকে ক'ব নোৱাৰিলে যে কুকুৰে কাঁইট নোখোৱা গালিৰে সিহঁতক ধুনি পেলাব সেয়া ধৰোঁ। লগে লগে তিনিও বন্ধুৱে ইঞ্জিনক জালত পেলাই মহাজনৰ হতুৱাই কেনেকৈ এসেকা দিয়াব পাৰে তাৰে গুণাগথা কৰিবলৈ ধৰিলে। ঢলপতে উঠি শংকৰ, নীলাম্বৰ আৰু সোণেশ্বৰক লগত লৈ নন্দ মহাজনে নৈকানৰ মাহনী চাবলৈ ওলাল। ঘন কুঁৱলী পৰিছে। কুঁৱলীৰ কোবত দেখা

0: নেদেখাকৈ চাৰিওজন মানুহ পকা ধাননিৰ মাজে মাজে নিয়ৰ ফালি আগবাঢ়িছে। থেঁটুৱৈ লগা যাৰ, গা শিৰশিৰাই যোৱা যাৰ, গাত নিয়ৰ লাগি ভৰিৰ তলুৱা আৰু কাণত কিবা পুৰণি খজুৱতি উঠা যেন লাগিল। নন্দমহাজনে মাজে মাজে গামোচাৰে মুখ মোহাৰি মোহাৰি কাষৰ পথাৰত কাৰ ধান কেনেকুৱা হৈছে তাৰ বৰ্ণনা দি গৈছে। লগত মহাজন থকাৰ কাৰণে বীৰা যোগিনীৰ ভয় নীলাম্বৰহঁতৰ গাত লগা নাই। ভয় মাথো যদি মাহনীত কেনেবাকৈ মহাজনে সিহঁতৰ লগৰে কাৰোবাক মোহ চৰাই থকা দেখা পায়। তিনিওটাই মনে মনে প্ৰাৰ্থনা কৰিবলৈ ধৰিলে, ক'ৰবাৰ পৰা মাথো এষাৰ অন্যতম এবাৰলৈ হলেও কোনোবা গোৱালৰ মুখৰ পৰা ওলাই আহক আৰু তাকে মহাজনে শুনক। ধাননিৰ মাজে মাজে আগবাঢ়ি কিছুদূৰ যোৱাৰ পাছতে দেখা গ'ল ৰ'দ ৰেঙাই গছৰ আগ চুইছে। কমলাবৰণীয়া এই ৰ'দত দূৰৰ বগৰী গছ এজোপা দেখা গ'ল। ডাল ভৰি ভৰি লোমালোমে লগা বগৰীবোৰত পগ ধৰিছে। পুৱাৰ কোমল ৰ'দজাকে বগৰীবোৰক সোণালী বৰণ দিছে। আটাইকেইজন মানুহ বগৰী গছজোপাৰ কাষেৰে পাৰ হৈ গৈ উৰিয়াম গছজোপাৰ তল পাওঁ পাওঁ হওঁতেই নীলাম্বৰে প্ৰায় চিঞৰি উঠিল।
1: গছৰ তলত যোগিনীহঁতে বলি খোৱা ঠাই,
2: তহঁতৰ দেচোৱালীটোৱে তেনে ইয়াতে বলি খুৱায়। আহ ওচৰ চাপিয়া, মোক দেখুৱাই দে কোনে ক'ত বলি খুৱায়, কোনে ক'ত বলি খায়।
0: নীলাম্বৰহঁত ভয়ত থৰ থৰকৈ কঁপিবলৈ ধৰিলে। কি কৰিব খুজিছে মহাজনে? গাত দোল ফটহি তাবিজ মাদুলি আছেনে? তেওঁ যে মৰিব মৰিব, আমিও নিগমে মৰিম।
1: ককাইদেউ বেছি হাং নাবাঢ়িব। অ ককাইদেউ, ৱা কাকতি কৈছো, সবুৰ তেজ চেকুৰা দেখিছে নহয়।
0: আৰু ওচৰ চাপি গ'ল নন্দমহাজন। জুমি জুমি তেজৰ চেকুৰাবোৰ তন্নতন্নকৈ পৰীক্ষা কৰিলে। কিছু নিলগত কঁপি জপি থিয় হৈ আছে শংকৰ, সোণেশ্বৰ আৰু নীলাম্বৰ। এয়া জাৰৰ কঁপনি নহয়, ভয়ৰ কঁপনি।
1: মূৰ্খহঁত,
0: গৰগৰাই উঠিল নন্দমহাজন। তিনিওলৈ কিছুপৰ চকু ঘোপা কৰি চাই থাকি আকৌ গৰগৰণি তুলি তেওঁ চিঞৰি উঠিল।
2: পশুৰ দৰে সদায় মাটিলৈকে মূৰ কৰি থাকিবলৈ শিকিলি, মনুষ্যৰ জনম লৈ এবাৰো ওপৰলৈ চাবলৈ নিশিকিলি হওক। কি চাই আছ, এই কি চাই আছ, পথালি চকুৱাহঁত, ওচৰ চাপিয়া, চকু মেলি চা, ভালকৈ চাহি, এয়া কিহৰ তেজ, ওপৰলৈ চা, কিবা দেখিছনে গজমূৰ্খহঁত, ঈশ্বৰে চকুকেইটা কপালৰ তলতে ওলোমাই লৈ ফুৰিবলৈ দিয়া নাই, তল ওপৰ সৌ বাওঁ আগ পিছ সকলোফালে চাবলৈ দিছে, কিবা বুজিছ হকনে? সেইজোপা গছত পৰঘুমা হাইঠাৰ যাক পৰেহি, কুহি খেন জহৰী বহৰী আৰু আৰেঙী বচা খেন উৰা তহঁত ভেদ চকুৱাকেইটাই কেতিয়াবা দেখিছনে? এইবোৰ হাইঠা পৰঘুমাৰ তেজ, খেন চৰাই আহি সিহঁতৰ ডিঙিত কামোৰ মাৰোতে ওলোৱা তেজ, বুজিলি হকনে? ভয় পাদুৰাৰ জাত, বল বল এতিয়া মাহনীৰ ফালে বল।
0: বিশ্বাস অবিশ্বাসৰ দুমোজাত পৰি একো মাতিব নোৱাৰিলে শংকৰহঁতে। একেবাৰে নিমাওমাওকৈ নন্দমহাজনৰ পাছে পাছে সিহঁত তিনিও গৈ থাকি মাহনীৰ ঠিক ওচৰ পাওঁ পাওঁ হল। তথাপি আজি কৰো পৰা কোনো গোৱালৰ মুখৰ এষাৰি অন্যতমো শুনিবলৈ পোৱা নগ'ল। তিনিও এতিয়াও আশা কৰি থাকিল কৰোবাৰ পৰা এবাৰলৈকো ভাহি হওক সিহঁতৰ চিনাকি বিগলিত কণ্ঠৰ সেই গীত, সেই সুৰ, উই এ কাংকান কায়ুমা ৰিবি গাছেং গেয়ুমা গাৰুম কনেং দুগাগম নক্কে লেকৰ আৰোমা। নাই, নাহিল, কৰো পৰা সেই কণ্ঠ ভাহি নাহিল। ইঞ্জিনক ল'ব পৰা প্ৰতিশোধৰ সুযোগ সিহঁতৰ হাতলৈ নাহিল।
2: এইখন দেখোন ইঞ্জিনৰ মাহনি, নীলাম্বৰ তই কেনেকৈ কবলৈ পালি ইঞ্জিনৰ মহে আমাৰ মাহনী তহিলং কৰা বুলি?
0: একো মাতিব নোৱাৰিলে নীলাম্বৰহঁতে। মাথো মহাজন জেনি যায় সিহঁত তিনিও পাছে পাছে সেইপিনে যায়। মহাজনে যদি তললৈ চায় সিহঁতেও চায়, দূৰলৈ চালে দূৰলৈ চায়। মাহনীডৰাৰ মাজৰ পৰা কিবা এডাল মহাজনে তুলি ল'লে সিহঁতেও লয়।
2: আজি তহঁত গৈ ইঞ্জিনকো খবৰ এটা দিবি, কবিগৈ কাৰোবাৰ মহে তাৰ মাহনীও ঘুগুলা উঠাই গৈছে, লহ পহকৈ বাঢ়ি অহা মাহনীকেইডৰা কোনোবা হোতাখনিয়ে মহ মেলি গোটেইখন খাস্তাং কৰিলে, খবৰটো আজিয়ে দিবিগৈ হওক।
0: মহাজনৰ আদেশ শুনি তিনিও ভৃত্যৰ মুখ শুকাই তেমি যেন হল। আজি দুবছৰে দেখোন ইঞ্জিনৰ সৈতে সিহঁতৰ মাতবোল নাই, তাক ক'ৰবাত দেখিলে সিহঁত আঁতৰতে পলায়। ইফালে ইঞ্জিনৰ গোৱালকেইটাৰ আগত তিনিও বীৰে ডাংকোপ মাৰি ইঞ্জিনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰি থৈছে। তেনেস্থলত নন্দমহাজনৰ এই আদেশ কেনেকৈ পালন কৰা যায়? বিস্তীৰ্ণ পথাৰখন ঘূৰি পকি চাই মহাজনে ইচিচ আচাচ কৰিবলৈ ধৰিলে।

0: মহাজনৰ তিনি বীৰ পুৰুষ সোনকালে শুই উঠাৰ কথা আছিল যদিও পুৱতি নিশাৰ নিহালিৰ উমে সিহঁতক বিচনাতে বন্দী কৰি ৰাখিলে। এটাই আনটো উঠালৈ বাট চাই থাকোঁতেই কুকুৰাই ডাক দিলে। খপজপকৈ তিনিও পুৰুষ শুই উঠি আগনিশাৰ আলোচনা কৰা মতেই হাতত একোডাল বাঁহৰ টাঙোন লৈ একেবাৰে সষ্টম হৈ মাহনীৰ মহ বন্দী কৰিবলৈ ওলাল। বাহিৰত কুঁৱলী পাতলকৈ পৰিছে, বতৰ প্ৰায় মুকলি। গাঁৱৰ কোনো মানুহে যাতে এই অভিযানৰ কথা গম নাপায় তাৰ কাৰণে সিহঁত কিছু সাৱধান হৈ গাঁৱৰ পদূলিয়েদি আগবাঢ়িল। এই অভিযানত সফল হলে মহাজনৰ উপৰি গাঁৱৰ সকলো মানুহে যে সিহঁতৰ শলাগনি ল'ব তাত তিনিও নিঃসন্দেহ হৈ ৰ'ল। নিশাৰ প্ৰায়বোৰ চৰায়ে এতিয়া নিজ নিজ বাহলৈ উভতি গৈছে। কিছুমান চৰায়ে ওচৰৰ হাবিত কিচিৰ মিচিৰকৈ পুৱাৰ বন্দনা গাইছে। বিল আৰু পুখুৰীৰ পৰাও দুই এটা চৰাই উৰি যোৱা দেখা গ'ল। এক কোলাহলৰ ঢৌতুলি এজাক ভাটৌ চৰাই ধাননিখনৰ ওপৰেৰে উৰি গৈছে। গাঁও পাৰ হৈ তিনিও পুৰুষ নৈৰ পাৰলৈ যোৱা আলিবাটটোৰে আগবাঢ়োঁতেই বিপৰীত দিশৰ পৰা আহি থকা এজন মানুহ দেখা পাই সিহঁত ৰৈ গ'ল। দেও নে ভূত? গা শিৰিককৈ গ'ল তিনিওৰে। ক্ৰমাগতভাৱে মানুহটো সিহঁতৰ ওচৰ চাপি আহিল। য'তে বাঘৰ ভয় ত'তে ৰাতিও হয়। এয়া দেখোন ইঞ্জিন দলে, যাক লগ পোৱাৰ কথাই নাছিল তাকে লগ পোৱা গ'ল। তিনিওটা একেলগে মনতে ভাবিলে ঠিক আজি সিহঁতৰ লগত মহাজন আহিব লাগিছিল। হাতে লোটে চোৰ ধৰা পৰি সিহঁতৰ কথাৰ প্ৰমাণ লগে লগে পালেহেঁতেন। দূৰ কপাল, সিহঁতৰে কপাল বেয়া। তিনিওটা তেনেকৈ ৰৈ থকা দেখি ইঞ্জিনেই প্ৰথমে সিহঁতক ভেকাহি মাৰি উঠিল।
1: ডেকা দেখুৱাবলৈ আহিছ, ফুটনি মাৰিবলৈ আহিছ, কি চাই আছ ঐ নন্দ মহাজনৰ মানুহকেইটা? মহে হানি খুচি মহ তিয়াই পেটৰ পেটু উলিয়াই দিব, অকৰা কৰবাৰ। ঐ উঠ উঠ, এজাৰ জোপাতে উঠ। এই ভেবা লাগি চাই আছ যে এইডাল এচাৰি লৈ মহ খেদিবলৈ আহিছ পাই, একেবাৰে অকৰা মানুহ ঐকেইটা।
0: একো মাতবোল নকৰাকৈ থৰ হৈ থকাত নীলাম্বৰ হতলৈ চাই ইঞ্জিনে এইবাৰ টানকৈ ধমক দিলে।
1: উঠ বুলিছো নহয়, উঠ, এজাৰ জোপাতে উঠ।
0: ধমক খাই তিনিটা মানুহ খপজপকৈ এজাৰ জোপালৈ উঠি গ'ল। কথাৰ কোনো আতিগুৰি ৱাদিহ উলিয়াব পৰা নাই সিহঁতে। পূব আকাশত কঁপি কঁপি তেতিয়া বেলি উদয় হৈছে। এখন বগা পাতল পৰ্দাৰ দৰে কুঁৱলীৰ সিপাৰে বেলিটোক এখন এলুমিনিয়ামৰ থালৰ দৰে দেখা গৈছিল। সিহঁতকেইটা গছৰ উঠাৰ পাছতে ইঞ্জিনো ওচৰৰ ঔটেঙা গছজোপালৈ বগাই উঠি গ'ল। একেবাৰে গছৰ ওপৰ পাই সি তাৰ দুয়োখন হাতৰ তলুৱা মুখত লগাই গাঁৱৰ ফালে চাই চিঞৰিবলৈ ধৰিলে।
1: ৰাইজ, তহঁত কোনো ওলাই নাহিবি দেই, ল'ৰা ছোৱালী ভিতৰতে ৰাখিবি। এই ৰাইজ ভিতৰতে থাকিবি, বাহিৰ ওলালে মৰিব ঐ। নৈ কাণত বনৰীয়া মহ ওলাইছে ঐ, বনৰীয়া মহ।
0: তিনি কি চাৰিবাৰমান আতাহ পাৰি পাৰি এই সতৰ্কবাণী শুনোৱাৰ পাছত ইঞ্জিনে মুখত আঙুলি ভৰাই দীঘলীয়াকৈ এটা সুহুৰি মাৰিলে। তাৰপাছত ঘন ঘনকৈ দুটি চুটি সুহুৰি চুইট চুইটকৈ বজাই কিবা সংকেত দিয়াৰ লগে লগে নৈকান আৰু গাঁৱৰ হাবিৰ ফালে একেলগে ভগা টিং আৰু বৰতালৰ বিকট বিশৃংখল উৎকট ধ্বনি বাজিবলৈ ধৰিলে। নিহপালি দি শুই থকা সকলো মানুহ আকাশবাণীৰ দৰে ভাহি অহা ইঞ্জিনৰ সতৰ্কমূলক ঘোষণা আৰু অদ্ভুত বাজনাত সন্ত্ৰস্ত হৈ পৰিল। এই ভয়ানক আচম্বিত ত্ৰাসধ্বনি শুনাৰ লগে লগে বগা কুঁৱলীৰ মাজেৰে কোলাবৰণীয়া মহৰ পাল এটা ভিৰাই দৌৰমৰা দেখা গ'ল। অনাকাংক্ষিত এই ভীষণ কোলাহলৰ ত্ৰাসত অহাৰ বাটেৰেই বনৰীয়া মহৰ জাকটো পুনৰ অৰণ্যগত হবলৈ বাধ্য হৈ লৰ দিলে। নৈকানৰ মাহনীৰ মাজে মাজে নেজ দাঙি উফৰি উফৰি দৌৰ মৰা মহজাকৰ পাছে পাছে এজাক উল্লসিত ডেকা আৰু চেমনীয়া ল'ৰাই আৰু উৎসগ্ৰামত সিহঁতৰ বাদ্য বৰতাল ভগাটিং বজাই চিঞৰ বাখৰ কৰি দৌৰি গৈ থাকিল। গাঁৱৰ কুকুৰজাকেও সিহঁতৰ লগে লগে তাল মিলাই ভৌ ভৌৱাই ভুকিবলৈ ধৰিলে। কমলা ৰঙৰ কোমল ৰজ্জাক ওলোৱাৰ লগে লগে দূৰৰ মহজাকৰ ধোঁৱাবৰণীয়া অৱয়ব আৰু স্পষ্ট হৈ পৰিল। আতাহ উল্লাস বিকট বিশৃংখল উত্তাল ধ্বনি ক্ৰমাগত কমি অহাৰ লগে লগে ভীতিগ্ৰস্ত বনৰীয়া মহৰ জাকটো দূৰ দিগন্তত অদৃশ্য হৈ পৰিল।

0: উপন্যাস পাঠ। অনুষ্ঠানটিত ইমান পৰে দিলীপ ফুকন রচিত উপন্যাস জলপদুমৰ পানচৰীৰ ধাৰাবাহিক পাঠৰ নবম খণ্ডটি শুনিলে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে অভিজিৎ, ত্ৰিদীপ লহকৰ, বীৰেণ, সীমান্ত বৰ্মা, নন্দ মহাজন, যুৱৰাজ কুমাৰ দাস, নীলাম্বৰ সুদীপ্ত শৰ্মা ভৰালী, ইঞ্জিন দলে প্ৰবাল কুমাৰ শৰ্মা আৰু সোণমইনাৰ চৰিত্ৰত অভিনয় কৰিলে শ্যামল চমুৱাই। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। জলপদুমৰ পানচৈ উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।
1: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
1: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800420223 নম্বৰত।

শ্ৰোতাসকলে অসমীয়া শ্ৰব্য সফুৰাৰ গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। শ্ৰোতাসকল, অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ নিৰিবিলি গধূলি শ্ৰব্য সংকলনটিৰ পৰা উদিত নাৰায়ণৰ কণ্ঠৰ এই গীতটি।

শ্ৰোতাসকলে সোণমা চিনেমাখনৰ পৰা দীপেন বৰুৱা আৰু নমিতা ভট্টাচাৰ্যৰ কণ্ঠৰ গীতটি শুনিলে। এইখিনিতে এটি বিশেষ ঘোষণা। ভূপেন উজিৰ স্মৃতিৰক্ষা সমিতিৰ উদ্যোগত প্ৰথিতযথা সংগীত পৰিচালক ভূপেন উজিৰদেৱৰ চিৰসেউজীয়া গীতৰ কৰ্মশালা অহা 22, 23 আৰু 24 জুলাইত গুৱাহাটীৰ অম্বিকাগিৰি নগৰৰ সেউজ সংঘত আবেলি 3 বজাৰ পৰা 6 বজালৈ অনুষ্ঠিত হ'ব। সমল ব্যক্তিসকল হ'ল বিশিষ্ট কণ্ঠশিল্পী সংগীত পৰিচালক মনীষা হাজৰিকা, বিশিষ্ট কণ্ঠশিল্পী শান্তা উজিৰ, সংগীত পৰিচালক মানস হাজৰিকা, গীতিকাৰ শব্দযন্ত্ৰী, সংগীত পৰিচালক ইবছনলাল বৰুৱা, সংগীত পৰিচালক দীপ ৰাজবংশী আৰু বিশিষ্ট কণ্ঠশিল্পী মালবিকা বৰুৱা। অংশগ্ৰহণৰ মাচুল 500 টকা। যোগাযোগৰ বাবে নম্বৰ 9101085876 আৰু 9864013036। ঘোষণাটি ইমানেই। শ্ৰোতাসকলে শুনি আছে চিত্ৰগীত অনুষ্ঠানটি। অনুষ্ঠানত এতিয়া শুনাবলৈ লৈছোঁ চামেলি মেমচাব চিনেমাখনৰ পৰা ভূপেন হাজৰিকাৰ কণ্ঠৰ এই গীতটি।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
1: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
0: তাৰ মানে?
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত কি হয়?
1: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: শ্ৰোতাসকলে শুনি আছে চিত্ৰগীত অনুষ্ঠানটি। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ ৰশ্মিৰেখা চিনেমাখনৰ পৰা শান্তনা বৰুৱাৰ কণ্ঠৰ এটি গীত, গীতৰ কথা উপেন কাকতিৰ।

0: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন কত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: শ্ৰোতাসকলে চিত্ৰগীত অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ পৰিণাম চিনেমাখনৰ পৰা দীপেন বৰুৱা আৰু নীলিমা খাতুনৰ কণ্ঠৰ এই গীতটি। গীতৰ কথা সতীশ দাসৰ।

0: বনে বনে আজি বনৰীয়া ফুলে সজালে অননী মননী।
1: অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ পৰিণাম চিনেমাখনৰ পৰাই দীপেন বৰুৱাৰ কণ্ঠৰ আন এটি গীত, গীতৰ কথা নবকান্ত বৰুৱাৰ।

0: আর্থিক জরুরী অবস্থা কেতিয়া আহি পড়ে হেয়া আগতীয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ললে যিকোনো অসুবিধা সহজে অতিক্রম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনান্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আর্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মার্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনান্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্রি নম্বৰ 1800-420-2233 নম্বৰত।
2: শ্রোতাসকলে চিত্ৰগীত অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। শ্রোতাসকল, চিত্ৰগীত অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ ৰশ্মিৰেখা চিনেমাখনৰ পৰা খগেন মহন্ত আৰু অৰ্চনা মহন্তৰ কণ্ঠৰ এটি গীতৰ কথা উপেন কাকতিৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নিশাৰ আঞ্চলিক বাতৰি।
1: আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰি পঢ়িছো আশ্বতী চক্ৰৱৰ্তীয়ে। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ অধীনত ৰাজ্যৰ সাধাৰণ আৰু পেছাদাৰী শ্ৰেণীৰ মুঠ 74,694গৰাকী হিতাধিকাৰীক বিত্তীয় সাহায্য আগবঢ়োৱা হৈছে। প্ৰতিগৰাকী নিৰ্বাচিত হিতাধিকাৰীয়ে এই আঁচনিৰ অধীনত বিত্তীয় সাহায্য হিচাপে 2,00,000 টকা লাভ কৰিব। উদ্যোগিক দক্ষতা শক্তিশালী কৰাৰ লগতে এই বিত্তীয় সাহায্যৰ যাতে সঠিক ব্যৱহাৰ হয় সেয়া সুনিশ্চিত কৰাৰ বাবে সকলো জিলাতে হিতাধিকাৰীসকলৰ বাবে উদ্যোগ বিকাশ কাৰ্যসূচী প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। অহা 31 জুলাইৰ ভিতৰত এই প্ৰশিক্ষণ কাৰ্যসূচী সম্পূৰ্ণ হ'ব। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ অধীনত উপযুক্ত হিতাধিকাৰীৰ বাবে 75% অনুমোদিত বিত্তীয় সাহায্য মুকলি কৰি দিয়া হৈছে। প্ৰশিক্ষণ সম্পূৰ্ণ হোৱাৰ পাছত আঁচনিখনৰ নিৰ্ধাৰিত ব্যৱস্থা অনুসৰি বাকী থকা 25% পুঁজি মোকলাই দিয়া হ'ব। উল্লেখযোগ্য যে ৰাজ্যৰ উদ্যমী যুৱক যুৱতীসকলক উদ্যোগী হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে 2023 চনত মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আৰম্ভ কৰা হৈছিল। প্ৰথম পৰ্যায়ত এই আঁচনিৰ অধীনত মুঠ 25,277গৰাকী যুৱক যুৱতীক আৰ্থিক সাহায্য দিয়া হৈছিল। ইয়াৰে 25,277গৰাকী যুৱক যুৱতীৰ ভিতৰত 12,976গৰাকী যুৱক যুৱতীক দ্বিতীয় কিস্তিৰ সুদ মুক্ত ঋণ প্ৰদান কৰা হৈছে। কাৰ্যক্ষমতা আৰু যোগ্যতাৰ মূল্যায়নৰ ভিত্তিত দ্বিতীয় কিস্তিৰ ঋণ প্ৰদান কৰা হৈছে। উল্লেখযোগ্য যে এই আঁচনিৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ অধীনত চৰকাৰে মুঠ 99,971গৰাকী হিতাধিকাৰীক সামৰি লৈছে। উদ্যোগী গঢ়ি তোলাৰ লগতে দীৰ্ঘস্থায়ী স্বনিয়োজিত সুযোগ সৃষ্টি, দক্ষতা নিৰ্মাণ কৰাৰ লগতে উদ্যোগীসকলক সবল কৰি তুলি

0: কৃষকক চাকৰি বিচৰাৰ সলনি নিয়োগ সৃষ্টিত অধিক আগ্ৰহী কৰি তোলাৰ বাবে ৰাজ্য চৰকাৰ দৃঢ় প্ৰতিশ্ৰুতিবদ্ধ। এখন অৰ্থনৈতিকভাৱে সবল আত্মনিৰ্ভৰ অসম গঢ়ি তোলাৰ লক্ষ্য বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত এই আঁচনিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। কৃষি বিজ্ঞানক কৃষকৰ পথাৰলৈ পোনপটীয়াকৈ লৈ যোৱাৰ লক্ষ্যৰে অসম কৃষি বিশ্ববিদ্যালয়ে এটা বিশেষ পদক্ষেপ হিচাপে ভ্ৰাম্যমান উদ্ভিদ স্বাস্থ্য ক্লিনিক বাহনৰ শুভাৰম্ভ কৰিছে। যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয় চৌহদত আজি আয়োজিত এটা অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য দীপজ্যোতি ৰাজখোৱাই এই বিশেষ বাহনখনৰ শুভাৰম্ভ কৰে। ৰাষ্ট্ৰীয় মাহজাতীয় শস্য অভিযানৰ সৈতে সংগতি ৰাখি আৰম্ভ কৰা এই বিশেষ পদক্ষেপৰ লক্ষ্য হৈছে কৃষি সম্প্ৰসাৰণ ব্যৱস্থাক অধিক শক্তিশীল, বিজ্ঞানভিত্তিক আৰু কৃষকমুখী কৰি তোলা। এই আধুনিক বাহনখনত উদ্ভিদৰ ৰোগ আৰু কীট পতংগ চিনাক্তকৰণৰ বাবে মাইক্ৰস্কোপ, ৰোগ নিৰ্ণায়ক সঁজুলি, মাটি আৰু পানীৰ পৰীক্ষাৰ কীট, পোক পতংগ চিনাক্তকৰণৰ সামগ্ৰী, ডিজিটেল তথ্য ভাণ্ডাৰ, GPS ইণ্টাৰনেট সংযোগ আৰু বিশেষ প্ৰদৰ্শনী পৰ্দা সংযোজন কৰা হৈছে। ইয়াৰ জৰিয়তে কৃষকক পথাৰতে শস্যৰ ৰোগ, পুষ্টিজনিত সমস্যা আৰু অন্যান্য কৃষি সম্পৰ্কীয় জটিলতা চিনাক্ত কৰি তাৎক্ষণিক বিজ্ঞানভিত্তিক পৰামৰ্শ আগবঢ়োৱা সম্ভৱ হ'ব। আনুষ্ঠানিকভাৱে শুভাৰম্ভ হোৱাৰ পাছতে ভ্ৰাম্যমান উদ্ভিদ স্বাস্থ্য ক্লিনিক বাহনখন ৰাজ্যৰ বিভিন্ন জিলালৈ প্ৰেৰণ কৰা হ'ব। বাহনখনৰ জৰিয়তে প্ৰথম পৰ্যায়ত উজনি আৰু উত্তৰ অসমৰ কেইবাটাও স্থানত কৃষি বিজ্ঞান কেন্দ্ৰৰ সহযোগত কৃষকৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক আৰু যোগাযোগৰ ব্যৱস্থা কৰা হৈছে। ধেমাজিত আৰম্ভ হ'বলগীয়া এই কাৰ্যসূচীৰ জৰিয়তে পৰৱৰ্তী সময়ত ডিব্ৰুগড়, তিনিচুকীয়া আৰু শিৱসাগৰ জিলাত কৃষকৰ সৈতে মত বিনিময় আৰু শস্যৰ বীজ ৰোপণ সামগ্ৰী বিতৰণ কৰা হ'ব। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা 8:02 স্কুল বেগৰ বোজা, শিশুৰ সোণালী শৈশৱৰ হেঙাৰ বিষয়ক এটি লাইভ ফোন ইন অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব শিশু ৰোগ বিশেষজ্ঞ, লেখক তথা অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ সচিব ডঃ নাৰায়ণ শৰ্মা আৰু অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক তথা অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ কাৰ্যকৰী সভাপতি ৰাতুল চন্দ্ৰ গোস্বামীয়ে। অনুষ্ঠান চলি থকাৰ সময়ত শ্ৰোতাসকলে 9435405223 আৰু 03612661876 এই দুটা নম্বৰত ফোন কৰি সমল ব্যক্তি দুগৰাকীৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। অনুষ্ঠানটি আধৰিব জিন্তি ৰাণী ডেকাই। নগাঁও জিলাত আজি পুৱা সংঘটিত এটা পথ দুৰ্ঘটনাত এজন যুৱক থিতাতে নিহত হয়। নগাঁও বিশ্ববিদ্যালয়ৰ সমীপত সংঘটিত এই পথ দুৰ্ঘটনাত নিহত যুৱকজন নগাঁও চহৰৰ বিষ্ণুনগৰৰ বাসিন্দা প্ৰসেনজিৎ ৰায় বুলি জানিব পৰা গৈছে। তথ্য অনুসৰি চলন্ত এখন ট্ৰাকে যুৱকজনৰ পথৰ ওপৰেৰে মহতিয়াই নিয়াৰ ফলতে যুৱকজনৰ মৃত্যু হয়। আমাৰ নিশাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানে। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।
1: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
1: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800420223 নম্বৰত।
3: আকাশবাণী গুৱাহাটীৰ মহাবাহু জীৱনৰ দিকপাণী এই অনুষ্ঠানত আজিৰে পৰা প্ৰচাৰ কৰিবলৈ লোৱা হৈছে অসমৰ এগৰাকী মননশীল সাহিত্যৰ নমস্য সাহিত্যিক, জীৱনী সাহিত্যক অসমৰ সাহিত্য বুৰঞ্জীত এক অনন্য ৰূপত প্ৰতিষ্ঠা কৰা অসমীয়া শিশু সাহিত্যৰ সংক্ষিপ্ত ইতিহাসৰ স্ৰষ্টা, সাংবাদিক তথা লামডিং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক উপেন্দ্ৰ বৰকটকীৰ অনাতাৰ আত্মজীৱনী। তেখেতৰ সৈতে কথা পাতিছে চিদানন্দ দেৱগোস্বামীয়ে। আজি এয়া প্ৰথম খণ্ড।
4: আজি আমি জীৱনৰ দিকপাণী অনুষ্ঠানত লগ পাইছোঁ অসমৰ মননশীল সাহিত্যৰ এগৰাকী নমস্য সাহিত্যিক, জীৱনী সাহিত্যক অসমৰ সাহিত্য বুৰঞ্জীত এক অনন্য ৰূপত প্ৰতিষ্ঠা কৰা, অসমীয়া শিশু সাহিত্যৰ সংক্ষিপ্ত ইতিহাসৰ স্ৰষ্টা, একালৰ দৈনিক অসম কাকত তথা শিশু আলোচনী ৰ'দালীৰ সহকাৰী সম্পাদক, সাংবাদিক, লামডিং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক উপেন্দ্ৰ বৰকটকী ছাৰক, এগৰাকী সৰল বিদ্বান প্ৰজ্ঞাৰ অধিকাৰী,

0: কৰ্কটকীছাৰৰ সৌম্য অমায়িক ভাৱমূৰ্তিৰ বাবে বিদ্যুৎ সমাজৰ বাদেও সৰ্বসাধাৰণজনৰো পৰম আগ্ৰহ আৰু শ্ৰদ্ধাৰ পাত্ৰ। শুভ্ৰ ধুতি বা পায়জামা পাঞ্জাবী পিন্ধি চাইকেল এখন চলাই বা খোজকাঢ়ি মেলে মিটিঙে গৈ সময়মতে উপস্থিত হোৱা, চহৰখনত বজাৰ কৰি বা কিতাপৰ দোকানত ৰৈ দোকানী পোহাৰী বা পৰিচিতজনৰ সৈতে মত বিনিময় কৰা এই বিনয়ী ব্যক্তিজনৰ স্মৃতিৰ জলঙাৰে আমি তেখেতৰ সময়ৰ সমাজ, ৰাজনীতি, সাহিত্য, সাংস্কৃতিক পৰিৱেশ আদিৰ আভাস ল'বলৈ প্ৰয়াস কৰিম। আমাৰ সন্মুখত আজি বহি আছে এয়া উপেন্দ্ৰ বৰগোহাঁই ছাৰ।
1: নমস্কাৰ।
0: নমস্কাৰ। ভালে আছে?
1: অঁ, আছো। আজি মোৰ সৌভাগ্য আকাশবাণী নগাঁৱৰ জৰিয়তে গুৱাহাটী কেন্দ্ৰই এনে এক মহৎ প্ৰচেষ্টা লোৱাৰ কাৰণে মই নিজেতো কৃতাৰ্থ হৈছোঁৱেই, আৰু মনৰ কথা প্ৰকাশ কৰিবলৈ দিয়াৰ কাৰণে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
0: আজি আমি আপোনাক ষ্টুডিঅ'ৰ মজিয়াত লগ পাই আচলতে আপোনাৰ শৈশৱৰ পৰা আজিলৈকে বহুত কথা জানিবলগীয়া আছে। মই প্ৰথমতে এটা কথা জানিব বিচাৰিছোঁ যে আপোনাৰ জন্ম ক'ত হৈছিল বাৰু?
1: মোৰ জন্ম হৈছিল ঐতিহ্যমণ্ডিত কুলিয়াবৰ হাতবৰ নামে ঠাইখনত। এই হাতবৰৰ লগত বুৰঞ্জীৰ অনেক ঘটনা জড়িত হৈ আছে। সেই হাতবোৰতেই মোৰ জন্ম হৈছিল 1942 চনৰ 26 অক্টোবৰৰ দিনা। মই এটা কথা বৰ বিশ্বাস কৰোঁ যে মানুহৰ জন্ম চনৰ লগত এনেধৰণৰ ঘটনাই প্ৰভাৱ পেলায়, প্ৰত্যক্ষভাৱে নহ'লেও পৰোক্ষভাৱে প্ৰভাৱ পেলায়। সেইকাৰণেই নেকি 42ৰ গণ বিপ্লৱৰ ঢৌ সমগ্ৰ ভাৰতত যেতিয়া বিয়পি পৰিছিল, অসমতো বাদ পৰা নাছিলেই, সেই চেতনা যেন মোৰ তেজত, মোৰ গাটো অংকুৰিত হৈছিল। কিয়নো পৰৱৰ্তী ঘটনা প্ৰবাহৰ লগত কিবা এটা যেন মিশ্ৰণ আছে, এই কথা মই অনুভৱ কৰোঁ। মহান চিন্তানায়কসকলেও সেই কথা ক'ৰবাত উল্লেখ কৰিছে। যি নহওক, সেই চনটোত জন্মখনক লৈ মই গৌৰৱ অনুভৱ কৰোঁ।
0: আপোনাৰ হাতবৰৰ যিখন ঘৰ, আপোনাৰ পিতৃৰ পৰিচয়টো অকণমান ক'ব নেকি?
1: আমি আচলতে নিম্ন মধ্যবিত্ত পৰিয়ালৰ। নিম্ন মধ্যবিত্ত পৰিয়ালে নানা সংঘাত অতিক্ৰম কৰিবলগীয়া হয়, পৰিৱেশ পৰিস্থিতিৰ লগত খাপ খুৱাব লগা হয়। দেউতা প্ৰিয়নাথ শৰ্মা কটকী, তেওঁ শৰ্মা কটকী বুলিয়ে লিখিছিল, তেখেতে জীৱনত নকৰা কাম নাছিল। আমাক গঢ়িবৰ কাৰণে, প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমাৰ চাৰি ভাই ককাই আৰু ভনীহঁতক মানুহ কৰিবৰ কাৰণে আপ্ৰাণ চেষ্টা কৰিছিল। তেওঁ সকলো ধৰণৰ কামেই কৰিছিল, ঠিকা ঠোকালিৰ উপৰিও হাট বজাৰ লৈছিল। এনেকৈ কটনা কাটি বুলিয়েই ক'ম, তথাপি আমাক আদৰ্শ মানুহ হিচাপে গঢ়িবলৈ আপ্ৰাণ চেষ্টা কৰিছিল। এই ক্ষেত্ৰত মোৰ মা মহেশ্বৰী দেৱীৰ অৰিহণাও নুই নকৰোঁ। দুৰ্ভাগ্য, মাক আমি অকালতে হেৰুৱালোঁ।
0: মই এইকেইটা আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ। আপোনালোকৰ যিটো পৰিয়াল, সেই পৰিয়ালটোৰ বংশটো ক'ৰ পৰা আৰু কেনেকৈ আহিছিলে হাতবৰলৈ? হাতবৰতে আপোনালোকৰ স্থায়ী ঘৰ আছিল নেকি বাৰু?
1: হয়, হাতবৰত আমাৰ স্থায়ী ঘৰ নাছিল। হাতবৰত স্থায়ী ঘৰ পিছতে হ'লগৈ, আমাৰ দিনতে হ'ল। দেউতা, আমি আচলতে তাৰো এক সংঘাত আছে, তাৰো এক কাহিনী আছে। মান ভগৱানৰ দিনত আমি উজনিৰ জাজিৰ পৰা আহি বর্তমান মরিগাঁও।

0: জিলাৰ হেকুৰাংবৰী নামে ঠাইত থিতাপি লৈছিল আমাৰ ককাদেউতাই। মৌজাদাৰৰ দায়িত্ব পোৱাৰ কাৰণে তেওঁ তালৈ আহিছিল আৰু তাতে সুদীৰ্ঘকাল আছিল। দেউতাহঁতৰ জন্ম তাত। তাৰপিছত তাহানিৰ দিনত মৌজা চলাবলৈ মানুহৰ বৰ অভাৱ হৈছিল। কলিয়াবৰতো কলিয়াবৰৰ চতিয়াল নামে ঠাইত এটা মৌজা পোৱাত আমাৰ ককাদেউতা এজন তালৈ আহিবলগীয়া হৈছিল। তাৰপিছত ককাদেউতা তালৈ নিজৰ বৰদেউতাকৰ লগত আহিছিল। দেউতাও আছিল মানে একমাত্ৰ সন্তান ককাদেউ। আহি পেলাই আমি চতিয়াল মৌজাদাৰৰ দায়িত্ব গ্ৰহণ কৰিছিল আৰু আমাৰ তেতিয়া হাতবৰ নামে ঠাইত ঘৰ লোৱাৰ ব্যৱস্থা কৰা হ'ল। নৰেশ্বৰ মিশ্ৰ নামৰ কামৰূপৰ এজন মানুহৰ মাটি কিনি পেলাই তাত আমাৰ ঘৰ সাজিলে আৰু সেই ঘৰতে আমি ডাঙৰ দীঘল হ'লোঁ।
1: হাতবৰৰ যিটো পৰিৱেশ, আপুনি এখন সৰু গাঁও আছিলে, সেই পৰিৱেশটো আপুনি কেনেধৰণে পাইছিলে বাৰু?
0: হাতবৰৰ পৰিৱেশটো বৰ উন্নত আছিল। আগতে মই উল্লেখ কৰিছোঁ,
1: মোৰ এইখিনিতে এটা কথা মনত পৰিছে, আমাৰ নীলমণি ফুকন ছাৰে তেখেতৰ জীৱন সোঁৱৰণত এটা কথা কৈছিলে যে তেওঁলোকৰ যিখন দেৰগাঁৱৰ ঘৰ আছিলে সেই ঘৰখন এটা সময়ত এনেকুৱা আছিল যে দিনতেই যেন এটা ৰহস্যময় পৰিৱেশ, গছৰ ফাঁকে দিও বেলি নসৰকে, ঠিক এনেকুৱা এটা পৰিৱেশত ডাঙৰ হৈছিলে। আৰু যিটো গ্ৰাম্য পৰিৱেশ আমাৰ সৰুতে আমি কল্পনা কৰোঁ সাধাৰণতে, আপোনাৰ পৰিৱেশটো কেনেকুৱা পাইছিলে?
0: আমাৰ কিন্তু সেই হাতবৰ কিন্তু ঠিক তেনে পৰিৱেশত নাছিল। হাতবৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে হাতবৰখন আছিল
1: আৰু আপোনালোকৰ ওচৰে
0: পাঁজৰে থকা কিন্তু প্ৰায়বিলাক গাঁৱলীয়া গ্ৰাম্য পটভূমিত গঢ়ি উঠিছিল। এই গ্ৰাম্য পটভূমিৰ ওপৰত হাতবৰত পৰিছিল কিন্তু ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে কাষতে থকাৰ কাৰণে আমাৰ ইফালে মানে উন্নত হেৰি এটাও পাইছিল, আনহাতে দেই গ্ৰাম্য পৰিৱেশো পাইছিল। ক'ব পাৰি নগৰীয়া আৰু গ্ৰাম্য পৰিৱেশৰ যেন হাতবৰত মিশ্ৰণ ঘটিছিল, কিন্তু হাতবৰৰ এটা গৌৰৱ আছিল। হাতবৰত আগতেই কৈছোঁ, উল্লেখ কৰিছোঁ যে ইয়াত সংঘাত হৈছিল। বুৰঞ্জীৰ অনেক সাক্ষী হাতবৰত আছে আৰু আমাৰ কাষৰ পাজৰৰ গাঁওবিলাকত বিখ্যাত প্ৰতিভাৱান লোকৰো জন্ম হৈছিল। উদাহৰণস্বৰূপে আমাৰ ঘৰৰ পৰা তামোলখন খোৱাৰ পৰা বাট খন্তে মানে অলপ দূৰ যাব লাগে, মই তামোলখন খোৱাৰ পৰা বাট বুলি কৈছোঁ, মানে পাঁচ মিনিটো নহয়। সেই তাতে গ্ৰাম্য সমাজক প্ৰাণবন্ত কৰি তোলা বিখ্যাত কথা সাহিত্যিক অসম সাহিত্যসভাৰ প্ৰাক্তন সভাপতি সাহিত্যাচাৰ্য মহিম বৰাৰ জন্ম হৈছে আৰু তেনেধৰণৰ আৰু কেইবাগৰাকী লোকৰ জন্ম হৈছিল।
1: কলিয়াবৰ ঠাইখন সাহিত্য সংস্কৃতিত আগবঢ়া আৰু একুৰি চৰা সত্ৰৰ ঠাই বুলি কোৱা হয় সাধাৰণতে। ইয়াত সত্ৰীয়া পৰিৱেশটো আপুনি পাইছিল নেকি বাৰু তেতিয়া সৰুতে?
0: সত্ৰৰ পৰিৱেশ
1: হয়,
0: সত্ৰৰ পৰিৱেশ আমাৰ ওচৰে পাঁজৰে আছিল। চৰা চৌব্বিছখন নে পঁচিছখন সত্ৰ আছিল আৰু সত্ৰবিলাকক এই চিপহা সত্ৰ, শ্ৰৱণী সত্ৰ, মাধৱতা সত্ৰ, এই সত্ৰবিলাক আমাৰ কাষৰে পাজৰে আছিল আৰু সেই সত্ৰীয়া পৰিৱেশে প্ৰভাৱ নেপেলোৱা নহয়, প্ৰভাৱ পেলাইছিল কিন্তু আমাৰ মিশ্ৰণ ঘটিছিল সত্ৰীয়া পৰিৱেশৰো আৰু ইফালে মানে চহৰীয়া পৰিৱেশৰো মিশ্ৰণ ঘটিছিল। গতিকে সেই অৰ্থতেই আমি দুয়োটা পৰিৱেশৰ অংশীদাৰ হ'ব পাৰিছিলোঁ।
1: বাল্যকালত আপোনাৰ সংস্কৃতি জগতখন কেনেকৈ আপুনি অনুভৱ কৰিছিলে?
0: সংস্কৃতিৰ ক্ষেত্ৰত কলিয়াবৰৰ অসমত বিখ্যাত স্থান আছে। সত্ৰীয়া সংস্কৃতিৰ কাৰণে ই সমৃদ্ধ অঞ্চল কলিয়াবৰ আৰু এই সত্ৰীয়া সংস্কৃতিক

0: এটা বেলেগ রূপ দিছিল, স্থায়ী রূপ দিছিল গিরিকান্ত মহন্ত নামৰ এগৰাকী সত্ৰীয়া সংস্কৃতিৰ সাধকে। তেখেতে এই সত্ৰীয়া সংস্কৃতিৰ সাধক হিচাপে অসমত কলিয়াবৰক প্ৰতিষ্ঠা কৰি থৈ গ'ল। কি বৰগীত, কি অংকীয়া ভাওনা, আৰু নাট গীত সকলো ক্ষেত্ৰতে আগবঢ়াই নিয়াত অগ্ৰণী ভূমিকা লৈছিল সেই মহন্ত ছাৰে। মহন্ত ছাৰ বৃত্তিত শিক্ষক আছিল, শিক্ষক হ'লেও তেখেত এই ক্ষেত্ৰত অগ্ৰণী ভূমিকা লৈছিল। তেখেতে আৰু আছিল তেনেধৰণৰ নাম নাচ নোহোৱা অনেক লোক যিবিলাকক অতি শ্ৰদ্ধেয় আছিল, যেনে এজন আছিল নাৰায়ণ মুক্তিয়াৰ বুলি এজন, আমাৰ ঘৰৰ পৰা অলপ দূৰ সৰুভগীয়া নামৰ ঠাইখনত। তেওঁলোকে এই মহন্ত ছাৰৰ লগত এইবিলাকক অংকীয়া ভাওনাক অসমৰ বিভিন্ন ঠাইত প্ৰদৰ্শনৰ কাৰণে ব্যৱস্থা লৈছিল। তাৰে উত্তৰসূৰী হিচাপে জগন্নাথ মহন্তই বাহিৰতো, অসমৰ বাহিৰতো, ভাৰতৰ বাহিৰতো সুনাম অৰ্জন কৰিছিল। জগন্নাথ মোৰ চফলামন্দা স্কুলত ছাত্ৰ আছিল, গতিকে আমি তেতিয়াই বুজিছিলোঁ গুণী মানুহ আৰু ভৱিষ্যত যে ঠাইখনৰ নাম উজ্বলাব সেই কথা অনুভৱ কৰিছিল।
1: আপোনালোকৰ ঘৰখনৰো এটা সাংস্কৃতিক পৰিৱেশ এটা আছে, আপোনাৰ দাদাই খুব ভাল ভাওনা কৰিছিলে।
0: অঁ হয়,
1: নাটকো কৰিছিলে।
0: নাটকো কৰিছিল,
1: হয়।
0: আমাৰ ঘৰখনতো তেনেকুৱা পৰিৱেশ এটা আছিল, দাদাও সংস্কৃতিবান লোক আছিল। দাদাই আগতেই কৈছিলোঁ এটা কথা, নিম্ন মধ্যবিত্ত পৰিয়ালৰ কাৰণে দাদাই মেট্ৰিকৰ প্ৰৱেশিকাৰ, তেতিয়া প্ৰৱেশিকাৰ দেৱনাখন পাৰ কৰি চাকৰি কৰিবলগীয়া হৈছিল শ্বিলঙত অসম লোকসেৱা আয়োগ আৰু দুটামান বিভাগত তেওঁ কাম কৰিছিল। কিন্তু দাদাক ঘৰখনৰ দুৰৱস্থাৰ কথা উপলব্ধি কৰিয়েই আমাৰ প্ৰতি সদয়, আমাৰ প্ৰতি সহানুভূতিশীল, দেউতাৰ প্ৰতি অত্যন্ত শ্ৰদ্ধা থকাৰ কাৰণেই দাদাক আনিবলৈ চেষ্টা কৰিছিল। দাদাই শ্বিলঙৰ চৰকাৰী চাকৰি ইস্তফা দি কলিয়াবৰ ছোৱালী উচ্চ মাধ্যমিক স্কুলত শিক্ষক হিচাপে যোগ দিছিল। আৰু এই ক্ষেত্ৰত এজন লোকে অতি আগভাগ লৈছিল, তেখেত আছিল সেইখন স্কুলৰ প্ৰতিষ্ঠাপক শিক্ষক ডম্বৰুধৰ বৰা। তাৰপিছত দাদা হাতবৰলৈ আহি এটা পৰিৱেশ পালে আৰু এইবিলাকত জড়িত হৈ পৰিল। দাদা অভিনয় প্ৰতিভা আছিল আৰু এই ক্ষেত্ৰত আগভাগ লৈ তেওঁ সুনাম অৰ্জন কৰিছিল। হাতবৰত গঢ়ি উঠা হাতবৰ কেন্দ্ৰীয় নাট্য সমাজ এটা জনাজাত অনুষ্ঠান আছিল, আগভাগ লৈছিল আৰম্ভণিতে মহিম বৰা, দেৱেন গগৈ, ভাবি বৰা আদিয়ে। তাৰপিছত দাদা সেই অনুষ্ঠানতো জড়িত হ'ল, স্কুলখনত যোগদান কৰি তেখেতে তেনে এটা পৰিৱেশ গঢ়ি তুলিবলৈ চেষ্টা কৰিছিল।
1: আপোনাৰ শৈশৱৰ প্ৰথম শিক্ষা ক'ত আৰম্ভ হৈছিলে বাৰু?
0: মোৰ প্ৰথম শিক্ষা আৰম্ভ হৈছিল হাতবৰ নিম্ন বুনিয়াদী স্কুলত। হাতবৰ নিম্ন বুনিয়াদী স্কুলত মই তেতিয়া ক খ শ্ৰেণী বুলিয়ে কোৱা হৈছিল,
1: হয়,
0: প্ৰথম দ্বিতীয় বুলিও নাছিল, ক খ এনেকৈ। তাত দুবছৰমান পঢ়িছিলোঁ। দুবছৰমান পঢ়াৰ পিছত মই উত্তীৰ্ণ হৈছিলোঁ। এনেতে কৈছোঁৱেই, আমাৰ ঘৰত দুৰ্যোগৰ অন্ত মানে পৰা নাছিল, দুৰ্যোগৰ আমি মাতৃহেৰা হ'লোঁ। মাতৃহেৰা হোৱাত মোৰ মামা জামুগুৰিহাটৰ চিলাবন্দাৰ নন্দিকেশ্বৰ নামৰ ঠাইৰ মামাই মোক লৈ গ'ল তাত পঢ়াবৰ কাৰণে। দাদা ইয়াতে থাকিল আৰু, দেউ ঘৰখনৰ সকলো কথা চিন্তা কৰি মোক তালৈ লৈ গ'ল। গতিকে মই এফালৰ পৰা

0: অত্যন্ত সুখী যে দুটা ঐতিহ্যময় অঞ্চলৰ লগত মোৰ মনৰ সম্পৰ্ক ঘটিছিল সেই শৈশৱতে। প্ৰথম হ'ল কলিয়াবৰ, দ্বিতীয় হ'ল উত্তৰ পাৰৰ জামগুৰিহাট অঞ্চল। এই দুটা মোৰ মনত ৰেখাপাত কৰিছিল আৰু মই ভাবোঁ যে এই দুয়োটা অঞ্চলৰ প্ৰভাৱ পৰাৰ কাৰণে মই যেন কিছু ক্ষেত্ৰত আগুৱাই সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত যেন আগুৱাবলৈ সমৰ্থ হ'লোঁ, মই সেইটো বিশ্বাস কৰোঁ।
1: আৰু মোৰ এটা কথা জানিবলৈ মন গৈছে, আপুনি হাতবৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষা জীৱনৰ আৰম্ভ কৰিলে আৰু তাৰপিছত জামগুৰিহাটলৈ গ'ল। এই দুয়োখন বিদ্যালয়ৰ শিক্ষক হিচাপে আপুনি কাক কাক পাইছিলে আৰু সেইখিনি সময়ত লগ পোৱা বন্ধু বান্ধৱ আপোনাৰ মনত আছেনে কোনোবা?
0: শিক্ষকসকলৰ বিষয়ে মই সকলোৰে নাম ধাম উল্লেখ কৰি ক'ব নোখোজোঁ, কিন্তু সেইসকলে শিক্ষকতাক এটা মিছন হিচাপে, ত্যাগ হিচাপে লৈছিল। কলিয়াবৰ হাতবৰ পঢ়োঁতে যিকেইজন শিক্ষক পাইছিলোঁ সেই শিক্ষকসকলকো নাপাওঁ কি আন্তৰিকতাৰে পঢ়াইছিল। এজন এখন কিতাপ মই তেখেতৰ নামত উচৰ্গাই কৰিছোঁ, কেশৱ চন্দ্ৰ গোস্বামী বুলি তেখেত ঢুকাল। তাৰপিছত আৰু এজন শিক্ষক আছিল ৰজনীকান্ত গোস্বামী বুলি, তেওঁ গোস্বামী হয় কিন্তু তেওঁলোক মহন্ত গোস্বামীয়ে গোস্বামী লিখিছিল। তেখেত এসময়ৰ প্ৰাক্তন এসময়ৰ বিধায়ক, বৰ স্পষ্ট কথা ক'ব পৰা হিচাপে তেওঁ সুনাম আছিল, অতুল চন্দ্ৰ গোস্বামীৰ দেউতাক। তেখেত আদৰ্শ শিক্ষকটো হয়েই, অতি যিটো শব্দ কাৰা বুলি কয়, অতি মানে ভয় কৰিছিল ছাত্ৰ ছাত্ৰীয়ে, ছাত্ৰীৰ নাম পোৱা নাছিলোঁ তেনেকৈ, বৰ ভয় কৰিছিল। আৰু সেইকালতে এটা দস্তুৰ আছিল আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ, একো একোটা উপনাম দিছিল। তেখেতৰো এনে এটা উপনাম দিছিল, মই আৰু ইয়াত ক'বলৈ ইচ্ছা কৰা নাই, সেই উপনামটোৰে তেখেত জনাজাত আছিল। বেলেগ ধৰণৰ উপনাম, মানে হাঁহি উঠে আৰু ভাবিলে আচৰিতো লাগে। তাৰপিছত সেয়া হ'ল হাতবৰ প্ৰথম মানে নিম্ন বুনিয়াদী স্কুলৰ কাহিনী। তাৰপিছত জামগুৰিহাটত গৈ যেতিয়া মই চিলাবন্ধা মজলীয়া স্কুলত পঢ়িলোঁ, তাতো আটাইকেইজন শিক্ষক, আটাইকেইগৰাকী শিক্ষক, দুজনমানৰ নাম ক'ব পাৰোঁৱেই অৱশ্যে, লক্ষী কাকুতি, মীনাৰাম শইকীয়া, এনেধৰণৰ। তাৰপিছত তাত মোৰ এজন উতনুৱা প্ৰকৃতিৰ ছাত্ৰৰ লগত পৰিচয় হৈছিল। তেতিয়া উতনুৱা যে উতনুৱাই মোক শান্তি দিয়া নাছিল পঢ়া শুনাত, একেবাৰে উতনুৱা প্ৰকৃতিৰ অতি আচৰিত ল'ৰা এইজন পিছলৈ বিখ্যাত সাংবাদিক হৈছিল, সদ্যপ্ৰয়াত অলপতে ঢুকাইছিল, তেওঁ হ'ল নিত্য বৰা। তেওঁ চিন্তাৰধাৰা আৰু মোৰ চিন্তাৰধাৰাৰ পাছত পাৰ্থক্য হ'ল, তেওঁ সাম্যবাদী আদৰ্শৰ পিছলৈ সাম্যবাদৰ আদৰ্শবান লোক হিচাপে পৰিচিত হ'ল আৰু মই সমাজবাদী ভাৱধাৰাৰে পাছলৈ মানে সেৱা, ৰাইজৰ সেৱা কৰিবলৈ আগবাঢ়িছিলোঁ। এই নিত্য বৰাই মোক বহুত উপকাৰো কৰিছিল পৰৱৰ্তী জীৱনত। তেওঁ চিঠি পত্ৰ পুৰণি বিখ্যাত সূৰ্যকুমাৰ ভূঞা, বেণুধৰ শৰ্মা, গেইট চাহেব, ৰজনীকান্ত বৰদলৈ, লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী, এইবিলাকৰ চিঠি পত্ৰ উদ্ধাৰ কৰিবলৈ দায়িত্ব দিছিল। সেইটো এক প্ৰকাৰ গৱেষণাধৰ্মী কাম আৰু সেই গৱেষণাধৰ্মী কাম কৰি মই যে কিমান উপকৃত হৈছোঁ ভাষাৰে বৰ্ণাব নোৱাৰোঁ। তেওঁ অসমীয়া প্ৰতিদিনৰ সম্পাদক হৈ থাকোঁতে শৰৎ সমগ্ৰ প্ৰতিদিনত 10 বছৰ নে 11 বছৰ সেই চিঠিবিলাক ছপাইছিল, যিবিলাকে মোৰ জীৱনত বহুত উপকাৰ সাধন কৰিছিল। মোৰ নৃত্যৰ বিয়োগত, নৃত্যৰ মৃত্যু মোৰ কাৰণে সেয়ে অতি মৰ্মাহত, অতি বেদনাদায়ক।
1: আপুনি আৰু আপোনাৰ তেনেকুৱা বন্ধু বান্ধৱ প্ৰাথমিক বিদ্যালয়

0: লগ পোৱা আৰু কোনোবা আছে নেকি এতিয়া আপোনাৰ ঘনিষ্ঠতাত থকা কোনোবা তেনেকুৱা?
1: তেনেকুৱা আৰু বিশেষ নাই,
0: নাই
1: আছে বিভিন্ন ক্ষেত্ৰত হেৰি হৈ গ'ল, তেওঁলোক পিছে তেওঁলোক নিজৰ ক্ষেত্ৰলৈ আবদ্ধ থাকিল।
0: জামুগুৰিহাটৰ সেইখিনি সময়ৰ সাহিত্যৰ সংস্কৃতি পৰিৱেশটো আপুনি কেনেকুৱা পাইছিল?
1: অঁ সেইটো এটা কথা,
0: কাৰণ আপুনি
1: কলিয়াবৰ জন্ম,
0: কলিয়াবৰ যেনেকৈ সত্ৰ সময় এটা হেৰি আছে, জামুগুৰিখনো এখন মানে সংস্কৃতি।
1: মোৰ কলিয়াবৰ জন্মই হ'ল বা অলপ প্ৰভাৱহে পৰিল কলিয়াবৰ, কিন্তু সামগ্ৰিকভাৱে মই সৃষ্টিকৰ্ম অৰ্থাৎ লেখা মেলা কৰিবলৈ প্ৰেৰণা পাইছিলোঁ জামুগুৰিহাটলৈ আহি।
0: হয়,
1: জামুগুৰিহাটলৈ আহি আৰু জামুগুৰিহাটৰ এই প্ৰাথমিকৰ দেওনা পাৰ হৈ মই হাইস্কুলত যেতিয়া ভৰ্তি হওঁ জামুগুৰি হাইস্কুলত, তাত শিক্ষক হিচাপে কাম কৰিছিল অসমীয়া গীতিক সাহিত্যক স্বকীয় মৰ্যাদাৰে মহীয়ান কৰা কেশৱ মহন্ত, অসম সাহিত্যসভাৰ প্ৰাক্তন সভাপতি বীৰেণ বৰকটকী, সাম্যবাদী ভাৱধাৰাৰ পোৱাল বৰুৱা আদিক শিক্ষক হিচাপে পাইছিলোঁ, আৰু সেইসকলে মোৰ জীৱন গঢ়াত প্ৰত্যক্ষভাৱে নহ'লেও পৰোক্ষভাৱে প্ৰভাৱ পেলাইছিল। কেশৱ মহন্ত ছাৰে মোৰ তেতিয়াই এখন ৰচনা চাই দিছিল, যিখন ৰচনা মই কোনোবা এটা অনুষ্ঠানত পাঠ কৰিছিলোঁ, গতিকে সেই কথাবিলাক মনলৈ আজি আহিছে আৰু তাকে কৈ মই নিজেই ধন্য হৈছোঁ। আৰু এটা কথা, মই জামুগুৰিত থকাৰ কাৰণেই এই বক্তৃতা দিবলৈ আৰম্ভ কৰিছিলোঁ। এটা কথা ক'ব পাৰোঁনে? আৰু
0: নিশ্চয় নিশ্চয়।
1: বক্তৃতা দিয়াৰ আৰম্ভ কৰিছিলোঁ তাহানি দশম শ্ৰেণীৰ ছাত্ৰসকলে বাছনি পৰীক্ষা দিয়াৰ পিছত বিদায় জনোৱা হয়, বিদায় সভা পতা হয়। এবাৰ দশম শ্ৰেণীৰ আমি তেতিয়া মই তেতিয়া 4 নে 5ত দশম শ্ৰেণীৰ বিদায় সভা হৈছিল, তাত চতিয়াৰ গুণ শইকীয়া ছাৰ এছিষ্টেণ্ট হেডমাষ্টৰ আছিল, তেখেতে মোক আঙুলি দেখুৱাই ক'লে, এই তই উঠ, তই উঠ, তই ক এতিয়া। তাৰপিছত মই এটা বিদায় সভাত, সেইখন বিদায় সভাত ভাষণ দিছিলোঁ, আৰু সেই বিদায় সভাত দিয়া ভাষণেই মোৰ পৰৱৰ্তী জীৱনত বক্তা হিচাপে, বক্তা ভাল বক্তা নহয়, সভা সমিতিত ভাষণ দিয়াৰ এজন হিচাপে মোক গঢ়ি তোলাত অৰিহণা যোগাইছিল, সেই কথা মই নাপাহৰোঁ, পাহৰিব নোৱাৰোঁ।
0: আপোনাৰ যিটো লেখা মেলাৰ জীৱন, সেই জীৱনটোৰ আৰম্ভণি তাৰমানে আমি চাবলৈ গ'লে জামুগুৰিৰ পৰাই আৰম্ভ হোৱা বুলি ক'ব পাৰি জানো,
1: জামুগুৰি।
0: আৰু জামুগুৰি সেইখিনি সময়ত আপোনাৰ যিখন মামাৰ ঘৰ আছিলে, সেই মামাৰ ঘৰৰ পৰিৱেশটো আপুনি কেনেধৰণে পাইছিলে?
1: অঁ এটা কথা ঠিক কথাই প্ৰশ্ন কৰিছে, পৰিৱেশে ব্যক্তিৰ জীৱনত প্ৰভাৱ পেলায় বুলি মই অনুভৱ কৰোঁ। মামাহঁতৰ ঘৰত এটা বেলেগ পৰিৱেশ পাইছিলোঁ, মামা বৰ শিক্ষিত নাছিল কিন্তু মামা বৰ আদৰ্শবান লোক আছিল, আদৰ্শবান লোক আছিল, মামাৰ সমাজবাদী ভাৱধাৰাৰ আছিল, আৰু সেইখিনি সময়ত অসমত সমাজবাদী আন্দোলনে গা কৰি উঠিছিল, মামাৰ তালে সঘনে ছ'চিয়েলিষ্ট ভাৱাদৰ্শৰ নেতাসকল গৈছিল, আৰু সেইসকলৰ এজন গোলক ৰাজবংশী অসম বিধানসভাৰ তেখেত অধ্যক্ষ আছিল, মন্ত্ৰীও আছিল, মামাৰ ঘৰত ধৰা সুখী আছিল, আৰু সেইখন ঘৰলৈ সমাজবাদী ভাৱধাৰাৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, অজিত কুমাৰ শৰ্মা আদি গৈছিল। মই সৰু আছিলোঁ যদিও সেই সৰু অৱস্থাত মোক তেখেতসকলৰ সান্নিধ্যই প্ৰেৰণা যোগাইছিল সেই আদৰ্শৰে উদ্বুদ্ধ হ'বলৈ। গতিকে মামাৰ নাম আছিল গোলাপ বৰুৱা, গোলাপ বৰুৱা নামেৰে তেওঁ জনাজাত আছিল সেই অঞ্চলত।
0: ধন্যবাদ। আজি আমি আপোনাৰ এই প্ৰথম খণ্ডত আপোনাৰ শৈশৱ আৰু শৈশৱৰ শিক্ষা এই সম্পৰ্কে কিছু কথা পাতিলোঁ। ইয়াৰ পৰৱৰ্তী খণ্ডত আমি আপোনাৰ উচ্চ মাধ্যমিক স্তৰত

0: আপোনাৰ আপুনি আপোনাৰ অভিজ্ঞতা সম্পৰ্কে আমি আকৌ কথা পাতিম। আজিৰ প্ৰথম খণ্ডটো ইমানতে সামৰিছো। নমস্কাৰ,
1: ধন্যবাদ, ধন্যবাদ। ইমান পৰে শ্ৰোতাসকলে সাহিত্যিক তথা সাংবাদিক উপেন্দ্ৰ বৰকটকীৰ অনাতাঁৰ আত্মজীৱনীৰ প্ৰথম খণ্ডটি শুনিলে। তেখেতৰ সৈতে কথা পাতিলে চিদানন্দ দেৱগোস্বামীয়ে। কৃতাঞ্জলি বৰ্মনৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে প্ৰবাল কুমাৰ শৰ্মাই। এই অনুষ্ঠানৰ পৰৱৰ্তী খণ্ড শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটাবাৰৰ এই একে সময়তে। জীৱনৰ দিশপাণী অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল।

এটি ঘোষণা। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা 8:02 স্কুল বেগৰ পূজা শিশুৰ সোণালী শৈশৱৰ হেঙাৰ বিষয়ক এটি লাইভ ফোন ইন অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব শিশু ৰোগ বিশেষজ্ঞ, লেখক তথা অসম জাতীয় বিশ্ববিদ্যালয় শিক্ষা সংসদৰ সচিব ডাক্তৰ নাৰায়ণ শৰ্মা আৰু অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক তথা অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ কাৰ্যকৰী সভাপতি ৰাতুল গোস্বামীয়ে। অনুষ্ঠান চলি থকাৰ সময়ত শ্ৰোতাসকলে 9435405223 আৰু 03612661876 এই দুটা ফোন নম্বৰত ফোন কৰি সমল ব্যক্তি দুগৰাকীৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। অনুষ্ঠানটিৰ আগ ধৰিব জিন্তিৰাণী ডেকায়।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.8 MHz।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
1: আগবঢ়াইছো এটি বিশেষ অনুষ্ঠান, আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। এই অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। আমাৰ প্ৰাণৰ ভূপেন।

0: ভাৰতীয় চিনেমাৰ ইতিহাসত নতুন ধাৰাৰ প্ৰৱৰ্তন কৰা যিসকল চিত্ৰনিৰ্মাতা সেইসকলৰ অন্যতম মৃণাল সেনৰ এটি সাক্ষাৎকাৰ ডক্টৰ ভূপেন হাজৰিকাই আকাশবাণীৰ হৈ গ্ৰহণ কৰিছিল। সেয়া আছিল 1975 চনৰ 11 এপ্ৰিল। ইংৰাজী ভাষাত হোৱা এই কথোপকথনে ভাৰতীয় চিনেমাৰ ক্ষেত্ৰৰ বহুতো নতুন দিশ উন্মোচিত কৰিছিল। সেই সাক্ষাৎকাৰ আজিৰ খণ্ডত আপোনালোকলৈ বুলি আগবঢ়াইছো।
1: মৃণাল, ইউ হেভ বিন মেকিং ফিল্মছ, ইউ হেভ বিন মেকিং এক্সপেৰিমেণ্টেল ফিল্মছ এজ ৱেল এজ ফিল্মছ হুইচ হেভ বিকাম নোন নট অনলি ইন আৱাৰ কাণ্ট্ৰি বাট এব্ৰড। আই উড লাইক টু আস্ক ইউ ৱেডাৰ ইষ্টাৰ্ণ ইণ্ডিয়া has been projected by film medium, if it is so, to what extent and to what consequence?
2: Well, Bhupen, to be very frank with you, the Eastern Indian scenes, the social, political, economic

0: আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকল, এতিয়া সময় নিশা 10:30 আৰু 24 ছেকেণ্ড গৈছে। ইয়াৰ লগে লগে সামৰিবৰ হ'ল আমাৰ আজিৰ অনুষ্ঠান প্ৰচাৰণ। আমাৰ কাইলৈৰ অনুষ্ঠানসূচী মুকলি কৰা হ'ব 4:30 বজাত। আজিলৈ মই জুৰি মদাহীয়ে বিদায় লৈছোঁ। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।